এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 বাস্কৰাব্দৰ শাওন মাহৰ 15 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ পহিলাটো দিন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

কিতাপৰ কোনো ভাল বেয়া নাই। মাথো ভালকৈ লিখা কিতাপ আৰু বেয়াকৈ লিখা কিতাপ এই দুটা ভাগহে আছে, কথাষাৰ কৈছিল অস্কাৰ ৱাইল্ডে।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
1: সাহিত্যিক অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিল, মুক্তি বুলিলে যদি মানুহে বুজে যে ই কোনো এটা নিশ্চল অৱস্থা য'ত জীৱনে তাৰ বিচিত্ৰ বিকাশশীল ধৰ্ম পাহৰি গৈ চিন্তা চেতনাবিহীন জড়ত্বৰ অৱস্থা এটা প্ৰাপ্ত হয়, তেন্তে সেইটো ভুল বুজা হ'ব। কাৰণ যাৰ গতি নাই, বিকাশ নাই, প্ৰস্ফুৰণ নাই, বৈচিত্ৰ উন্মেষণৰ লগত যাৰ বিচ্ছেদ ঘটিছে, তাৰ মুক্তিয়েই বাকী আৰু বন্ধনেই বাকী। মুক্তিৰ স্বৰূপ হৈছে পূৰ্ণতা, য'ত গৈ জীৱনৰ যাৱতীয় গতিমানেই পূৰ্ণতাৰ পৰিপুষ্ট সোৱাদ পাই পৰিতৃপ্ত হয়, আত্মানন্দত আপ্লুত হৈ সকলো বিৰোধৰ আস্ফালন নিৰাশ কৰে। আগত মথাউৰি তুলি দি জীৱনৰ স্বাধীন গতিৰ ধাৰটো ভোটা কৰি থৈ দিব খোজাৰ কাৰণেই প্ৰচলিত বিধি ব্যৱস্থা আইন কাৰণৰ লগত বৰ্ধিষ্ণু জীৱনৰ বিৰোধ সদায় চলি আহিছে। সেইবাবে আমি দেখোঁ যুগে যুগে, বছৰে বছৰে, দিনে দিনে, মুহূৰ্তে মুহূৰ্তে পুৰণি বা প্ৰচলিত বিধি ব্যৱস্থা আৰু আইন কাৰণৰ ভেটি খুন্দি ধূলিচ্ছাত কৰি তাৰ ঠাইত নতুন বিধি ব্যৱস্থা প্ৰতিষ্ঠা কৰি তুলিবলৈকে মানুহ উত্তেজিত হৈ উঠে। সেইবাবেই কি ধৰ্মজগত, কি সমাজ জগত, কি ৰাজনৈতিক জগত, সকলোতে উত্থান পতনৰ বাতৰিবোৰ ইতিহাসত আমি ইমানকৈ পাওঁ। আজিও ৰাষ্ট্ৰীয় আৰু সামাজিক জগতত যি ভীষণ পৰিৱৰ্তনৰ সূচনা চলিছে, সেইটো পুৰণিৰ বান্ধোন এৰি নতুনকৈ আগুৱাই যোৱাৰ অদম্য স্পৃহাহে। পুৰণিটো একেবাৰে অৱহেলাৰ বস্তু নহ'লেও নতুনত্ব প্ৰয়াসীৰ পক্ষে সি সম্পূৰ্ণ গ্ৰহণীয় নহয়। নতুন তেজাল ফূৰ্তিৰ লগত পুৰণিৰ বুঢ়া নাৰীৰ থাকে ঠিকে খাপ খোৱা সংযোগৰ ঠাই নাই বোলা মতটোহে আজি প্ৰবল। মানুহৰ জীৱনৰ স্বাধীন বিকাশটো দুফালৰ পৰা দুটা প্ৰবল শক্তিয়ে প্ৰতিহত কৰি ৰাখিবলৈকে সদায় সচেষ্ট হৈ আছে, যদিও জীৱনৰ জীৱন্ত শক্তিৰ প্ৰভাৱত তিষ্ঠিব নোৱাৰি সি সদায় পৰাজিত হৈ নতুনৰ বাবে বাট এৰি দিবই লাগিছে। জীৱনৰ মুক্ত গতিক ঠেকাই ৰাখিবলৈকে চেষ্টা কৰা এই দুটি শক্তিৰ এটা হৈছে সামাজিক শক্তি আৰু আনটো হৈছে ৰাষ্ট্ৰীয় শক্তি। জীৱনৰ মুক্ত পথ নিৰ্দেশ কৰি দিবলৈকে এই দুটা শক্তিৰ আৱশ্যকতা নাই বুলি ক'ব নোৱাৰি, কিন্তু জীৱনৰ বিচিত্ৰ বিকাশশীল সনাতন ধৰ্মটোৰ ফালে নেওচা দি পুৰণিৰ ঘূণীয়া দণ্ড হাতত লৈয়ে যেতিয়া এই দুই শক্তিয়ে মানুহ শাসন কৰিবলৈকে দিহা কৰে, তেতিয়া মানুহৰ বিকাশশীল গতিৰ পক্ষে ইয়াৰ আৱশ্যকতা নোহোৱা হয়। তেতিয়া এই দুয়োটা শক্তিয়ে মানুহৰ জীৱনী শক্তিৰ বশৱৰ্তী হৈ চলিব লগাত পৰে। নচলিলে দুয়োফালৰ সংঘৰ্ষণত বিপ্লৱ অশান্তিৰ আৰকাল মাথোন দুয়োপক্ষই সমানে ভোগ কৰিব লাগে। এই ক্ষেত্ৰত সামাজিক শক্তি আৰু ৰাষ্ট্ৰীয় শক্তি দুয়োটাৰ কোনোটোৰ প্ৰভাৱ কম নহয়। এটাৰ সংযোগ মানুহৰ দৈনন্দিন জীৱনৰ লগত আৰু আনটো সংশ্লিষ্ট মানুহৰ ব্যৱহাৰিক জীৱনৰ সৈতে। দুয়োটাৰে প্ৰভাৱ মানুহে এৰাব নোৱাৰে, অথচ দুয়োটাৰ শাসনকেই মানুহে এৰাই আহিছে। যেতিয়া মানুহে দেখিছে যে তাৰ নতুন জীৱনৰ বৰেণ্য আশা আকাংক্ষাৰ পক্ষে এই পুৰণিৰ শাসন উপযোগী নহয়, এই পুৰণিৰ আক্ৰোশ এৰাই মুক্ত হৈ ওলাবৰ নিমিত্তে মানুহৰ জীৱনত এটা বিশেষ মুহূৰ্ত প্ৰতিফলিত হয়। যেতিয়া মানুহে নিজে গম পায় মানুহ এটা অৱহেলাৰ বস্তু নহয়, মানুহৰ এটা আত্মসম্ভ্ৰম আছে, মানুহৰ মনুষ্যত্ব বোলা এটা সত্তা আছে যিটো সি আপোন বুলি গ্ৰহণ কৰিব নোৱাৰা, তাৰ জীৱনৰ মুক্ত গতিৰ লগত খাপ খুৱাই ল'ব নোৱাৰা শাসনৰ তলত পৰি অপমানিত হ'বলৈ ধৰিছে, তেতিয়া মানুহে পুৰণিৰ প্ৰভাৱ জাৰি জোকাৰি পেলাই নতুনক আলিংগন কৰিবলৈ আগবাঢ়ি যায়। মুকলিৰ আহ্বানত মতলীয়া হোৱা মানৱ জীৱনৰ এই মুক্ত গতি ঠেকাই ৰাখিবৰ শাসনবিধি কোনো পাৰ্থিৱ শক্তিৰেই নাই।
0: অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনাৰ পৰা লোৱা হ'ল।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত শিৱ কুমাৰ শৰ্মাই বজোৱা সন্তুৰত ৰাগ বিভাস শুনিলে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰুমি বসুমতাৰীৰ কণ্ঠৰ বৰগীত। প্ৰথমে এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত।

ৰুমী বসুমতাৰীৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীতটি শুনিলে। শিল্পীৰ কণ্ঠত এইবাৰ শুনক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত।

নিশা 8:02 দৃষ্টিপাত। এই অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনাৰ বিষয়ে এটি আলোচনা প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰজ্যোতি শৰ্মাই। আগধৰিব অৰুণিমা গোস্বামীয়ে। সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত বানৰ সময়ত পশুধন আৰু হাঁহ কুকুৰাৰ যতন এই বিষয়ে আলোচ কৰিব ডক্টৰ ইলাক্ষী ডেকা আৰু ডক্টৰ চন্দন কুমাৰ শৰণীয়াই। আগধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ অনুষ্ঠানৰ বিষয় ক্ৰীড়া। যুগুতাই আগবঢ়াব ৰীণা বিশ্ব শৰ্মাই। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী আকাংক্ষা মালাকাৰৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ ভাস্কৰ শইকীয়াৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 10:30 ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 7:30 গীতিমালিকা অনুষ্ঠানত মঞ্জস্না গোস্বামী, কুলবৰুৱা, দেৱজানী দাস, সৌৰভজ্যোতি মহন্ত আৰু ভাস্বতী ডেকাৰ কণ্ঠৰ গীত। পুৱা 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ 11 খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 9:15 জিলাৰ ৰেহৰূপ। পুৱা 9:20 আৰু 10:00 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান।

পুৱা 9:45 অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য মই গাওঁ তোমাৰেই গান, ৰচনা ঋতুপৰ্ণ দাসৰ, প্ৰযোজনা উৎপল দত্ত আৰু ঋতুপৰ্ণ দাসৰ।

দিনৰ 11:05 পৰাগমালা লাইভ, 11:30 বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ 10ম খণ্ড, ৰচনা কন্দৰ্প কুমাৰ শৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 হাফেজা বেগম চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত চি আৰ ব্যাসৰ কণ্ঠৰ খেয়াল ৰাগ শুদ্ধ সৰংগ। 1:50 পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত গীতেৰে সজোৱা অনুষ্ঠান মৌটুকাৰীৰ মাত। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 আধুনিক গীত, শিল্পী দেৱজিৎ সাহা। 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25, সন্ধিয়া 7:20 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। সন্ধিয়া 6:40 নিবেদিতা ভট্টাচাৰ্যৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত। 7:05 বৃন্দগান। 7:35 পূবালীৰ সুৰত আনন্দ ইংতিৰ কণ্ঠৰ কাৰ্বি গীত।

নিশা 9 বজাত চিত্ৰগীত, 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত অনুপম চৌধুৰীৰ জীৱন আৰু কৰ্মৰাজিৰ আধাৰত যুগুতোৱা প্ৰামাণ্য আলেখ্যলানিৰ প্ৰথম খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 10 বজাত অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠানত চিন্ময়া ছিষ্টাৰ্ছ উমা আৰু ৰাধিকাৰ দ্বৈতকণ্ঠৰ কৰ্ণাটকী সংগীত দিল্লী কেন্দ্ৰৰ পৰা ৰিলি কৰি শুনোৱা হ'ব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ

মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-336-6944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-336-9

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: আধুনিক প্ৰযুক্তিলৈ সাধাৰণ ৰাসায়নিক মৌলৰ অৱদান প্ৰথম ভাগ। দ্বিতীয় বিশ্বযুদ্ধৰ পাছতেই বিজ্ঞানৰ ক্ষেত্ৰখনত এক অভূতপূৰ্ব অগ্ৰগতি আৰম্ভ হয়। ৰকেট বিজ্ঞান, ইলেক্ট্ৰনিক্স আৰু ইয়াৰ লগে লগে কম্পিউটাৰ প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিয়েই মানুহক চন্দ্ৰত অৱতৰণ কৰিবলৈ সক্ষম কৰি তোলে। সচৰাচৰ দেখি থকা মৌলবিলাকে কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ, নিউক্লিয় শক্তি, সৌৰকোষ আদি ক্ষেত্ৰত বিভিন্ন ধৰণে প্ৰয়োগ হ'বলৈ লয়। বহুদিন ধৰি সচৰাচৰ ব্যৱহাৰ হৈ থকা মৌলবোৰেও নতুন যুগৰ প্ৰযুক্তিবিদ্যালৈ প্ৰভূত অৰিহণা যোগাইছে। পৰ্যাবৃত্ত তালিকাৰ প্ৰথম 10টা মৌলৈ ইতিমধ্যে মহাকাশ বিজ্ঞান, শক্তি আৰু কম্পিউটাৰ প্ৰয়োগৰ ক্ষেত্ৰত নৱ নৱ উপযোগিতা বিচাৰি পাইছে। ইয়াৰে ভিতৰত হ'ল এবিধ হাইড্ৰজেন। বিশ্বব্ৰহ্মাণ্ডত অতি প্ৰচুৰ পৰিমাণে পোৱা মৌল হৈছে হাইড্ৰজেন। ই সৰ্বমুঠ পৰমাণুৰ শতকৰা 93% আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বমুঠ পদাৰ্থৰ শতকৰা 76%। ঐতিহাসিক এপ'ল' 11 চন্দ্ৰ অভিযানত ব্যৱহৃত ছেটাৰ্ন 5 ৰকেটত এই পৰ্যালোক ব্যৱহাৰ কৰা হৈছিল। এই ৰকেটবোৰক তুহিন ৰকেট বোলা হয় কাৰণ ইয়াত ব্যৱহৃত পৰ্যালোক তৰল অক্সিজেন আৰু তৰল হাইড্ৰজেন নিম্ন উষ্ণত জমা কৰি ৰখা হয়। আটাইতকৈ পাতল গেছ হোৱা হেতুকে হাইড্ৰজেন এসময়ত সাধাৰণ আৰু নিয়ন্ত্ৰণক্ষম দুই ধৰণৰ বেলুন উৰাবলৈ ব্যৱহাৰ কৰা হৈছিল। কিন্তু ইয়াৰ তীব্ৰ দাহ্যতাৰ বাবে দ্বিতীয় আটাইতকৈ পাতল গেছ হিলিয়ামে সেই স্থান দখল কৰে। আজিকালি ঔদ্যোগিক হাইড্ৰজেনৰ আধাখিনিয়েই এমনিয়ামলৈ ৰূপান্তৰ কৰা হয় আৰু পিছত ইয়াক উৰ্বৰক আৰু বিস্ফোৰক দ্ৰব্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ঔদ্যোগিকভাৱে ভেষজ তেল আৰু হাইড্ৰজেনৰ সংযোজনৰ দ্বাৰা বনস্পতি তৈয়াৰ কৰা হয়। যিহেতু হাইড্ৰজেনৰ দহনত পানীৰ বাহিৰে অন্য কোনো পদাৰ্থ সৃষ্টি নহয়, ইয়াক ভৱিষ্যতৰ ইন্ধন হিচাপে বেছ গুৰুত্ব দিয়া হৈছে। ইয়াক অতি সুবিধাজনকভাৱে বিদ্যুৎ উৎপাদনৰ বাবে ইন্ধন কোষত ব্যৱহাৰ কৰিব পাৰি আৰু এই প্ৰক্ৰিয়াত পানী এক উপজাত দ্ৰব্য হিচাপে পাব পাৰি। এনেধৰণৰ কোষ আমেৰিকাৰ পৰা চন্দ্ৰলৈ চলোৱা এপ'ল' অভিযানসমূহত ব্যৱহাৰ কৰা হৈছিল। হিলিয়াম, যদিও হিলিয়াম বিশ্বব্ৰহ্মাণ্ডৰ দ্বিতীয়টো প্ৰচুৰ পৰিমাণে পোৱা মৌল, তথাপি এই গেছ পৃথিৱীত বিৰল। পৃথিৱীত আৱিষ্কাৰ হোৱাৰ 27 বছৰ আগেয়ে এই গেছৰ উপস্থিতি সৌৰ বৰ্ণালীত ধৰা পৰিছিল। সকলো নক্ষত্ৰই হাইড্ৰজেন আৰু হিলিয়ামৰ দ্বাৰা গঠিত। 1903 চনতেই এগৰাকী ৰসায়নবিদ উইলিয়াম ৰামজে দেখুৱালে যে হিলিয়াম হৈছে ৰেডিয়ামৰ তেজস্ক্ৰিয় অৱক্ষয়ৰ ফলত সৃষ্টি হোৱা এবিধ পদাৰ্থ। তেওঁৰ পৰীক্ষাটো হ'ল এটা মৌল আন এটা মৌললৈ ৰূপান্তৰ হোৱা মৌলান্তৰ প্ৰক্ৰিয়াৰ এক আগতীয়া উদাহৰণ। যিহেতু অতি নিম্ন উষ্ণতাত হিলিয়াম তৰল অৱস্থা প্ৰাপ্ত হয়, সেইবাবে অতি নিম্ন উষ্ণতা প্ৰয়োজন হোৱা ক্ষেত্ৰবোৰত ইয়াক ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে তুহিন কৌশল, অতি পাতল আৰু অদাহ্য হোৱা বাবে ইয়াক বতৰ বিজ্ঞানৰ বেলুন আৰু পুতলা বিমান উৰাবলৈও ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যোগ্যতায় আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ যাব। সাম্প্ৰতিক বানত অসমৰ 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। নতুন দিল্লীত কালি ভাৰত আৰু লেছথোৰ যুটীয়া দ্বিপাক্ষিক সহযোগিতা আয়োগৰ ষষ্ঠখন বৈঠক অনুষ্ঠিত হয়। গ্লাছগো কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উপনীত হৈছে আৰু 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ যাব। অন্ধ্ৰপ্ৰদেশ ভ্ৰমণকালত শ্ৰীমোদীয়ে ভিজিয়ানগৰম জিলাৰ ভোগাপুৰমত 18,000 কোটিৰ অধিক ধনৰ ব্যয়েৰে নিৰ্মাণ কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰাৰ লগতে আন ভালেমান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ভোগাপুৰমত অল্লুৰি সীতাৰামৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মুকলি কৰিব। ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰে 5,600 কোটিৰ অধিক টকাৰে বিকশাই তোলা এই গ্ৰীণফিল্ড বিমানবন্দৰটো বছৰি 60 লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ সজাই তোলা হৈছে। এই বিমানবন্দৰটোৱে অন্ধ্ৰপ্ৰদেশৰ সেই অঞ্চলটোত পৰ্যটন, বাণিজ্য, বিনিয়োগ আৰু নিয়োগৰ সুবিধা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। একেদৰে প্ৰধানমন্ত্ৰীয়ে বিশাখাপট্টনমৰ ASIP ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটোত 460 কোটিৰো অধিক টকা বিনিয়োগ কৰা হৈছে। ভাৰত ছেমিকণ্ডাক্টৰ মিছনৰ অধীনত এয়া হ'ব ৰাজ্যখনৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ নিৰ্মাণ কেন্দ্ৰ। এই কেন্দ্ৰটোত প্ৰতি বছৰে প্ৰায় 96 লাখ ছেমিকণ্ডাক্টৰ চিপ নিৰ্মাণ কৰিব পৰা যাব আৰু ইয়াৰ জৰিয়তে অঞ্চলটোত নিয়োগৰ সুবিধাও বৃদ্ধি পাব। শ্ৰীমোদীয়ে আজিৰ ভ্ৰমণতে ৰাজ্যখণ্ডৰ শক্তিখণ্ডৰ বিশেষ প্ৰকল্প মুকলি কৰিব। তেওঁ লগতে প্ৰায় 3,550 কোটি টকাৰে বিকশাই তোলা কুৰনুল বায়ু শক্তি এলেকা আৰু অন্ধ্ৰপ্ৰদেশৰ সৌৰশক্তি এলেকাৰ A আৰু B অংশ মুকলি কৰিব। তেওঁ অনন্তপুৰমৰ আন এটা শক্তি প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। এই প্ৰকল্পসমূহে কুৰনুল আৰু অনন্তপুৰমৰ শক্তিখণ্ডৰ দ্ৰুত উন্নয়ন সাধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে জড়িত ভালেকেইটা প্ৰকল্প মুকলি কৰিব। ইয়াৰ ভিতৰত লিংগসমুদ্ৰমৰ এখন দলঙো আছে। এই প্ৰকল্পসমূহে বিজয়ৱাড়া আৰু বিভিন্ন চহৰৰ মাজৰ যানজঁট বহুলাংশে হ্ৰাস কৰাৰ লগতে পথ সুৰক্ষা বৃদ্ধি কৰাত সহায় কৰিব। এই প্ৰকল্পসমূহে বিশাখাপট্টনম আৰু হায়দৰাবাদৰ মাজত আঞ্চলিক সংযোগ ত্বৰান্বিত কৰিব আৰু ভ্ৰমণ দূৰত্ব তথা সময় হ্ৰাস কৰিব। অন্ধ্ৰপ্ৰদেশ ভ্ৰমণৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকলৈ ৰাওনা হ'ব। শ্ৰীমোদীয়ে আজি মহীশূৰত উপস্থিত হৈ স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ বিবেক স্মাৰক মুকলি কৰিব। তেওঁ তাত উপস্থিত জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। এই বিবেক স্মাৰকে 1892 চনত স্বামী বিবেকানন্দই মহীশূৰলৈ কৰা ঐতিহাসিক ভ্ৰমণৰ স্মৃতি উজ্জ্বল কৰি তুলিছে। ঐতিহাসিক নিৰঞ্জনা মঠত অৱস্থিত এই বিবেক স্মাৰকটো 81,000 বৰ্গফুট এলেকাত নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ উদ্দেশ্যে শিক্ষাৰ্থীসকলক উদ্দেশ্য কৰি এই কেন্দ্ৰটোত বিশেষ সুবিধা দিহা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী এণ্ডি বাৰ্ণহামক নতুন পদবীৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি আলোচনাকালত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ব্ৰিটেইনৰ মাজত থকা সৰ্বাত্মক কৌশলগত সহযোগিতাক অধিক আগুৱাই নিয়াৰ লগতে প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, নিৰাপত্তা, নিকা শক্তি, শিক্ষা আৰু জনসাধাৰণৰ মাজত থকা সম্পৰ্কৰ বিষয়ে কথা পাতে। তেওঁ লগতে কয় যে শেহতীয়াকৈ সম্পন্ন হোৱা সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ জৰিয়তে ভাৰত আৰু ব্ৰিটেইনৰ মাজত থকা বাণিজ্য আৰু বিনিয়োগৰ সুযোগসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ উভয় দিশে সহযোগিতাৰে কাম কৰিব। বাৰ্তালাপৰ সময়ছোৱাত শ্ৰীমোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীক সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। অসমৰ শেহতীয়া বান পৰিস্থিতি সামান্য উন্নত হৈছে। অৱশ্যে বৰ্তমানলৈও শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট আৰু নগাঁও জিলাৰ বহু অঞ্চল পানীত বুৰ গৈ আছে। প্ৰায় 379 গাঁৱৰ 1,92,799 জন লোক ক্ষতিগ্ৰস্ত হৈছে। এই বানত ৰাজ্যখনৰ 15,430

0: 30 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। কালি শিৱসাগৰ জিলাত এগৰাকী আৰু চৰাইদেউ জিলাত আন এগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আমালৈ আহিছে। ইয়াকে ধৰি এইবাৰৰ বানত অসমৰ মুঠ 82 গৰাকী লোকৰ মৃত্যু হৈছে। এই বানত ৰাজ্যখনৰ ভালেসংখ্যক পশুধন ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাৰ বান পৰিস্থিতি সন্দৰ্ভত জিলা আয়ুক্ত নেহা যাদৱে এইদৰে কয়।
1: মোহন ডিষ্ট্ৰিক্ট আছে, তাত যদি বৰষুণ হয় আমি পুৰা যোগাযোগ ৰাখি আছোঁ, আমাৰ পুৰা পেটাৰ্ণ আমি তাত চাই আছোঁ। এতিয়া যিখিনি ইনফৰ্মেশ্যন মোৰ হাতত আছে 4 বজালৈকে এতিয়া একো বৰষুণ পৰা নাই। যদি তাত বৰষুণ হ'ব আমি পুৰা প্ৰত্যেক ঘণ্টাত আমি পুৰা ট্ৰেক ৰাখি আছোঁ। আৰু যদি মই আপোনাৰ টাকক ৰেলৱে জনাম, এইটো আমাৰ DL আছে 102.41 আৰু এতিয়া অলৰেডি এইটো 101K আচপাছ আমাৰ এইটো যিখিনি মই এতিয়া ৰিপৰ্ট পালোঁ লেটেষ্ট, এইটো 101 মিটাৰ যি আছে। চ' আমাৰ ডেঞ্জাৰ লেভেল এতিয়া তাকক ক্ৰছ কৰা নাই। চ' দেখোঁ আৰু তাকক যদি আমি চাওঁ, এইটো বহুত ষ্টেডিলি পানী বঢ়ি আছে। এনেকুৱা নাই কি বহুত তেজিছে এইটো বঢ়ি আছে। আমি মন ডিষ্ট্ৰিক্ট লগত পুৰা কথা কৰি আছোঁ, যদি তাত কিবা কাৰণে কিবা বৰষুণ হ'ব, কিবা ইউনো এনেকুৱা অৱস্থা হ'ব আমি জানি যাম। এষ্টিমা ৱাৰ্ণিং যিখিনি আমি দেখিলোঁ আজি টিল 5 o'clock তাত পানী দেখাই আছিলে, বাট 5 o'clock পিছত পুৰা ক্লিয়াৰ স্কাই দেখাই আছে।
0: চৰকাৰে বানপীড়িত লোকসকলক সাহায্য সামগ্ৰী দিয়াৰ সমান্তৰালকৈ ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বোকা পানী পৰিষ্কাৰকৰণৰ লগতে পুনৰ্বাসন কাৰ্য চলাই আছে। একেদৰে বিভিন্ন দল সংগঠনে বান ক্ষতিগ্ৰস্ত লোকসকললৈ আগবঢ়োৱা সাহায্য অব্যাহত ৰাখিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীত কালি ভাৰত আৰু লেছথোৰ যুটীয়া দ্বিপাক্ষিক সহযোগিতা আয়োগৰ ষষ্ঠখন বৈঠক অনুষ্ঠিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি বৈঠকত পূব আৰু দক্ষিণ আফ্ৰিকাৰ যুটীয়া সচিব জনিছ কেইন আৰু লেছথোৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক শাখাৰ মুখ্য সচিব থাবাং লেখেলাই সহ অধ্যক্ষতা কৰে। বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰে। আলোচনাকালত দুয়ো দেশৰ মাজত ৰাষ্ট্ৰসংঘৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত উন্নয়নমূলক সহযোগিতা, সামৰ্থ্য বিকাশ, মানৱীয় সাহায্য, দুৰ্যোগ সাহায্য আদি বিষয়সমূহে আগস্থান লাভ কৰে। উজবেকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছৈদভ বাখটিয়ৰ অডিলভিছে কাইলৈৰ পৰা 4-দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ভাৰতৰ বিদেশ মন্ত্ৰালয়ে এই বিষয়ে প্ৰকাশ কৰিছে। ভ্ৰমণকালত অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱনত শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ লগতে ভাৰতৰ বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰকো সাক্ষাৎ কৰিব। তেওঁ দিল্লীত হ'বলগীয়া এখন বাণিজ্যিক বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছে। উভয় দেশৰ দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বিগত 20 জুলাইত বিদেশ মন্ত্ৰী দুগৰাকীৰ মাজত টেলিফোনৰ জৰিয়তে আলোচনা হৈছিল। আলোচনাকালত অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে কৌশলগত সহযোগিতাৰ ভিত্তিত সহযোগিতাৰ সকলো ক্ষেত্ৰতে ভাৰত আৰু উজবেকিস্তানৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্ক ধাৰাবাহিকভাৱে শক্তিশালী হৈ আহিছে বুলি মত পোষণ কৰিছিল। সত্য আৰু নিকট সম্পৰ্কৰ আধাৰৰ উপৰি ভাৰত আৰু উজবেকিস্তানৰ বিদেশ মন্ত্ৰীদ্বয়ৰ মাজত হোৱা নিয়মীয়া আলোচনাৰ জৰিয়তে দুয়োখন দেশে এই সম্পৰ্ক বজাই ৰখাত তেওঁ গুৰুত্ব আৰোপ কৰিছিল। অসম চৰকাৰে অহা 25 ডিচেম্বৰত মিছন বসুন্ধৰা চতুৰ্থ পৰ্যায়ৰ অধীনত ভূমি পুনৰ জৰীপ কৰিব। এয়া হ'ব 1960 চনৰ পাছত পদ্ধতিগত প্ৰথমটো ভূমি জৰীপ। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা প্ৰকাশ কৰি কয় যে অহা 4 বছৰত আধুনিক গ্ল'বেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰায় 18,000 গাঁও সামৰি লোৱা হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ জাতি, মাটি আৰু ভেটি সুৰক্ষিত কৰি ৰখাটো চৰকাৰৰ অন্যতম প্ৰধান বিষয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জ্যেষ্ঠ বিষয়াসকলৰ সৈতে 3টা ডাঙৰ পদক্ষেপ, প্ৰকল্প জৰীপ, প্ৰকল্প অসম আৰু প্ৰকল্প মাটি সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা বুলিও প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে মিছন বসুন্ধৰাৰ চতুৰ্থ পৰ্যায়ৰ ভেটি গঠন কৰি প্ৰযুক্তি সক্ষম সংস্কাৰ আৰু সুশৃংখলিত ৰাজহুৱা সেৱাৰ জৰিয়তে ভূমি সম্পৰ্কীয় সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত অসম কন্যা লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উপনীত হৈছে। খেলুৱৈগৰাকীয়ে ছেমিফাইনেলত টুভালুৰ তাৰোনা টাফাকিক 5-0 ব্যৱধানত পৰাস্ত কৰে। লাভলীনাৰ লগতে কালি দিনটোত ভাৰতৰ আন 9গৰাকী খেলুৱৈয়ে বক্সিঙৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কালি দিনটোত ভাৰতৰ জুডো খেলুৱৈ অস্মিতা দেই মহিলাৰ 48 কিলোগ্ৰাম ওজন শাখাত স্বৰ্ণ পদক অৰ্জন কৰে। এয়া হ'ল প্ৰতিযোগিতাখনৰ ইতিহাসত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। খেলুৱৈগৰাকীৰ সাফল্য প্ৰধানমন্ত্ৰী, উপৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই অভিনন্দন জ্ঞাপন কৰিছে। জুডোত কালি ভাৰতৰ হৰ্ষ সিঙে পুৰুষৰ 60 কিলোগ্ৰাম ওজন শাখাত আন এটা স্বৰ্ণ পদক অৰ্জন কৰে। ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতা গ্ৰুপ এফৰ খেলসমূহ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ'ব। সৰুসজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ'বলগীয়া আজি প্ৰথমখন খেলত ক্ৰমাগত 2বাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে বড়োলেণ্ড FC-ৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ আৰু বিশ্বৰ 3য় পুৰণি ফুটবল

0: প্ৰতিযোগিতাখনৰ খেল পঞ্চমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ যাব। সাম্প্ৰতিক বানত অসমৰ 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। নতুন দিল্লীত কালি ভাৰত আৰু লেছথৰ যুটীয়া দ্বিপাক্ষিক সহযোগিতা আয়োগৰ ষষ্ঠখন বৈঠক অনুষ্ঠিত হয়। গ্লাছগো কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উপনীত হৈছে আৰু 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতা গ্ৰুপ এফৰ খেলসমূহ আজিৰ পৰা গুৱাহাটীত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

প্ৰিয় শ্ৰোতা, স্বাধীন ভাৰতৰ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি আছিল দেৱেশ্বৰ শৰ্মা। তেখেত 1948 চনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল। আজি তেখেতৰ স্মৃতি দিৱস। যোৰহাটত জন্মগ্ৰহণ কৰা দেৱেশ্বৰ শৰ্মাই গাঁৱৰ নামঘৰতেই প্ৰাথমিক শিক্ষা সাং কৰি যোৰহাটৰ বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিল। 1916 চনত কটন কলেজৰ পৰা স্নাতক উপাধি লৈ 1920 চনত কলিকতাৰ ৰিপন কলেজৰ পৰা আইনৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। 1927 চনত যোৰহাটত ওকালতি আৰম্ভ কৰি বিশিষ্ট আইনজ্ঞ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল দেৱেশ্বৰ শৰ্মাই। ছাত্ৰাৱস্থাতেই তেখেতে স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। 1921 আৰু 1942 চনত তেখেতে কাৰাবাসো খাটিবলগীয়া হৈছিল। 1926 চনত পাণ্ডুত হোৱা কংগ্ৰেছ অধিৱেশনত স্বেচ্ছাসেৱক বাহিনীৰ অধিনায়ক আছিল তেখেত। 1952 চনত লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল দেৱেশ্বৰ শৰ্মা। 1957 চনত তেখেতে বিধানসভালৈ নিৰ্বাচিত হৈ মন্ত্ৰী পদ লাভ কৰিছিল। যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰ, অভিযান্ত্ৰিক মহাবিদ্যালয়, বিজ্ঞান মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আদিৰ প্ৰতিষ্ঠাত তেখেতে আগভাগ লৈছিল। দেৱেশ্বৰ শৰ্মা আছিল প্ৰথম অসমীয়া সাপ্তাহিক জনমভূমি কাকতৰ অন্যতম প্ৰতিষ্ঠাতা। এগৰাকী ভাষাতত্ত্ববিদ, লেখক, শিক্ষাবিদ তথা শিক্ষা প্ৰশাসক তাবুৰাম টাইডৰ আজি উপজা দিন। মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ প্ৰতি তেখেতে উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। মিচিং লোকনৃত্য, গীত বাদ্য আদি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবেও তাবুৰাম টাইডে অহু পুৰুষাৰ্থ কৰিছিল। মিচিং ভাষাৰ প্ৰতি তেখেতৰ বৰঙণিক সন্মান জনাই মিচিং আগম কেবাঙে তেখেতক আগম মিগাম বুলি বিভূষিত কৰিছে। 1942 চনৰ 1 আগষ্টত লখিমপুৰ জিলাৰ মিচিং সম্প্ৰদায়ৰ এখনি সৰু গাঁও ঘুনাসুটি আয়েংগিয়াত তাবুৰাম টাইডৰ জন্ম হৈছিল। লখিমপুৰ জিলাতেই হাইস্কুলৰ শিক্ষা সাং কৰি তাবুৰাম টাইডে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল। আৰ্থিক সমৰ্থনৰ বাবে তেখেতে কলকাতাৰ উপকণ্ঠীয় অঞ্চল নৰেন্দ্ৰপুৰত অৱস্থিত ৰামকৃষ্ণ মিছন আশ্ৰমৰ ওচৰ চাপিছিল। ছাত্ৰবৃত্তিৰ বাবদ পাবলগীয়া ধন সমৰ্পণ কৰাৰ চৰ্তত ৰামকৃষ্ণ মিছনে তেখেতক সহায়ৰ হাত আগবঢ়াইছিল। 1963 চনত তাবুৰাম টাইডে ইংৰাজী বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল। 1970 চনত তেখেতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ভাৰতীয় প্ৰশাসনীয় সেৱা আৰু ভাৰতীয় বৈদেশিক সেৱাৰ বাবে বাছনিভুক্ত হৈছিল। এনে পৰ্যায়ৰ সেৱাৰ বাবে বাছনিভুক্ত হোৱা তেখেতে আছিল অসমৰ প্ৰথমগৰাকী জনজাতীয় যুৱক। স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা হেতুকে তেখেতে সেই পদবী লাভ কৰা নাছিল। তাবুৰাম টাইড গুৱাহাটী

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা অৰ্থনিক পৰিষদৰো সদস্য আছিল। তাবুৰাম টাইড আৰু নহেন্দ্ৰ পাডুনৰ নেতৃত্বত 1968 চনত গুৱাহাটী মিচিং কেবাং নামৰ এটা অনুষ্ঠানৰ জন্ম হৈছিল। এই অনুষ্ঠানেই মিচিং ভাষা লিখাৰ বাবে বিজ্ঞানসন্মত লিপি ব্যৱহাৰ কৰাত আগভাগ লৈছিল। মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ উদ্দেশ্যে 1972 চনত মিচিং আগম কেবাং নামৰ এটা অনুষ্ঠানৰ জন্ম দিয়া হয়। মিচিং আগম কেবাঙৰ প্ৰতিষ্ঠাপক সভাপতি আছিল তাবুৰাম টাইড। তেখেতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংৰাজী ভাষা শিক্ষাৰ এলানি অনাতাঁৰ পাঠ্যক্ৰমো প্ৰস্তুত কৰিছিল। তদুপৰি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ বাবে তাবুৰাম টাইডে মিচিং ভাষা শিক্ষাৰ এটা পাঠ্যক্ৰমো প্ৰস্তুত কৰি দিছিল। মিচিং ভাষা সম্পৰ্কীয় তেখেতৰ কৰ্মৰাজি মিচিং তথা বৃহত্তৰ অসমীয়া সমাজলৈ এক মূল্যৱান অৱদান। তেখেতৰ কেইখনমান প্ৰকাশিত গ্ৰন্থ আছিল একুকি নিবন্ধ, গ্লিমছেছ, মিচিং গম্পীৰ কুমচুং, বাণীকান্ত কাকতি, দ্য মেন এণ্ড হিজ ৱৰ্কছ, ফক সংস অব দ্য মিচিংছ ইত্যাদি। এগৰাকী লেখক তথা ভাৰতীয় পুলিচ সেৱাত যোগদান কৰা প্ৰথমগৰাকী মিচিং জনগোষ্ঠীৰ লোক আছিল যতীন মিপুন। ধেমাজি মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ প্ৰবক্তা হিচাপে তেখেতে কৰ্মজীৱনৰ পাতনি মেলিছিল। তাৰ পাছত তেখেতে ডিফুত প্ৰথম জিলা গৱেষক বিষয়া হিচাপে যোগদান কৰিছিল। 1980 চনত অসম প্ৰশাসনিক সেৱাত যোগদান কৰা যতীন মিপুনে ধুবুৰীত অতিৰিক্ত সহকাৰী আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছিল। তেখেতে ভাৰতীয় পুলিচ সেৱাত 1983 চনত অসম মেঘালয় কেডাৰত যোগদান কৰিছিল। মিক্সিজিলি শীৰ্ষক উপন্যাসৰ বাবে তেখেতে অসম সাহিত্য সভাৰ পৰা অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰিছিল। এই উপন্যাসখন পৰৱৰ্তী সময়ত নাট্য ৰূপান্তৰণ কৰি দূৰদৰ্শনৰ জৰিয়তে সম্প্ৰচাৰ কৰা হৈছিল। যতীন মিপুন বাৰ্তা পখিলী নামৰ আলোচনীখনৰ মুখ্য সম্পাদকো আছিল। 2003 চনত ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ছচাইটিয়ে তেখেতক ভাৰত জ্যোতি বঁটা প্ৰদান কৰিছিল। তেখেতে ৰচনা কৰা আৰু কেইখনমান গ্ৰন্থ আছিল কাংকানৰ পৃথিৱী, অসম দৰ্শন, তানি আগম, জয়শ্ৰীৰ কথাৰে, লজ্জাৰ দেশত লাজ পাই আহিলো, কাতি বিহুৰ ৰূপৰেখা, অসম দৰ্শন, দুপৰ নিশাৰ বাহিত, দ্য মিচিং অফ আছাম, ডেভেলপমেণ্ট অফ নিউ লাইফ ষ্টাইল ইত্যাদি। আজি যতীন মিপুনৰ উপজা দিন। এগৰাকী অসমীয়া শিল্পী, শিক্ষাবিদ, সাহিত্যিক উমেশ বৈশ্যৰ আজি স্মৃতি দিৱস। 1952 চনত ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই পদ্মশ্ৰী অতুল চন্দ্ৰ হাজৰিকা সম্পাদিত শিশু আলোচনী দীপকত প্ৰকাশিত ৰাতিপুৱা শীৰ্ষক কবিতাটিৰ জৰিয়তে তেখেতে সাহিত্য জগতত প্ৰৱেশ কৰিছিল। মিলন, অশান্ত জন্মভূমি, তই যুক্তি যুদ্ধ কৰ, ৰচনা মালিকা, প্ৰগতিৰ গান ইত্যাদি হৈছে উমেশ বৈশ্যৰ কিছু সাহিত্য কৃতি। এগৰাকী ভাৰতীয় শিক্ষক, সাংবাদিক, উকিল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰ লগত সক্ৰিয়ভাৱে জড়িত বাল গংগাধৰ তিলকৰ আজি স্মৃতি দিৱস। তেখেতৰ জন্মগত নাম আছিল কেশৱ গংগাধৰ তিলক। লাল বাল পাল ত্ৰিমূৰ্তিৰ এগৰাকী বাল গংগাধৰ তিলক আছিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী প্ৰতিনিধি। ব্ৰিটিছ ঔপনিৱেশিক প্ৰাধিকাৰীয়ে তেখেতক ভাৰতীয় অশান্তিৰ পিতৃ বুলি পৰিচিতি প্ৰদান কৰিছিল। ভাৰতীয় লোকসকলে তেখেতক তেওঁলোকৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাৰ হেতু লোকমান্য উপাধিৰে বিভূষিত কৰিছিল। নিজৰ লিখনিৰে কলম তৰোৱালতকৈ শক্তিশালী বুলি প্ৰমাণিত কৰিছিল লোকমান্য বাল গংগাধৰ তিলকে। ভাৰতৰ শাসনৰ গাদীত অধিষ্ঠিত হৈ থকা সময়ত ব্ৰিটিছসকলক তেখেতে স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ আৰু আমি নিশ্চিতভাৱে ইয়াক লাভ কৰিম বুলি স্পষ্টকৈ জনাই দিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেখেতৰ অৱদান আছিল অনবদ্য। কেশৰী আৰু মহাৰাত্তাত প্ৰকাশিত তেখেতৰ প্ৰবন্ধসমূহে মানুহক স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিবলৈ অনুপ্ৰাণিত কৰিছিল। 1905 চনত বংগ বিভাজনৰ পিছতে এক হিংসাত্মক আন্দোলন আৰম্ভ হৈছিল। আন্দোলনৰ সমৰ্থনত তিলকে স্বদেশী বৰ্জন, ৰাষ্ট্ৰীয় শিক্ষা আৰু স্বৰাজ্যক উজ্জীৱিত কৰিছিল। বাল গংগাধৰ তিলকৰ স্বাধীনতা সংগ্ৰামৰ কাহিনীয়ে আজিও হাজাৰজনক অনুপ্ৰাণিত কৰে। প্ৰিয় শ্ৰোতা, প্ৰতি বছৰে আগষ্ট মাহৰ প্ৰথম সপ্তাহটো বিশ্ব স্তনপান সপ্তাহ হিচাপে পালন কৰা হয়। স্তনপানৰ সকলো উপকাৰিতা আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টি কৰাই হৈছে এই সপ্তাহ পালনৰ মূল উদ্দেশ্য। বিশ্ব স্তনপান সপ্তাহ উদযাপনৰ আৰম্ভণি হৈছিল 1992 চনৰ পৰা। 1990 চনত বিশ্ব স্বাস্থ্য সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শিশু জৰুৰীকালীন পোষ্টৰ দ্বাৰা এখন স্মাৰক পত্ৰ প্ৰস্তুত কৰি উলিওৱা হৈছিল। ইয়াৰ পাছত 1991 চনত ৱৰ্ল্ড এলায়েন্স ফৰ ব্ৰেষ্ট ফিডিং একচন গঠন কৰা হয় আৰু 1992 চনত প্ৰথমবাৰৰ বাবে বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয়। প্ৰথম অৱস্থাত এই অনুষ্ঠানটো প্ৰায় 70খন দেশত উদযাপন কৰিবলৈ আৰম্ভ কৰা হৈছিল। বৰ্তমানে এই সপ্তাহ বিশ্বৰ প্ৰায় 170খন দেশে উদযাপন কৰে। 2026 বৰ্ষৰ বিশ্ব স্তনপান সপ্তাহৰ মূল বিষয়বস্তু হৈছে ব্ৰেষ্ট ফিডিং ফৰ আ ছাষ্টেইনেবল ষ্টাৰ্ট ইন লাইফ, ষ্ট্ৰেংথেন হোৱাট ৱৰ্ক।

0: ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1774 চনত জোচেফ প্রিসলিয়ে অক্সিজেন আৱিষ্কাৰ কৰিছিল। একাদশ গ্রীষ্মকালীন অলিম্পিক এডল্ফ হিটলাৰে বাৰ্লিনত শুভাৰম্ভ কৰিছিল 1936 চনত। 1957 চনত নেশ্যনেল বুক ট্রাষ্ট গঠন কৰা হৈছিল। স্বাধীনতা সংগ্রামী কমলা নেহেরুর জন্ম হয় 1899 চনত। ভাৰতীয় বোলছবি জগতৰ অভিনেত্রী মীনা কুমাৰীৰ জন্ম হয় 1933 চনত। 1950 চনত ভাৰতীয় বতৰ বিজ্ঞানী ভূপেন্দ্ৰনাথ গোস্বামীৰ জন্ম হয়। অসমলৈ অহা এগৰাকী খ্ৰীষ্টান মিছনাৰী অৰুণোদয় কাকতৰ সম্পাদক তথা বাইবেলৰ অসমীয়া ভাঙনিৰ উদ্যোক্তাসকলৰ ভিতৰত অন্যতম উইলিয়াম ৱাৰ্ডৰ মৃত্যু হয় 1873 চনত। বাংলা লেখক নীৰজ চন্দ্ৰ চৌধুৰীৰ মৃত্যু হয় 1999 চনত। আজি চীন আৰু লেবাননৰ সামৰিক বাহিনী দিৱস।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ ঘৰত জাতীয় পতাকা উত্তোলন কৰিবলৈ উৎসাহিত কৰাই হৈছে হৰ ঘৰ তিৰংগা অভিযানৰ মূল উদ্দেশ্য। এই অভিযান গৌৰৱেৰে স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে দেশৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ এক অনন্য পদক্ষেপ। আমাৰ সকলোৰে মনত গৌৰৱ জগাই তোলা সন্মানীয় এই ত্ৰিৰংগ পতাকাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে মাই গভৰ সহযোগত দেশজুৰি 9 আগষ্টৰ পৰা 17 আগষ্টলৈ এই অভিযান আৰম্ভ কৰিছে। দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ মহিলা উভয়ে জঁপিয়াই পৰিছিল এই সংগ্ৰামত। দেশৰ স্বাৰ্থত বহু লোকে প্ৰাণ আহুতি দিছিল আৰু বহু লোক চিৰদিনলৈ ঘূনীয়া হৈছিল। কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ঠগীৰাম সুত আদিৰ প্ৰাণত্যাগে স্বাধীনতা আন্দোলনক তীব্ৰতৰ কৰি তুলিছিল। মালতী মেম ওৰফে মাংৰি ওৰাং আছিল মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনৰ এগৰাকী শ্বহীদ। তেখেতে আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা শ্বহীদ। মাংৰি ওৰাং লালমাটি চাহ বাগিচাৰ শ্ৰমিক আছিল। অসহযোগ আন্দোলনত বৰাক উপত্যকাত হোৱা মদ নিবাৰণী কাৰ্যত অংশগ্ৰহণ কৰি পুলিচৰ গুলীত মৃত্যুমুখত পৰিছিল তেখেত। মালতী মেম মহাত্মা গান্ধীৰ মাদক দ্ৰব্য বিৰোধী আহ্বানত গঢ়ি উঠা চাহ বাগিচাৰ মদ নিবাৰণী সংস্থাৰ কৰ্মী আছিল। এই কাৰ্যৰ বাবেই ব্ৰিটিছৰ গুলীত 1921 চনত মালতী মেম শ্বহীদ হৈছিল।
4: पीएम जय अब गरीबों की जय बन गई है।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালৈকে বিনামূলীয় চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয় চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালৰ চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের 1455 নম্বরত ফোন করক।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
0: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। উজনি অসমৰ বানপীড়িতৰ সহায়ৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। বন্যাক্ৰান্তক প্ৰদান কৰিব 15,000 টকাকৈ সাহায্য 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। 4খন জিলাৰ আন্তঃগাঁথনি উন্নয়ন 7 আগষ্টৰ পৰা চলিব। বানৰ ক্ষয়ক্ষতিৰ জৰীপ, বানত ক্ষতিগ্ৰস্ত বাহনৰ দিয়া হ'ব ইঞ্চুৰেঞ্চ, 5 আগষ্টত

কোম্পানীৰে ৰাজ্য চৰকাৰৰ বৈঠকৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। আজিৰে পৰা অসমত আৰম্ভ হ'ব লোকপিয়লৰ প্ৰক্ৰিয়া। 16 আগষ্ট পৰ্যন্ত হ'ব স্বগণনা। 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে প্ৰথম পৰ্যায়ৰ সময়সূচী। ঘৰে ঘৰে গৈ ডিজিটেল ফৰ্মেটত সংগ্ৰহ কৰিব তথ্য। অসম সংকুচিত জৈৱ গেছ নীতি 2026ত অনুমোদন। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি জৈৱিক আৱৰ্জনা শক্তিলৈ ৰূপান্তৰ কৰা প্ৰকল্পৰ বিপৰীতে দিব 50 লাখ টকাৰ ৰাজসাহাৰ্য। বন্যাৰ্ত কৃষকলৈ ভি ভি জি ৰামজীৰ 100 দিনৰ মজুৰি মোকলাই দিয়াৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশ। কাজিৰঙাত পৰ্যটকৰ বাবে নিষিদ্ধ মোবাইল ফোন। অহা বছৰৰ পৰা কঠোৰভাৱে পালন হ'ব নিয়ম। পুৰণি বাহনতো নিষেধাজ্ঞা। কৃষকসকলক আধুনিক ডিজিটেল কৃষি সেৱাৰ সৈতে অধিক সংযুক্ত কৰাৰ ক্ষেত্ৰত আন এক অভিনৱ পদক্ষেপ। ফ্ৰেমৱৰ্ক ফৰ ফাৰ্টিলাইজাৰ চেল চমুকৈ FFS এপ সমগ্ৰ দেশৰ লগতে ভাৰত চৰকাৰৰ এই এপ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কামৰূপ মহানগৰ জিলাতো। ভাৰতীয় ভূতাত্বিক জৰীপৰ প্ৰথমবাৰৰ বাবে বৰ্ষা অশোক আগলাৱে নামৰ মহিলাগৰাকীয়ে সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছে। খেলৰ পৃষ্ঠাত আছে অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত আমাৰ অসম আমাৰ গৌৰৱ মূলমন্ত্ৰৰে আয়োজন কৰা ইম্পেৰিয়েল।

50 লাখ টকাৰ ৰাজসাহাৰ্য। বন্যাৰ্ত কৃষকলৈ ভি বি জি ৰামজীৰ 100 দিনৰ মজুৰি মোকলাই দিয়াৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশ। কাজিৰঙাত পৰ্যটকৰ বাবে নিষিদ্ধ মোবাইল ফোন, অহা বছৰৰ পৰা কঠোৰভাৱে পালন হ'ব নিয়ম, পুৰণি বাহনতো নিষেধাজ্ঞা। কৃষকসকলক আধুনিক ডিজিটেল কৃষি সেৱাৰ সৈতে অধিক সংযুক্ত কৰাৰ ক্ষেত্ৰত আন এক অভিনৱ পদক্ষেপ ফ্ৰেমৱৰ্ক ফৰ ফাৰ্টিলাইজাৰ চেল চমুকৈ FFS এপ। সমগ্ৰ দেশৰ লগতে ভাৰত চৰকাৰৰ এই এপ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কামৰূপ মহানগৰ জিলাতো। ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ প্ৰথমবাৰৰ বাবে বৰ্ষা অশোক আগলাৱে নামৰ মহিলাগৰাকীয়ে সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছে। খেলৰ পৃষ্ঠাত আছে অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত আমাৰ অসম আমাৰ গৌৰৱ মূল মন্ত্ৰৰে আয়োজন কৰা ইম্পেৰিয়েল ব্লু পেকেজ ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ আজিৰে পৰা গুৱাহাটীৰ ACA ষ্টেডিয়ামত আৰম্ভ হ'ব। কমনৱেলথ গেমছৰ স্বৰ্ণপদক জয় কৰি ইতিহাস ৰচিলে ভাৰতীয় জুডুকা অস্মিতা দে আৰু হৰ্ষ সিঙে। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ।
1: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ।

0: গোহাই কি কম আৰু, হে আপং খোৱা মানুহ, আপং বনাবলৈ আকৌ ঢেৰ কিবা কিবি লাগে অ গোহাই, দেৱাই শেষ হ'ল, চবফালে বানপানী, ক'ত পাবি এইবোৰ বস্তু, এই এপপ বনাবলৈ ঢেৰ কিবা কিবি লাগে, ৰুগজি, ৰিকম, ৰামনাম, হিঞ্জাৰী, ইকছেট, ইকয়েট, মাৰচাং, পিপলি, জালুক, জলকীয়া, মাটি কঁঠালৰ পাত, কঁঠালৰ পাত, দৰুণ, মানিমুনি, ভেদাইলতা, কুঁহিয়াৰ পাত, এই ঢেৰ কিবা কিবি, এতিয়া পাওঁ ক'ত এইবোৰ?
1: ইঞ্জিনে কথা লুকুৱাবলৈ এনেয়ে গাই পাই গ'ল, মানুহটো ধেমেলীয়া, ৰসাল, আনক জোকাই ৰং চাব বিচৰা মানুহ। মিচমিচাই হাঁহি গোসাঁইৰ ফালে চালে সি, তাৰপাছত খন্তেক ৰৈ আকৌ কথা আৰম্ভ কৰিলে।
0: কালি মোৰ মানুহ দুজনী সেই টাকুক পাত বিচাৰি এইফালে আহিছিল, এই বানপানীৰ মাজতনো টাকুক পাত বিচাৰি পায়নে, টাকুক তাজিকৰ পাত আকৌ গাহৰিৰ মঙহৰ লগত ৰান্ধি খাবি আৰু।
2: এই কি কথাবোৰ কোৱা ইঞ্জিন, আমি নোখোৱা বস্তুবোৰৰ নাম লোৱা কেলি?
0: গোহাঁই প্ৰভু, আপোনাৰ পেটত ভোক, এই ভোকত থকা মানুহক খোৱাৰ কথা ক'লে সেই পেটৰ মহৰামত জ্বলি থকা জুইকুৰা বেছিকৈ জ্বলে। এই কালি মোৰ ঘৈণী দুজনী এইফালে আহি গম পাই গ'ল যে তোৰ খাবলৈ নাই। ইচ, কি দিন আছিল তোৰ! ডাঙৰ চিতল মাছজনী কাণ মাৰি উঠি ফিচা কপাই তোৰ ঘৰ সোমাইছিল, এই বোলে গোসাঁইক সেৱা কৰি যাওঁ, ছগুৰিৰ চাপৰিৰ দৈ গাখীৰৰ কল দুটা কলৈ যোৱা বুলি সুধিলে সেই মুখ বন্ধা কলপাতৰ তলৰ পৰা দৈ দুজনীয়ে সেই টপৰাই মাত দিছিল, বোলে সেই মাধগোসাঁইৰ মুখত চুমা খাই আহোঁগৈ। সেই পুৱা গধূলি তোৰ ঘৰৰ ধূপ ধূনাৰ গোন্ধ পালেই মোৰ বমি হ'ব খুজিছিল, মনে মনে জেপত সোমাই অনা সেই শুকান মাছটো ভাঙি নাকত লগাইহে তত পাইছিলোঁ। এতিয়া আই গোসাঁনীও বোলে খাব নোৱাৰা বেমাৰত পৰিল, এই মোৰ মহৰ খুঁটিটো সেই বানপানী অহাৰ আগেয়ে নি সেই মালাচি পাহাৰত ৰাখিছোঁগৈ, পৰহিলৈ মহৰ গাখীৰ লৈ আহিম, আই খুৱাবি, চাবি গোসাঁনী ফিটিং হৈ যাব, চটকৰে চাঙৰ পৰা উঠিয়েই ইঞ্জিনক বিচাৰিব, এতিয়া আন

0: চোন সেই ডাঙৰ পাচি এটা আন, আধা বস্তা চাউল আনিছোঁ। যা আকৌ কি চাই আছ, ভেবা লাগি চাই থাকিব নালাগে, যা পাচি এটা আন, মই সেই নাৱৰ পৰা চাউলখিনি লৈ আনোগৈ, যা যা।
1: জিৰ জিৰিকৈ চাউলখিনি বস্তাৰ পৰা পাচিটোতে ঢালি ইঞ্জিনে কৈ গ'ল,
0: হেৰি নহয়, হে তহঁত হৈছে জহা চাউল খোৱা মানুহ, হে আকালৰ দিন, বাও চাউলকে খা, মাছপুটি চোতালতে দপদপাই আছে, এ ধৰি আনি গোঁসানীক খুৱাবি, ভাল হ'ব, সোনকালে ভাল হ'ব, মন মাৰি নেখাই নবৈ থাকিলে তয়ো মৰিবি। এই দলেৰে সোঁতে বৰ বৰশী কেইটামান লৈ আহিছোঁ, গছপুটি সেই ৰছীত ওলমাই বৰশী পাতি থৈ যাম, আঠটা বৰশীৰ ভিতৰত এটাত হ'লেও মাছ লাগিব, ধৰি আনি ৰান্ধি বাঢ়ি খাবি আৰু খুৱাবিও, এই পৰহিলৈ আকৌ গাখীৰ লৈ ওলামহি।
1: ইঞ্জিনে জীয়া ভেচেলি আৰু শিঙৰা মাছৰ টোপ লগাই এডাল দীঘল ৰছীত এলানি বৰশীৰ দোল ওলমাই দিলে, দুমূৰে দুটা বাঁহৰ গোজ, গোজৰ মূৰত বন্ধা ৰছীডালত টোপ লগোৱা বৰশী। টোপৰ মাছকেইটাই পানী পাই সাৰি যাবলৈ চেষ্টা কৰিলেও যন্ত্ৰণাদগ্ধ সিহঁতৰ ক্ষুদ্ৰ শৰীৰে ডাঙৰ মাছক আমন্ত্ৰণ জনালে। এই আমন্ত্ৰণ মুক্তিৰ বাবে নহয়, সিহঁতৰ মৃত্যুৰ বাবেই। নাৱত উঠি ইঞ্জিনে ৰিঙিয়াই কৈ গ'ল,
0: এই গোসাঁই ঐ, এই চাউলত গোবৰ পানী অকণমান ছটিয়াই ল'বি, এই চোৱা লগা চাউল।
1: নাও বাই গুচি যোৱা ইঞ্জিনৰ ফালে ৰ লাগি চাই ৰ'ল গোসাঁই, এয়া কি স্বয়ং অন্তৰ্যামীৰ কৰোণা? এয়া কি গোসানীক গলা টিপি বধ কৰিবলৈ এজনে কোৱাৰ বিপৰীতে গোসানীক পুনৰ জীৱনদান কৰিবলৈ অহা কোনোবা ঈশ্বৰ প্ৰেৰিত দেৱদূত? আউল লাগি গ'ল, খেলিমেলি লাগি গ'ল মাধৱ গোসাঁইৰ চিন্তাত। বহু পৰলৈকে ছটফটাই থাকিল গোসাঁই, তাৰপাছত পাচিৰ চাউলে মুঠি হাতত তুলি লৈ ওপৰৰ পৰা পুনৰ পাচিটোত জিৰ জিৰকৈ এৰি দিলে। গেঙনি বাঢ়ি আহিছিল গোসানীৰ, বেৰৰ সৰু খিৰিকীখনেদি সোমাই অহা ৰ'দৰ জিলিঙনীয়ে পোহৰাই তোলা গোসানীৰ মুখখনলৈ চালে গোসাঁয়ে, ঘোলা পৰা চকুহাললৈ বাৰে বাৰে চালে তেওঁ, তিতা গামোচাখনেৰে চকুহাল মোহাৰি দি কোৱাৰীয়েদি বৈ অহা খেপ মচি দিলে। গোসানীৰ শৰীৰৰ পৰা দুৰ্গন্ধ এটাও বাজ হৈছিল, এচামুচ এচামুচকৈ পানী খুৱাই দিছিল মানুহজনীক, ডিঙিৰ পৰা ঘোট ঘোট শব্দ ওলাই আহিছিল। নিশা বহু পৰলৈকে টোপনি অহা নাছিল গোসাঁইৰ, পানীৰ পকনীয়াৰ দৰে একেটা কথাকে ঘূৰি ঘূৰি তেওঁৰ নিদ্ৰা ব্যাহত কৰিছিল, বাৰে বাৰে মনলৈ আহিছিল জীৱনত তেওঁ কিবা পাপ কৰিছিল নে, কিহৰ জগৰত অকল আলি পদূলিৰ অসুবিধাৰ অজুহাততে দুজনীকৈ জীয়েক দুজনকৈ জোঁৱায়েকে এগৰাকী মৃত্যুপথৰ যাত্ৰী মাতৃকো চাবলৈ আহিব নোৱাৰাকৈ থাকিব পাৰে? কিয় হেৰাই গ'ল তেওঁৰ একমাত্ৰ পুত্ৰ, কোন পৰ, কোন আপোন? তেজৰ সম্পৰ্কই জানো মানুহক আপোন আত্মীয় কৰি ৰাখিব পাৰে? ইঞ্জিন দলে তেওঁৰ হয় কি? গোসাঁইৰ টোপনি গৈছিল চিলমিলকৈ, চকামকাকৈ সাৰ পাই উঠিল গোসাঁই, তেওঁৰ ঘৰৰ কাষৰ পানীত কিবা এটাই ছটফটাই থকা যেন অনুমান কৰিলে, মাজে মাজে নীৰৱতা, আকৌ ছটফটনি, একো তৎ ধৰিব পৰা নাছিল গোসাঁয়ে। পোহৰ হৈ আহিছিল, পূবে ঢলফাট দিছে, ফেঁহু বৰণীয়া আকাশ, কিচিৰ মিচিৰ শব্দ কৰি এজাক চৰাই উৰি গৈছে, ধহমহকৈ উঠি বহিল গোসাঁই, তাৰপাছত উঠি গৈ সেই জলধ্বনিৰ অনুসন্ধান কৰিলে য'ৰ পৰা সেই শব্দ ভাঁহি আহিছিল। তেওঁ ঘৰৰ পিছফালে গ'ল, দেখিলে ওলোমাই থোৱা এটা বৰশীৰ তলত চক্ৰাকাৰে পানীখিনি ঘূৰি আছে, পানীৰ বৃত্তবোৰ লাহে লাহে বহল হৈ হৈ গৈ আছে, লাহে লাহে খোজ দি তেওঁ দেখা পালে বৰশীত এটা ডাঙৰ মাছ লাগি ছটফটাই আছে, আজৰি টানি আনিলে সেই বৰশী, মাছ, ডাঙৰ মাছ, এটা প্ৰকাণ্ড চিতল মাছ, বামলৈ চোঁচৰাই টানি আনিলে সেই মাছ, তেওঁৰ ডিঙিৰ পৰা ভৰিলৈকে বৈ পৰা বহল পিঠিৰ চিতল মাছটোৱে এতিয়াও ফিচা কোবাই আছে। গোসাঁয়ে মাছৰ মুখৰ বৰশী এৰুৱাব নাজানে, চোতালৰ ফালে মাছটো টানি আনি ইফালে সিফালে চালে, দেখিলে নাও ৰাখি দুজন মানুহ বেগাই তেওঁৰ ফালে আহি আছে, এজনে ওচৰ পায়ে পোনে পোনে গোসাঁইক সুধিলে,
2: কিমান ল'বা ককাইদেউ মাছটোত, কিমান ল'বা, বেচা, আমাকে বেচা, ভাল দাম দিম, কোৱা কিমান ল'বা?
3: চৌবিছ টকা লাগিব। চৌবিছ টকা? এক পইচাও কম নহ'ব, পূৰা চৌবিছ টকা, লৈ যোৱা, বৰশীৰে সৈতে লৈ যোৱা,
2: হ'ব
3: দিয়া দিয়া, এই এই টকা দিয়া,
2: লোৱা লোৱা ককাই, টকা লোৱা, এয়া পূৰা চৌবিছ টকা, লোৱা লোৱা।

0: টকা লোৱা
1: দিয়া।
2: হাতত দুখন দহটকীয়া আৰু চাৰিখন এটকীয়া নোট লৈ তেওঁ বাৰে বাৰে গন্তি কৰিবলৈ ধৰিলে, বিৰবিৰাবলৈ ধৰিলে গোসাঁয়ে।
1: এই চপনৰ টকা, চপনৰ টকা, অ বোপাই চপন, আহ আহ, এই তোৰ টকাকেইটা লৈ যাহি, ধাৰ নাখাওঁ বোপাই, এই আহ লৈ যাহি, আহ আহ।
2: নোটকেইখন আঙুলিৰে ভাজ কৰি গোসাঁয়ে ঘৰৰ চালৰ কামিত গোজা মাৰি সুমুৱাই থৈ ৰৈ গ'ল। কি কৰিলে এয়া তেওঁ, কি কৰিলে? ভালেমান পৰ থৰ লাগি ৰৈ থকাৰ পাছত নাও বাই গুচি যোৱা মাছৰ বেপাৰী দুটালৈ চাব বিচাৰিলে। নাই, কোনো নাই, কতো কোনো নাই। আচৰিত, কোনো নাই। এয়া কি সপোন আছিল নে দিঠক, সপোন নে দিঠক? সঁচাকৈয়ে তেওঁ কি মাছ বেচিলে? আহ, কি কৰিলে তেওঁ, মাছ বেচিলে? হৰি হৰি, চি চি চি, নিজৰ মুখৰ থুই হাতত লৈ গাত ঘঁহিবলৈ ধৰিলে গোসাঁয়ে। অসময়ত শৌচ কৰিবলৈ লৰ ধৰিলে তেওঁ, বমি বমি লাগিল, উকালিয়াই পেলালে পেটৰ টেঙা পানী। লৰ মাৰি গৈ জপংকৈ পানীত জঁপিয়াই পৰি জোবৰা এটা মাৰি ওলাই আহিল গোসাঁই। তিতা তিয়নী সলাই গামোচা এখন পিন্ধি তিয়নী চুৰি এখন দূৰলৈ মাৰি পঠিয়ালে। তাৰপাছত কঁপি কঁপি জেওৰা খুটি এটাৰে তিয়নী চুৰি এখন খোঁচ মাৰি আৰু দূৰলৈ মাৰি পঠিয়ালে। চোৱা লগা চুৰিয়া, চোৱা লাগিল, চোৱা লাগিল, গোসাঁইৰ গাত চোৱা লাগিল। বহি পৰিল গোসাঁই, দুয়োখন হাত চকুলৈ নি চকু জপাই হুকুকাই কান্দিবলৈ ধৰিলে গোসাঁই। মাধগোসাঁই বলিয়া হ'ল, এনে এক বাতৰিৰ বা বুলিব লাগিছিল গাঁৱত, কিন্তু অন্য এক বাতৰিয়েহে মথাউৰি গাঁৱত খলকনি তুলিলে। বানপানী সোমাই সমূলে নষ্ট কৰা খেতি, হানি হোৱা ঘৰুৱা সম্পত্তি, উটি যোৱা গৰু মহ, খাদ্যৰ অনাতন, ল'ৰা ছোৱালীৰ পেন পেননি, ঘাঁহৰ অভাৱত গৰু ছাগলী দিনে দিনে লেৰেলা হৈ হাগনি বেমাৰে ধৰা, এনে সকলো সমস্যা তল পেলাই অন্য এক সৰহ আমোদজনক আলোচনাইহে সকলোৰে মাজত হাঁহিৰ খোৰাক যোগালে। ডেকা বুঢ়া তিৰোতাসকলে ভাগে ভাগে ভিন ভিন দিশৰ পৰা এই অভাৱনীয় ঘটনাক লৈ আলোচনাত মিলিত হ'ল। মথাউৰিৰ ওচৰৰ গাঁওখনৰ জ্বলাই মহাজনৰ পুতেক বুধিৰামে সিহঁতৰ ঘৰৰ হালোৱা দশৰথ মুণ্ডাৰ ঘৈণীয়েকক পলুৱাই নিলে। সাতটা সন্তানৰ মাক দশৰথৰ ঘৈণীয়েকে সৰু কেঁচুৱাটোকো লগত লৈ গৈছে। বুধিৰামে পলুৱাই নিছে মানুহজনীক।
3: উদ্ধাৰ নি পৰাচিত হ'ব লাগেহে জোনাই মহাজনৰ, নহ'লে ৰৌ ৰৌ নৰকত পৰি মৰে মানুহটো।
4: কোনো পৰাচিতে উদ্ধাৰ কৰিব নোৱাৰে মহাজনক, তেওঁৰ পাপৰ পৰাচিত পুতেকেই কৰিলে, আৰু কি পৰাচিত লাগেহে?
3: আৰ্জিলে ফল ভুঞ্জিবলৈ পায়, নিজে অৰ্জা পাপ এইবোৰ।
4: হেৰা, ঠগ প্ৰবঞ্চনাৰে গোটোৱা মাটি ভেটি ধন সম্পত্তিৰ কিবা মূল্য আছেনে ককাইদেউ?
3: নাই নাই, ল'ৰাটোৰ গাত দোষ নাই, সেইবোৰ কিবা চাওতাল মুণ্ডা মানুহ, যাদু মন্ত্ৰ মোহিনী তোহিনী জানে বুইছা, নহ'লেনো সেইহেন দেখনীয়া উঠন ডেকাটোৰ আগদাঁত সৰা কলি মলি কেটেঙি মেটেঙি এই মানুহজনীনে মোহ জন্মেনে?
4: থোৱাহে, কিহৰ যাদু মন্ত্ৰ আছে? তিৰোতা মানুহৰ দেহাটোৱে যাদু, শুকান মাটিত বৰষুণ পৰি বন গজাৰ দৰে তিৰোতাৰ দেহা এবাৰ চুবলৈ পালেই প্ৰীতিৰ গজালি মেলে, কিহৰ মোহনী মন্ত্ৰ লাগেহে?
3: হেৰা, তোমালোকে কথাৰ মহলাকে মাৰি থাকিবানে ৰাইজ গোটাই জোলাইক এঘৰীয়া কৰা, নে উদ্ধাৰণী পৰাচিত কৰাই ভোজ ভাত খাই আকৌ তেওঁক বুকুৰ কুটুম বুলি মূৰত তুলি লোৱা? যদি তাকে কৰা, আমাৰ ল'ৰা ছোৱালীয়ে বুধিৰামৰ বুদ্ধিকে সৰ্বোত্তম বুলি আগলৈ দেও পাৰি নাচিব, গাঁওখনত এনে অৰাজকতা হ'বলৈ দিব নোৱাৰি।
4: একে সোপা কথাকে বেটেৰী চুবাই থকাতকৈ মই ভাবিছো মাধগোসাঁইৰ পৰামৰ্শ লৈ কিবা এটা হেস্তনেস্ত কৰি পেলাব লাগে। কথা গোটেইখন জনাজনি হ'লেই যেতিয়া গোসাঁয়েও জানক, খালি তেওঁৰ ওচৰলৈ গৈ দিহা পৰামৰ্শ লৈ কামত আগবঢ়াই ভাল হ'ব নে কি কোৱা ককাইদেউ?
3: হয় হয় হয়, ব'লা গোসাঁই ঘৰলৈ যাওঁ, শুভ কাম শীঘ্ৰে কৰি পেলোৱাই ভাল।
4: ঢেৰ মানুহ নেলাগে, আমি পাঁচজনেই গৈ গোসাঁইক দেখা কৰোঁগৈ, সোণাই, সৰ্বেশ্বৰ, তিলেশ্বৰ, জালিৰাম আৰু ময়ো যাওঁ, তাই দেৰি নকৰোঁ, বলা হওক।
2: কালি ৰাতিপুৱাৰ ঘটনাটোৱে গোসাঁইৰ তন মন সকলো ঠেকেচি পেলাইছিল। গোসাঁয়ে এবাৰ ভাবে সেই চিতল মাছটো আন একো নহয়, তেওঁ নিজেই, তেওঁৰ হাত ভৰি একো নাই, আছে এখন মুখ, লোভৰ মুখ, সেই মুখত এটা বেকা বৰবৰশী ক্ৰমান্বয়ে সোমাই গৈ আছে আৰু তেওঁ গিলিবলৈ ধৰিছে। তেওঁৰ ডিঙিত বিষ এটাও অনুভূত হ'ল, ক্ৰমান্বয়ে তেওঁৰ হাত ভৰি হেৰাই গৈছে আৰু তলফালে এচটা প্ৰকাণ্ড ফিচা গজি উঠিছে। যন্ত্ৰণাত সেই ফিচাই বতাহত কোব সোধাইছে, মুক্তি বিচাৰিছে যন্ত্ৰণাৰ পৰা, এৰুৱাব খুজিছে ডিঙিত লাগি ধৰা বৰশীটো, কিন্তু তেওঁৰ যে হাত নাই। প্ৰভু! একেলগে যেন সহস্ৰ কণ্ঠৰে তেওঁ কোনোবাই

0: বোধন করিলে। বুকু কঁপি উঠিল গোসাঁইৰ। শরীরের ভিতর কোরবাত একেলগে বাজি উঠিল হাজারখন বরকাহ। বিশৃঙ্খলক যেন একেলগে বাজি উঠিল হাজার বিজার ভোরতাল। বুকুর ভিতর পাতি থা একটা ডাঙর ডবাত যেন পূর্ণ সত্যি কূপ পড়ছে। ঘুরি চালে গোসাঁয়ে, দেখিলে তেওঁর চোতালত পড়ি থাকা ঘুণে ধরা কাঠের খুঁটাটুত পাঁচজন ভকত উপবিষ্ট হয়েছে। থরহরি কম্পমান গোসাঁয়ে, তেনেহলে সকলে জানি গৈছে তেওঁৰ কুকর্মর কথা? জনারে কথা, ভকত ভগবান অন্তর্জামী, কার পৰা কথা লুকুৱাই ৰাখিব পাৰি
1: প্ৰভু?
0: মাত লগালে তিলেশ্বৰে।
1: এনে গৰ্হিত কামৰ বাবে উদাহৰণী পৰাচিত হ'ব নেলাগেনে?
0: বুকু চিৰিংকৈ মাৰিলে গোসাঁইৰ। তেওঁ হুক হুকাই কান্দিবলৈ ধৰিলে। লগে লগে ভকতসকলৰ পিনে মূৰ দোৱাই মাটিত সাষ্টাংগে পৰি তেওঁ উচুপি উঠিল। অবাক আচৰিত সকলো ভকত, কি কৰে গোসাঁয়ে, কি কৰে?
2: কোনো পৰাচিতে উদ্ধাৰিব নোৱাৰিব হে ভক্তগণ, হে অন্তৰ্যামী, মোৰ ঈশ্বৰসকল, মই অধৰ্মৰো অধম মহাপাপী।
0: ফেঁকুৰি উঠিল গোসাঁয়ে, উচুপিবলৈ ধৰিলে গোসাঁয়ে। পাঁচজন ভকত বহাৰ পৰা থিয় হৈ ইজনে সিজনৰ মুখলৈ চোৱাচুই কৰিলে। ফুচফুচাই কোৱাকুই কৰিলে, বোলে গোসাঁই বলিয়া হ'ল, ল'ৰা হেৰুৱা দুখত গোসাঁই বলিয়া হ'ল। লাহে লাহে ভকতসকল তাৰ পৰা আঁতৰি গ'ল। মাটিত মূৰ থৈ পৰি থাকিল মাধৱ গোসাঁই।

0: সত্ৰাধিকাৰ মহাপ্ৰভুৰ সন্মুখত গোৱাপণৰ শৰাই, কাষৰ কৰণীত সুগন্ধি পুষ্প, কোঠাত ধূনাৰ ধোঁৱা আৰু সুগন্ধ বিয়পি আছে। কুৰুৱা নখীয়া মেৰ ধৰাৰ ওপৰত কোমল দলিচা, তাতে বহি মহাপ্ৰভুৱে প্ৰাতঃসন্ধ্যা কৰি বৰমেধিক মাত লগালে।
1: বৰমেধি!
2: হয় প্ৰভু ঈশ্বৰ।
0: চোৰাৰ ভিতৰতে সত্ৰাধিকাৰ মহাপ্ৰভুৰ পৰা কিছু নিলগত এখন কলথৰুৱাৰ ধাৰিত বৰমেধি বহে। মহাপ্ৰভুৰ সম্বোধন শুনাৰ লগে লগে কঁকালটো অলপ লৰাই আগলৈ কিছু হাউলি তেৰাৰ আজ্ঞা শুনিবৰ নিমিত্তে তেওঁ উৎকৰ্ণ হৈ ৰ'ল।
1: বৰমেধি, ধনশিৰিয়ে অতীজৰ সত্ৰৰ নামঘৰ বাসুদেউ থান গ্ৰাস কৰি এতিয়া থমকি ৰৈছে। 10,000 বিঘা নিষ্পিখেৰাজ ভূমিৰ এতিয়া 7,000 বিঘামান ভূমিহে ৰৈছেগৈ। সত্ৰৰ নামঘৰ ভাগ 12 গাঁৱৰ ৰাইজে হজ কৰি পুনৰ প্ৰতিষ্ঠা কৰিলেও খহনীয়াত পৰি অনেকজন ভকত বৈষ্ণৱ এঘৰ দুঘৰকৈ অজান্তি স্থানলৈ আঁতৰি গৈছে। আমাৰ পৰম বান্ধৱ ভকত বৈষ্ণৱ সব এনেকৈ নিষ্ক্ৰমণ হৈ থাকিলে কৰকাতলৰ অভাৱত পৰি এই মহাতীৰ্থ মৰিশালিসম হয়গৈ বুলি আমি শংকিত। আমি এই স্থানতে উপবিষ্ট হৈ আছোঁ যদিও আমাৰ নেত্ৰত নাটৰ সকলো অংশ দৃশ্যমান হৈছে। সংকটকাল সমাগত। বৰমেধিয়ে বা ঘোৰ সংকটৰ কথা অনুধাৱন কৰিছেনে নাই?
2: প্ৰভু ঈশ্বৰ, ধনশিৰিয়ে সুতি খলোৱাৰ পাছৰ পৰাই চাৰি হাতীৰ ভিতৰ বাহিৰৰ অনেক সিঁচ নতুন ঠাইত মাটি ভাঙি বহিছেগৈ। উত্তৰ হাতীৰে কেইবাঘৰো সিঁচ খহনীয়াত পৰি মেৰাপানী, চুঙাজান, বিজুলী, টেঙানি, মূৰ ফুলনিলৈ উঠি গ'ল। জাপৰি পথাৰৰ ফালেও দুঘৰমানে বহা তৰিছে। ধনশিৰিয়ে আহুকাল নকৰাবোৰৰো ভালে কেইঘৰে সত্ৰৰ পৰা উঠি যোৱাৰ পাং পাতিছে বুলি শুনা পাইছোঁ। পাছে আন এটা কথাইহে আমাৰ মনত বুৰবুৰণি তুলি আছে। আকাশীলতাৰ লেখীয়াকৈ এই কথাৰ আগো নাই, গুৰিও বিচাৰি নাপাওঁ। ডালপাত নোহোৱা এই সুবৰ্ণলতা দিনক দিনে বাঢ়ি বাঢ়ি আমাক হেঁচা মাৰি ধৰিছে।
1: সেয়ানো কেনে কথা! পৰম গোপুত নে মহা হৰিহৰ কথা!
0: অনুদিগ্ন চিত্তেৰে সত্ৰাধিকাৰ প্ৰভুৱে বৰমেধিলৈ চালে।
2: প্ৰভু ঈশ্বৰ, ৰাতি বঞ্চা নাম এভাগিৰ নিমিত্তে ফৰকাটিঙৰ ৰূপকুলীয়ালৈ গৈছিলোঁ যোৱা চোতত। পাছৰ দিনা চাউল

যোৱা ভোজৰ পৰা বিদায় লৈ আবেলি কুবাকুবিকৈ গোলাঘাটলৈ মটৰ ধৰিবলৈ ৰাওনা হ'লোঁ। টাউনৰ মাছ বাটতে মানুহ এজনে আমালৈ একেথৰে চাই আছিল। ভয়ত আমাৰ বুকু ঢিপিং ঢাপাং কৰিলে। টাউন বুলিলে আচহুৱা ঠাই, অচিন মানুহৰ সমাগম। আমি যিমানে খৰখোজ লওঁ সিও সিমানে বেগাই আমাৰ পাছ লয়। ভাবিলোঁ ঠগ বা ডকাইত। ওখ পাখ মানুহটোৱে কেনিবা সুৰুঙা বাটেৰে সৰকি আহি আমাক আগভেটা দিলে। সাজ পোছাক বগা ঢকঢকীয়া, ডিঙিত পাখি মেলা জীয়াইটিৰ দৰে দুগদুগি ওলমি আছে। আমাৰ অৱস্থা জোৱা থোৱা, শৰীৰত কঁপনি, মুখৰ মাত হৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত 379 গাঁৱৰ 1,92,799 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,430 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। কালি শিৱসাগৰ জিলাত 1 আৰু চৰাইদেউ জিলাত 1 লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বিত্ত বিভাগৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থা দ্ৰুতগতিত ৰূপায়ণৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় প্ৰক্ৰিয়া শীঘ্ৰে সম্পূৰ্ণ কৰি 15,000 টকাৰ আৰ্থিক সাহায্যকে ধৰি অন্যান্য সুবিধাসমূহ ক্ষতিগ্ৰস্ত লোকসকলে অনতিপলমে লাভ কৰাটো নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই কালি শিৱসাগৰ জিলাৰ ডিমৌ আৰু নাজিৰা বিধানসভা সমষ্টিৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰি সাহায্যৰ পুনৰ সংস্থাপন ব্যৱস্থাৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বিশেষকৈ বান ক্ষতিগ্ৰস্ত লোকসকলক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত কৃষি বিভাগে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। তেওঁ লগতে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাৰ সৈতে নাজিৰা অঞ্চল পৰিদৰ্শন কৰি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত বান পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। মন্ত্ৰী অতুল বৰাই কালি মৰিয়নীৰ পুঠি নদীৰ বাঢ়নী পানীয়ে ক্ষতি কৰা কলিয়াপানী উন্নয়ন খণ্ডৰ বলমা দেওধাইগাঁও পৰিদৰ্শন কৰে। তেওঁ পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি ক্ষয়ক্ষতিৰ বুজ লয় আৰু তৎপৰতাৰে এই অঞ্চলত পুনৰ সংস্থাপনৰ ব্যৱস্থাসমূহ কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।
2: ইয়াৰ জিলাখনত মৰিয়নী কিয় শিকাব, সেই ঠাইতে পানী ক্ষতি কৰিছে, সা সম্পত্তি নষ্ট হৈছে আৰু মৰিয়নীত বহুকেইজন লোকে প্ৰাণ হেৰুৱাইছে। আমি য'ত এতিয়া আছো সৰু নদী, এতিয়া মটাউৰি ভাঙি যোৱাৰ ফলত এই গোটেই গাঁওখনত যিবিলাক খেতি বাতি আছিল খেতি বাতি নষ্ট হৈছে। এই পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ পৰা আমি কেনেধৰণে সহায় কৰিব পাৰোঁ গ্ৰামাঞ্চলৰ ৰাইজক, তাত আমিও অলপ পৰ্যালোচনা কৰি আছো। গতিকে আমি ৰাইজৰ লগত আছো আৰু ৰাইজক এই বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমি যি কৰিব লাগে কৰিম। আজি আমাৰ লগত আমাৰ বিষয়াসকলৰ এটা দলো আহিছে, এডিশ্যনেল চিফ ছেক্ৰেটৰী, মিছন ডাইৰেক্টৰ, ইয়াৰ চেৰেলামৰ খিনি বিষয়াও আহিছে, নিজেও চাইছে, ৰাইজৰ সমস্যাবোৰ খুব ওচৰৰ পৰা দেখিছে। গতিকে পৰিকল্পনাবিলাক ভৱিষ্যতৰ দিনত ভালদৰে লৈ ঠিকঠাক কৰিব লাগিব আৰু এইখিনি কাম আমি কৰিব লাগিব।
1: শিৱসাগৰ বিধায়ক অখিল গগৈ নাজিৰা সমষ্টিৰ নেপালী খুঁটি অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। বিধায়কগৰাকীয়ে অঞ্চলটোৰ বানত প্ৰাণহানি হোৱা 4টা পৰিয়ালক 50,000 টকাকৈ আৰু ক্ষতিগ্ৰস্ত 80টা পৰিয়ালক 5,000 টকাকৈ তাৎক্ষণিক সাহায্য আগবঢ়ায়। শ্ৰীগগৈয়ে বান ক্ষতিগ্ৰস্ত লোকলৈ চৰকাৰৰ 15,000 টকাৰ আৰ্থিক সাহায্য পৰ্যাপ্ত নহয় বুলি সাংবাদিকৰ আগত উল্লেখ কৰে। তেওঁ প্ৰতিটো বানপীড়িত পৰিয়ালক 10,00,000 টকাৰ ক্ষতিপূৰণ, নেপালী খুঁটিৰ পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ বাবে 8 বিঘা মাটি আবণ্টনকে ধৰি অন্যান্য যাৱতীয় সুবিধাসমূহ বিনামূলীয়াকৈ যোগান ধৰিবলৈ চৰকাৰক দাবী জনায়। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটি আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত কালি ফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি কয় যে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ইতিমধ্যে বিজেপি অসম প্ৰদেশক বান ক্ষতিগ্ৰস্তৰ বাবে সম্ভৱপৰ সকলো সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিছে। শ্ৰীসোণোৱালে ৰাজ্যৰ সৰ্বস্তৰৰ লোকে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি অহাৰ কথাও শ্ৰীনবীনক অৱগত কৰে। ৰাজ্যৰ বুনিয়াদী অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। 2026-27 বিত্তীয় বৰ্ষৰ সাহায্য বিতৰণৰ আনুষ্ঠানিক আৰম্ভণি হিচাপে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি দিনৰ 12:00 বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

0: Iran to avoid attacks on commercial shipping and seafarers. Italy suspends free border travel with Spain over Ceuta migrant crisis. And at Commonwealth Games, India clinched two historic gold medals in judo, secure double podium finish in men's javelin throw, and win a first ever bronze in decathlon. And with that, we end the morning news. Have a nice day.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে। আগবঢ়োৱা হৈছে গীতিমালিকা।

গীতিমালিকাত পুনতে শুনোৱা হওক মঞ্জস্না গোস্বামীৰ কণ্ঠৰ গীত। গীতৰ কথা বেদানন্দ দাসৰ, প্ৰযোজনা হায়দৰ আলীৰ।

0: মঞ্জোৎস্না গোস্বামীৰ কণ্ঠত বেদানন্দ দাস রচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপোলো এক্সেল কেয়ার হস্পিটালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাবধানত এপোলো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপোলো এক্সেল কেয়ার হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰীয়া শিল্পী কুল বৰুৱা, গীতৰ কথা আৰু প্ৰযোজনা হেমেন হাজৰিকাৰ।

0: সেয়া আছিল কুল বৰুৱাৰ কণ্ঠত হেমেন হাজৰিকা ৰচিত গীত।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক গীতা হাতীকাকতিৰ ৰচনাৰে দেৱযানী দাসৰ কণ্ঠৰ গীত, প্ৰযোজনা উৎপল দাসৰ।

দেৱযানী দাসৰ কণ্ঠত গীতা হাতীকাকতিৰ ৰচিত গীতটি শুনিলে। গীতিমালিকাত এইবাৰ শুনক সৌৰভজ্যোতি মহন্তৰ কণ্ঠৰ অনুপমা বৰাৰ ৰচিত গীত, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

0: সেয়া আছিল অনুপমা বৰাৰ ৰচনাৰে সৌৰভজ্যোতি মহন্তৰ কণ্ঠৰ গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকাৰ শেষত শুনোৱা হওক গীতাঞ্জলি মহন্ত বৰুৱাৰ কথাৰে ভাস্বতী ডেকাৰ কণ্ঠৰ গীত।

0: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰত্ন গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ দেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত, বানত মৃত্যুৰ সংখ্যা 82 লৈ বৃদ্ধি, অহা 7 আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ চলোৱা হ'ব বুলি

0: মুখ্যমন্ত্রীৰ প্ৰকাশ। ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ, কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা। অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ। আৰু কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যত বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত 379খন গাঁৱৰ 1,92,792 জন লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,430 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকৰ পাছত এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অহা 7 আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ চলোৱা হ'ব বুলি জানিবলৈ দিয়ে।
1: 15,000 টকাৰ সাহায্য ঘোষণা কৰিছিলোঁ। মই ভাবোঁ যে আজি বা কালি আমাৰ এছেছমেণ্ট কমপ্লিট হৈ যাব। 7 তাৰিখৰ পৰা আমি পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট, আমি যিটো কৰিব লাগে তাৰ কামত আমি হাত দিম, যে পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট, কাৰ ঘৰ কিমান ক্ষতি হ'ল, ছিভিয়াৰলি ডেমেজ, পাৰ্মানেণ্টলি ডেমেজ, মাইনৰ ডেমেজ, এই গোটেই কামটো আমি এটা মিছন মোডত, যাতে বহুত দিন নাথাকে, 10 বা 15 দিনত আমি গোটেইটো শেষ কৰিব পাৰোঁ, তাৰ কাৰণে আমি অহা 7 তাৰিখৰ পৰা এই অভিযানটো আমি লঞ্চ কৰিম। তাৰ আগতে ময়ো শিৱসাগৰ আৰু চৰাইদেউ জিলাত গৈ আহিম, যাতে এই অভিযানটো আমি মেক্সিমাম 15 দিনৰ ভিতৰত আমি শেষ কৰিব পাৰোঁ।
0: ডঃ শৰ্মাই ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বিত্ত বিভাগৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি কালি বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থা দ্ৰুতগতিত ৰূপায়ণৰ বাবে নিৰ্দেশ দিয়ে। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই কালি শিৱসাগৰ জিলাৰ ডিমৌ আৰু নাজিৰা বিধানসভা সমষ্টিৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰি সাহায্য আৰু পুনৰ সংস্থাপন ব্যৱস্থাৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বিশেষকৈ বান ক্ষতিগ্ৰস্ত কৃষকসকলক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত কৃষি বিভাগে গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ বুজ লয়। তেওঁ লগতে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাৰ সৈতে নাজিৰা অঞ্চল পৰিদৰ্শন কৰি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত বান পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। মন্ত্ৰী অতুল বৰাই কালি মৰিয়নিৰ পুঠি নদীৰ বাঢ়নী পানীয়ে ক্ষতি কৰা কলিয়াপানী উন্নয়ন খণ্ডৰ বলমা দেওধাই গাঁও পৰিদৰ্শন কৰে। তেওঁ পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি ক্ষয়ক্ষতিৰ বুজ লয় আৰু তৎপৰতাৰে এই অঞ্চলত পুনৰ সংস্থাপনৰ ব্যৱস্থাসমূহ কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।
2: যোৰহাট জিলাখনৰ মৰিয়নি ঠাইতে পানী ক্ষতি কৰিছে, সা সম্পত্তি নষ্ট হৈছে আৰু মৰিয়নিত বহুকেইজন লোকে প্ৰাণ হেৰুৱাইছে। তো আমি য'ত এতিয়া আছোঁ, এখন সৰু নদী, এতিয়া মটাউৰি ভাঙি যোৱাৰ ফলত এই গোটেই গাঁওখনত যিবিলাক খেতি বাতি আছিল, খেতি বাতি নষ্ট হৈছে। পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ পৰা আমি কেনেধৰণে সহায় কৰিব পাৰোঁ গ্ৰামাঞ্চলৰ ৰাইজক, তাত আমিও অলপ পৰ্যালোচনা কৰি আছোঁ। এতিয়া আমি ৰাইজৰ লগত আছোঁ আৰু ৰাইজক এই বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমি যি কৰিব লাগে কৰিম। আজি আমাৰ লগত আমাৰ বিষয়াসকলৰ এটা দলো আহিছে, এডিশ্যনেল চিফ ছেক্ৰেটৰী, মিছন ডাইৰেক্টৰ, ARCLMৰ খিনি বিষয়াও আহিছে, নিজেও চাইছে, ৰাইজৰ সমস্যাবোৰ খুব ওচৰৰ পৰা দেখিছে। গতিকে পৰিকল্পনাবিলাক ভৱিষ্যতৰ দিনত ভালদৰে লৈ ঠিক ঠাক কৰিব লাগিব আৰু এইখিনি কাম আমি কৰিব লাগিব।
0: শ্ৰী বৰাই টিয়কৰ বিধায়ক বিকাশ শইকীয়াৰ সৈতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা প্ৰতিনিধি দল লৈ কালি উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ এলেংমৰা, পহুমৰা আৰু এলেংমৰা খুটিয়াপতা গাঁও পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে এই অঞ্চলসমূহত পুনৰুদ্ধাৰ আৰু পুনৰ্বাসন ব্যৱস্থা দ্ৰুতগতিত ৰূপায়ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নাজিৰা সমষ্টিৰ নেপালী খুটি অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। বিধায়কগৰাকীয়ে অঞ্চলটোৰ বানত প্ৰাণহানি হোৱা 4টা পৰিয়ালক 50,000 টকাকৈ আৰু ক্ষতিগ্ৰস্ত 80টা পৰিয়ালক 5,000 টকাকৈ তাৎক্ষণিক সাহায্য আগবঢ়ায়। শ্ৰীগগৈয়ে বান ক্ষতিগ্ৰস্ত লোকলৈ চৰকাৰৰ 15,000 টকাৰ আৰ্থিক সাহায্য পৰ্যাপ্ত নহয় বুলি সাংবাদিকৰ আগত উল্লেখ কৰে। তেওঁ প্ৰতিটো বানপীড়িত পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণ, নেপালী খুটিৰ পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ বাবে 8 বিঘা মাটিৰ আবণ্টনকে ধৰি অন্যান্য যাৱতীয় সুবিধাসমূহ বিনামূলীয়াকৈ যোগান ধৰিবলৈ চৰকাৰক দাবী জনায়। ইপিনে গ্ৰীষ্মবন্ধ অন্ত পৰাৰ লগে লগে আজি ৰাজ্যৰ বিভিন্ন জিলাত বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হৈছে।

0: হৈছে যদিও শিৱসাগৰ জিলাৰ প্ৰায় 550খন স্কুল বানত ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিদ্যালয়সমূহৰ 9 আগষ্টলৈ গৰম বন্ধৰ দিন বৃদ্ধি কৰা হৈছে। বান প্ৰভাৱিত জিলাসমূহত এই নিৰ্ধাৰিত সময়লৈ বিদ্যালয়সমূহ পাঠদানৰ বাবে সাজু হৈ নুঠিলে গৰম বন্ধৰ দিন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত কালি ফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি কয় যে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ইতিমধ্যে বিজেপি অসম প্ৰদেশক বান ক্ষতিগ্ৰস্তৰ বাবে সম্ভৱপৰ সকলো সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিছে। শ্ৰীসোণোৱালে ৰাজ্যৰ সৰ্বস্তৰৰ লোকে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি অহাৰ কথাও শ্ৰীনবীন অৱগত কৰে। উজনি অসমৰ 3খন জিলাত শেহতীয়া বানৰ প্ৰলয়ংকাৰী সংহাৰৰ মাজতে মানুহে মানুহৰ কাষত থিয় হোৱাৰ ভালেমান ইতিবাচক খবৰ আমালৈ আহিছে। এনে এটি ইতিবাচক খবৰ লৈ এয়া সমুজ্জ্বল ভৰদ্বাজ।
1: বানত ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰৰ ফালৰ পৰা সাহায্য আগবঢ়োৱাৰ লগতে ৰাজ্য তথা দেশৰ বহু ব্যক্তি, দল আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে নিজাববীয়াকৈ সাহায্য আগবঢ়াইছে। ভালেসংখ্যক ইউটিউবাৰ, ব্লগাৰ, কণ্টেণ্ট ক্ৰিয়েটৰ, সমাজকৰ্মী, উদ্যোগপতি আদি আগবঢ়োৱা সাহায্যৰ বিষয়ে সামাজিক মঞ্চ আৰু টেলিভিশ্যনযোগে বহুল প্ৰচাৰ হোৱাৰ সময়তে ৰাজ্যখনৰ এখন সৰু ঠাইৰ দুগৰাকী কণমানীয়ে বান ক্ষতিগ্ৰস্তসকললৈ আগবঢ়োৱা সাহায্যৰ কাহিনীয়ে সকলোৰে মন চুই গৈছে। কামৰূপ জিলাৰ বামুণ্ডিৰ বাসিন্দা তথা স্বাস্থ্য বিভাগৰ MPW কৰ্মচাৰী যতীন্দ্ৰ কলিতাই কৰ্মসূত্ৰে বানে ধুই নিয়া চৰাইদেউত সেৱা আগবঢ়াই আছে। তেওঁ কৰ্মস্থলীৰ পৰা টেলিফোনযোগে নিজৰ কণমানী সন্তানহালৰ সৈতে কথা পাতোঁতে চৰাইদেউৰ বানৰ সংহাৰৰ ওপৰত বিৱৰণ দিছিল। দেউতাকৰ পৰা বানৰ দুখ লগা বৰ্ণনা শুনি কণমানী ভাতৃ ভগ্নীহালে বান ক্ষতিগ্ৰস্ত লোকসকললৈ সাহায্য আগবঢ়োৱাৰ বাবে মন স্থিৰ কৰে। কৃষক কাশ্যপ আৰু মান্যতা কাশ্যপ নামৰ এই ভাতৃ ভগ্নীহালে নিজে সাজি লোৱা কাগজৰ বাকচ এটাৰ ওপৰত মানুহে মানুহৰ বাবে বুলি ডক্টৰ ভূপেন হাজৰিকাৰ গানৰ প্ৰথম কলিৰ ডাঙৰ ডাঙৰ আখৰেৰে ফলক লগাই অঞ্চলটোৰ ঘৰে ঘৰে গৈ সাহায্য বিচাৰি ফুৰাৰ দৃশ্যই প্ৰতিজন মানুহকে চুই গৈছে। কণমানী দুয়োটাই এই সংগৃহীত ধন চৰাইদেউৰ বানপীড়িত জনসাধাৰণলৈ আগবঢ়াইছে। মানৱতাক উজ্জীৱিত কৰা ভাতৃ ভগ্নীহালৰ মহানুভৱতাৰ এই কাহিনী আমালৈ প্ৰেৰণ কৰিছে আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা গুৱাহাটীৰ ভগৱান বৰ্মনে।
0: ধন্যবাদ ভগৱান বৰ্মন। এই ইতিবাচক খবৰে সংকটৰ মাজতো মানুহৰ মাজত নিশ্চয়কৈ আশাৰ সঞ্চাৰ কৰিছে। আমাৰ শ্ৰোতাসকলে যদি এনে কোনো ইতিবাচক খবৰ লাভ কৰে তেন্তে আকাশবাণী গুৱাহাটীৰ সামাজিক মাধ্যমৰ পেজ AR News গুৱাহাটীৰ জৰিয়তে জনাবলৈ আহ্বান জনোৱা হ'ল। ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা আৰম্ভ হ'ব। জনসাধাৰণে sc.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বাছনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব। ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্বগণনা পৰিচয় প্ৰদান কৰিব লাগিব আৰু গণনাকাৰী বিষয়াসকলে তথ্যসমূহ নিশ্চিত কৰিব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। ৰাজ্যৰ বুনিয়াদী অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। 2026-27 বিত্তীয় বৰ্ষৰ সাহায্য বিতৰণৰ আনুষ্ঠানিক আৰম্ভণি হিচাপে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি দিনৰ 12 বজাত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানৰ জৰিয়তে বানৰ কবলত পৰা শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ বেংক একাউণ্টযোগে 2,500 টকাকৈ হস্তান্তৰ কৰা হ'ব। ৰাজ্যৰ 3,500টা স্থানত একে সময়তে আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে অন্যান্য জিলাসমূহৰ হিতাধিকাৰীসকলক এই মাহৰ বাবে 1,100 টকাকৈ প্ৰদান কৰা হ'ব বুলি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰজ্যোতি শৰ্মাই।

0: ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে কালি জুডোত দুটাকৈ সোণ, পুৰুষৰ জেভলিন থ্ৰত এটা ৰূপ আৰু এটা ব্ৰঞ্জ, ডেকাথেলনত প্ৰথমটো ব্ৰঞ্জ আৰু বক্সিঙত 10গৰাকী খেলুৱৈৰ পদক নিশ্চিতকৰণেৰে অনবদ্য প্ৰদৰ্শন আগবঢ়ায়। লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লাভলীনাই ছেমি ফাইনেলত টুভালুৰ তাৰুণা টাফাকিক 5-0 ব্যৱধানত পৰাস্ত কৰে। লাভলীনাৰ লগতে কালিৰ দিনটোত ভাৰতৰ আন 9গৰাকী খেলুৱৈয়েও বক্সিঙৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ইপিনে অস্মিতা দেই আৰু হৰ্ষ সিঙে কমনৱেলথ গেমছত প্ৰথমবাৰৰ বাবে জুডোত ভাৰতৰ হৈ দুটাকৈ সোণৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। অস্মিতাই মহিলাৰ 48 কিলোগ্ৰাম ওজন শাখাত কানাডাৰ হুইডি কোৱাছক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰাৰ বিপৰীতে হৰ্ষে পুৰুষৰ 60 কিলোগ্ৰাম ওজন শাখাত অষ্ট্ৰেলিয়াৰ জছুৱা কাৰ্যক ৰুৱাই স্বৰ্ণ পদক জয় কৰে। প্ৰতিযোগিতাত এই পৰ্যন্ত ভাৰতে 5টা সোণ, 12টা ৰূপ, 6টা ব্ৰঞ্জসহ মুঠ 23টা পদক অৰ্জন কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কালি গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বিষয়ে প্ৰথম পৃষ্ঠাত বাতৰি পৰিৱেশন কৰিছে। অসমীয়া প্ৰতিদিন কাকতে শিৱসাগৰ চৰাইদেউৰ বাবে মুখ্যমন্ত্ৰীয়ে বিশেষ পেকেজ ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰাৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে এই সন্দৰ্ভত এটা বাতৰিক প্ৰধানমন্ত্ৰী নাহিলেও সাহস দিছে শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বানত বিকল সকলো বাহনৰ বীমা দ্ৰুত নিষ্পত্তিৰ পদক্ষেপ মুখ্যমন্ত্ৰীৰ শিৰোনামেৰে এটা বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে অসমে এতিয়ালৈ কেন্দ্ৰৰ সাহায্য লাভ নকৰাৰ বিষয়ে উল্লেখ কৰি এটা বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যৰ সাম্প্ৰতিক বানত মৃতকৰ সংখ্যা 82লৈ বৃদ্ধি হোৱাৰ আন এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বানপীড়িত 4খন জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে বন্ধকী অবিহনে বেংকৰ ঋণ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে বিশেষ আঁচনি গ্ৰহণ কৰাৰ বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যত 2খন নতুন সংৰক্ষিত বনাঞ্চলক অনুমোদন জনোৱাৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অসম আৰক্ষীৰ এদিনৰ দৰমহা আৰু আদানীৰ 11 কোটি টকা প্ৰদানৰ বাতৰি দুটাক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ পৰিস্মিতা। বাক্সা জিলাৰ লক্ষীপথাৰত কালি সন্ধিয়া সংঘটিত মটৰচাইকেল দুৰ্ঘটনাত এজন আৰোহী নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। লক্ষীবজাৰৰ এপচু কাৰ্যালয়ৰ ওচৰত ৰখাই থোৱা ভূটানৰ নম্বৰ প্লেট থকা এখন ডাম্পাৰত খুন্দা মৰাৰ ফলত মটৰচাইকেলখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। বানত মৃত্যুৰ সংখ্যা 82লৈ বৃদ্ধি। অহা 7 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতিৰ জৰীপ চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ, কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা। অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ। আৰু কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু
1: জিলাৰ ৰেহৰুপ অনুষ্ঠানত আজি শুনক কাছাৰ জিলাৰ ৰেহৰু। আজি আমাৰ সৈতে আছে কাছাৰৰ পৰা আমাৰ সংবাদদাতা আখি ৰাণী দাস। কাছাৰ জিলাৰ সমবায় আন্দোলনক অধিক শক্তিশালী, আধুনিক আৰু কৃষক কেন্দ্ৰিক কৰি তুলিবলৈ জিলা প্ৰশাসনে প্ৰাথমিক কৃষি ঋণ সমিতিৰ পৰিসৰ সম্প্ৰসাৰণ, ব্যৱসায়ৰ বিচিত্ৰতা, কৃষকৰ বাবে চৰকাৰী সেৱাসমূহ অধিক সুলভ কৰি তোলা আৰু বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয় বৃদ্ধিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: এই উপলক্ষে অনুষ্ঠিত এখন সমন্বয় সভাত নাবাৰ্ড, ভাৰতীয় খাদ্য নিগম, কৃষি পশুপালন আৰু পশু চিকিৎসা, মীন, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমাকে ধৰি বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। জিলাখনৰ সমবায় ব্যৱস্থাক অধিক ফলপ্ৰসূ আৰু স্বাৱলম্বী কৰি তোলাৰ বিভিন্ন দিশৰ ওপৰত বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। এই বৈঠকত সমবায় সমিতিসমূহক বিশ্বৰ সৰ্ববৃহৎ শস্য সুৰক্ষা আঁচনি, প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ, কমন চাৰ্ভিছ চেণ্টাৰ, কৃষক উৎপাদক সংস্থা আৰু কিষাণ ক্ৰেডিট কাৰ্ড ঋণ আঁচনিৰ সৈতে সংযোগ কৰি সমবায় সমিতিসমূহৰ কাম কাজ বৈচিত্ৰময় কৰাৰ সম্ভাৱনাৰ পৰ্যালোচনা কৰা হয়। ইয়াৰ জৰিয়তে এটা ছাতিৰ তলত কৃষকসকলক একাধিক চৰকাৰী সেৱা আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। জিলাখনৰ গাখীৰ সমবায় সমিতিসমূহক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে মধ্যভোগীৰ জৰিয়তে গাখীৰ বিক্ৰী কৰাৰ পৰিৱৰ্তে কৃষক আৰু শ্বেয়াৰ হোল্ডাৰসকলক পোনপটীয়াকৈ সমবায় সমিতিসমূহক গাখীৰ যোগান বাবে উৎসাহিত কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ দ্বাৰা নিয়মীয়াকৈ গাখীৰ ক্ৰয় কৰাটো নিশ্চিত হ'ব। কৃষকসকলে 50 লাখ টকাৰ সম্পূৰ্ণ সুবিধাও লাভ কৰিব।
1: 180 বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত অসমত পুনৰ আৱিষ্কাৰ হৈছে অতি বিৰল উদ্ভিদ প্ৰজাতি ৰুংগীয়া মাষ্টাৰশ্ৰী। এই পুনৰ আৱিষ্কাৰৰ জৰিয়তে শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ গৱেষকসকলে উত্তৰ পূব ভাৰতৰ উদ্ভিদ বিজ্ঞানৰ ইতিহাসত এক অনন্য নজিৰ গঢ়ি তুলিছে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: গৱেষক কংকন কুমাৰ দাস আৰু অধ্যাপক দেৱজ্যোতি ভট্টাচাৰ্যৰ যৌথ অধ্যয়নত অসমৰ ডিমা হাছাও জিলাৰ জাতিংগা পাহাৰ অঞ্চলৰ এটা জলপ্ৰপাতৰ কাষৰ ভিজা আৰু ছায়াময় শিলৰ ফাট এটাত উদ্ধাৰ কৰা হৈছে। এই যুগান্তকাৰী আৱিষ্কাৰৰ সবিশেষ প্ৰকাশ হৈছে ইণ্টাৰনেশ্যনেল জাৰ্নেল অফ বটানিকেল ৰিচাৰ্চত। ঐতিহাসিক তথ্য অনুসৰি 1845 চনত ব্ৰিটিছ উদ্ভিদবিদ জে মাষ্টাৰ্ছ প্ৰথমে অসমৰ সুন্দাৰ নদীৰ পাৰৰ অচিনাকি অঞ্চলৰ পৰা এই উদ্ভিদ সংগ্ৰহ কৰিছিল। আনকি ভাৰতৰ বটানিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ সংগ্ৰহালয়ত ইয়াৰ এটা শুকান সংৰক্ষিত নমুনাহে আছিল। ফলত উদ্ভিদবিদসকলৰ বাবে ই এক ৰহস্যময় প্ৰজাতিলৈ পৰিণত হয়। অধ্যাপক দেৱজ্যোতি ভট্টাচাৰ্যই কয় যে ৰুংগীয়া মাষ্টাৰশ্ৰী একান্থাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ তৃণজাতীয় উদ্ভিদ। ইয়াৰ উচ্চতা প্ৰায় 60 পৰা 110 চেণ্টিমিটাৰ। ই সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 900 পৰা 1250 মিটাৰ উচ্চতাত বৃদ্ধি পায়। তেওঁ কয় যে বৰ্তমান এই উদ্ভিদৰ এটা নিৰ্দিষ্ট বাসস্থানহে চিনাক্ত কৰা হৈছে, য'ত প্ৰায় 40 উদ্ভিদ জিয়াই আছে। IUCN গাইডলাইন অনুসৰি বৰ্তমান এই প্ৰজাতিটোক নন ইভালিউটেড শ্ৰেণীত ৰখা হৈছে। কিন্তু গৱেষকসকলৰ মতে এই আৱিষ্কাৰে প্ৰমাণ কৰে যে উত্তৰ পূব ভাৰতৰ বিশেষকৈ অসমৰ বনাঞ্চলসমূহ এতিয়াও চহকী আৰু অনাৱিষ্কৃত জৈৱ বৈচিত্ৰৰ এক বিশাল ভঁৰাল।
1: বৰাক উপত্যকাত ক্ৰিকেটৰ বিকাশ আৰু অঞ্চলটোৰ প্ৰতিভাৱান ক্ৰিকেটাৰসকলক তুলি ধৰাৰ লক্ষ্যৰে নতুন ফ্ৰেঞ্চাইজি বৰাক লেজেণ্ডছ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। সমাগত অসম প্ৰিমিয়াৰ লীগত প্ৰথমবাৰৰ বাবে বৰাক লেজেণ্ডছে অংশগ্ৰহণ কৰিব। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: আগন্তুক অসম প্ৰিমিয়াৰ লীগত প্ৰথমবাৰৰ বাবে বৰাক লেজেণ্ডছে অংশগ্ৰহণ কৰিব। গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACS ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত মুঠ

0: এখন ফ্ৰেঞ্চাইজিয়ে অংশগ্ৰহণ কৰিব আৰু 18 জনীয়া এটা শক্তিশালী দলো গঠন কৰা হৈছে। খেলুৱৈসকলক 4টা ভাগত বিভক্ত কৰা হৈছে। বৰাক উপত্যকাৰ উদীয়মান ক্ৰিকেটাৰসকলৰ বাবে উন্নত সুবিধা আৰু অনুকূল পৰিৱেশ সৃষ্টিৰ বাবেও বৰাক লেজেণ্ডচ প্ৰতিশ্ৰুতিবদ্ধ। দলটোৱে IPLৰ মানদণ্ডৰ সুবিধা লাভ কৰিব আৰু APLৰ মেচসমূহ জিঅ' হটষ্টাৰ, ষ্টাৰ স্পৰ্টছকে ধৰি বিভিন্ন প্লেটফৰ্মত সম্প্ৰচাৰ কৰা হ'ব।
1: জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। কাইলৈ আন এখন জিলাৰ সৈতে পুনৰ লগ পাম এই একে সময়তে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত কাছাৰ জিলাৰ ৰেহৰূপ শুনিলে। সংবাদদাতা আছিল আখিৰাণী দাস।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়া শুনক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। প্ৰথমে শুনো আহক ইংলিছ বিংলিছ ছবিৰ গীত শিল্পা ৰাওৰ কণ্ঠত। সংগীত অমিত ত্ৰিবেদীৰ, গীতৰ কথা স্বানন্দ কিৰকিৰেৰ।

0: ইংলিছ ইংলিছ ছবিৰ গীতটি শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মোৰ এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক জলি LLB 2 ছবিত জুবিন নটিয়াল আৰু নীতি মোহনৰ কণ্ঠৰ গীত, সংগীত শ্ৰীৰন্তন ভাটৰ, গীতৰ কথা জুনেইদ ৱাছিৰ।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনোৱা আহক তুম বিন ছবিত অৰিজিৎ সিং আৰু তুলসী কুমাৰৰ কণ্ঠৰ গীত, সংগীত অনুভৱ সিনহাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
4: দান কৰা অংগসমূহ অস্ত্রোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্রোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগদান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোড টু গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
5: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনক চালাম নমস্তে ছবিত শান আৰু গায়ত্ৰী আয়াৰৰ কণ্ঠৰ গীত। সংগীত বিশাল শেখৰৰ, গীত লিখিছে জয়দীপ সাহানীয়ে।

0: চালাম নমস্তে ছবিৰ গীতটি শুনিলে। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: অসমা সুষমা। এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।

0: এটি আগবঢ়োৱা হৈছে ভূপেন হাজৰিকাৰ গীত বিষয়ক এটি বিশেষ অনুষ্ঠান মই গাওঁ তোমাৰেই গান, ৰচনা ঋতুপৰ্ণ দাসৰ, প্ৰযোজনা ঋতুপৰ্ণ দাস আৰু উৎপল দত্তৰ।
1: আজি শুনক দ্বিতীয় খণ্ড।
2: কোনো উৎসৱ বা সন্মিলনক মুখ্য কৰি ডক্টৰ হাজৰিকাই ভালেমান গীত ৰচনা কৰি থৈ গৈছে। সেই গীত সাক্ষী হৈ ৰৈছে ঠাই একোখনৰ উৎসৱ একতাৰ বৰ্ণিল ইতিহাস ঐতিহ্যৰ। পাহাৰীয়া জিলা কাৰ্বি আংলঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত শিল্পীগৰাকীয়ে ৰচি কণ্ঠ নিগৰাইছিল এটি সুন্দৰ গীতত। তাকেই সুঁৱৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা ৰংবং টেৰাঙে।
3: ডক্টৰ ভূপেন হাজৰিকা হ'ল বিশ্বৰ এগৰাকী মহান শিল্পী, গোটেই সমগ্ৰ বিশ্বকে তেওঁ আঁকোৱালি দিছে। তেনে ক্ষেত্ৰত অসমৰ কথা বাদি দিছো, এতিয়া অৱশেষত আমাৰ এই সৌভাগ্য কাৰ্বি আংলঙৰ কাৰ্বি ৰাইজৰ কাৰণে এটা সৌভাগ্যৰ কথা যে অসম সাহিত্য সভাৰ অধিৱেশনৰ সময়ত ভূপেন হাজৰিকা ডিফুলৈ আহিছিল। আকৌ ডিফুলৈ আহি তেওঁ তৎক্ষণাতে এটা গীত ৰচনা কৰিলে আৰু সেই ৰচনা কৰা গীতটিৰে তেওঁ সমগ্ৰ কাৰ্বি জাতিটোক উত্তৰণৰ এটা পথ তেওঁ দি থৈ গৈছে। গতিকে চেমচন সিং ইংটি বা চামচিং আনচে মোৰ কথা বাদেই দিছো, সমগ্ৰ কাৰ্বি জাতিৰ কাৰণে পথ এটা মুকলি হৈ গৈছে। অকল কাৰ্বি বুলি নহয়, তেওঁ সমগ্ৰ অসমৰ জনজাতীয় সকলো জনগোষ্ঠীকে তেওঁ মানে আঁকোৱালি লৈছে। গতিকে আচলতে বিষ্ণুৰাভাই যিটো দৃষ্টিভংগী চাইছে, জ্যোতিপ্ৰসাদ আগৰৱালাই যিটো দৃষ্টিভংগী লৈছে, মহাপুৰুষ শংকৰদেৱে যিটো দৃষ্টিভংগী লৈছে, তাৰে আচলতে ভূপেন হাজৰিকা এটা নতুন ৰূপ দিলে। কাৰ্বিলৈ আহি তেওঁ এটা দীপুল তোমাৰ নাম মঙ্গল হওক তোমাৰ বুলি এটা গীতেৰে সমগ্ৰ কাৰ্বি জাতিটোক উত্তৰণৰ পথে দেখুৱাই দিছে।

0: অটোরিক্সা চলাই জীৱন নিৰ্বাহ কৰা মানুহখিনিক সন্মানীয় স্তৰলৈ অনাটো ভূপেন হাজৰিকাৰ অৱদান অনন্য। অসমৰ এগৰাকী জনপ্ৰিয় সংগীত পৰিচালক ভূপেন হাজৰিকাই এসময়ত অটো চলাইছিল। হাজৰিকাই সেই বিশেষ গীতটি গোৱাৰ ঠিক পাছতে ভূপেন হাজৰিকাৰ মুখেৰে শুনো হওক সেই কাহিনী।
1: এটা সময় আছিলে, সেইটো মই 1970 চনৰ কথা কৈছো, যেতিয়া আমি গুৱাহাটীত অটোৰিক্সা চলাবলৈ আৰম্ভ কৰিছিলো। আৰু সেই সময়ত আচলতে শিক্ষিত নিবনুৱাক এই অটোৰিক্সা চলাবলৈ দিয়া হৈছিল, আৰু আমি তাৰ ভিতৰত ময়ো এজন আছিলো। আৰু তাৰ আগতে মোৰ আন্দাজ এইটো চাগে 1969 চনত ভূপেন দাই ৰেকৰ্ড কৰিছিলে অটোৰিক্সা চলাওঁ। আৰু সেই গীতটোৱে আমাক সেই সময়ৰ আমি যিখিনি শিক্ষিত নিবনুৱাই অটোৰিক্সা চলাইছিলো আমাক ভীষণ প্ৰেৰণা যোগাইছিলে। আৰু সেই গানটো আমাৰ কাৰণে মানে এটা প্ৰেৰণাৰ মূল আছিলে, উৎস আছিলে, কাৰণ তাত আমাৰ যেন অটোৰিক্সা চলোৱাসকলৰ গোটেই ভাৱখিনি ভূপেন দাই যেন কৈ দিলে, ঠিক এনেকুৱা এটা ভাৱ হৈছিলে। আমি সেই গীতটো সেই সময়ত আমি খুব ভাল পাইছিলো আৰু এতিয়াও ভাল পাওঁ। সেই গীতটোৰ মাজত এটা লাইন আছিলে, ডিগনিটি অফ লেবাৰ মোৰ প্ৰেয়সীয়ে বুজি পায়। আৰু সেই কথাটো আচলতে সঁচা আছিলে, কাৰণ সেই সময়ত গুৱাহাটীবাসী ৰাইজ, এইকাৰণে গুৱাহাটীবাসী বুলি কৈছে, সেই সময়ত অটোৰিক্সা অকল গুৱাহাটীতে দিয়া হৈছিল, গুৱাহাটীবাসী ৰাইজে আমাক অতি মৰম কৰিছিলে, আমাক সন্মান কৰিছিলে। কাৰণ এটা কথা মোৰ এতিয়াও মনত আছে, আমি কাৰোবাৰ যদি ভাড়া লৈ যাওঁ, তেওঁ যদি কয় যে আপুনি আধা ঘণ্টা ৰ'ব নেকি, মই আকৌ ঘূৰি যাম, তেতিয়া আমি ৰ'বলৈ মান্তি হৈছিলো। কিন্তু সেই যে ৰ'ম আমি, আমাক গৃহস্থই কিন্তু অটোৰিক্সাত বহি থাকিবলৈ নিদিছিল, মাতিনি ঘৰত বহুৱাই চাহ একাপ খুৱাইছিল। গতিকে সেইবিলাক কথা আমাৰ এতিয়া মনত পৰে। গতিকে সেই সময়ত আচলতে এই আমাক ৰাইজে এনেকুৱা সুন্দৰ ব্যৱহাৰটো কৰিছিল, সেইটো কাৰণে আমি কেতিয়াও লজ্জাবোধ কৰা নাছিলো, আমি মানে উৎসাহিত হৈছিলো যে আমি এটা সঁচাকে ভাল কাম কৰিছো।

0: মই গাঁও তোমাৰেই গান আলেখ্যখনিৰ আজিৰ খণ্ডটি শুনিলে। ৰচনা আৰু বিৱৰণী কণ্ঠ ঋতুপৰ্ণ দাসৰ। আলেখ্যখনিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটাবাৰৰ এই একে সময়তে।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত মেই হোনা ছবিৰ গীত। সংগীত অনু মালিকৰ, গীত লিখিছে জাভেদ আখতাৰে। প্ৰথমে শুনো আহক চন্দু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই গীতটি।

একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত মে হোনা ছবিৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাভাৱৰ পৰা। ছবিখনৰ আন এটি গীত শুনোৱা হওক, সনু নিগম, আফতাব ছবৰী আৰু হাছিম ছবৰীৰ কণ্ঠত।

শ্রোতাসকলে একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত অনু মালিক সংগীত পৰিচালিত মে হুনা ছবিৰ গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক অভিজিত আৰু শ্রেয়া ঘোষালৰ কণ্ঠৰ এই গীতটি।

0: সেয়া আছিল অভিজিত আৰু শ্ৰেয়া ঘোষাল। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে আজি অন্ন মালিক সংগীত পৰিচালিত মে হোনা ছবিৰ গীত কেইটি শুনিলে। গীতৰ কথা আছিল জাভেদ আখতাৰৰ।
1: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

ভয়াবহ আর্থিক সংকটৰ সময়তো শকুন্তলা নামৰ ছবিখন নিৰ্মাণ কৰিবলৈ ভূপেন হাজৰিকাই মন মেলিছিল। কালিদাসৰ অভিজ্ঞানম শকুন্তলমক আধাৰ কৰি শকুন্তলাৰ কাহিনী তেওঁ নিৰ্বাচন কৰিলে। পিছে কাম আৰম্ভ কৰিবলৈ হাতত কমেও 5,000 টকা লাগে। ৰাধা ফিল্মছ ষ্টুডিঅই কেইদিনমান বিনামূলীয়াকৈ তেওঁক শ্বুটিং কৰিবলৈ দিলে। কাৰোৰে পৰা টকা 5,000 নোপোৱা সময়তে তেওঁ হঠাৎ লগ পোৱা

এই চিনেমাখনৰ শকুন্তলা চৰিত্ৰটিত অভিনয়ৰ বাবে নায়িকা বিচাৰি ভূপেন হাজৰিকা বিপদত পৰিছিল। বহু ঠাই তেওঁ ছোৱালী বিচাৰি ফুৰাৰ সময়ত কেতিয়াবা অপদস্থ হ'বলগীয়া হৈছিল। শেষত চন্দ্ৰফুকনে কোৱা মতে নগাঁৱত স্কুলৰ পৰা উভতি অহা ছোৱালী এজনী চাবলৈ তেওঁ বাটত ৰৈ আছিল। ইয়াৰ পাছতে ভূপেন হাজৰিকা ছোৱালীজনীৰ ঘৰলৈ পানী খাবলৈ বুলি গ'ল। মাক দেউতাকে তেওঁক যথেষ্ট আপ্যায়ন কৰিলে, কিন্তু ছোৱালীজনী লাজতে নলাল, তেওঁ বিমুখ হ'ল। পাছত এবাৰ পাৰ্ক ষ্ট্ৰীটত এজনী ধুনীয়া ছোৱালী দেখি তেওঁৰ সৈতে চিনা পৰিচয় হ'ল। BA পঢ়ি থকা যুৱতীগৰাকী কালীঘাটৰ পাণ্ডাৰ ছোৱালী আছিল। দেউতাক আৰু যুৱতীগৰাকীক সন্মত কৰি অৱশেষত ভূপেন হাজৰিকাই শকুন্তলা চৰিত্ৰটোৰ বাবে তেওঁকেই নায়িকা ঠিক কৰিলে।

পানী তুলিবলৈ গৈ ৰাম পানী তুলিবলৈ গৈ।

অসমত শকুন্তলাৰ বাবে ভূপেন হাজৰিকাক কোনেও ছোৱালী নিদিলে, কিন্তু ইমানবোৰ প্ৰত্যাহ্বানৰ মাজতো তেওঁ এটা অভিনৱ পদক্ষেপ ল'লে। ছবিখন তেওঁ আংশিক ৰঙীন হিচাপে নিৰ্মাণ কৰিলে। প্ৰথমবাৰৰ বাবে অসমীয়া ছবিয়ে ৰঙীন ৰূপ লাভ কৰিলে। 1961 চনত শকুন্তলা ওলাল। তেওঁৰ ইমান পৰিশ্ৰম হ'ল যে এখন ইজি চেয়াৰত বহি শুই শুই তেওঁ শকুন্তলা পৰিচালনা কৰিছিল, কাৰণ তেওঁৰ শৰীৰ এক প্ৰকাৰ ভাগি পৰিছিল।

শকুন্তলা চিনেমাই দৰ্শকৰ মৰম পালে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ছবিখনে গুৰুত্ব পালে। ছবিখনৰ দৃশ্যন্ত হৈছিল পবিত্ৰ বৰ্ষাকুটি, শকুন্তলা হৈছিল নৱাগত অনিতা আৰু প্ৰিয়ম্বদাৰ চৰিত্ৰত আছিল ইভা আছাও। এই ছবিৰ নৃত্য পৰিচালনা কৰিছিল প্ৰিয়ম হাজৰিকাই। শকুন্তলা চিনেমাই ভূপেন হাজৰিকাক আৰ্থিকভাৱে কিছু সকাহ দিছিল। শকুন্তলাই পৰিচালক, চিত্ৰনাট্যকাৰ, সংগীত পৰিচালক, গায়ক, গীতিকাৰ, সুৰকাৰ ভূপেন হাজৰিকাক মান আৰু আৰ্থিক সকাহ দুয়োটাই দিব পাৰিছিল।

ডক্টৰ ভূপেন হাজৰিকাই নিৰ্মাণ কৰা তৃতীয়খন অসমীয়া চিনেমা আছিল প্ৰতিধ্বনি। 1965 চনৰ 22 জানুৱাৰীত গুৱাহাটী, নগাঁও, যোৰহাট আৰু শিৱসাগৰত প্ৰতিধ্বনি ছবিখনে মুক্তি লাভ কৰিছিল। মানিক ৰাইটং নামৰ খাচী লোককথাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। 1962 চনত ভূপেন হাজৰিকা শ্বিলঙলৈ গৈ দীৰ্ঘদিন তাত থাকি খাচী সমাজৰ পৰম্পৰাগত সাজ পোছাক, খাদ্যাভ্যাস, ৰীতি নীতিৰ বিষয়ে অধ্যয়ন কৰিছিল। খাচী জয়ন্তীয়া লোকসংগীত, বাদ্যযন্ত্ৰৰ বিষয়েও অভিজ্ঞতা গোটাই পাহাৰ আৰু ভৈয়ামৰ, খাচী আৰু অসমীয়াৰ সম্প্ৰীতিৰ এনাজৰীডাল তেওঁ কটকটীয়া কৰি এটা কাহিনী নিৰ্বাচন কৰিছিল। সকলো পৰিকল্পনা কৰা হৈছিল যদিও ছবিখন নিৰ্মাণৰ বাবে খৰচ কৰিবলগীয়া ধনখিনি নথকাত তেওঁ বিপদত পৰিছিল। পইচাৰ চিন্তাই বিব্ৰত কৰা ভূপেন হাজৰিকা এবাৰ গুৱাহাটীলৈ আহোঁতে তেওঁৰ সাংস্কৃতিক সুহৃদ ৰত্নৌজাক প্ৰতিধ্বনি চিনেমাৰ পৰিকল্পনা আৰু টকা পইচাৰ সমস্যাৰ বিষয়ে ক'লে। ৰত্নৌজাই একান্ত মনে কথাখিনি শুনি উঠি এটা উপায় দিলে যে তেওঁৰ অমৃতকণ্ঠৰে সংগীতানুষ্ঠান কৰিব লাগে, ৰাইজে আগবঢ়োৱা ধনেৰে তেতিয়া ছবিখন কৰিব পাৰিব। ভূপেন হাজৰিকাও তাকেই কৰিবলৈ প্ৰস্তুত হ'ল। মনোৰঞ্জন, জনজাগৰণ আৰু অৰ্থ সংগ্ৰহ এইকেইটা একেলগে হোৱাৰ উদ্দেশ্যেৰে বৰপেটাৰ পৰা ভূপেন হাজৰিকাই সংগীতানুষ্ঠানৰ যাত্ৰা আৰম্ভ কৰিলে। অসমত গান গায় আৰু ৰাইজে মৰমত যি দিয়ে তাৰেই প্ৰতিধ্বনিৰ বাবে পুঁজি যোগাৰ কৰিব বুলি তেওঁ সিদ্ধান্ত ল'লে। তেনেকৈ কাম কৰিব পৰাকৈ পুঁজি যোগাৰ হ'ল।

1964 চনৰ ছেপ্টেম্বৰত প্ৰতিধ্বনিৰ শ্বুটিং আৰম্ভ হ'ল। প্ৰতিধ্বনি চিনেমাৰ বহিৰ্দৃশ্য গ্ৰহণ কৰিছিল চেৰাপুঞ্জীত। ছবিখনৰ লিয়েন মাকাও কোন পাহাৰ শিখৰতে, হে হে ঢোলে ডগৰে, ঐ ঐ আকাশ শুব, এই গানকেইটা অমৰ সৃষ্টি হিচাপে পৰিগণিত হ'ল।

ছবিখনে 1966 চনত ৰাষ্ট্ৰপতিৰ পদক লাভ কৰে। ফ্ৰান্সৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈও ছবিখন আমন্ত্ৰিত হয়। পাছত ছবিখন কা চাৰাটি নামেৰে খাচী ভাষালৈও ডাব কৰা হয়। প্ৰতিধ্বনিৰ প্ৰযোজনা, পৰিচালনা আৰু সংগীত আছিল ভূপেন হাজৰিকাৰ। চিত্ৰগ্ৰহণ আছিল বিজয় দেৰ। অভিনয় কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, ইভা আচাও, বিদ্যা ৰাও, পবিত্ৰ বৰকাকতি আদি।

আদৰৰ শ্ৰোতা, আজিৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাও ইমানতে সামৰিবৰ সময় হ'ল। আমাৰ আজিৰ এই খণ্ডটিত সন্নিৱিষ্ট তথ্য অনুৰাধা শৰ্মাপূজাৰীয়ে লিখা ভাৰত ৰত্ন ভূপেন হাজৰিকা গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ এই গ্ৰন্থখনিৰ আধাৰত আগবঢ়োৱা হ'ল। আমাৰ এই অনুষ্ঠানৰ শীৰ্ষ গীতটিৰ কথাৰ সুৰ ৰসানন্দ গগৈৰ, সংগীত উৎপল বৰাৰ। আজিলৈ বিদায় লৈছোঁ, অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ললিত ৰয়, হৰমোহন বৰ্মন আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত 379খন গাঁৱৰ 1,92,799 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,430 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ লগত ক্ষতিগ্ৰস্ত লোকসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকৰ পাছত এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অহা 7 আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ চলোৱা হ'ব বুলি জানিবলৈ দিয়ে। ডঃ শৰ্মাই ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বিত্ত বিভাগৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি কালি বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থা দ্ৰুতগতিত ৰূপায়ণৰ বাবে নিৰ্দেশ দিয়ে। ইপিনে গ্ৰীষ্মবন্ধ অন্ত পৰাৰ লগে লগে আজি ৰাজ্যৰ বিভিন্ন জিলাত বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হৈছে যদিও শিৱসাগৰ জিলাৰ প্ৰায় 550খন স্কুল বানত ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ 9 আগষ্টলৈ গৰম বন্ধৰ দিন বৃদ্ধি কৰা হৈছে।

0: প্ৰভাৱিত জিলাসমূহত এই নিৰ্ধাৰিত সময়লৈ বিদ্যালয়সমূহৰ পাঠদানৰ বাবে সাজু হৈ নুঠিলে গৰম বন্ধৰ দিন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। অৰুণাচল প্ৰদেশত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিৰ জিয়াদল নৈয়ে বানৰ সৃষ্টি কৰিছে। জিয়াদলৰ বাঢ়নি পানীয়ে বৰদলনি, ধৰ্মপুৰ আৰু কমলপুৰকে ধৰি ভালেমান অঞ্চল জলমগ্ন কৰি তোলাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি বুৰাই পেলাইছে। কিছুদিন পূৰ্বে ধৰ্মপুৰত জিয়াদল নৈৰ মথাউৰিৰ চিগা অংশৰে পুনৰ পানী সুমাই অহাত এই বানৰ সৃষ্টি হৈছে। বানত ধৰ্মপুৰ অঞ্চলৰ এগৰাকী মহিলাৰ বাসগৃহ ধবংস হয়। বুনিয়াদী অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি দিনৰ 12 বজাত 2026-27 বিত্তীয় বৰ্ষৰ সাহায্য বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব। অৰুণোদয়ৰ তৃতীয় পৰ্যায়ত বানৰ কবলত পৰা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ বেংক একাউণ্টযোগে 2,500 টকাকৈ হস্তান্তৰ কৰা হ'ব। ইয়াৰ বিপৰীতে অন্যান্য জিলাৰ হিতাধিকাৰীসকলে 1,100 টকা লাভ কৰিব। ৰাজ্যৰ 3,500টা স্থানত একে সময়তে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ 37 লাখ হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতিমাহে 470 কোটি টকাকৈ ব্যয় কৰিব। শ্ৰীভূমি চহৰ আৰু দাঁতি কাষৰীয়া অঞ্চলৰ দীৰ্ঘদিনীয়া জল নিষ্কাশন আৰু কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে কালিৰে পৰা জিলাখনত কাম আৰম্ভ কৰা হয়। জিলাখনত প্ৰথমবাৰৰ বাবে ডিফাৰেঞ্চিয়েল গ্লোবেল পজিচনিং ছিষ্টেম DGPSAৰে জৰীপ কাৰ্য চলোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অমৃত দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পৰ অধীনত ৰাজ্য চৰকাৰে নিযুক্তি দিয়া পৰামৰ্শ সংস্থাই এই জৰীপ সম্পন্ন কৰিছে। গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগৰ নিৰ্দেশনা তথা টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ সঞ্চালকৰ উপস্থিতিত ইতিমধ্যে এই কাৰ্যসূচীৰ প্ৰস্তুতিমূলক কাম আৰম্ভ হৈছে। চহৰখনৰ জল নিষ্কাশন ব্যৱস্থাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে আৰম্ভ কৰা এই ব্যৱস্থাই শ্ৰীভূমি চহৰৰ ভৱিষ্যৎ আন্তঃগাঁথনি উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACA ক্ৰিকেট ষ্টেডিয়ামত আজিৰে পৰা প্ৰথম অসম প্ৰিমিয়াৰ লীগ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনীৰ দিনাই দুখনকৈ খেল অনুষ্ঠিত হ'ব। আজি দিনৰ 2 বজাত চৰাইদেউ ছানৰাইজাৰ্ছ দলে বৰপেটা ব্ৰেভাৰ্ছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে সন্ধিয়া 7 বজাত ডিব্ৰুগড় ৱাৰিয়াৰ্ছ তেজপুৰ টাইটানছৰ মুখামুখি হ'ব। 8টা দলেৰে প্ৰথমবাৰৰ বাবে অসমত হ'বলগীয়া 23-দিনীয়া এই ক্ৰিকেট লীগত মুঠ 43খন মেচ অনুষ্ঠিত হ'ব। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৰাজ্যৰ প্ৰতিভাধৰ যুৱ প্ৰজন্মৰ ক্ৰিকেটাৰসকলক উৎসাহিত কৰা আৰু তেওঁলোকক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে এই অভিলাষী ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত হ'বলগীয়া আজিৰ প্ৰথমখন খেলত ক্ৰমাগত দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FCয়ে বড়োলেণ্ড FCৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল 5ম বাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ। আগবঢ়াব অৰ্চনা দেৱীয়ে।

0: श्रोताओं, समय के अभाव के कारण ये गीत हम आपको पूरी तरह से नहीं सुना पाए और इसके साथ ही परागमाला लाइव कार्यक्रम यहीं पर समाप्त होता है।
1: परागमाला परागमाला
2: परागमाला लाइव শুনিলে আগবঢ়ালে অর্চনা দেৱীয়ে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: শ্রোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক সমাগত সময়। নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ, অসম বিজ্ঞান সমিতি আৰু আকাশবাণীৰ সন্মিলিত উদ্যোগত প্ৰযোজিত এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক নেচাৰেল লেংগুৱেজ প্ৰচেছিং, মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ মেঘনা চৌধুৰীৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ দশম খণ্ড। নেচাৰেল লেংগুৱেজ প্ৰচেছিং হৈছে ভাষাতত্ত্ব, কম্পিউটাৰ বিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ এটা উপক্ষেত্ৰ। ই কম্পিউটাৰ আৰু মানুহৰ ভাষাৰ মাজৰ সংযোগৰ সৈতে জড়িত। ইয়াৰ মুখ্য কাৰ্য হৈছে মানুহৰ ভাষাক চিনাক্ত কৰি কম্পিউটাৰৰ দ্বাৰা উচ্চ পৰ্যায়ৰ কৰ্ম সম্পাদনা কৰা। ইয়াৰ ইনপুট

আউটপুট কথা বতৰা অথবা লিখিত ৰূপত হ'ব পাৰে। ই ডাটা বিজ্ঞানৰ এক জ্বলন্ত বিষয়। ইয়াৰ কেইটামান উল্লেখযোগ্য প্ৰয়োগ হৈছে চাৰ্চ অটো কাৰেক্ট আৰু অটো কমপ্লিট, ছ'চিয়েল মিডিয়া মনিটৰিং, ষ্টেটবট, ছাৰ্ভে এনালাইচিছ, টাৰ্গেটেড এডভাৰটাইজিং, হায়াৰিং এণ্ড ৰিক্ৰুইটমেণ্ট।

0: Advertising, hiring and recruitment.
1: ভগৱানৰ কৃপা, বিয়াখন ভালে কুশলে হৈ গ'ল। এতিয়াহে মই মনটোত শান্তি পাইছো।
2: ৰিলেক্স শিৱানী, আমাৰ ছোৱালীজনীতো অশিক্ষিত নহয়। তাই এগৰাকী আই আই টিয়ান আৰু নিজৰ শ্ৰেণীটোৰ সোণৰ পদক বিজয়ী।
1: সেইবোৰ চব ঠিকে আছে, কিন্তু সমস্যাবোৰ কেতিয়াও আগজাননী দি নাহে নহয়। আমাৰ জোঁৱাই এজন কানাড়া লোক, দুয়োৰে মাজত বহুতো সাংস্কৃতিক পাৰ্থক্য আছে, সেয়ে মোৰ চিন্তা অলপ হৈছে।
2: তুমি আমাৰ বিয়াখনৰ কথা পাহৰিলা হবলা? মই দেখোন উত্তৰ ভাৰতীয় আৰু তুমি একেবাৰে খাটি মুম্বাইকাৰ। আমাৰ দেখোন 40 বছৰীয়া সুখী বৈবাহিক জীৱন।
1: তুমি বিষয়টোৰ পৰা ফালৰি কাটি গৈছা দেই।
2: তোমাৰ বোধকৰো ভাগৰ লাগিছে শিৱানী। এতিয়া ৰিলেক্স হোৱা, এইবোৰ কথা আমি ৰাতিপুৱাও পাতিব পাৰিম, হ'বনে? ঠিক আছে, গুড নাইট।
1: ঠিক আছে, গুড নাইট, চুইট ড্ৰিমছ,
2: চুইট ড্ৰিমছ।

0: প্ৰায় এসপ্তাহৰ মূৰত মোৰ বৰ ভালকৈ টোপনি হ'ল। বিয়া এখনৰ যিমান চিন্তা।
1: এই হেল্ল' ডক্টৰ কুমাৰ, উঠা উঠা, 8 বাজিল।
2: গুড মৰ্ণিং শিৱানী।
1: গুড মৰ্ণিং।
2: তুমি কিবা বীৰবিৰা আছিলা দেখোন। চোৱা, আমি আচলতে বৰ ভাগ্যৱান যে বিয়াৰ সকলো নীতি নিয়ম কোনো আউল নলগাকৈ সুন্দৰকৈ হৈ গ'ল।
1: আউল? কি আউলৰ কথা কৈছা? বিয়াৰ নিমন্ত্ৰণী চিঠিখনকে এবাৰ চোৱাচোন। এইয়া চোৱা, চিঠিখন মোৰ হাততে আছে। ইয়াত ভগৱান গণেশৰ ছবি আছে আৰু গণেশ মানে বিঘ্ন নাশক, হয়নে নহয়?
2: বুজিলোঁ বুজিলোঁ।
1: মহাৰাষ্ট্ৰত একেজন ভগৱানকে গণেশ পূজাৰ সময়ত সুখ সমৃদ্ধি আৰু শান্তিৰ বাবে আবাহন কৰা হয়।
2: গণেশ চতুৰ্থীৰ সময়ত তোমাৰ লগত অনুষ্কাও বৰ আগ্ৰহেৰে লাগি আছিল,
1: কিন্তু বাংগালোৰত তাইতো এই সকলোবোৰ মিছ কৰিব।
2: ইমান চিন্তা নকৰিবা, সকলো সমস্যাৰেই নিজস্ব সমাধান থাকে, বুজিছা?

0: Good morning, Ma.
1: Good morning.
0: Good morning, Papa.
2: Good morning. Very good morning.
3: Very good morning. Very good morning. এতিয়া তোমালোকৰ জীৱনৰ এটা অধ্যায় শেষ হ'ল আৰু নতুন এটা অধ্যায়ত তোমালোকে খোজ পেলালা।
4: মই ভাবো জীৱনৰ এইটো পৰ্যায়ো সমানেই গুৰুত্বপূৰ্ণ।
2: এতিয়া তোমাৰ দায়িত্ব দুগুণ হ'ল।
3: এতিয়া কিন্তু চাহৰ সময় দেই অনুষ্কা।
0: পাপা, মই তোমাৰ পচন্দৰ চাহ কৰো ৰবা। মই বাংগালোৰত চাকৰি কৰিবলৈ গুচি যোৱাৰ পাছত তুমি নিশ্চয় আদা দিয়া চাহকাপ মিছ কৰিছা।
3: সঁচাকৈ মিছ কৰিছো কিন্তু, আৰু তোমাক পাকঘৰত দেখি তোমাৰ মাৰা বৰ সুখী হ'ব।
0: হেল্ল' এভৰিবডি, চাহ ৰেডি দেই, সকলো আহিব লাগে।
2: সতীশন, আমাৰ ছোৱালী কিন্তু সকলোফালে পাককৈ দেই।
4: হয় মা, মই বৰ ভাগ্যৱান।
0: বাপৰে, ইমান তেল মাৰিছা, পিছে সকলো সময়তহে দেখা যাব।
4: ক'তনো তেল মৰা দেখিলা, সঁচা কথাহে কৈছো।
2: ডাক্তৰ কুমাৰ, আহা চাহ আমিয়ে পৰিৱেশন কৰোঁ।
3: কিয় নকৰিম? অনুষ্কা মা, চাহৰ গোন্ধ আৰু ৰঙেই ইয়াৰ সোৱাদৰ প্ৰমাণ দিছে। খুব ভাল হৈছে মা।
0: এই ক্ষেত্ৰত মা মোৰ শিক্ষকো গাইডো।
3: এগৰাকী মাকেই হৈছে মানুহৰ জীৱনৰ প্ৰথমগৰাকী শিক্ষক, আৰু তেওঁ যি শিকায় সেয়া চিৰদিনৰ বাবে সঞ্জীৱনীৰ দৰে।
4: পাপা, আপুনি লাজ সম্ভ্ৰম এইবোৰৰ কথা নকলে যে?
3: বা, তোমাৰ দেখিছো উত্তৰ ভাৰতীয় সংস্কৃতিৰ ভাল জ্ঞান আছে।
4: মই প্ৰাথমিক শিক্ষা দিল্লীতহে লৈছিলোঁ।
3: সেইকাৰণেই তো কোৱা হয় অনৈক্যৰ মাজত ঐক্য,
4: আৰু এই ঐক্য শক্তিশালী হ'ব যেতিয়া আপোনালোক কৰ্ণাটকলৈ যাব।
2: কৰ্ণাটক?

0: নাই নাই দেই, কানাড়া ভাষাৰ একোৱেই নাজানো আমি।
1: চিন্তা নকৰিবা মা, তোমালোকক সহায় কৰিবলৈ প্ৰযুক্তিবিদ্যা আছেতো।
0: প্ৰযুক্তিবিদ্যা? কিন্তু প্ৰযুক্তিয়ে ভাষাগত সমস্যা কেনেদৰে সমাধান কৰিব?
2: অনুষ্কাই ঠিকেই কৈছে, আপোনাৰ কোনো সমস্যা নহয়। আপুনি কৃত্ৰিম বুদ্ধিমত্তা শব্দ দুটা নিশ্চয় শুনিছে।
3: সেয়াই ভৱিষ্যতৰ প্ৰযুক্তি। আনকি চিকিৎসা বিজ্ঞানতো মেডিকেল ৰিপৰ্ট বিশ্লেষণ কৰিবলৈ আমি এই প্ৰযুক্তি ব্যৱহাৰ কৰি আছো।
1: বা, মোৰ চিকিৎসক পাপাই সকলোবোৰ জানে দেই।
0: কিন্তু তুমি ভাষাৰ কথাহে কৈ আছিলা।
1: মা, সতীশনে এখন নতুন ক্ষেত্ৰত কাম কৰি আছে যিখনৰ নাম হৈছে নেচাৰেল লেংগুৱেজ প্ৰচেচিং বা চমুকৈ NLP। এয়া এনে এক প্ৰযুক্তি যিটোৱে কম্পিউটাৰক মানুহৰ স্বাভাৱিক ভাষা বুজিবলৈ সহায় কৰে।
3: কিন্তু মানুহে কেনেদৰে সংযোগ স্থাপন কৰে? সহজ কাম মুঠেও নহয়। NLP প্ৰযুক্তিয়ে এয়া সম্ভৱ কৰি তুলিব।
1: মা, তুমি নিশ্চয় তোমাৰ স্মাৰ্টফোনটোৰ ফিচাৰবোৰ বিচাৰি চাইছা?
0: মই চেষ্টা কৰোঁ, কিন্তু প্ৰায়ে মোৰ খেলি মেলি লাগে।
2: এনে এটি ফিচাৰ হৈছে চিৰি। যেতিয়া আমি চিৰি কিবা এটা আদেশ কৰোঁ অথবা এলেক্সা নাইবা গুগল হোমত কিবা সোধোঁ, তেতিয়া তুৰন্তে উত্তৰটো কণ্ঠস্বৰ নাইবা লিখিত হিচাপে আহে।
0: আচৰিত দেই!
1: বৰ্তমান সময়ত NLP প্ৰযুক্তিয়ে কাম কৰি থকা এনে বহুতো এপ্লিকেশ্যনছ আছে। অহাবাৰ তোমাৰ বাবে মই এটা ভাৰ্চুৱেল এছিষ্টেণ্টৰ ব্যৱস্থা কৰিম, পাপাই পচন্দ কৰি দিব।
2: সেইটো মোৰ ওপৰত এৰি দিয়ক। আপুনি যেতিয়া গাঁৱলৈ যাব তেতিয়াহে ইয়াৰ আচল সুবিধাবোৰ বুজি পাব।
3: সতীশন, তুমি অলপ বহলাই বুজাবা নেকি?
2: কিয়নো বুজাই নিদিম পাপা। আপুনি যেতিয়া ইমেইলৰ কাম কৰি থাকে তেতিয়া ইমেইল এছিষ্টেণ্ট, অটো কাৰেকশ্যন, ব্যাকৰণী সহায়, বানান শুদ্ধকৰণ, স্পাম মেইলবোৰ ফিল্টাৰ কৰা, এনেবোৰ সুবিধা পায়।
3: আৰু আনকি বাক্য এটা নিজে নিজে সম্পূৰ্ণ হৈ যায়।
1: বাহ, মাই পাপা ইজ গ্ৰেট। ছাৰ্চ ইঞ্জিনত কথাবোৰ আমি যি টাইপ কৰোঁ সেইমতে ওলাই থাকে। ইয়াতো NLP প্ৰযুক্তিয়ে অসম্পূৰ্ণ বাক্য এটা সম্পূৰ্ণ কৰে নাইবা উপযুক্ত শব্দ এটা ছাজেষ্ট কৰে।
3: মই ক'ৰবাত পঢ়িছিলোঁ যে ই কমাৰ্চৰ ক্ষেত্ৰখনো কৃত্ৰিম বুদ্ধিমত্তাইহে পৰিচালনা কৰে। COVID-19 সংক্ৰমণৰ সময়ত তোমালোকৰ মাৰাই বজাৰলৈ যাবলৈ পাহৰি গৈছিল। তেওঁ সকলো বস্তু অনলাইন অৰ্ডাৰ কৰিলে আৰু আমি সকলোখিনি ঘৰৰ দুৱাৰ মুখতে পালোঁ।
0: মই অনলাইন বজাৰ কৰিবলৈ বৰ ভাল পাওঁ।
3: তোমাৰ মাৰাই সতীশনৰ ঘৰলৈ গ'লে এই NLP প্ৰযুক্তিয়ে তেন্তে ভাষাৰ সমস্যাটো সমাধান কৰিব?
2: মায়ে কানাড়া সমাজত কোনো অসুবিধা নোপোৱাটো নিশ্চিত।
1: পাপা, অনলাইন বস্তু বিচৰাৰ সময়ত আমি গ্ৰাহকসকলৰ ডাটা পুলত তথ্য যোগান ধৰোঁ। ই গ্ৰাহকসকলৰ অভ্যাস আৰু পচন্দৰ বিষয়ে জনাত সহায় কৰে।
2: অ'কে, এয়া চাওক, মোৰ স্মাৰ্টফোনত থকা এইটো চাইন অল এপছ। কথা পাতি থাকোঁতে মাত্ৰ ইয়াক ষ্টাৰ্ট কৰক আৰু কি হয় চাওক। এয়া কথা বতৰাবোৰ লিখিত শব্দলৈ সলনি হৈ আছে।
0: মজা দেখোন, এয়াচোন আমাৰ কথা বতৰাবোৰৰ সম্পূৰ্ণ লিখিত ৰূপ।
3: অপৰাধৰ ক্ষেত্ৰতো এইটো বৰ সুবিধাজনক হ'ব পাৰে।
2: হয় পাপা, ই অপৰাধৰ আঁৰত থকা কাৰণটো জনাত সহায়ক হ'ব পাৰে।
1: পাপা, আমাৰ ফ্লাইট 3 বজাত আছে আৰু হাতত বেছি সময় নাই।
2: আমি লাগেজ পেকিং কৰি সাজু, সময়তকৈ কিছু আগে এয়াৰপোৰ্ট পালেগৈ ভাল হ'ব।
3: কাৰণ এই বিমান কোম্পানীবোৰেও বহুত নিয়ম জাৰি কৰিছে। এয়াৰপোৰ্টত তেওঁলোকে তোমালোকৰ শৰীৰৰ উষ্ণতাও পৰীক্ষা কৰিব।
1: অ'কে পাপা, এইকেইদিন তোমালোকৰ লগত বৰ সুন্দৰ সময় পাৰ কৰিলোঁ। বৰ মিছ কৰিম তোমালোকক। সুবিধা পালে খবৰ দিবা, তোমালোকৰ বাবে ফ্লাইটৰ টিকেট বুক কৰিম।
3: টিকেটৰ কথা চিন্তা নকৰিবা, মই সেইবোৰ অনলাইন কৰি ল'ম। অল দ্য বেষ্ট এণ্ড এনজয় ইয়'ৰ মেৰিড লাইফ। গড ব্লেছ ইউ।
2: বাই পাপা।
1: বাই মা। সতীশন, তুমি লাগেজবোৰ উলিওৱা, মই মোৰ ৱালেটৰ পৰা টেক্সি ভাড়াটো দি আছোঁ।
2: ঠিক আছে, মিটাৰ ৰিডিংটো চাই সেইমতে ভাড়া দিবা।
1: চিন্তা নকৰিবা, চেক আউট কৰিবলৈ আমাৰ হাতত এতিয়াও ভালেখিনি সময় আছে।

0: চতী অনুষ্কা মাজনীক চৰাঘৰলৈ আহিবলৈ কোৱাচোন। তাই কৰ্ণাটকী সংগীত শুনি নিশ্চয় ভাল পাব, যি সংগীতে প্ৰেম আৰু ভক্তিৰ অনুভৱ দিয়ে।
1: কৈছো ৰবা মা।
2: গুড মৰ্ণিং মা, আপুনি মোক মাতিছিল বোলে।
0: গুড মৰ্ণিং মাজনী, তুমি ঠিকে আছাতো? নতুন মানুহৰ মাজত এখন নতুন ঘৰ।
2: মই ভালে আছোঁ মা। এই ঠাইখন ইমান ধুনীয়া, চাৰিওফালে কেৱল সেউজীয়া আৰু প্ৰাকৃতিক শোভা। মুম্বাইত এনেকুৱা পৰিৱেশ এটা কল্পনাও কৰিব নোৱাৰি। সেয়া পিছচোতালত চৰাইবোৰে গীত গাই আছে, সিহঁতেও চাগে কৰ্ণাটকী সংগীত শুনি ভাল পাইছে। মানুহ আৰু প্ৰকৃতিৰ মাজত কি অপূৰ্ব সমন্বয়!
1: গাঁওখনৰ চাৰিওকাষ আৰু বেছি ধুনীয়া। আমাৰ পঞ্চায়তখন বৰ উদ্যমী, পঞ্চায়তৰ প্ৰমুখগৰাকীও বৰ উদ্যমী, তেওঁ প্ৰযুক্তিবিদ্যাৰ প্ৰতিও যথেষ্ট আগ্ৰহী।
2: বাহ, আমাক এনেকুৱা তৃণমূল কৰ্মীয়ে প্ৰয়োজন যিয়ে নতুন আঁচনিবোৰ ৰূপায়ণ কৰিব পাৰে।
0: অনুষ্কা মাজনী, তোমাৰ মা দেউতাহঁত ইয়ালৈ কেতিয়া আহিব?
1: মা, অনুষ্কাৰ মাক কাইলৈ গধূলি পাবহি।
0: অনুষ্কাৰ মাকৰ কথাহে ক'লা যে, দেউতাক নাহে নেকি?
2: আচলতে মা, কোভিড-19 পৰিস্থিতিৰ বাবে পাপা সাংঘাতিক ব্যস্ত হৈ আছে, একেবাৰে আজৰি নাপায় তেওঁ। সেইবাবে মাৰাঠী পৰিয়ালবোৰত পালন কৰা বিয়াৰ পাছৰ কিছুমান নিয়ম কৰিবলৈ কেৱল মোৰ মাহে ইয়ালৈ আহিব পাৰিব।
0: নিয়ম মানে?
1: হয় মা, অনুষ্কাৰ মাক বৰ ধাৰ্মিক মানুহ। তেওঁ বিচাৰিছে যাতে বিয়াখনৰ লগত জড়িত সকলো পৰম্পৰাই নিয়মমতে পালন কৰা হওক।
0: আচ্ছা, অনুষ্কাৰ মাকে বাৰু কানাড়া ভাষা বুজি পায়নে?
2: নাই মা, তেওঁ বুজি নাপায়।
0: তেন্তে আমি কথা পতাটো দেখোন কঠিনেই হ'ব। তাৰ মানে দুয়ো কলা বোবা হৈ থাকিব লাগিব নেকি?
2: সেইটো কথাৰ বাবে চিন্তা কৰিব নালাগে মা, সতীশানৰ হাতত সমস্যাটোৰ সমাধান আছে।
0: সমাধান মানে?
2: হয় মা, সতীশানে আপোনাক নিশ্চয় গুগল হোম অথবা এমাজন এলেক্সাৰ বিষয়ে কৈছে।
0: যোৱাবাৰ সি তাৰে ছেট এটা লোৱাৰ কথা কৈছিল। তেতিয়া তোমালোকৰ লগত ভিডিঅ' বা অডিঅ' কল কৰিবলৈও সুবিধা হ'ব।
2: ঠিকেই, আপুনি তাইক আদেশ কৰিলেই হ'ল, তাই আমাক লগে লগে যোগাযোগ কৰিব। তাই আপোনাৰ পচন্দৰ সংগীত বজাব পাৰে, আনকি বতৰৰ আগজাননীও দিব পাৰে।
1: এয়া চোৱা মা, তোমাৰ বাবে এটা ছাৰপ্ৰাইজ। তোমাক সহায় কৰিবলৈ মই এইমাত্ৰ ইনষ্টল কৰিলোঁ। ই আনকি কানাড়া ভাষাত গল্প বা কবিতাও গাই শুনাব পাৰিব।
2: সতীশনে ইয়াত এটা ভাষাৰ পৰা আনটোলৈ অনুবাদ কৰিব পৰাকৈ আৰু এটা ফিচাৰ লগাইছে, আৰু ইয়াৰ নতুন নাম থোৱা হৈছে ৰুম্বা।
0: বাপৰে, কানাড়া আৰু মাৰাঠী ভাষাৰ মাজৰ দোভাষী দেখোন, বঢ়িয়া দেই, একেবাৰে যাদুৰ নিচিনা।
1: মা, তুমি অনুষ্কাৰ মাকৰ লগত কথা পাতিবলৈ কোনো ধৰণৰ অসুবিধা নোপোৱা, তেওঁ তোমাৰ দৰেই বৰ সাদৰী মানুহ। মা, আমি অনুষ্কাৰ মাকক আনিবৰ বাবে পুৱাই এয়াৰপৰ্টলৈ যোৱাৰ কথা ভাবিছোঁ।
0: সেইটোৱেই ভাল হ'ব, তোমালোকে ঘূৰি আহি পোৱাহি মানে মই খোৱা বোৱাৰ যোগাৰ কৰিব পাৰিম।
2: সতীশান, আজি গাড়ীখন মই চলাওঁ দিয়া, গাঁৱলীয়া ৰাস্তাত চলাবলৈ কেনে লাগে চাওঁচোন।
1: কিন্তু তুমিতো বাটবোৰ চিনি নোপোৱা, আৰু কিছুমান ঠাইৰ বাটটো ইমান ঠেক।
2: কি যে কোৱা, বাট দেখুৱাই যাবলৈ GPS আছেই দেখোন, আৰু চিৰিক পাহৰিলা নেকি? NLPৰ দ্বাৰা আমাক সহায় কৰিবলৈ মই তাইক চলাই দিওঁ ৰবা।
1: বাহ, ইণ্টেলিজেণ্ট ছোৱালী।
2: কিবা সন্দেহ আছে নেকি? নিজৰ শ্ৰেণীৰ IIT টপাৰ, চিন্তা নকৰিবা, গাড়ীৰ ষ্টিয়াৰিং ভাল মানুহৰ হাতত আছে।
1: ভালেই হ'ব দিয়া, গৈ থাকোঁতে তোমাক মই গাঁওখনৰ লগত চিনাকি কৰোৱাই যাব পাৰিম। সেয়া চোৱা, গৰু গাড়ী, খেতিয়কসকল পথাৰলৈ ওলাইছে। এইটো অঞ্চলত জলসিঞ্চনৰ ভাল ব্যৱস্থাও আছে, সেইবাবে তেওঁলোকে ইয়াত ধানৰ খেতি কৰে।
2: সেয়া সেয়া সোঁফালে চোৱা, সেয়া ধান খেতি নহয়নে বাৰু?
1: ঠিক কৈছা ডাৰ্লিং।
2: সেইফালে চোৱা, কোনোবাই বাটটো খান্দি থৈছে।
1: এনেই খন্দা নাই, কোনোবা খেতিয়কে পথাৰলৈ পানী যোগানৰ বাবে পাইপ লগাব। বৰষুণৰ পানীৰ বাবে ৰৈ থাকিলে তেওঁলোকৰ খেতি নষ্ট হৈ যাব পাৰে।
2: আমি পিছে এতিয়া এয়াৰপৰ্টৰ পৰা বেছি দূৰত নাই, প্লেনখনো আহি পাবৰ হৈছে।
1: তুমি কিন্তু আজি বঢ়িয়া গাড়ী চলাইছা দেই।
2: গাড়ীখন পাৰ্কিং কৰোঁগৈ, তেতিয়ালৈ নিশ্চয় মায়েও চেক আউট কৰিব। এয়া মাৰ ফোন আহিছে। হেল্ল' মা।
3: অঁ অঁ, মই ভালে ভালে আহি পালোহি।
2: অঁ অঁ, ঠিক আছে বাৰু, আমি আহি আছোঁ। ক'ত আছা তুমি?

0: এক্সিট নম্বৰ ফাইভৰ ওচৰতে ৰোৱা।
1: এয়া চোৱা, মা ৰৈ আছে।
0: হেল্ল' মা, কেনে আছা তুমি?
1: আপোনাৰ হাঁহিটো দেখিয়েই বুজিছো যাত্ৰাটো ভালকৈ গ'ল।
2: মই ভালেই আছো দিয়া, মানুহ মাত্ৰ 50% আছিল।
1: মোক লাগেজটো দিয়কচোন।
0: মা, সতীশনৰ গাঁওখন তুমি বৰ ভাল পাবা। কি যে ধুনীয়া গ্ৰাম্য পৰিৱেশ! আনকি সতীশনৰ মাকেও তোমাক লগ পাবলৈ আগ্ৰহেৰে ৰৈ আছে। তোমালোকে আকৌ আকাৰে ইংগিতেৰেহে কথা পাতিব লাগিব।
2: এইটো আকৌ কি কথা হ'ল? আগতেচোন কৈছিলা তোমালোকে ভাষাৰ সমস্যাটো সমাধান কৰিব পাৰিবা বুলি।
1: নাই নাই, তাই ধেমালি কৰিছে মা, আপুনি চিন্তা নকৰিব।
2: মই কেৱল মাৰাঠী আৰু হিন্দীহে বুজি পাওঁ, কানাড়া হ'লে অলপো নাজানো।
0: তোমাৰ সকলো সমস্যাৰ সমাধান কৰিবলৈ সতীশনে একেবাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুবাদক আৰু দোভাষীৰ ব্যৱস্থা কৰিছে।
1: লগতে মই আপোনাৰ ফোনটোত আন এটা এপ ইনষ্টল কৰি দিম। যদি কিবা অসুবিধা পায় তেন্তে সেই এপটোৰ সহায়ত আপুনি কানাড়াৰ পৰা মাৰাঠী আৰু ওলোটাকৈ অনুবাদ কৰি ল'ব পাৰিব।
0: মোৰ মা অতি সোনকালে একেবাৰে ডিজিটেল হৈ পৰিব, কোনো প্ৰাচীৰ নাথাকে।

0: স্বাগতম
1: মা, তোমাক তেওঁ আদৰিছে। মা, ইয়াত আলহীক শংখ বজাই আদৰি অনাটো নিয়ম। এই নিয়মটোক বৰ পবিত্ৰ বুলি ভবা হয় আৰু ইয়াৰ দ্বাৰা আলহীৰ সুখ আৰু সমৃদ্ধিৰ বাবে ঈশ্বৰৰ ওচৰত কামনা কৰা হয়।
0: কি সুন্দৰ পৰম্পৰা!
2: আপুনি এইফালে আহক।
0: ৰেডিঅ'ত কৰ্ণাটকী সংগীত চলি আছে নহয় জানো?
2: বেছি ভাৰতীয় লোকেই কৰ্ণাটকী সংগীত শুনে। ই সংগীতৰ ইয়েই সৌন্দৰ্য।
1: মা, এয়া চোৱা, এইটোৰ নাম হৈছে ৰুম্বা। সি তোমাক মোৰ শাহুৰ সৈতে কথা পতাৰ ক্ষেত্ৰত সহায় কৰিব। ৰুম্বা বৰ চোকা আৰু তোমাৰ প্ৰতিটো প্ৰশ্নৰে উত্তৰ দিবলৈ প্ৰস্তুত।
0: কিন্তু মোক যে কোৱা হৈছিল এলেক্সাই কেৱল ইংৰাজীতহে উত্তৰ দিব পাৰিব বুলি।
1: তুমি ঠিকেই কৈছা মা, কিন্তু সতীশনহঁতৰ কোম্পানীটোৱে এনে এটা যন্ত্ৰ উলিয়াইছে যিটোৱে ভাৰতৰ প্ৰতিটো আঞ্চলিক ভাষাতে অনুবাদ আৰু সংযোগ স্থাপন কৰিব পাৰে। খুব সোনকালেই সেইটো বজাৰত উপলব্ধ হ'ব।
2: হয়, এইটোৱে নেচাৰেল লেংগুৱেজ প্ৰচেচিঙৰ নীতিৰ আধাৰত কাম কৰে। যথেষ্ট সংখ্যক কোৱালিটি ডাটা জমা কৰা হয় আৰু মেচিন ইণ্টাৰফেচৰ সহায়ত বিচৰা ফলাফল পাবলৈ এই ডাটাবোৰ বিশ্লেষণ কৰা হয়।
0: চিন্তা নকৰিবা সতীশন, আমাৰ কথা বতৰাৰ ডাটাবোৰ বৰ ভাল হ'ব যদিহে তোমাৰ ছিষ্টেমে সেইবোৰ বুজি পায় আৰু আমাক সহায় কৰে।
2: চিন্তা নকৰিবা মা, আমাৰ হাতত যাদুৰ কাঠি আছে। ৰুম্বা আমাৰ জিন, ই সকলো সমস্যাৰে সমাধান কৰি দিব।
0: তুমি নিশ্চিত নে?
2: নিশ্চিত।
0: চিৰিয়ে এইখিনি মোৰ স্মাৰ্টফোনত অনুবাদ কৰি দিব পাৰিব।
2: ৰুম্বাই আপোনালোক দুয়োৰে মাজত দুভাষীৰ কাম কৰিব পাৰিব। সি মাৰাঠী আৰু কানাড়া ভাষাৰ মাজত ইটোৰ পৰা সিটোলৈ অনুবাদ কৰিব পাৰে।
1: কেৱল তালৈ চাওক, এয়া ৰুম্বা যি ভাষাৰ সমস্যা সমাধান কৰিব পাৰে।
2: অনুষ্কা, প্লিজ তুমি ৰুম্বা কিবা এটা আদেশ দিয়াচোন।
1: ঠিক আছে বাৰু। হেল্ল' মিষ্টাৰ ৰুম্বা, কেনে আছা তুমি?
3: মই ভালে আছো, ধন্যবাদ। আপোনালোক আটাইকে স্বাগতম জনাইছো।
0: মাতটো ভালেই কিন্তু টিপিকেল। এনেকুৱা মাত এটা মই ঋত্বিক ৰোশনৰ কই মিল গয়া চিনেমাখনত শুনিছিলো।
3: আই এম ৰুম্বা, ইয়োৰ হোষ্ট, এণ্ড আই ৱেলকাম ইউ।
4: এয়া হৈছে এটা ভইচ মেচিন যিটো মোৰ ছোৱালী অনুষ্কাই কিনি আনিছে।
3: মই মেচিন নহয়, মোৰ নাম ৰুম্বা। মই সকলো ভাৰতীয় ভাষা বুজি পাওঁ আৰু ক'ব পাৰোঁ। মই আপোনালোকৰ দৰে সকলো কথাই ক'ব পাৰোঁ কিন্তু অনুভৱ কৰিব নোৱাৰোঁ।
0: ধন্যবাদ মিষ্টাৰ ৰুম্বা।
3: স্বাগতম। ভাষাগত যিকোনো সমস্যা থাকিলে মোক জনাব, মই সেইটো সমাধান কৰি দিম। আৰু আপোনালোকে মোৰ অনুবাদ ভাল পাব।
0: বাপৰে, প্ৰযুক্তি ইমানেই আগবাঢ়ি গৈছে যে কল্পনাও কৰিব নোৱাৰি। সতীশন, এইটো বাৰু তোমালোকৰ কোম্পানীয়ে ডিজাইন কৰিছে নেকি?

0: মা, তোমাক যে মই এবাৰ কৈছিলোঁ যে সতীশনে এটা মানৱ ৰোবট ডিজাইন কৰাৰ প্ৰকল্প এটাত কাম কৰি আছে।
1: সতীশন, এইটো বাৰু তুমি আমাক মুম্বাইত বুজোৱা নেচাৰেল লেংগুৱেজ প্ৰচেছিঙৰ অংশ নেকি?
2: হয় মা, ই সেইটো নীতিৰ আধাৰতে কাম কৰে।
0: ইয়াৰ লিপিটো হৈছে পাইথন, যি এক উৎকৃষ্ট ফ্ৰেমৱৰ্ক আৰু উচ্চ মানবিশিষ্ট ডাটা প্ৰদান কৰে।
1: এইবোৰ হলে মই একো বুজি নাপাওঁ দেই। মোৰ বাবে এইবোৰ সকলো কিবা চক্ৰবেহুৰ দৰে।
3: কিবা সমস্যা হৈছে নেকি?
2: এইটো সমস্যা সমাধান কৰাৰ পাল ৰুম্বাৰ।
0: হেল্ল' মিষ্টাৰ ৰুম্বা,
4: কিবা সহায় কৰিম নেকি?
0: হয় মিষ্টাৰ ৰুম্বা, মোৰ প্ৰশ্নটো আপোনাৰ বাবে। আপুনি বাৰু চক্ৰবেহুৰ অৰ্থটো বুজাই দিব পাৰিবনে?
4: মই এতিয়াই উত্তৰ দিব নোৱাৰিম, কিন্তু মই শুদ্ধ উত্তৰটো বিচাৰিবলৈ চেষ্টা কৰি আছো।
2: অনুষ্কা, এনেকুৱা পাক লগা আৰু জটিল প্ৰশ্নৰ ক্ষেত্ৰত ৰুম্বাক ইয়াৰ নতুন মতটোলৈ নিব লাগিব। মই সেইটো কৰি দিছোঁ ৰবা। কৃত্ৰিম বুদ্ধিমত্তা এনে এটা নৱতম প্ৰযুক্তি যি অদূৰ ভৱিষ্যতে সমগ্ৰ পৃথিৱীতে এক জোৱাৰ আনিব।
4: হয়, সতীশনে কোৱা কথাষাৰ শুদ্ধ। মোৰ প্ৰযুক্তিটোৱে মানুহৰ চিন্তাৰ গতি আৰু কামৰ ধৰণ সকলোতে এক বিপ্লৱৰ সৃষ্টি কৰিব।
1: আমি কল্পনা কৰিব পাৰোঁ, কিন্তু চিন্তা কৰা অথবা কাম কৰাটো মোৰ ক্ষমতাৰ বাহিৰত দেই। তোমাৰ বাবে এইটো এটা সাধাৰণ খেলৰ দৰে হ'ব পাৰে, কিন্তু মোৰ আৰু মিছেছ শ্যামলীৰ বাবেতো যাদুৰ নিচিনা কথা।
2: নেচাৰেল লেংগুৱেজ প্ৰচেছিঙৰ দ্বাৰা মানুহৰ মাতৰ বিশ্লেষণ কৰিব পাৰি, ইয়াক বুজিব আৰু সৃষ্টি কৰিবও পাৰি।
1: সতীশন, নেচাৰেল লেংগুৱেজ মানে মানুহে কৈ থকা স্থানীয় ভাষাটোৱে হয়নে?
2: হয় মা, কানাড়া, মাৰাঠী, তেলেগু, পাঞ্জাৱী, হিন্দী, এইবোৰ নেচাৰেল লেংগুৱেজৰ উদাহৰণ। একেধৰণে কম্পিউটাৰবোৰৰো নিজস্ব কিছুমান কৃত্ৰিম ভাষা থাকে, যেনে SQL, জাভা, C++ ইত্যাদি।
0: NLPৰ জৰিয়তে এটা কম্পিউটাৰে যিকোনো কথা শুনি তাৰ অৰ্থ বুজি শেষত নেচাৰেল লেংগুৱেজ এটাৰ দ্বাৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে।
2: কিন্তু গোটেই প্ৰক্ৰিয়াটো অতি জটিল। NLPৰ সক্ষমতা থকা কম্পিউটাৰ নিৰ্মাণ কৰাটো অৱশ্যে এতিয়া সহজ হৈ পৰিছে। গৱেষকসকলৰ বাবে NLP হৈছে এক বিজ্ঞানাগাৰ। কিন্তু প্ৰশ্নটো হ'ল, হু কেয়াৰ্ছ?
0: গুগল আৰু আন ছাৰ্চ ইঞ্জিনবোৰেতো এই কাম কৰি আছে।
1: গুগলক কিবা এটা প্ৰশ্ন সোধাৰ লগে লগে তথ্যৰ বৰষুণ হোৱাৰ দৰে হয়।
0: হয় মা, গুগল ৰিপৰ্টৰ মতে 2008 চনত ৱেবটোৰ আছিল 1 ট্ৰিলিয়ন পেজ। আজিৰ তথ্যমতে ৱেবৰ আছে 30 ট্ৰিলিয়ন পেজ।
2: কিন্তু NLPৰ দ্বাৰা কিছুমান কাম কৰাটো সম্ভৱ, যেনে অটোমেটেড স্পীচ আৰু অটোমেটেড টেক্সট ৰাইটিং।
0: আমাৰ ৰুম্বাওটো NLPৰ দ্বাৰাই পৰিচালিত হয়।
4: আপুনি মোৰ বিষয়ে কথা পাতিছে।
0: ভাল কথাই পাতিছো মিষ্টাৰ ৰুম্বা।
1: সি প্ৰশ্ন শুনিলে তৎপৰ হৈ উঠে, একেবাৰে গুগল ছাৰ্চ ইঞ্জিনৰ দৰে।
3: মই এইবোৰ নতুন প্ৰযুক্তিৰ কথা কল্পনাও কৰিব নোৱাৰো।
2: যেতিয়া আমি মোবাইলত কিবা টাইপ কৰোঁ, তেতিয়া তাৰ ভিত্তিত আমালৈ ৱৰ্ড ছাজেশ্যন আহে। সেইটো নেচাৰেল লেংগুৱেজ প্ৰচেছিং।
1: বাহ, NLPৰ বিষয়ে বুজিবলৈ ইমান সহজ, প্ৰযুক্তি একেবাৰে পৰিষ্কাৰ।
0: কম্পিউটাৰ নেটৱৰ্কত থকা 70-80% ডাটাই হৈছে টেক্সট আৰু বিশৃংখল তথ্য। নেচাৰেল লেংগুৱেজ প্ৰচেছিঙৰ দ্বাৰা তথ্যখিনি বুজিব আৰু বিশ্লেষণ কৰিব পৰা যায়।
1: তাৰমানে ভৱিষ্যতটো আমি ভবাতকৈ বহু বেছি সম্ভাৱনাপূৰ্ণ।
2: সেইটো নিশ্চিত মা।
1: মাৰ্কেটিঙৰ এখন নতুন ক্ষেত্ৰ।
0: হয় হয়, 2025 চনলৈ বজাৰখন প্ৰায় $60 বিলিয়ন হোৱা আশা কৰা হৈছে।
3: কোৱা বাহুল্য, কিন্তু আমি এতিয়া নেচাৰেল লেংগুৱেজ প্ৰচেছিঙৰ প্ৰতি সজাগ দৃষ্টি ৰাখিব লাগে। ঠিকে কৈছোনে বাৰু?
2: একেবাৰে ঠিক।
0: সতীশন, তুমি যদি NLPৰ কিছুমান প্ৰচলিত ব্যৱহাৰ আঙুলিয়াই দিয়া ভাল হ'ব।
2: গুগলে জিমেইলৰ দৰে ব্যৱস্থাত ইয়াক ব্যৱহাৰ কৰে। ইয়াৰ দ্বাৰা ই ভাল আৰু স্পেম মেইলবোৰ ধৰা পেলায়।
4: মই ষ্টক মাৰ্কেটৰ ডাটাও বিশ্লেষণ কৰিব পাৰোঁ।
1: বাপৰে, ষ্টক মাৰ্কেটৰ বিশ্লেষণ!
0: অ'কে মিষ্টাৰ ৰুম্বা,

0: কাইলৈ দিল্লীৰ বতৰ কেনে হ'ব বাৰু?
1: বতৰ কিছু পৰিমাণে ডাৱৰীয়া হ'ব। দিনটোৰ উচ্চতম আৰু নিম্নতম তাপমাত্ৰা হ'ব ক্ৰমে 43 আৰু 18 ডিগ্ৰী চেলচিয়াছ।
0: যাদু!
2: গুগলত প্ৰশ্ন এটা টাইপ কৰিলে অথবা চিৰি সুধিলেও আপুনি নেচাৰেল লেংগুৱেজ প্ৰচেচিঙৰ এইটো ধৰণে কাম কৰি থকাই দেখিব।
0: ছাৰ্চ ইঞ্জিনে বাৰু কেনেকৈ কাম কৰে? সেইটোতো যাদুতকৈ কম নহয়।
2: ছাৰ্চ ইঞ্জিনেও আমাক ফলাফল দেখুৱাবলৈ নেচাৰেল লেংগুৱেজ সৃষ্টি কৰি লয়।
0: এইটো বৰ বিশাল বিষয়, বুজাবলৈ আৰু বুজিবলৈ বহুদিন লাগিব।
2: হয়, একেবাৰে ঠিক কথা। নেচাৰেল লেংগুৱেজ প্ৰচেচিঙৰ আটাইতকৈ মৌলিক ব্যৱহাৰটো হৈছে মাইক্ৰ'ছফ্ট ৱৰ্ডত বানান চোৱা।
0: তুমি টেক্সট এনালাইচিছো ল'ব পাৰা। নেচাৰেল লেংগুৱেজ প্ৰচেচিঙৰ আন এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ হৈছে ইমেইল ফিল্টাৰিং।
2: কল চেণ্টাৰৰ লোকে গ্ৰাহকৰ সৈতে এই প্ৰযুক্তিৰ দ্বাৰাই সংযোগ স্থাপন কৰে।
0: গুগল ট্ৰান্সলেটে মেচিন অনুবাদৰ প্ৰযুক্তিৰ প্ৰয়োগ কৰে। আমাৰ ৰুম্বাই কি কৰে?
2: আমাৰ ৰুম্বাইও একেটা প্ৰযুক্তিৰে প্ৰয়োগ কৰে। এলেক্সা, গুগল হোম, এপলৰ চিৰি আৰু মাইক্ৰ'ছফ্টৰ কৰ্টানাৰ দৰে ভাৰ্চুৱেল এছিষ্টেণ্টে কণ্ঠস্বৰ চিনাক্ত কৰে আৰু সঁহাৰি দিয়ে।
0: অ', তেন্তে তোমালোকৰ এই প্ৰযুক্তিয়ে কৰোণাৰ লগতো যুঁজিব নোৱাৰেনে? বাহ, শতিকাটোৰ শ্ৰেষ্ঠ প্ৰশ্ন।
2: হয় মা, গৱেষকসকলে এই বিষয়ত কাম কৰি আছে। অৱশ্যে অলপতে তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ কৰা নতুন এপ এটা প্ৰস্তুত কৰি উলিয়াইছে।
0: বা, আশা কৰিছোঁ আমাৰ বিজ্ঞানীসকল এই কামত নিশ্চয় সফল হ'ব।
3: এতিয়াহে আমি বুজিছোঁ তোমালোকে
0: ইমান মোটা দৰমহা কিয়। এয়া সকলো কৃত্ৰিম বুদ্ধিমত্তাৰ যাদু আৰু
4: নেচাৰেল লেংগুৱেজ প্ৰচেচিঙৰ ভূমিকা।
5: ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ 10ম খণ্ড শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল নয়ন প্ৰসাদ, তপন দত্ত, সঞ্জীৱা শৰ্মা, উৎপল বৰা, পৰিণীতা শইকীয়া আৰু ভাস্বতী দেৱী শৰ্মা। প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এতিয়া শুনক আজিৰ খণ্ডৰ প্ৰশ্ন। প্ৰথম প্ৰশ্ন, নেচাৰেল লেংগুৱেজ প্ৰচেচিং মানে কি? নেচাৰেল লেংগুৱেজ প্ৰচেচিং মানে কি? দ্বিতীয় প্ৰশ্ন, নেচাৰেল লেংগুৱেজ প্ৰচেচিঙৰ প্ৰয়োগ কি? নেচাৰেল লেংগুৱেজ প্ৰচেচিঙৰ প্ৰয়োগ কি? এই প্ৰশ্ন দুটিৰ শুদ্ধ উত্তৰ ইমেইল যোগে।
6: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই ফৰহত নাজ। प्रधानमंत्री नरेंद्र मोदी ने आज आंध्र प्रदेश में विजयनगरम जिले के भोगपुरम में ग्रीनफील्ड अल्लूरी सीताराम राजू अंतर्राष्ट्रीय हवाई अड्डे का उद्घाटन किया। इसे 5,640 करोड़ रुपए से अधिक की लागत से बनाया गया है। आंध्र प्रदेश के मुख्यमंत्री एन चंद्रबाबू नायडू और नागर विमानन मंत्री के राम मोहन नायडू ने प्रधानमंत्री को हवाई अड्डे की प्रमुख विशेषताओं की जानकारी दी। श्री मोदी आज राज्य में लगभग 18,000 करोड़ रुपए की कई विकास परियोजनाओं की आधारशिला रखेंगे और उद्घाटन करेंगे। आंध्र प्रदेश के बाद प्रधानमंत्री मोदी कर्नाटक के मैसूरू पहुंचेंगे, जहां वे स्वामी विवेकानंद सांस्कृतिक युवा केंद्र विवेक स्मारक का उद्घाटन करेंगे। हमारे संवाददाता ने बताया है कि प्रधानमंत्री इस अवसर पर सभा को संबोधित भी करेंगे।
7: प्रधानमंत्री द्वारा आज उद्घाटन किए जाने वाले विवेका स्मारक स्वामी विवेकानंद के विचार और सिद्धांत के प्रचार कार्य के लिए बनाया गया है। 75 स्क्वायर फीट में फैले इस स्मारक के साथ 4D एक्सपीरियंस सेंटर, प्रदर्शनी स्थान, एम्फी थिएटर, पाठशाला, कॉन्फ्रेंस हॉल, ग्रंथालय, ध्यान और योगा केंद्र भी बनाया गया है। श्री रामकृष्ण आश्रम के ओर से यहाँ शिक्षा के साथ युवाओं को प्रोत्साहित करने के कार्यक्रम आयोजित किए जाने वाले है। सुधींद्र, आकाशवाणी समाचार, बेंगलुरु।
6: राष्ट्रपति द्रौपदी मुर्मू ने लोक परीक्षा अनुचित साधन निवारण संशोधन विधेयक 2026 को मंजूरी दे दी है। इसका उद्देश्य कठोर दंडों का प्रावधान करने और फास्ट ट्रैक अदालत बनाकर लोक परीक्षाओं में अनुचित गतिविधियों पर अंकुश लगाना है। अधिनियम में कई महत्वपूर्ण प्रावधान शामिल हैं, जिनमें 10 वर्ष तक की कैद, 10 करोड़ रुपए तक का जुर्माना और दोषी अपराधियों की संपत्ति की जब्ती जैसे कठोर दंड शामिल हैं। इसमें यह भी अनिवार्य है कि प्राथमिकी दर्ज होने की तिथि से 2 महीने के भीतर अपराधों की जांच पूरी की जाए, जबकि

0: পজাত বিভাগীয় বিষয়াসকলৰ লগত মই পৰিদৰ্শন কৰিছোঁ আৰু তেওঁলোকে জনাইছে যে এতিয়া ইয়াতে কোনো বিপদ নাই আৰু তেওঁলোকে কৰিবলগীয়া যিখিনি মেজাৰ ল'ব লাগে সেই গোটেইখিনি মেজাৰ লৈছে। পথাৰী ক'ত কি হৈছে তন্ন তন্নকৈ পৰীক্ষা কৰি আছে আৰু যেতিয়াই তেনেকুৱা ধৰণৰ কিবা খবৰ আহে বা ৰাইজেও জনায় বা তেওঁলোকৰ দৃষ্টিটো পৰে লগে লগে সেই মথাউৰিসমূহ তৎপৰতাৰে সবলীকৰণ কৰিবৰ কাৰণে প্ৰয়াস অব্যাহত আছে। এতিয়া শংকামুক্ত মথাউৰিক লৈ পিনি মই ভাবোঁ যিটো সমস্যা ৰাইজে পেনিক হৈছিলে এই লৈ পিনি কোনো চিন্তিত হোৱাৰ প্ৰয়োজন নাই।
1: ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত কালি ফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি কয় যে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ইতিমধ্যে বিজেপিৰ অসম প্ৰদেশক বান ক্ষতিগ্ৰস্তৰ বাবে সম্ভৱপৰ সকলো সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিছে। শ্ৰীসোণোৱালে ৰাজ্যৰ সৰ্বস্তৰৰ লোকে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি অহাৰ কথাও শ্ৰীনবীনক অৱগত কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকৰ পাছত এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অহা 7 আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ চলোৱা হ'ব বুলি জানিবলৈ দিয়ে। ডঃ শৰ্মাই ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বিত্ত বিভাগৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি কালি বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থা দ্ৰুতগতিত ৰূপায়ণৰ বাবে নিৰ্দেশ দিয়ে। ইপিনে গ্ৰীষ্মবন্ধ অন্ত পৰাৰ লগে লগে আজি ৰাজ্যৰ বিভিন্ন জিলাত বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হৈছে যদিও শিৱসাগৰ জিলাৰ প্ৰায় 550খন স্কুল বানত ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিদ্যালয়সমূহৰ 9 আগষ্টলৈ গৰম বন্ধৰ দিন বৃদ্ধি কৰা হৈছে। বান প্ৰভাৱিত জিলাসমূহত এই নিৰ্ধাৰিত সময়লৈ বিদ্যালয়সমূহ পাঠদানৰ বাবে সাজু হৈ নুঠিলে গৰম বন্ধৰ দিন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। শেহতীয়া বানত ক্ষতিগ্ৰস্ত কৃষকসকলক সকাহ প্ৰদানৰ বাবে চৰকাৰে কঠীয়া দিয়াৰ ব্যৱস্থা কৰিব। শিৱসাগৰত আজি এখন সংবাদমেলত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই এই কথা উল্লেখ কৰি কয় যে বহু অঞ্চল এতিয়াও বানৰ কবলত আছে আৰু পৰৱৰ্তী কিছুদিনলৈ এই অঞ্চলসমূহৰ পৰা পানী ওলাই নগলে ধান খেতি কৰিব পৰা নাযাব। এনে কৃষকসকলক চৰকাৰে ফল মূলৰ পুলি অথবা ৰবি শস্যৰ বীজ যোগান ধৰিব বুলি কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
2: আমাৰ জিলাখনত 3টা সমষ্টি আছে। 3টা সমষ্টিৰ প্ৰায় 1 লাখ পৰিয়াল ফ্লাড এফেক্টেড হৈছে আৰু তাৰ প্ৰায় 60,000 পৰিয়ালৰ খেতি বাতি নষ্ট হৈছে। যিসকলক আমি কঠীয়া দিব পাৰোঁ য'ত পানী সোনকালে ওলাই গুচি গৈছে তাতে আমি যিমানখিনি পাৰোঁ কঠীয়া দিবলৈকে যত্ন কৰিছোঁ আৰু আমি ডাইৰেক্টলি ধান সিঁচিও দিয়ে 2টা প্ৰক্ৰিয়াৰে আমি খেতি কৰোঁ। 2টা প্ৰক্ৰিয়াৰে আমি খেতিয়কসকলক সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছোঁ। তাৰ পাছতো কিছু খেতিয়কে ধান খেতি কৰিব নোৱাৰিব কাৰণ তেওঁলোকৰ খেতিপথাৰত এতিয়াও পানী আছে আৰু 1 সপ্তাহ 10 দিন পানী থাকিব ধান খেতি কৰাৰ সময় নাইকিয়া হৈ যাব। যিসকলক আমি ধান খেতিৰ কঠীয়া দি সহায় কৰিব নোৱাৰিলোঁ তেওঁলোকক আমি যদি লাগে ফল মূলৰ পুলি দিবলৈকেও সাজু আছোঁ আৰু তেওঁলোকক আমি ৰবি শস্যৰ বীজ ফল মূল যদি কোনোবাই খোজে আমি আগৰৰ পুলি দিবলৈকে সাজু হ'ম, আমি নাৰিকলৰ পুলি দিবলৈকে সাজু হ'ম।
1: অৰুণাচল প্ৰদেশত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিৰ জীয়াঢল নৈয়ে বানৰ সৃষ্টি কৰিছে। জীয়াঢলৰ বাঢ়নী পানীয়ে বৰদলনী, ধৰ্মপুৰ আৰু কমলপুৰকে ধৰি ভালেমান অঞ্চল জলমগ্ন কৰি তোলাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি বুৰাই পেলাইছে। কিছুদিন পূৰ্বে ধৰ্মপুৰত জীয়াঢল নৈৰ মথাউৰি চিগা অংশৰে পুনৰ পানী সোমাই অহাত এই বানৰ সৃষ্টি হৈছে। বানে ধৰ্মপুৰ অঞ্চলৰ এগৰাকী মহিলাৰ বাসগৃহ উটুৱাই নিয়ে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বুনিয়াদী অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে আন কেইবাগৰাকী বিধায়ক উপস্থিত আছে। অৰুণোদয় তৃতীয় পৰ্যায়ত বানৰ কবলত পৰা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ বেংক একাউণ্টযোগে 2,500 টকাকৈ হস্তান্তৰ কৰা হ'ব। ইয়াৰ বিপৰীতে অন্যান্য জিলাৰ হিতাধিকাৰীসকলে 1,100 টকা লাভ কৰিব। ৰাজ্যৰ 3,500টা স্থানত একে সময়তে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ মুঠ 37 লাখ হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত

0: প্ৰতিমাহে 470 কোটি টকাকৈ ব্যয় কৰিব। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচীৰ বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03-6126-1876 আৰু 943-540-05222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। কামৰূপ জিলাৰ আমিনগাঁৱত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে মণিপুৰৰ পৰা এখন চাৰিচকীয়া বাহনত 5টা চাবোনৰ বাকচত ভৰাই অনা হেৰইন আৰু প্ৰায় 50,000টা ইয়াবা টেবলেট জব্দ কৰে। ঘটনা সংক্ৰান্তত দুজন লোকক আটক কৰা হয়। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য 12 কোটি টকাৰো অধিক বুলি আৰক্ষীয়ে জনাইছে। গুৱাহাটী জলবোৰ্ডে মহানগৰৰ সচল ভি আই পি ৰোড উদয়ন পথকে ধৰি কেইবাটাও অঞ্চলৰ আজিৰ দিনটোত পানীৰ যোগান ব্যাহত হ'ব বুলি ঘোষণা কৰিছে। জলবোৰ্ডে জনোৱা মতে মেৰামতিৰ কামৰ বাবে পানী যোগান ব্যাহত হ'ব। মেৰামতিৰ কাম সম্পূৰ্ণ হলে নিয়মীয়া পানী যোগান পুনৰ আৰম্ভ হ'ব বুলি জলবোৰ্ডে জনাইছে। সশস্ত্ৰ সেনাবাহিনীয়ে আয়োজন কৰা 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ আজি গুৱাহাটীত আৰম্ভ হ'ব। ৰাজ্য চৰকাৰৰ সহযোগিতাত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। সৰু কজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত আজিৰ প্ৰথমখন খেলত ক্ৰমাগত দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল 5ম বাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত হট এয়াৰ বেলুন ৰাইড, কমবেট ফ্ৰী ফল, খুকৰী ড্ৰিল, পেৰামটৰ আদিৰ ডিছপ্লেকে ধৰি অন্যান্য আকৰ্ষণীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। তদুপৰি সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে বাগৰুম্বা, বৰদৈ চিখলা আৰু ভোৰতাল নৃত্য পৰিৱেশন কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অহা 7 আগষ্টৰ পৰা ৰাজ্যৰ শেহতীয়া বানত হোৱা ক্ষয় ক্ষতিৰ জৰীপ, বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ নিৰ্দেশ, বানত ক্ষতিগ্ৰস্ত কৃষকসকলৰ সহায়ৰ অৰ্থে চৰকাৰৰ কঠীয়া যোগানৰ সিদ্ধান্ত, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আৰম্ভ আৰু গুৱাহাটীত আজি 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে। এতিয়া আগবঢ়াইছো আমাৰ যুৱ

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানৰ ন প্ৰতিভা শিতানত আমি লগ পাওঁ হওক নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পীক। তেখেতৰ সৈতে কথা পাতিছে ভাস্কৰ শইকীয়াই।
1: নতুনৰ গতিখেদা ডেকা গাভৰু আমি, নিৰ্ভীক এই শতিকাৰ নতুন, যি নতুনে গঢ় দিয়ে নতুন সময়ক, নতুন যি নতুনে দিয়ে নতুন সম্ভাৱনা। প্ৰিয় শ্ৰোতা, মই ভাস্কৰ ন প্ৰতিভাৰ এটা নতুন খণ্ডলৈ প্ৰতিগৰাকী শ্ৰোতাক আন্তৰিক আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, সদায় দৰে আজিও আমাৰ সৈতে এগৰাকী অতিথি উপস্থিত আছে। মই এই মুহূৰ্তত আপোনালোকক আজিৰ অতিথিগৰাকীৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছো। আজিৰ অতিথিগৰাকী হৈছে এগৰাকী উদীয়মান কণ্ঠশিল্পী। সৰুৰে পৰা সংগীতৰ সৈতে জড়িত হৈ সংগীতৰ সৈতে তেওঁ বিভিন্ন ধৰণৰ কামৰ সৈতে তেওঁ জড়িত হৈ পৰিছে আৰু এগৰাকী খুব সুন্দৰ সুকণ্ঠী গায়িকা হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ যিটো লক্ষ্য, সেই লক্ষ্যত তেওঁ বৰ্তমান স্থিৰ হৈ আছে। প্ৰিয় শ্ৰোতা, মই এই মুহূৰ্তত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো, এয়া আমাৰ সৈতে উপস্থিত আছে আজিৰ অতিথি আকাংক্ষা মালাকাৰ। আন্তৰিক আদৰণি জনাইছো তোমাক অনুষ্ঠানৰ মাজলৈ।
2: ধন্যবাদ।

0: প্ৰথমে কোৱা, আজি আকাশবাণী গুৱাহাটীত উপস্থিত হৈ তোমাৰ কেনেকুৱা লাগিছে?
1: মোৰ খুবেই ভাল লাগিছে। সৰুৰ পৰা মোৰ এটা সপোন আছিলে যে মই আকাশবাণীৰ সৈতে জড়িত হ'ম কেতিয়াবালৈ। আজি এই সুযোগটো পাইছোঁ, খুবেই ভাল লাগিছে।
0: এতিয়া কথা হ'ল, আমি এই অনুষ্ঠানটোৰ জৰিয়তে তোমাৰ পৰা গীত শুনিম।
1: হয়,
0: কেৱল গীতেই নহয়, আমি তোমাৰ যিটো সংগীতৰ যাত্ৰা বা তোমাৰ যিটো ব্যক্তিগত জীৱন, সেই জীৱনটোৰ বিষয়ে কিছু শ্ৰোতাসকলক জনোৱাৰ আমি চেষ্টা কৰিম, হ'ব? প্ৰথমেই কোৱা যে সংগীতৰ সৈতে তুমি জড়িত, অকণমান তোমাৰ ঘৰখনৰ বিষয়ে কোৱা আৰু সংগীতৰ সৈতে কেনেকৈ জড়িত হৈ পৰিলা সেই বিষয়ে অকণমান কোৱাচোন।
1: মোৰ ঘৰখনৰ বিষয়ে ক'বলৈ গ'লে, মোৰ ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিয়ে সাংস্কৃতিক জগতখনৰ লগত জড়িত। কোনোবাই যদি গীত গায়, কোনোবাই সত্ৰীয় নৃত্য কৰে বা কোনোবাই বজায়। মই সংগীতৰ ক্ষেত্ৰখনলৈ মই দেউতাৰ পৰা অনুপ্ৰাণিত হৈছোঁ, কাৰণ মোৰ দেউতাই সৰুৰ পৰা গান গায়, নাটক কৰে, কিন্তু সংগীতৰ জগতখনৰ লগত তেওঁ মোক জড়িত কৰাইছে। তেওঁৰ পৰা শিকিছোঁ সৰুতে, তাৰপিছত আনুষ্ঠানিকভাৱে শিকিছোঁ। মই প্ৰয়াত নিতাই দাস ছাৰৰ পৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছোঁ, বিশাৰদ মোৰ কমপ্লিট হৈছে। শেষলৈ তেওঁৰ সৰু জীয়ৰী গীতাঞ্জলি বাইদেৱে আমাক শিকাইছিলে, কাৰণ তেওঁ ঢুকাইছিলে মাজতে তেনেকে। আৰু আছে গোটেই ঘৰখনে, মোৰ বা আছে, ভণ্টি ভাইটি সকলোৱে সাংস্কৃতিক এই জগতখনৰ লগত জড়িত,
0: আৰু সেই তেওঁলোকৰ পদাংক অনুকৰণ কৰি তুমিও সংগীতৰ ক্ষেত্ৰখনত জড়িত হৈ পৰিছা। এতিয়া আমি আৰু এনেধৰণে কথা পাতি যাম। প্ৰথমতে শ্ৰোতাসকলক আমি এটা তোমাৰ পৰা গীত শুনাই ল'ব বিচাৰিছোঁ, তাৰপিছত আমি অন্যান্য কথা পাতি যাম। এবাৰ কি শুনাবা?
1: মই এটি লোকগীতে আৰম্ভণি কৰিব খুজিছোঁ।
0: নিশ্চয়।

0: এই যে লোকগীতসমূহ, এইবোৰ শুনি থাকিলে আচলতে শুনি থাকিবলৈ মন যায়। ইমান সন্মোহনী শক্তি আছে, ইয়াৰ সুৰত সেই মাটিৰ গোন্ধ আছে, ইয়াৰ প্ৰতিটো কথাত সেই মানুহৰ কথা আছে যিখিনি মানুহ আমাৰ একেবাৰে চিনাকি। আৰু লোকগীতৰ প্ৰতি নতুন প্ৰজন্মৰ আকৃষ্টতা দেখিলে সঁচাকৈ ক'ৰবাত ভাল লাগে। এতিয়া অনুষ্ঠানটোৰ প্ৰথমতে তুমি এটা সুন্দৰ লোকগীত গালা। তুমি ইতিমধ্যে কৈছা যে তোমাৰ ঘৰখনত সেই সংগীতৰ পৰিৱেশটো আছে বা সাংস্কৃতিক যিটো পৰিৱেশ, সেই পৰিৱেশটো তোমাৰ আছে। কিন্তু এনেকুৱাও কেতিয়াবা হয় যে এনেকুৱাও একাংশ প্ৰজন্ম আছে যি আমাৰখিনিক কেতিয়াবা বাদ দি পাশ্চাত্য সংগীতৰ ফালে ধাৱমান হয়। এই যে অনুষ্ঠানৰ প্ৰথমতে এটা লোকগীত গাব লাগে, অনুষ্ঠানৰ মানে এইটো নিয়ম নহয়, তথাপিও ক'ৰবাত অনুষ্ঠানটো শুৱনি হৈছে। আজি তুমি যেতিয়া লোকগীতটো পৰিৱেশন কৰিছা, অনুষ্ঠানটোৰ আৰম্ভণিটো বৰ ধুনীয়া হৈছে। এই যে লোকগীতৰ প্ৰতি তোমাৰ আকৃষ্টতা, থলুৱা সংগীতসমূহৰ প্ৰতি তোমাৰ আকৃষ্টতা, এইখিনি কেনেকৈ আহিলে, ক'ৰ পৰা পালা, অকণমান সেই বিষয়ে কোৱা।
1: ক'ৰ পৰা পালোঁ মানে ঘৰৰ পৰাই পাইছোঁ বুলি ক'ব লাগিব, কাৰণ সেইটো পৰিৱেশ আগৰ পৰাই আছে। দেউতাই আমাৰ বৰগীতো গাওঁ, দেউতাই শিকাইছে মোক বৰগীত, লোকগীত, এইসমূহ মই আনুষ্ঠানিকভাৱে ক'তো শিকা নাই। এইসমূহ গীত মই দেউতাৰ পৰাই শিকিছোঁ। দেউতাই সেই মানে যিটো মোৰ ইণ্টাৰেষ্টটো দেউতাই আনি দিছে এই এনেকুৱা ধৰণৰ সংগীতত, যে গুৰিটো হৈছে তাৰ পৰাই আমাৰ গুৰিটো, বৰগীত, লোকগীত, সেইবিলাকৰ পিছত বাকী আৰু আহি থাকিব। গতিকে তাৰ পৰা আমি বহুত ক্লাছিকেল বেছ হয় এইবিলাক গীত, এইবিলাক আচলতে গাই থাকিব লাগে। তাৰ জৰিয়তে মানুহৰ কি হয়, আমাৰ যিটো ভইচ সেইটোৰো এক্সাৰচাইজ হৈ থাকে। ক্লাছিকেল হয়তো বৰগীত, লোকগীত এইসমূহ যদি ভালকৈ প্ৰেক্টিচ কৰা যায় তেতিয়া হয়তো ক্লাছিকেল বেলেগকৈ বহুত প্ৰেক্টিচ কৰাৰ হয়তো প্ৰয়োজন এটা নাথাকে। গতিকে সেইটোৱে আৰু সেইখিনি।
0: এটা খুব সকলোকে সোধা প্ৰশ্ন এটা সোধো, আকাশবাণী গুৱাহাটী এই অনুষ্ঠানটোৰ সৈতে তোমাৰ আকৃষ্টতা কেনেধৰণৰ, মানে কেনেধৰণে তুমি ভাল পোৱা, কেনেধৰণে তুমি লোৱা, অকণমান সেই বিষয়ে কোৱাচোন।
1: আকাশবাণী গুৱাহাটী সৰুৰ পৰাই শুনি আহিছোঁ। আমাৰ ঘৰত এতিয়াও এটা আমাৰ ককাৰ দিনৰে ৰেডিঅ' আছে, এতিয়াও কেতিয়াবা দেউতাই ৰাতিপুৱা উঠিয়ে সেইটো বজাই দিয়ে। তো আমি সৰুৰ পৰাই সেনেকেই শুনি আহিছোঁ, ককাৰ দিনত ককাই বজাইছিলে। বিভিন্ন ধৰণৰ সৰুৰ পৰাই আমাৰ বৰগীত, বৰগীতৰ অনুষ্ঠানসমূহ হওক, কেতিয়াবা কিছুমান চুটি নাট বা বিভিন্ন ধৰণৰ পুৰণি গীত তেনেকেই জড়িত। তেনেকৈ ভাবিছোঁ যে তেনেকৈ যেতিয়া শুনো বেলেগ বেলেগ আৰ্টিষ্ট আকাশবাণীত আহি ইমান ধুনীয়াকৈ অনুষ্ঠান কৰে, চবে শুনে, এনেকৈ ভাল লাগে। তেনেকৈ ময়ো ভাবিছিলোঁ যে এদিন ময়ো কেতিয়াবা সুযোগ পালে
0: ভাল লাগিলে। তোমাৰ অনুভৱখিনি জানি ভাল লাগিলে। তুমি এটা বৰগীত পৰিৱেশ, লোকগীত পৰিৱেশন কৰিলা, লোকগীতৰ বাদেও আন এনে কি গীতৰ প্ৰতি তোমাৰ আকৃষ্টতা বেছি?
1: ভূপেন্দ্ৰ সংগীত হওক বা জ্যোতি সংগীত, ৰাভা সংগীত, সকলোবিলাকে মই পুৰণি গীতৰ প্ৰতি অকণমান বেছি আকৃষ্ট। তথাপিতো আমাৰ জুবিনদাৰ গীত এইসমূহ গীতে আৰু, নতুন তেনেকুৱা ইমান নাই, মোৰ শুনো কিন্তু মোৰ গোৱা তেনেকুৱা মানে এক্সপিৰিয়েঞ্চ বা অভিজ্ঞতা নাই।
0: এতিয়া বিজ্ঞজনে কয় যে সন্মুখত যেতিয়া এগৰাকী কণ্ঠশিল্পী বহি থাকে তেতিয়া কথাতকৈ বেছি গান শুনিব লাগে। এতিয়া সেই বিজ্ঞজনৰ কথাটো ৰক্ষা কৰিয়ে কি শুনাবা এবাৰ?
1: মই এবাৰ এটি ভূপেন্দ্ৰ সংগীত শুনাব বিচাৰিছোঁ।
0: নিশ্চয়।
1: আৰু

0: খুড়াখণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ এটা খুব সুন্দৰ গীত আৰু গীতটো তুমি ইমান ধুনীয়াকৈ গাইছা, ধন্যবাদ জনাইছোঁ পুনৰবাৰ। যিহেতু সুধাকণ্ঠৰ কথা ওলাইছে, আমি অকণমান সুধাকণ্ঠৰ কথাই পাতোঁ। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী চলি আছে, নিশ্চয় তুমিও জানা কথাটো। এই যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতসমূহৰ তোমালোকে চৰ্চা কৰিছা, তুমি চৰ্চা কৰিছা, মই যদি এতিয়া তোমাক সুধোঁ যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নামৰ এই যিটো বিশাল সত্তা, এই সত্তাটোক তুমি কেনেকৈ লোৱা, কেনেকৈ বিশ্লেষণ কৰিবা তেওঁৰ গীতসমূহ, মানুহজন, ব্যক্তিত্ব?
1: ডক্টৰ ভূপেন হাজৰিকাৰ কথা ক'বলৈ গ'লেতো শেষ নহয়েই, তেওঁৰ সত্তাটো ইমানেই ডাঙৰ, বিশাল, সেইটো গোটেই বিশ্বজুৰি আমাৰ বিয়পি আছে। তেওঁৰ পৰা ল'বলগীয়া বহুতেই আছে। তেওঁৰ গানৰ যিবিলাক ভংগীমা, শব্দ, সেইবোৰৰ যোগেদি মানে প্ৰত্যেকজন ব্যক্তিৰে, কোনোবা যাযাবৰ হওক, কোনোবা কৃষক হওক, যি সকলো ব্যক্তিয়ে তেওঁৰ গীতৰ লগত নিজকে ৰিলেট কৰিব পাৰে। আৰু খুব বিশাল সত্তা আচলতে সকলোৱে অনুশীলন কৰিব লাগে তেওঁৰ এই যি গীতসমূহ আছে, যে তেওঁৰ সৃষ্টিৰাজি আছে, তেওঁৰ বিষয়ে ক'বলৈ গ'লে শেষেই নহ'ব।
0: নিশ্চয় মই আচলতে অনুধাৱন কৰিব পাৰিছোঁ তুমি কোনখিনি কথা ক'ব বিচাৰিছা। আমিও আচলতে বাৰে বাৰে সেইখিনি আহ্বান জনাব বিচাৰোঁ এই শতবৰ্ষৰ এই সময়খিনিত। তোমাৰ কথাখিনিৰ সুৰত সুৰ মিলাই মই ক'ব বিচাৰোঁ যে ইমান ডাঙৰ এটা বিশাল সত্তা, তেওঁৰ ইমান সৃষ্টি, সেইখিনি আমি যদি অসমীয়াখিনিয়ে চৰ্চা নকৰোঁ কোনে কৰিব? আৰু তাতে নতুন প্ৰজন্মই, নতুন প্ৰজন্মই আজি তুমি চৰ্চা কৰিছা, ই অত্যন্ত এটা ইতিবাচক দিশ, তোমাকে চাই আৰু এজনে চৰ্চা কৰিব। এনেধৰণে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যেতিয়া গীতখিনি বিয়পি যাব, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা জীয়াই থাকিব। এতিয়া কথাটো হ'ল যে বিভিন্ন ধৰণৰ গীত গাইছা, বিভিন্নজনৰ কণ্ঠশিল্পীৰ গীতো তুমি চৰ্চা কৰিছা, তোমাৰ নিজাববীয়াকে কাক ভাল লাগে বেছিকৈ?
1: মোৰ ভূপেন হাজৰিকাদেৱৰ গীত ভাল লাগে, আৰু মোৰ জুবিন গাৰ্গ, আমাৰ জুবিন গাৰ্গৰ গীত খুবেই ভাল লাগে, শুনিও গায়ো ভাল লাগে।
0: নিশ্চয়। এতিয়া কথাটো হ'ল যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ, হাৰ্টথ্ৰব জুবিন গাৰ্গ, এওঁলোকে এটা খুঁটি স্থাপন কৰি থৈ গ'ল আমাৰ সংগীতৰ ক্ষেত্ৰখনত। এইখিনিকে চৰ্চা কৰি এটা প্ৰজন্ম আগুৱাই গৈছে বা তেওঁলোকক অনুকৰণ কৰিছে। এতিয়া যদি মই এইখিনি সময়ত তোমাক কওঁ যে হাৰ্টথ্ৰবৰ এটা গীত শুনাই দিব লাগে, কোনটো গাবা?
1: মই জুবিন দা আৰু অনিন্দিতা পল বাইদেৱে কণ্ঠদান কৰা দিয়া মোক দিয়া গীতটি।
0: নিশ্চয়।

0: ধন্যবাদ।
1: জুবিন গাৰ্গে কণ্ঠদান কৰা দীনবন্ধু ছবিখনৰ এটা গীত, সঁচাকৈ এই গীতবোৰে ক'ৰবাত শুনিলে 19 ছেপ্টেম্বৰৰ সেই আৱেগটো যায় আহে, য'ত প্ৰতিগৰাকী ৰাজ্যবাসীয়ে একেলগে এটা আৱেগত কান্দিছিলে। সেই সময়খিনি ক'ৰবাত আমি উভতি যাওঁ এই গীতবোৰ শুনাৰ পাছত, আৰু তোমাৰ কণ্ঠত গীতটো গোৱাৰ পাছত স্বাভাৱিকতে আমাৰ শ্ৰোতাসকলে তেওঁক পুনৰবাৰ বিচাৰি পাব কাষতে আমি আশা কৰিছোঁ। মই অকণমান তোমাৰ পঢ়া শুনাৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ, কেনেধৰণৰ পঢ়া শুনা কৰি আছা, কি ধৰণে কৰি আছা অকণমান কোৱাচোন।
0: হয়, মই ৰিচেণ্টলি মাষ্টাৰ্ছ কমপ্লিট কৰিছোঁ, এডুকেশ্যন অনাৰ্ছ লৈ পেলাই, আৰু পঢ়া শুনা বুলি ক'লে এতিয়া দি আছোঁ এণ্ট্ৰেঞ্চ, চাওঁ ক'ত কেনেকুৱা হয়। বাকী মই এখন স্কুলত, শংকৰদেৱ শিশু বিদ্যা নিকেতন আমাৰ তাতে গোলাঘাটীত, সংগীতৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছোঁ বৰ্তমান সময়ত।
1: খুব ভাল লগা কথা এটা, তুমি শিক্ষা বিষয়ত স্নাতকোত্তৰ কৰিলা, তাৰ পাছত এতিয়া তুমি সংগীতৰ শিক্ষয়িত্ৰী হিচাপে কৰি আছা, সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কোৱাচোন, কেনেকুৱা লাগে ছাত্ৰ ছাত্ৰীসকলক যেতিয়া সংগীতৰ শিক্ষা দিয়া, ছাত্ৰ ছাত্ৰীসকলক তুমি সংগীতৰ অ আ ক খ শিকোৱা, সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কোৱাচোন।
0: অভিজ্ঞতা খুবেই ভাল লগা। মই আচলতে সৰুৰ পৰা ভাবিছিলোঁ যে মানে বহুত ডাঙৰ ছিংগাৰ হ'ম, তেনেকুৱা এনেকুৱা মোৰ বহুত কিবা সেনেকুৱা সপোন নাই, কিন্তু ভাবিছিলোঁ যে কাৰোবাক শিকাব পৰাটো মোৰ এটা আছিলে ইচ্ছা বা সপোন সৰু সুৰা, যে কোনোবাই দুই এগৰাকীয়ে মোৰ পৰা শিকিব, শিকি পেলাই মানে তেওঁলোকে পাৰিব কাৰোবাৰ আগত সেইখিনি মানে গাব বা উপস্থাপন কৰিবৰ কাৰণে। তো খুবেই ভাল অভিজ্ঞতা, ভাল লাগে যেতিয়া ল'ৰা ছোৱালীবিলাকক লগ পাওঁ, তেওঁলোকেও খুব উৎসাহিত কৰে মোক।
1: এতিয়া এগৰাকী শিক্ষকৰ যথেষ্ট অভিজ্ঞতা থাকে ছাত্ৰ ছাত্ৰীৰ সৈতে, কেতিয়াবা হাঁহি উঠা অভিজ্ঞতা, কেতিয়াবা বেয়া লগা, কেতিয়াবা ভাল লগা অভিজ্ঞতা, তোমাৰ চাগে এনেকুৱা বহু অভিজ্ঞতাই আছে, অকণমান তেনেকুৱা কিবা অভিজ্ঞতা এতিয়া মনত পৰিছে নেকি ক'ব পৰাকে শ্ৰোতাসকলক?
0: ভাল লাগে, ল'ৰা ছোৱালীবিলাকো মোৰ লগত খুব মানে জড়িত, মানে নিজে কোৱাৰ নিচিনা হৈছে, বাট ময়ো তেওঁলোকক খুব মৰম কৰোঁ, তেওঁলোকৰো হয়তো মই খুব প্ৰিয়, ভাল লাগে কিবা এটা হ'লে দৌৰি আহে এনেকে শিকাই দিয়ক বা ফোন কৰে, যেতিয়া মানে মোৰ ভাল লাগে যে মই ইমানখিনি যোগ্য হৈছোঁ যে তেওঁলোকক মই সেইখিনি দিব পাৰিছোঁ। অভিজ্ঞতা বুলি তেনেকুৱাই আৰু, সৰু সৰু বাচ্ছাবিলাক যেতিয়া ওচৰলৈ দাউৰি আহে ভাল লাগে, নিজৰ কিবা দুখ ভাগৰ বা কিবা এনেকুৱা থাকিলে সেইখিনি দূৰ হয় আৰু, তেনেকুৱাই আৰু। ভালে, তিতা অভিজ্ঞতা এনেকুৱা মোৰ নাই,
1: ভাল লাগিলে আচলতে মোৰ কথাখিনি শুনিয়ে ভাল লাগিছে। তুমি নিজেই ইতিমধ্যে বিশাৰদ সমাপ্ত কৰিলা সংগীতৰ ক্ষেত্ৰত, তাৰপাছত প্ৰতিগৰাকী আচলতে কণ্ঠশিল্পী বা প্ৰতিগৰাকী মানুহৰ সপোনবিলাক বেলেগ বেলেগ, তুমি ইতিমধ্যে উল্লেখ কৰিলা যে বহু ডাঙৰ কিবা গায়ক হোৱাৰ, বহু ডাঙৰ নামজ্বলা কণ্ঠশিল্পী হোৱাৰ তোমাৰ অভিপ্ৰায় বা সপোন নাছিলে, তোমাৰ সপোন আছিলে যে কাৰোবাক অকণমান কিবা এটা দি থৈ যাব পৰা, আৰু লাহে লাহে তোমাৰ সপোনটো ফলপ্ৰসূ হৈছে, শুভেচ্ছাও জনাইছোঁ, অভিনন্দনো জনাইছোঁ। এতিয়া সংগীতৰ বিষয়ে অকণমান পাতিব বিচাৰিছোঁ, যে শিক্ষকতাটোৰ লগততো জড়িত হৈ আছে, শিকাই আছা, প্ৰদৰ্শন ক'ত কেনেধৰণে কৰা হৈছে সংগীতৰ, মানে বিভিন্ন ধৰণৰ মঞ্চৰ কথাই কওঁ বা মঞ্চৰ অনুষ্ঠান বা বিভিন্ন ধৰণৰ বাণীবদ্ধ গীত, এই অভিজ্ঞতাৰ বিষয়ে অকণমান কোৱাচোন।
0: হয়, গীত বাণীবদ্ধ কৰি মই পোৱা নাই, কিন্তু ধৰক বিভিন্ন ধৰণৰ মিটিং বা কলেজ স্কুলত তেনেকৈ বহুত গাইছোঁ, বা এতিয়াও তেনেকুৱা কিবা আমাৰ তেনেকুৱা অঞ্চলত কিবা মিটিং হ'লে বা ধৰ্মীয় অনুষ্ঠান হওক বা তেনেকুৱা ধৰণত মই সংগীত, আৰু হেৰি হৈছিলে যোৱা বছৰ আগৰবাৰ যিটো আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা সংগীতৰ মহাৰণ, সেই যিটো কম্পিটিশ্যন হৈছিল তাত মই লৈছিলোঁ, তাত মই পাইছিলোঁ, লেক লেভেললৈ পাইছিলোঁ, তাৰপিছতে ৰবীন্দ্ৰ সংগীতত, তেনেকৈ হয় মোৰ মানে লেট নাইট শ্ব'জ এইবিলাক মোৰ কৰা নহয়, এইখিনিয়ে আৰু।
1: সংগীতৰ মহাৰণ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা এটা খুব

0: প্ৰশংসনীয় পদক্ষেপ।
1: হয় হয়,
0: ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকল বা বিভিন্ন সংগীতৰ সৈতে জড়িত লোকসকলৰ এটা মঞ্চলৈ অনাৰ যিটো প্ৰয়াস, এই খুব এটা আদৰণীয় পদক্ষেপ। তাত তুমি অংশগ্ৰহণ কৰিছিলা, সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কোৱাচোন।
1: ভাল লাগিছিলে, ইমান বিশালভাৱে সকলো মানে
0: প্ৰতিযোগীসকল,
1: বিভিন্ন জেগাৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিযোগীসকল আহি পেলাই অংশগ্ৰহণ কৰিছিলে, তেওঁলোকৰ পৰা বহুত শিকিব পাৰিছোঁ, কাৰণ ময়ো শিকিহে আছোঁ এতিয়া, মোৰ বহুত ভুল ত্ৰুটি এতিয়াও আছে। গতিকে ভাল লাগিছিলে, তেনেকৈ লগ পাইছিলোঁ, এক্সপিৰিয়েঞ্চ হৈছিলে, গম পাইছিলোঁ যে কেনেকৈ, কাৰণ আমাতকৈও বহুত ভাল গোৱা বা এক্সপিৰিয়েঞ্চ বহুত আছে, তো গতিকে ভাল লাগিছিলে, এনেকৈ শিকিব পাইছোঁ, বহুত বস্তু জানিব পাইছোঁ। আৰু তাৰ জৰিয়তে মই, মোৰ এটা ভাল হ'ল, মই ৰবীন্দ্ৰ সংগীতৰ প্ৰতি মোৰ এটা আহিল, ইচ্ছা এটা আহিলে, আৰু তাৰ জৰিয়তে মই শিকিলোঁ, কাৰণ তাত ৰবীন্দ্ৰ সংগীতৰো প্ৰতিযোগিতা হৈছিলে, তাৰ আগত মানে শুনিছিলোঁ যদিও তেনেকৈ শিকা হোৱা নাছিলে, গতিকে তাৰ জৰিয়তে মোৰ সেইটো ইম্প্ৰুভমেণ্ট বুলি ক'ব লাগিব, সেইটো হৈছে।
0: তুমি কি কি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলা?
1: তাত হোৱা প্ৰত্যেকটাতে কৰিছোঁ, ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত, জ্যোতি সংগীত আৰু ৰবীন্দ্ৰ সংগীত।
0: ৰবীন্দ্ৰ সংগীততো তুমি অংশগ্ৰহণ কৰিছা, এই মুহূৰ্তত যদি মই এটা গাবলৈ কওঁ, নিশ্চয় গাব পাৰিবা, শুনি ল'ব বিচাৰিছোঁ।

0: তেতিয়া চকুকেইটা জপাই কেৱল সেই কথাবোৰ, সেই সুৰবোৰৰ মাজত সোমাই পৰিবলৈ মন যায়। আৰু এই মুহূৰ্তত, এই সময়খিনিত তেনেধৰণৰ অনুভৱেই হৈছে যেন চকুকেইটা জপাই দিম আৰু সেই সুৰ আৰু কথাৰ মাজত সোমাই যাম। ধন্যবাদ জনাইছোঁ পুনৰবাৰ। আমি তোমাৰ সংগীতৰ বিষয়ে কথা পাতি আছোঁ, সংগীতৰ যাত্ৰাৰ বিষয়ে কথা পাতি আছোঁ। এতিয়া মই জানিব বিচাৰিছোঁ যে সংগীতকো বাদ দি বেলেগ ভাল লগা তোমাৰ কি আছে?
1: সংগীতকো বাদ দি গীত শুনি ভাল পাওঁ।
0: সংগীতক বাদ দি,
1: সংগীতক বাদ দি তেনেকে মই ইমান পঢ়া শুনা কৰি ভাল নাপাওঁ। এইটো বিভিন্ন ধৰণৰ মোৰ ব্যঞ্জন ৰান্ধি ভাল লাগে, নতুন নতুন কিবা চাই পেলাই। বাকী আৰু মোৰ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰি ভাল লাগে, কাজিনছ হওক, আমি যেতিয়া লগ পাওঁ খুব পুটি পাত্তা কৰোঁ, এইবিলাক ভাল লাগে আৰু। যেতিয়া কি হয় আৰু, যিমান কিবা ষ্ট্ৰেছ চেছ সেইখিনি দূৰ হয়, ফুৰি ভাল লাগে বিভিন্ন জেগাত, সেয়াই আৰু, মোৰ মুকলিকৈ থাকি ভাল লাগে।
0: ৰান্ধি ভাল লগাটো মোৰ খুব ভাল লাগিলে, আমি আশা কৰিছোঁ এদিন তোমাৰ হাতেৰে খাম।
1: নিশ্চয়।
0: এতিয়া সংগীতক লৈ তোমাৰ পৰিকল্পনা কেনেধৰণৰ, কি ধৰণে তুমি আগবাঢ়ি যাব বিচাৰিছা? ইতিমধ্যে শিক্ষকতাটো কৰি আছা সংগীতক লৈ, আৰু কেনেধৰণৰ পৰিকল্পনা আছে?
1: পৰিকল্পনা বুলি ক'লে, মোৰ নিজাকে এখন সংগীতৰ বিদ্যালয় খুলিবলৈ মন আছে ভৱিষ্যতে। তাত সৰু সৰু বাচ্ছাক শিকাই মই যাতে, মানে যিখিনি পুৰণি আমাৰ গান আছে, ভূপেন্দ্ৰ সংগীত হওক বা জ্যোতীয় সংগীত, ৰাভা সংগীত, সেইখিনি আমাৰ পৰা কোনোবাখিনিত নহয় কোনোবাখিনিত হয়তো লাহে লাহে হেৰাই গৈছে, কাৰণ এতিয়া বহুত যান্ত্ৰিকতাৰ দিন বুলি কওঁ, যান্ত্ৰিকতাৰ দিন, কাৰণ সকলোৱে সেইটোত বেছি গুৰুত্ব দিয়ে, য'ত আধুনিকতা বেছি থাকে। গতিকে মোৰ সেইটো সপোন আছে যে মই ভৱিষ্যতে এখন স্কুল খুলি পেলাই সেইখিনি, মানে সেইখিনি যাতে কৰিব পাৰোঁ, যে যিখিনি আমাৰ
0: যিখিনি নিজৰ সংগীত, যিখিনি আমাৰ পুৰাতন, সেইখিনি আমি যাতে আৱৰি সামৰি ৰাখিব পাৰোঁ, খুব ভাল লগা এটা তোমাৰ উদ্দেশ্য। আৰু মই খুব সঁচাকৈয়ে কথাটো ক'ম, আচলতে ঠোষামোদ কৰি কোৱা কথা নহয়, বহুজন ব্যক্তিৰ সৈতে আমি কথা পাতোঁ সংগীতৰ সৈতে জড়িত হৈ থকা, তেওঁলোকৰ পৰিকল্পনাৰ কথা যদি কেতিয়াবা সোধোঁ, তেওঁলোকে বিভিন্ন ধৰণৰ কয় যে এটা এলবাম কৰাৰ নিজাকৈ মন আছে বা এই ধৰণৰ কিছু কাম কৰাৰ মন আছে। কিন্তু মোৰ আজি তোমাৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাৰ যথেষ্ট ব্যতিক্ৰম লাগিলে, সেইবাবেই কথাখিনি কৈছোঁ যে সেই দায়বদ্ধতাটো, এগৰাকী কণ্ঠশিল্পীৰ যিটো দায়বদ্ধতা, সেই দায়বদ্ধতাটো আজিৰ তাৰিখত বহুতৰে কম দেখিবলৈ পোৱা যায়। নিজেতো গাইছোঁৱেই, কিন্তু নিজে গোৱাখিনি বা নিজে কৰা চৰ্চাখিনি বা সেই অভিজ্ঞতাখিনি যাতে আমাৰ পিছৰ প্ৰজন্মটোক যাতে দি থৈ যাব পাৰোঁ, সেই উদ্দেশ্যটো বহুতৰে কম দেখিবলৈ পোৱা যায়। সেই উদ্দেশ্যটো তোমাৰ আছে, সেইবাবে মোৰ যথেষ্ট ভাল লাগিছে আৰু তোমাৰ সেই উদ্দেশ্যখিনিক মই সন্মান জনাইছোঁ। এতিয়া কথাটো হ'ল যে আমি বাৰে বাৰে জ্যোতি সংগীত, ৰাভা সংগীতৰ কথা পাতি আছোঁ আৰু তাৰ সমান্তৰালভাৱে আমি জুবিন গাৰ্গৰ কথাও পাতিলোঁ, ভূপেন্দ্ৰ সংগীতৰ কথাও পাতিলোঁ। এতিয়া কথাটো হ'ল যে এই মুহূৰ্তত কি গাই শুনাবা?
1: এইবাৰ মই এটি জ্যোতি সংগীত গাবলৈ বিচাৰিছোঁ।
0: ঠিক আছে।

0: হাঁহি দি চাই, সপোনৰ হাঁহি দি চাই।
1: মই যদি ব্যক্তিগতভাৱে কওঁ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনটো গান খুব বেছি ভাল লাগে? মোৰ এই গীতটো খুব বেছি ভাল লাগে, আৰু কেতিয়াবা মোবাইলৰ প্লে'লিষ্টটোত এই গীতটো মোৰ সঘনাই বাজি থকা এটা গীত, আৰু গীতটো তুমি পৰিৱেশন কৰিলা, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমি জ্যোতি সংগীতৰ কথা পাতিলোঁ, ৰাভা সংগীতৰ কথা পাতিলোঁ, বিষ্ণুৰাভা সংগীতৰ কথা পাতিলোঁ, ভূপেন্দ্ৰ সংগীতৰ কথা পাতিলোঁ, জুবিনৰ গীতৰ কথা পাতিলোঁ। এই গীতসমূহৰ তুমি চৰ্চা কৰিছা, গীতসমূহ তুমি গাইছা, বেলেগক শিকোৱাৰো তোমাৰ যথেষ্ট আগ্ৰহ আৰু অভিপ্ৰায় আছে। মোক কোৱাচোন, এই গীতবোৰ তোমাৰ কিয় ভাল লাগে? যিকোনো এটা কাৰণ কোৱাচোন যে এই গীতসমূহ এইটো কাৰণে মোৰ ভাল লাগে, এই গীতসমূহত আমুক আছে, কোৱাচোন তেনেকুৱা কাৰণ।
0: এইসমূহ গীতৰ প্ৰত্যেকটো শব্দই আচলতে আমাৰ অন্তৰ চুই যায়, আৰু প্ৰত্যেকটো শব্দতে আমি কিবা নহয় কিবা বিচাৰি পাওঁ, নিজৰ জীৱনটো আমি ৰিলেট কৰিব পাৰোঁ। সেইটো কাৰণে আচলতে এইসমূহ গীত আওৰাই থাকি বা তাৰ মানে প্ৰেক্টিচ কৰি ভাল লাগে, সেয়াই আৰু।
1: আচলতে সেই কথাখিনিয়ে মই সেই ইতিবাচকতাটো তোমাৰ ঠাইত দেখিবলৈ পাইছোঁ, য'ত মই বাৰে বাৰে সেই কথাটোৱে কৈছোঁ যে আমি কেতিয়াবা এনেকুৱা হয় নহয় যে ঘৰত ঢোলটো থাকিও আমি গীটাৰখনৰ বাবে দৌৰি যাওঁ, ঘৰত নাগাৰাজোৰ থাকিও আমি বেলেগ পশ্চিমীয়া বাদ্যযন্ত্ৰ শিকিবলৈ দৌৰি যাওঁ। শিকাটো বেয়া কথা নহয়, কিন্তু প্ৰথম নিজৰ শিপাডাল, তাৰপাছত পাত বিৰিখ এইসমূহ আহিব। তোমাৰ সেই শিপা খামুচি শিপাৰ সৈতে আগুৱাই যোৱাৰ যিটো দৃঢ়তা, সেই দৃঢ়তাখিনি মোৰ ভাল লাগিছে, সেইবাবে আচলতে প্ৰশ্নটো কৰিলোঁ। আৰু এই অনুষ্ঠানটো আমাৰ ন প্ৰতিভা, নতুন প্ৰজন্মৰ যিসকল প্ৰতিনিধি তেওঁলোকক আমি এই অনুষ্ঠানটোৰ জৰিয়তে চিনাকি কৰাই দিওঁ। আজিৰ এই অনুষ্ঠানটোৰ সাৰ্থকতা এইটো কাৰণে আহিছে যে এগৰাকী নতুন প্ৰজন্মৰ প্ৰতিনিধি আকাংক্ষা মালাকাৰ, তেওঁ সেই দৃঢ়তাখিনিলৈ জীৱনত, তেওঁ সংগীতৰ জীৱনত তেওঁ আগবাঢ়ি গৈছে, যিখিনি দৃঢ়তাই কেৱল তেওঁ নিজৰ বাবেই নহয়, সমাজৰ প্ৰতিটো স্তৰৰ যিটো নতুন প্ৰজন্ম, সেই নতুন প্ৰজন্মক তেওঁ কিবা এটা দিব খোজাৰ যিটো মনোভাৱ, সেই মনোভাৱটো আজি এনেধৰণে অনুষ্ঠানটোৰ জৰিয়তে আমি দেখুৱাব পাৰিছোঁ, অনুষ্ঠানটোৰ জৰিয়তে শ্ৰোতাসকলক আমি শুনাব পাৰিছোঁ, তাৰ বাবে অনুষ্ঠানটোৰ সাৰ্থকতা হৈছে। কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, বহু কথা পাতিলোঁ, আৰু এটা গীত তোমাৰ পৰা শুনি ল'ব বিচাৰিছোঁ।
0: এইবাৰ মই লতা মংগেশকৰ জীৰ এটি খুবেই ধুনীয়া গীত, মোৰ প্ৰিয় গীত গাবলৈ চেষ্টা কৰিছোঁ।

0: ইমান ধুনীয়াকৈ গীতটি পৰিৱেশন কৰিছা, পুনৰবাৰ ধন্যবাদ জনাইছোঁ তোমাক। আমাৰ সময় কমি আহিছে, অনুষ্ঠান আমি সামৰিব লাগিব। একেবাৰে শেষত তোমাৰ পৰা জানিব বিচাৰিছোঁ যে আজি এই অনুষ্ঠানটোত উপস্থিত হৈ কেনেকুৱা লাগিল?
1: খুবেই ভাল লাগিল, মোৰ সৰু সপোন এটা পূৰণ হোৱা যেন লাগিছে। কাৰণ মোৰ ইচ্ছা আছিলে যে মই আকাশবাণী কেন্দ্ৰত আহি পেলাই এনেকৈ কিবা এটা ৰেকৰ্ডিং কৰোঁ যাৰ দ্বাৰা মানুহে মোক শুনক। খুবেই বেছি ভাল লাগিছে আৰু আপোনালোককো বহুতেই বেছি ধন্যবাদ।
0: নিশ্চয়কৈ তোমাকো ধন্যবাদ জনাইছোঁ। আমি আশা কৰিছোঁ তুমি ইমান ধুনীয়াকৈ গীতসমূহ পৰিৱেশন কৰিলা আৰু লগতে গীতৰ চৰ্চা কৰি গৈছা। আৰু মই শ্ৰোতাসকলক এইকেইটা জনাই ভাল পাম যে আকাংক্ষাৰ যিটো সপোন বা বাস্তৱায়িত হোৱা যিটো সপোন, নতুন প্ৰজন্মক কিবা এটা দি যাব পৰাৰ যিটো সপোন, সেই সপোনটো আৰু বিশাল হওক, বিশাল পৰিসৰৰ হওক আমি আশা কৰোঁ। আৰু আজিৰ অনুষ্ঠানটোত উপস্থিত হোৱাৰ বাবে পুনৰবাৰ তোমাক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তোমাৰ ভৱিষ্যৎ জীৱনৰ উত্তৰোত্তৰ কামনা কৰি আজিৰ অনুষ্ঠানটোৰ পৰা মই ভাস্কৰে বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাসকলে ন প্ৰতিভা শিতানত নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী আকাংক্ষা মালাকাৰৰ সৈতে ভাস্কৰ শইকীয়াৰ কথোপকথন শুনিলে।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। ভাস্কৰ শইকীয়াৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
2: অনুৰাগ মোৰ গীত,
3: আলাপ অনুৰাগ,
2: আভৰণ
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত

0: হাফিজা বেগম চৌধুরীর কণ্ঠত সুধীৰ দাস রচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে হাফিজা বেগম চৌধুৰীৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এবাৰ শুনক শিল্পীৰ কণ্ঠত দিলীপ ফুকন ৰচিত এটি গীত।

ইমান পৰে হাফেজা বেগম চৌধুৰীৰ কণ্ঠত সুধীৰ দাস আৰু দিলীপ ফুকন ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত চি আৰ ব্যাসৰ কণ্ঠত সুধ সাৰং ৰাগৰ খেয়াল।

0: ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত চি আৰ ব্যাসৰ কণ্ঠত সুদ সাৰং ৰাগৰ খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাৰ ভোগাপুৰমত আল্লুৰি সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি কৰে। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। তৈল বিপণন কোম্পানীসমূহে আজি 19 কিলোগ্ৰাম ওজনৰ প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য প্ৰায় 200 টকা হ্ৰাস কৰিছে। দেশত যোৱা মাহত সামগ্ৰী আৰু সেৱাকৰ জি এছ টি সংগ্ৰহ চকুত লগা ধৰণে বৃদ্ধি পাই 2,11,205 কোটি হৈছেগৈ আৰু কমনৱেলথ গেমছত ভাৰতে বৰ্তমানলৈকে 5টা সোণ, 12টা ৰূপ, 6টা ব্ৰঞ্জসহ মুঠ 23টা পদক অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাৰ ভোগাপুৰমত গ্ৰীণফিল্ড আল্লুৰি সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি কৰে। 5,600 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে বিকশাই তোলা এই গ্ৰীণফিল্ড বিমান বন্দৰটো বছৰি 60 লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বিমান বন্দৰত প্ৰধানমন্ত্ৰী মোডীক অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল এছ আব্দুল নাজিৰ, মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, উপ মুখ্যমন্ত্ৰী পৱন কল্যাণকে ধৰি অন্যান্য ব্যক্তিসকলে আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোডীয়ে বিমান বন্দৰৰ যাত্ৰী টাৰ্মিনেল ভৱন উদ্বোধন কৰে। তেওঁ লগতে বিমান বন্দৰটোত যাত্ৰীৰ বাবে থকা সা সুবিধাৰ পৰ্যালোচনা কৰে। সংশ্লিষ্ট বিষয়াসকলে তেওঁক বিমান বন্দৰৰ নক্সা, উন্নত প্ৰযুক্তি তথা ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়ে অৱগত কৰে। এই উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উত্তৰ অন্ধ্ৰৰ বৰ্ণাঢ্য জনজাতীয় সংস্কৃতিক প্ৰতিফলিত কৰি 13,500ৰো অধিক জনজাতীয় মহিলাই পৰম্পৰাগত থিমছা নৃত্য পৰিৱেশন কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোডীয়ে এখন ৰাজহুৱা সভাত অংশ লৈ বহুকেইটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা কৰা হ'ব। জনসাধাৰণে se.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব পাৰিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বাছনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব। ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্বগণনা পৰিচয় প্ৰদান কৰিব লাগিব আৰু গণনাকাৰী বিষয়াসকলে তথ্যসমূহ নিশ্চিত কৰিব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। তৈল বিপণন কোম্পানীসমূহে আজি 19 কিলোগ্ৰাম ওজনৰ প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য প্ৰায় 200 টকা হ্ৰাস কৰিছে। দিল্লীত ব্যৱসায়িক ৰন্ধন

গেছৰ চিলিণ্ডাৰৰ নতুন মূল্য 2734 টকা হোৱাৰ লগতে কলকাতাত 2872.50 টকা হৈছে। একেদৰে মুম্বাইত প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য 2690.50 টকা আৰু চেন্নাইত 2906 টকা হৈছে। ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ এই নতুন মূল্য আজিৰে পৰা কাৰ্যকৰী হৈছে। তৈল বিপণন কোম্পানীসমূহৰ এই সিদ্ধান্তই ৰেষ্টুৰাঁ, ধাবা, হোটেল আদিকে ধৰি খাদ্য আৰু পানীয় ব্যৱসায়ৰ সৈতে জড়িত লোকসকলক সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। দেশত যোৱা মাহত সামগ্ৰী আৰু সেৱাকৰ জি এছ টি সংগ্ৰহ চকুত লগা ধৰণে বৃদ্ধি পাই 2,11,205 কোটি হৈছেগৈ। এই পৰিমাণ 2025 চনৰ জুলাইৰ 1,83,065 কোটি টকাৰ তুলনাত 15.4% অধিক। বিত্ত মন্ত্ৰালয়ে জাৰি কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি যোৱা মাহত মুঠ ঘৰুৱা জি এছ টি ৰাজহ 1,44,695 কোটি টকা হয়। এই পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত 10.1% অধিক। একেদৰে জুলাইত আমদানিৰ জৰিয়তে লাভ কৰা জি এছ টি 28.8% বৃদ্ধি পাই 66,511 কোটি টকা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মহান স্বাধীনতা সংগ্ৰামী লোকমান্য বাল গংগাধৰ তিলকৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে লোকমান্য তিলক আছিল স্বাধীনতা আন্দোলনৰ এগৰাকী আদৰ্শ নায়ক। তেওঁ অনুপ্ৰেৰণামূলক আদৰ্শ আৰু অনন্য সাংগঠনিক দক্ষতাৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামক নতুন দিক নিৰ্দেশনা দিছিল। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে লোকমান্য তিলকৰ দৰে মহান নেতাসকলে যুৱ প্ৰজন্মক স্বৰাজ স্থাপনৰ বাবে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁৰ বলিষ্ঠ লিখনিসমূহো ব্ৰিটিছ শাসনৰ বিৰুদ্ধে শক্তিশালী উপাদান হিচাপে পৰিচিত হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে লোকমান্য তিলকৰ জীৱন আৰু ব্যক্তিত্বৰ বিষয়ে আলোকপাত কৰি কয় যে সাংস্কৃতিক সচেতনতাৰ মাজেৰে তেওঁ জাতীয়তাবাদৰ বাবে সমন্বিত উৎসাহ জগাই তুলিছিল, যিয়ে সকলো প্ৰজন্মৰ লোককে দেশৰ স্বাৰ্থ আগত বুলি পতিয়ন নিয়াবলৈ সমৰ্থ হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৰাজৰ্ষী পুৰুষোত্তম দাস টেণ্ডনৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসিঙে কয় যে ৰাজৰ্ষী পুৰুষোত্তম দাস টেণ্ডনে ভাৰত স্বাধীনতা সংগ্ৰামৰ বিভিন্ন আন্দোলনত নেতৃত্ব দিছিল। মন্ত্ৰীগৰাকীয়ে কয় যে পুৰুষোত্তম দাসৰ অনুপ্ৰাণিতমূলক লেখাৰে সমাজক সচেতন কৰি তোলাৰ লগতে জাতিৰ বিবেক জগাই তুলিছিল। বেনিন গণৰাজ্যৰ ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত ভাৰতৰ অৰ্থনৈতিক সম্পৰ্ক সচিব সুধাকৰ ডালিলাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে শ্ৰীডালিলাই ভাৰত আৰু বেনিনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। অনুষ্ঠানত সচিবগৰাকীয়ে দুয়োখন দেশে পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰি যাব বুলি উল্লেখ কৰে। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে কালি জুডত দুটাকৈ সোণ, পুৰুষৰ জেভলিন থ্ৰোত এটা ৰূপ আৰু এটা ব্ৰঞ্জ, ডেকাথলনত প্ৰথমটো ব্ৰঞ্জ আৰু বক্সিঙত 10গৰাকী খেলুৱৈৰ পদক নিশ্চিতকৰণেৰে অনবদ্য প্ৰদৰ্শন আগবঢ়ায়। লাভলিনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰে। লাভলিনাৰ লগতে ফাইনেলত প্ৰৱেশ কৰা আন কেইগৰাকী খেলুৱৈ হৈছে 51 কিলোগ্ৰাম শাখাত সাক্ষী চৌধুৰী, 54 কিলোগ্ৰাম শাখাত প্ৰীতি পাৱাৰ, 57 কিলোগ্ৰাম শাখাত জেচমিন লেম্বৰিয়া, 60 কিলোগ্ৰামত প্ৰিয়া গংগাছ আৰু 70 কিলোগ্ৰামত অৰুন্ধতী চৌধুৰী। পুৰুষৰ বক্সিঙত 55 কিলোগ্ৰাম শাখাত যদুমণি সিং মাণ্ডেংবাং, 60 কিলোগ্ৰামত শচীন চিৱাছ, 80 কিলোগ্ৰামত অংকুশ পংগল আৰু 90+ কিলোগ্ৰামত নৰেন্দ্ৰ বিৰৱাল ফাইনেলত অৱতীৰ্ণ হ'ব। ইপিনে অস্মিতা দে আৰু হৰ সিঙে কমনৱেলথ গেমছত প্ৰথমবাৰৰ বাবে জুডত ভাৰতৰ হৈ দুটাকৈ সোণৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। পুৰুষৰ জেভলিন থ্ৰোত নীৰজ চোপ্ৰাই ৰূপৰ পদক আৰু য়াজবীৰ সিঙে ব্ৰঞ্জৰ পদক জয় কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদকজয়ীসকলক অভিনন্দন জনাইছে। প্ৰতিযোগিতাত এই পৰ্যন্ত ভাৰতে 5টা সোণ, 12টা ৰূপ, 6টা ব্ৰঞ্জসহ মুঠ 23টা পদক অৰ্জন কৰিছে। সশস্ত্ৰ সেনাবাহিনীয়ে আয়োজন কৰা 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ আজি গুৱাহাটীত আৰম্ভ হ'ব। ৰাজ্য চৰকাৰৰ সহযোগিতাত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত আজিৰ প্ৰথমখন খেলত ক্ৰমাগত দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ আৰু বিশ্বৰ তৃতীয়

0: পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল পঞ্চমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে। ভাৰতৰ তন্বী শৰ্মাই টাইপে অ'পেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। 17 বছৰীয়া খেলুৱৈগৰাকীয়ে আজি ছেমি ফাইনেলত চীনা টাইপেৰ হুৱাং ইউ হছুনক 21-17, 21-11 পোনপটীয়া গেমত পৰাভূত কৰে। তন্বী ফাইনেলত ভিয়েটনামৰ থুই লিনহ গুয়েনৰ সন্মুখীন হ'ব। থুই লিনহ গুয়েনে ছেমি ফাইনেলত ভাৰতৰ আন এগৰাকী খেলুৱৈ উন্নতি হুদাক 15-21, 18-21 গেমত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাৰ ভোগাপুৰমত আল্লুৰি সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি কৰে। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। তৈল বিপণন কোম্পানীসমূহে আজি 19 কিলোগ্ৰাম ওজনৰ প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য প্ৰায় 200 টকা হ্ৰাস কৰিছে। দেশত যোৱা মাহত সামগ্ৰী আৰু সেৱাকৰ জি এছ টি সংগ্ৰহ চকুত লগা ধৰণে বৃদ্ধি পাই 2,11,205 কোটি হৈছেগৈ আৰু কমনৱেলথ গেমছত ভাৰতে বৰ্তমানলৈকে 5টা সোণ, 12টা ৰূপ, 6টা ব্ৰঞ্জ সহ মুঠ 23টা পদক অৰ্জন কৰিছে। এতিয়াৰ বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন এ আই আৰ মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া আগবঢ়াইছো পাৰ্বতীপ্ৰসাদ বৰুৱা ৰচিত গীতৰ অনুষ্ঠান মৌটুকাৰীৰ মাত। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছো মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠৰ 2টি গীত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: শ্ৰোতাসকলে মৌটুকাৰী মাত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠত শুনক পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত আন এটি গীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক বিশেষ সাহায্য হিচাপে 2,500 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় বৰ্তমান কেৱল এখন জনকল্যাণমূলক আঁচনি হৈ থকা নাই, বৰং পৰিয়ালসমূহক আৰ্থিকভাৱে সবল কৰা তথা বিত্তীয় অন্তৰ্ভুক্তি নিশ্চিত কৰা নিৰ্ভৰযোগ্য আৰ্থসামাজিক সুৰক্ষা ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে। তেওঁ কয় যে অৰুণোদয় পৰিসৰ ক্ৰমে সম্প্ৰসাৰিত কৰা হ'ব আৰু সাহায্যৰ পৰিমাণো সময়ে সময়ে বৃদ্ধি কৰা হ'ব। তেওঁ লগতে কয় যে হিতাধিকাৰীসকলে বছৰি লাভ কৰা অৰুণোদয় প্ৰাপ্যৰ বিপৰীতে সুদবিহীন ক্ষুদ্ৰ ঋণ লাভ কৰিব। বৰ্তমান হিতাধিকাৰীসকলে বছৰি সৰ্বাধিক 15,000 টকা পৰ্যন্ত ঋণ ল'ব পাৰিব বুলি তেওঁ মন্তব্য কৰে। অৰুণোদয়ৰ মাহিলী সাহায্যৰ পৰা ঋণৰ ধন পৰিশোধৰ ব্যৱস্থা থাকিব বুলিও তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে ইচ্ছুক হিতাধিকাৰীসকলে বেংকৰ জৰিয়তেও ঋণ লাভ কৰিব পাৰিব আৰু সেই ঋণৰ কিস্তি মাহিলী অৰুণোদয় ধনৰাশিৰ পৰা পৰিশোধ কৰা হ'ব। তেওঁ কয় যে ৰাজ্য চৰকাৰ অৰুণোদয় আঁচনি অধিক সুলভ আৰু সবল কৰি তোলাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিটো পৰিয়ালৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে চৰকাৰে এই আঁচনি আগলৈও শক্তিশালী কৰি যাব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে আন কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। ৰাজ্যৰ 3,500টা স্থানত একে সময়তে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ 37 লাখ হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতিমাহে 470 কোটি টকাকৈ ব্যয় কৰিব। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত 379খন গাঁৱৰ 1,92,799 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82লৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য প্ৰদানৰ উপৰি পুনৰ্বাসনৰ ক্ষেত্ৰত নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আছে। মন্ত্ৰী বিমল বৰাই আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাত পুনৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। শ্ৰীবৰাই জিলাখনত নতুনকৈ মথাউৰি ছিগাৰ আশংকা সম্পৰ্কীয় উৰাবাতৰিক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰে। সংশ্লিষ্ট বিভাগে দিনে নিশাই সকলো মথাউৰি পৰ্যবেক্ষণ কৰি আছে বুলি

0: জানিবলৈ দিয়ে। অৰুণাচল প্ৰদেশত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিৰ জীয়াঢলৰ নৈ বানৰ সৃষ্টি কৰিছে। জীয়াঢলৰ বাঢ়নী পানীয়ে বৰদলনি, ধৰ্মপুৰ আৰু কমলপুৰকে ধৰি ভালেমান অঞ্চল জলমগ্ন কৰি তোলাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি বুৰাই পেলাইছে। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা আৰম্ভ হ'ব। জনসাধাৰণে sc.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বাছনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব। ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্বগণনা পৰিচয় প্ৰদান কৰিব লাগিব আৰু গণনাকাৰী বিষয়াসকলে তথ্যসমূহ নিশ্চিত কৰিব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। এক পেৰ মাকে নাম কাৰ্যসূচীৰ অংশ হিচাপে আজি তামোলপুৰত বাক্সা বন প্ৰাধিকৰণৰ তামোলপুৰ কুমাৰিকাটা ৰেঞ্জৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। তামোলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গুৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস, BTCৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাস, জিলা আয়ুক্ত চিমি কৰণকে ধৰি আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত বিভিন্ন সামাজিক সংগঠন তথা স্থানীয় ৰাইজৰ মাজত গছপুলি বিতৰণ কৰা হয়। যোৰহাট কৃষি বিভাগৰ উদ্যোগত আৰু মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতিৰ সহযোগত আজি মন্ত্ৰী কেশৱ মহন্ত আৰু তিয়কৰ বিধায়ক বিকাশ শইকীয়াই বানৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত কৃষকসকলৰ পুনৰ কৃষিকাৰ্য আৰম্ভ কৰাৰ লক্ষ্যৰে ধানৰ বীজ সিঁচা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উদ্যোগে বান ক্ষতিগ্ৰস্ত কৃষক ৰাইজক কিছু পৰিমাণে হলেও সহায় কৰিব বুলি আশা কৰা হৈছে। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া শুনাবলৈ লৈছো দেৱজিৎ সাহাৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে দেৱজিৎ সাহাৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

ইমান পৰে দেৱজিৎ সাহাৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 খ্ৰীষ্টাব্দৰ শাওন মাহৰ আজি 15 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 1 দিন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। শ্ৰোতাই নিউজ অন এয়াৰ এপৰ যোগেদিও আমাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে প্ৰমোদ চন্দ্ৰ টাইট, সমীৰ নাৰ্জাৰী আৰু নৱজ্যোতি ৰাভা। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী। প্ৰচাৰণ সহযোগী শান্তনু শইকীয়াৰ সৈতে মাইক্ৰফোনৰ সন্মুখত আপোনাৰ সৈতে মই অজিত চক্ৰৱৰ্তী।

কনফুচিয়াছে কৈছিল, তুমি নিজেই যেনেকৈ আনৰ পৰা ভাল ব্যৱহাৰ আশা কৰা, লোককো তেনে ব্যৱহাৰেই কৰিবা। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ আইদেউসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। প্ৰিয় আইদেউসকল, আজি অৰ্ধ আকাশ অনুষ্ঠানত শুনাবলৈ লৈছোঁ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ বিভিন্ন আঁচনি সন্দৰ্ভত এটি সাক্ষাৎকাৰ।

0: একাউণ্ট আপুনি কৈ
1: একাউণ্ট
0: আছে
1: নাম্বাৰ দিয়ে মানে প্ৰতো
0: একেবাৰে দি দিয়ে নে?
1: একেবাৰে নিদিয়ে, একেবাৰে নিদিয়ে। প্ৰথম এইটো ফাৰ্ষ্ট ইনষ্টলমেণ্ট, ছেকেণ্ড ইনষ্টলমেণ্ট, থাৰ্ড ইনষ্টলমেণ্ট, তিনিটা ইনষ্টলমেণ্টত দিয়ে।
0: হয়, ঘৰটো কিমান ডাঙৰ হয়?
1: ঘৰটো আপোনাৰ দুটা কোঠালি থাকে, এইটো ষ্টেণ্ডাৰ্ড মানে আপোনাৰ মডেল, দুটা কোঠালি থাকে। এতিয়া কিছুমানে কি কৰে, কিছুমান হিতাধিকাৰী নিজৰ পইচা অকণমান খুটুৱাই পেলাই অকণমান ডাঙৰকৈ বনাই লয়, কিন্তু আমাৰ যিটো মডেল দুটা কোঠালি থাকে, তাৰ সন্মুখত অকণমান বাৰাণ্ডা অকণমান থাকে, গতিকে মানে এটা পৰিয়ালৰ কাৰণে হৈ যায় আৰু। এইটো আপোনাৰ মুঠ আপোনাৰ 1,30,000 টকা পায়, আৰু
0: দুটা ৰুমৰ কাৰণে 1,30,000
1: এইটো পায়। আৰু তাৰ উপৰি হিতাধিকাৰীজনে আপোনাৰ 256 টকা দিনে ৱেজ পায়, আৰু সেইটো 95 ডেজৰ কাৰণে,
0: সেইটো
1: এক্সট্ৰা, নহয় সেইটো এক্সট্ৰা, গতিকে সেইটো
0: এক্সট্ৰাকৈ তেখেতৰ একাউণ্ট,
1: তাৰমানে হিতাধিকাৰীসকলে তেওঁৰ ঘৰটো নিৰ্মাণ কৰোঁতে তাতে শ্ৰমদান কৰিব পাৰে, তেওঁ নিজৰ নিজে নিজে কাম কৰিব পাৰে,
0: সেইটো মজুৰি হিচাপে,
1: মজুৰি হিচাপে পায়। আৰু সেইটো তেওঁলোকে পায় 256 টকা পাৰ ডে, আৰু সেইটো 95 দিনৰ কাৰণে আপোনাৰ এইটো দিয়ে।

0: কিন্তু আমাৰ যিটো মডেল
1: চৰকাৰৰ সহযোগিতা
0: দুটা কোঠালি থাকে, তাৰ সন্মুখত অকণমান বাৰাণ্ডা অকণমান থাকে, গতিকে মানে এটা পৰিয়ালৰ কাৰণে হৈ যায় আৰু। এইটো আপোনাৰ মুঠ আপোনাৰ 130,000 টকা পায়, আৰু
1: দুটা ৰুমৰ কাৰণে
0: 130,000 এইটো পায়। আৰু তাৰ উপৰি হিতাধিকাৰীজনে আপোনাৰ 256 টকা দিনে ৱেজ পায়, আৰু সেইটো 95 ডেজৰ কাৰণে,
1: সেইটো
0: এক্সট্ৰা, নহয় সেইটো এক্সট্ৰা, গতিকে সেইটো
1: এক্সট্ৰাকৈ তেখেতৰ একাউণ্ট,
0: তাৰমানে হিতাধিকাৰীসকলে তেওঁৰ ঘৰটো নিৰ্মাণ কৰোতে তাতে শ্ৰম দান কৰিব পাৰে, তেওঁ নিজৰ নিজে কাম কৰিব পাৰে,
1: সেইটো মজুৰি হিচাপে
0: পায়। আৰু সেইটো তেওঁলোকে পায় 256 টকা পাৰ ডে, আৰু সেইটো 95 দিনৰ কাৰণে আপোনাৰ এইটো দিয়ে, প্ৰায় 54,000 হয় আৰু। গতিকে সেইটো তেওঁলোকে ৱেজ হিচাপে পায়। প্ৰথম যেতিয়া তেওঁৰ একাউণ্টত সোমাব, আমাৰ গাঁও পঞ্চায়তৰ অভিযন্তাসকল ইঞ্জিনিয়াৰসকল যাব, গৈ পেলাই তেওঁ ঘৰটো কেনেকৈ বনাব লাগে এষ্টিমেট মতে তেওঁ দেখুৱাই দিব, মিস্ত্ৰী চিস্ত্ৰী যিখিনি লাগে যোগাৰ কৰি দিব, হিতাধিকাৰী একাউণ্টত জমা হয় আৰু তেওঁলোকে খৰচ কৰে যিখিনি লাগে।
1: আপোনালোকে তাৰমানে পুঁজিটো দিয়াৰ পিছত আপোনালোকে
0: মনিটৰ কৰে, আমাৰ মনিটৰ কৰে, আৰু তাৰপিছত ধৰি লওক এটা নিৰ্দিষ্ট বনাইছেনে নাই, প্লিণ্টলৈকে বনাইছেনে নাই, তাৰ এটা নিৰ্দিষ্ট উচ্চতালৈকে বনাইছেনে নাই, সেইখিনি পৰীক্ষা কৰি ইঞ্জিনিয়াৰসকলে আকৌ ছেকেণ্ড ইনষ্টলমেণ্ট এটা ৰিলিজ কৰে, মানে হেৰিয়াত সোমাই যায় তেওঁৰ একাউণ্টত। ছেকেণ্ড ইনষ্টলমেণ্টটো আকৌ একে ৰুফলৈকে বনাব লাগিব, তাৰপিছত টিং চিং লগাব থাকে নহয়, ফিনিচিং কাম, তেতিয়া থাৰ্ড ইনষ্টলমেণ্টটো ৰিলিজ কৰে। গতিকে এই
1: দুটা কোঠালিও তাৰমানে পকাৰে হৈ যায়,
0: পকাৰ ঘৰ আৰু ওপৰত টিং থাকে, চিলিং থাকে, তাৰপিছত আপোনাৰ ঘৰটো একেবাৰে ৰং চং কৰালৈকে আৰু ফ্লৰ চ্লৰ খিনি পকা কৰে। গতিকে একেবাৰে যেতিয়া ৱেজটো দি কমপ্লিট হয় তেতিয়া আমাৰ ঘৰটো কমপ্লিট হয়, আৰু কমপ্লিট হলে আমাৰ অনলাইন আমাৰ ছিষ্টেমত সেইটো কমপ্লিশ্যনটো মানে হেৰি কৰি আপডেট কৰিব লাগে। গতিকে তেনেকে কৰি আমি যে আপোনাক 54,000 আমি কমপ্লিট কৰিছো এতিয়া আউট অফ 88,000, গতিকে তেনেকে আমি কৰি গৈ আছো আৰু।
1: এতিয়াতো বাঢ়ি গৈ আছে নিশ্চয় নে আগতকৈ কমিছে বুলি ভাবে আপুনি?
0: কোনটো
1: গৃহ নিৰ্মাণ কৰি আছে আমাৰ এতিয়া বিপিএল কাৰ্ডৰ?
0: এতিয়া বহু হিতাধিকাৰী আছে আৰু আৰু পাবলৈ, এতিয়া আমাৰ যিখন লিষ্ট আছে সেইখন লিষ্টতো যিখিনি আছে সেইখিনি পাবই, তাৰোপৰি আৰু
1: নতুনকৈ চাগে অন্তৰ্ভুক্ত হৈছে,
0: হ'ব আৰু এই যোৱা বছৰ এইবছৰ মানে আগভাগত আকৌ নতুনকৈ এটা ছাৰ্ভে হৈছিলে, সেইটো নতুনকৈ ছাৰ্ভে হৈছিলে, সেই ছাৰ্ভেত আমাৰ জিলাখনত 133,761 ইমান সংখ্যক হিতাধিকাৰী ঘৰৰ ফটো তোলা হৈছে, জিঅ'টেক কৰা হৈছে, গোটেইখিনি পাব বুলি মই নকওঁ, জিঅ'টেক কৰিলেহে এতিয়া ছাৰ্ভে হ'ল, ইমানখিনি জিঅ'টেক কৰিলে, জিঅ'টেক কৰাৰ পিছত এতিয়া আকৌ বিভিন্ন ষ্টেজত এইখিনি ভেৰিফিকেশ্যন হ'ব, চেক কৰিব এইখিনি তেওঁলোক
1: আমাৰ
0: উপযুক্ত হয়নে নহয়, গতিকে উপযুক্ত হয়নে নহয় সেইটো চাই পেলাই তাৰ ভিতৰত যিমানখিনি উপযুক্ত হয় সেইখিনি আকৌ নতুন এখন লিষ্ট হ'ব, এই নতুন লিষ্টৰ পৰা আকৌ তেনেকে দি থাকিব আৰু,
1: তেনেকে আকৌ আপোনালোকে আবণ্টন কৰিব। আমাৰ যি হিতাধিকাৰী তেওঁলোক হতাশ হব নালাগে, আপোনালোকৰ তাতো লিষ্টখন থাকি যায়,
0: এইবছৰ
1: নহলে পিছৰ বছৰ তেনেকে
0: পাবই পাবই। আৰু
1: মানে কি মানুহবোৰে ভয় কৰে,
0: আৰু বহু ক্ষেত্ৰত আগতে ছাৰ্ভে কৰোতে প্ৰায়ে আমি আপত্তি পাই থাকো যে পাবলগীয়া আছিল নাপালে, হয়তো তেনেকুৱা কিছু ওলাব, হয় আছে কিছু পাবলগীয়া মানুহ হয়তো বাদ পৰি গৈছে, এই আমি আশা কৰিছো যিখিনি বাদ পৰিছে এই নতুন ছাৰ্ভে সেইখিনি সোমাব, আৰু আচলতে সেই যেতিয়া ছাৰ্ভে কৰিছিল তেতিয়া হয়তো অকণমান বিসংগতি থাকি গৈছে, যাৰ কাৰণে কিছুমান পাবলগীয়া মানুহ পোৱা নাই, গতিকে আমি আশা কৰিছো এইখিনি নতুন যিখিনি হিতাধিকাৰী হ'ব তাত আমাৰ যিখিনি পাবলগীয়া মানুহ সেইখিনি যথেষ্টখিনি সোমাব, আৰু এইটোতো ফ্লেক্সিবল স্কিম কেন্দ্ৰীয় চৰকাৰৰ, গতিকে এইটো যেতিয়ালৈকে মানে আমাৰ হিতাধিকাৰীসকল কমপ্লিট নহয় কেন্দ্ৰীয় চৰকাৰে এই স্কিমটো চলিব বুলি আমি আশা কৰোঁ আৰু।
1: এতিয়া আমি দ্বিতীয়
0: আমি আমাৰ আপোনালোকে জানে মহাত্মা গান্ধী এনৰেগা আঁচনি, গতিকে এনৰেগা আঁচনিটো হৈছে সেইটো কমিউনিটি স্কিম লোৱা যায়, আৰু ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিমো লোৱা যায়, IBS বুলি কয়, ইণ্ডিভিজুৱেল বেনিফিট স্কিম। সাধাৰণতে কি হয়, এই এনৰেগা আঁচনিত আমাৰ বিভিন্ন ধৰণৰ স্কিম ল'ব পাৰে, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এখন গাইডলাইনে আছে কি কেনেকুৱা ধৰণৰ স্কিম ল'ব পাৰে, ধৰি লওক এটা গাঁও পঞ্চায়তত এটা 10টা ৱাৰ্ড থাকে নহয় জানো, গতিকে 10টা ৱাৰ্ডত ৰাইজৰ কি কি অভাৱ অভিযোগ আছে, কেনেকুৱা ধৰণৰ স্কিম বিচাৰে, সেইবিলাক ধৰি লওক ৰাস্তা ঘাট হ'ব পাৰে, কোনোবা স্কুল ঘৰৰ ৰিপেয়াৰিং বা ক্লাছৰুম বনোৱা, বাউণ্ডেৰী ৱাল বনোৱা, বনোৱা বা পথাৰলৈ যোৱাৰ আলি বনোৱা বা আপোনাৰ কমিউনিটি যিকোনো ধৰণৰ কমিউনিটিৰ প্ৰয়োজন হোৱাকে তেনেকুৱা ধৰণৰ স্কীমবিলাক লোৱা হয়। আৰু সেই স্কীমবিলাক কেনেকৈ লয়, গাঁও সভা, আমাৰ গাঁও পঞ্চায়তসমূহত গাঁও সভা পাতে নহয়, গাঁও সভাত ৱাৰ্ড মেম্বাৰসকলো থাকে আৰু গাঁৱৰ ৰাইজ থাকে, তেওঁলোকে নিজৰ নিজৰ এলেকাৰ কি কি অভাৱ অভিযোগ সেইবিলাক উত্থাপন কৰে আৰু সেই হিচাপে স্কীমবিলাক লোৱা হয়। আৰু লৈ পেলাই এখন সকলো গাঁও পঞ্চায়তৰ স্কীমবিলাক লৈ পিছত সেই স্কীম

0: বিলাকৰ লিষ্টখন ব্লকলৈ পঠায়, তাৰপিছত ব্লকে আকৌ আমাৰ জিলা পৰিষদলৈ পঠায়, তাৰপিছত এখন গোটেই জিলাখনৰ এনৰেগা আঁচনিৰ কাৰণে এখন একচন প্লেন আমি হেৰি কৰিব লাগে, প্ৰস্তুত কৰিব লাগে। সেই একচন প্লেনখন আমাৰ জিলাৰ DPC, আমাৰ জিলা পৰিষদৰ সভাপতি, তেওঁ প্ৰুভ কৰে। তাৰপিছত আৰু এই এনৰেগা আঁচনিখনৰ ৰূপায়ণৰ ক্ষেত্ৰত ডিষ্ট্ৰিক্ট নডেল অফিচাৰজন হৈছে আমাৰ জিলা আয়ুক্ত, আগতে DC ডেপুটি কমিশনাৰ বুলি কলে হয়, এতিয়া আমাৰ জিলা আয়ুক্ত। জিলা আয়ুক্তই সেই স্কিমবিলাকৰ চেংচনটো দিয়ে। প্ৰথমতে ধৰি লওক GP পৰা আঁচনিবিলাক আহিলে, আহি পেলাই ব্লকলৈ আহিলে, ব্লকত ইঞ্জিনিয়াৰ চাব, BDO চাব, BDO চাই পেলাই আকৌ আমাৰ জিলা পৰিষদলৈ পঠাব। জিলা পৰিষদৰ আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ থাকে, তেওঁ চাই, তাৰপিছত মোলৈ আহে, চিফ এক্সিকিউটিভ অফিচাৰলৈ আহে, তাৰপিছত মই চোৱাৰ পিছত সেইখিনি আমি ফাইনেল চেংচনৰ কাৰণে আমি জিলা আয়ুক্ত মহোদয়লৈ পঠাওঁ। জিলা আয়ুক্ত মহোদয়ে যেতিয়া আঁচনিবিলাক প্ৰুভ কৰে, তেতিয়া সেইটো চেংচন হোৱা বুলি কোৱা যায়, আৰু তেতিয়া সেইটো আমাৰ যিটো চিষ্টেমত এইটো অনগয়িং কৰিব পাৰি। অনগয়িং কৰিব পাৰিলেই তেতিয়া ফিল্ডত কামবিলাক আৰম্ভ হয়।
1: এইটো আচলতে সমাজখনৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কৰা হৈছে।
0: বহুত বহুত কাম কৰিব পাৰি, বহু মানে এনৰেগা আঁচনিৰ জৰিয়তে বিভিন্ন কাম আমি কৰিব পাৰোঁ। গতিকে আপোনালোকে ফিল্ডলৈ বা গাঁৱলৈ গ'লে দেখিব বিভিন্ন আঁচনি বেনাৰ লিখা থাকে, যে এইটো এনৰেগা আঁচনি, আঁচনিটোৰ নাম লিখা থাকে, আঁচনিৰ কিমান পুঁজি তাত আবণ্টিত হৈছে সেইটো লিখা থাকে, আৰু তাতে মেটেৰিয়েল তাৰমানে যি যি সামগ্ৰী লাগিব সেই কম্পনেণ্টত কিমান খৰচ আৰু সেই আঁচনিটোত ৱেজ কিমান মানে মজুৰি কিমান সেইটোও লিখা থাকে। গতিকে সেই হিচাপে কামবিলাক আমি কৰি যাওঁ আৰু কমপ্লিট হয় আৰু। এনেকৈ নতুন নতুন কাম এইবাৰো লোৱা হৈছে আৰু আমি মই আপোনাক জনাব বিচাৰিছোঁ যে আমাৰ 2008 চনৰ পৰা কামবিলাক এই আমাৰ এনৰেগা আঁচনি কামবিলাক ষ্টাৰ্ট হৈছিলে, তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ মুঠ গোটেই জিলাখনত 94,549 ইমানখিনি স্কিম লোৱা হৈছিলে। সৰু ডাঙৰ স্কিম, কিছুমান বেছি পইচাৰ, কিছুমান কম পইচাৰ, আৰু ইয়াৰ ভিতৰতে আকৌ আমাৰ টি গাৰ্ডেন এৰিয়াটো আমি বহুত স্কিম লৈছোঁ। গতিকে তাতো চাহ বাগিচাৰ ভিতৰত কিছুমান তেওঁলোকে ড্ৰেইনৰ কাম কৰিবলৈ দিয়ে, আৰু
1: ভাঙানৰ
0: ভিতৰতো আজিকালিতো PMAY পায়, প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা। আৰু এটা কথা, প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰটো ৱেজ দিয়ে, সেইটো আকৌ সেই এনৰেগা আঁচনিৰ পৰা দিয়ে, বুজি পাইছেনে? জব কাৰ্ড, জব কাৰ্ডৰ জৰিয়তে ৱেজটো আমাৰ এনৰেগাৰ যোগেদি দিয়া হয়। গতিকে বনাই ল'ব লাগে, নাই তেওঁলোকে গাঁও পঞ্চায়তত এপ্লাই কৰে, গাঁও পঞ্চায়তে জব কাৰ্ডখন সেইখন প্ৰস্তুত কৰি দিয়ে। গতিকে সেই জব কাৰ্ডৰ
1: হিতাধিকাৰীকে
0: জব কাৰ্ড দিয়া থাকে, আৰু এখন জব কাৰ্ডত এক্টিভ ৱৰ্কাৰ একাধিকো হ'ব পাৰে। ধৰি লওক মূল মানুহজনৰ নামত জব কাৰ্ডখন থাকিলে, তেওঁ পৰিয়ালত দুজন মানুহ আছে কাম কৰিব পৰা, গতিকে জব কাৰ্ডখনত এক্টিভ ৱৰ্কাৰ তেতিয়াহ'লে দুজন হ'ব। দুজনে যদি কাম কৰে দুজনে পাব মজুৰিটো,
1: এটা পৰিয়ালৰ দুজনেও
0: পাব পাৰে, দুজনৰ বা
1: যদি
0: এক্টিভ ৱৰ্কাৰ হয় তেনেকে পাব পাৰে। সেইধৰণে আমি কামবিলাক কৰোঁ। টি গাৰ্ডেন এৰিয়াটো বিভিন্ন স্কিম আমি লৈছোঁ। অসম চৰকাৰে টি গাৰ্ডেন এৰিয়াত এই স্কিমবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছে। আমি কিছুমান স্কিম চলি আছে আৰু আমি নতুনকৈ স্কিম ল'বলৈ BDOসকলক কৈছোঁ, আৰু গাৰ্ডেন অথৰিটিকো আমি ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে যাতে কোঅপাৰেশ্যন দিয়ে তেওঁলোকৰ ফালৰ পৰা।
1: চাহ বাগিচাত থকা বিদ্যালয়সমূহো আপোনালোকে কিছু মেৰামতি কৰি দিয়ে?
0: পাৰে পাৰে, তেওঁলোকে তাত যদি স্কিম ল'ব খোজে, বাউণ্ডেৰী ৱাল নাই যেনিবা, বাউণ্ডেৰী ৱাল বনাব, বা স্কুল ফিল্ডত যদি আৰ্ট ফিল্ডিং কৰিব লাগে, লেণ্ড ডেভেলপমেণ্ট, গতিকে সেইখিনি কৰি দিব পাৰে, সেইখিনি কাম কৰিব পাৰে এনৰেগাৰ অধীনত, সেইখিনি কৰে। আৰু CC ব্লক সেইবিলাক ৰাস্তাও বনায়, এনে বিটুমিনাছ দি সেইবিলাক কাম নকৰে, PWD যেনেকৈ কৰে সেইবিলাক নকৰে, গীতি দিব পাৰে, মাটি ফিলাপ কৰি ৰাস্তাটো উন্নত কৰিব পাৰে, সেইবিলাক স্কিম, বা কালভাৰ্ট বনাব পাৰে, সেইখিনি বনাব, তেনেকুৱা ধৰণৰ পথাৰলৈ যোৱা আলি বনাব পাৰে, পানী যোৱা ড্ৰেইন, তেনেকুৱা ধৰণৰ স্কিমো বনাব পাৰে। যথেষ্টখিনি আঁচনি আছে, সেইখিনি আৰু ইয়াৰ এনৰেগাৰ জৰিয়তে কিছুমান মই যে ক'লো ইণ্ডিভিজুৱেল স্কিমো দিব পাৰে, মানে ব্যক্তিগত এজন হিতাধিকাৰী নামতো এনৰেগা আঁচনি দিব পাৰে। যেনে ধৰি লওক কাৰোবাৰ পুখুৰী এটা আছে, সেইটো উন্নত কৰিব খুজিছে বা নতুনকৈ পুখুৰী খান্দিব খুজিছে, সেই তেনেকুৱা দিয়া এটা IBS
1: মানুহজন যদি
0: কৰ্মত হয়, তেওঁ যদি আপোনাৰ
1: পুখুৰীটোৰ জৰিয়তে
0: স্বাৱলম্বী হ'ব বিচাৰে, তেনেকুৱা ধৰণৰ স্কিম ল'ব পাৰে।
1: তেখেতে কেনেদৰে আবেদন কৰিব পঞ্চায়তত গৈ?
0: তেওঁৰ নামত সেই স্কিমটো অন্তৰ্ভুক্ত হ'ব একচন প্লেনত, তেনেকে একচন প্লেন
1: অন্তৰ্ভুক্ত। পুখুৰী এটা আছে, মই এইটো
0: ডাঙৰ কৰিব খুজিছো, বা মই মোৰ মাটি আছে, মই তাতে পুখুৰী এটা খান্দিব খুজিছো সৰুকে, তেনেকে ল'ব পাৰে। আৰু আৰু আপোনাৰ প্লান্টেশ্যন দিয়ে কাৰোবাৰ, ধৰি লওক মাটি একঠা মাটি আছে, দুকঠা মাটি আছে, তাতে তেওঁ কিবা গছপুলি ৰোপণ কৰিব খুজিছে, তামোল গছ ৰোপণ কৰিব খুজিছে, গতিকে আমাৰ তেনেকুৱা মডেল এষ্টিমেটে আছে, ইমান এৰিয়াৰ মাটিত কিমানখিনি তামোল গছ ৰুব পাৰিব। গতিকে সেই হিচাপে কিমান টকাৰ আঁচনি হ'ব আমাৰ ইঞ্জিনিয়াৰ সকলে সেইটো এষ্টিমেটটো বনাই দিয়ে।
1: এইটো বৰ ভাল
0: ভাল, তেনেকে আমাৰ যথেষ্ট লাভৱান,
1: প্ৰতি ঘৰে উন্নতি কৰিব পাৰিব, পেলাই থোৱা মাটিখিনি তেখেতৰ গছপুলি দি তেওঁৰ উৎপাদন এটা হ'ব।

0: দশ পুৰি খৰচ আৰু তেওঁ যিখিনি শ্ৰম তাত কৰিব সেইখিনি মজুৰি হ'ব। গতিকে সেইটো লৈ পেলাই তেওঁ তাতে পুখুৰীটো হলে তাত তেওঁ মাছ দিব পাৰিব। গতিকে পাৰ্মানেণ্ট ইনকাম হ'ল, তেনেকুৱা ধৰণৰ আঁচনি লয়। এতিয়া এইটো গ'ল আপোনাৰ এম জি এনেগাৰ্ট ইনকাম ক'লো নহয় জানো। তাৰপিছতে আপোনাৰ আৰু এটা কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে আৰু এটা আঁচনি, সেইটো হৈছে 15 ফাইনেন্সৰ অধীনত যিখিনি ফাণ্ড আহে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা, সেইটো আমাৰ সমূহীয়া স্কিম যিখিনি,
1: সেইটো
0: সমূহীয়া স্কিম। তাতে ৰাস্তা পদূলিও বনাব পাৰে বা কমিউনিটি বিল্ডিং ঘৰ বনাব পাৰে বা এই বাউণ্ডেৰী ৱালো বনাব পাৰে, এনেকুৱা ধৰণৰ বিভিন্ন স্কিম ল'ব পাৰে। আৰু প্ৰতিটো গাঁও পঞ্চায়তলৈও বেলেগে ফাণ্ড আহে, তাৰপিছত আপোনাৰ আঞ্চলিক পঞ্চায়ত তাৰমানে ব্লকলৈও বেলেগে ফাণ্ড আহে আৰু আমাৰ জিলা পৰিষদলৈও বেলেগে ফাণ্ড আহে। সকলোৱে নিজৰ নিজৰ এলেকাত, জিলা পৰিষদৰ আমাৰ ধৰি লওক এতিয়া 20 আমাৰ সদস্য আছে নহয় জানো, গতিকে যিমান পইচা আহে সেই 20 সদস্যৰ সমষ্টিক উন্নয়ন কৰিব পৰাকে আমি পুঁজিখিনি আবণ্টন কৰি দিওঁ। আবণ্টন কৰি তেওঁলোকে তাৰ এগেইনষ্টত আঁচনি লয়, স্কিম লয়, আৰু সেই হিচাপে আমি কামখিনি কৰোঁ। গতিকে
1: তাত ব্লকো তেনেদৰে,
0: ব্লকতো তেনেকে আৰু গাঁও পঞ্চায়ততো তেনেকে, গতিকে তাত তাতো সেই তেনেকে পইচাটো একেবাৰতে খৰচ নকৰে ইয়াৰ। আৰু আমাৰ ইয়াত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত কোনো কণ্ট্ৰেক্টৰৰ জৰিয়তে, ঠিকাদাৰৰ জৰিয়তে কাম নহয়। আমাৰ কথাটো হ'ল একোখন কনষ্ট্ৰাকশ্যন কমিটি গঠন কৰি দিয়া হয়, গভৰ্ণমেণ্ট গাইডলাইন আছে, কনষ্ট্ৰাকশ্যন কমিটিৰ এজন
1: আপোনালোকৰ অফিচৰ ভিতৰত
0: অফিচ মানে কনষ্ট্ৰাকশ্যন কমিটিখনৰ যিজন চেয়াৰমেন হ'ব সেইজন সেই ইউজাৰ গ্ৰুপ, তাৰমানে য'ত আপুনি আঁচনিটো ৰূপায়ণ কৰিব সেই ঠাইৰ এজন মানুহ পাব্লিক হ'ব পাৰে তেওঁ, বা তেওঁৰ ৰেছপনচিবল মানুহ, দায়িত্বশীল মানুহ এজনক কনষ্ট্ৰাকশ্যন কমিটিৰ সভাপতি হিচাপে মনোনীত কৰা হয়। আৰু গাঁও পঞ্চায়তৰ আঁচনি হ'লে গাঁও পঞ্চায়তৰ ছেক্ৰেটেৰীজন তাত মেম্বাৰ ছেক্ৰেটেৰী হয়, আৰু এজন টেকনিকেল মেম্বাৰ থাকে, ইঞ্জিনিয়াৰ এজন থাকিব, এনেকে মানে এখন কনষ্ট্ৰাকশ্যন কমিটি গঠন কৰি দিয়া হয়। তেনেকে আঞ্চলিক পঞ্চায়ততো আঞ্চলিক পঞ্চায়তৰ সেই এলেকাত আপোনাৰ এজন পাব্লিক মেম্বাৰ তেওঁ সভাপতি, প্ৰতিখন মানে আঁচনিৰ এগেইনষ্টত এটা এটা কনষ্ট্ৰাকশ্যন কমিটি হয়, আৰু সেই কনষ্ট্ৰাকশ্যন কমিটিৰ আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত বিডিঅ'জন হয় মেম্বাৰ ছেক্ৰেটেৰী, আৰু ব্লকৰ ইঞ্জিনিয়াৰ থাকে। জিলা পৰিষদৰ ক্ষেত্ৰত আমাৰ তেনেকে সেই লোকেল এৰিয়াৰ এজন সভাপতি আৰু CO জিলা পৰিষদ মানে কনষ্ট্ৰাকশ্যন কমিটিৰ মেম্বাৰ ছেক্ৰেটেৰী হয় আৰু ইঞ্জিনিয়াৰসকল থাকে। গতিকে তেনেকে প্ৰত্যেকটো কনষ্ট্ৰাকশ্যন কমিটিয়ে আঁচনিৰ বিপৰীতে বেংক একাউণ্ট এটা খুলিব লাগে, সেই বেংক একাউণ্টত পইচাটো যায়,
1: সেইটো জইণ্ট একাউণ্ট,
0: জইণ্ট একাউণ্ট সেই প্ৰেচিডেণ্ট আৰু ছেক্ৰেটেৰী। আৰু তেতিয়া আপোনাৰ ইয়াতো তেনেকে ইনষ্টলমেণ্টত 30% 30% 30% শেষত
1: 10% আপোনালোকে পুঁজিটো দি দিয়ে,
0: পুঁজিটো দি দিয়ে নহয়, পুঁজিটো দিলে কামখিনি সেই কনষ্ট্ৰাকশ্যন কমিটিখনে কামখিনি কৰে, যেতিয়া আৰম্ভ কৰিব তেতিয়া প্ৰথম ইনষ্টলমেণ্টটো দিয়া হয় 30% টোটেল ধৰি লওক। যদি
1: আৰু এটা কামটো কৰিতো আপুনি দেখাব লাগিব, তাৰ কাৰণে চাগে নথি পত্ৰ
0: পুৰা লাগিব, কিনে পুৰা নথি মানে আপোনাৰ, আৰু আজিকালি জিঅ'টো কৰিব লাগে, আৰু ইঞ্জিনিয়াৰ গোটেই মেজাৰমেণ্ট কৰিব, তাৰপিছতে আপোনাৰ ফিজিকেল ভেৰিফিকেশ্যন হ'ব, তাৰপিছতে আকৌ আমি পেমেণ্টটো কৰাৰ আগতে আকৌ আমি ইঞ্জিনিয়াৰসকলে চাব, বিডিঅ'সকলেও চাব, আমাৰ CO জিলা পৰিষদেও, জিলা পৰিষদৰ স্কিমখিনি তেওঁ চাব, তেওঁ যাব সদায় যাব নোৱাৰিলে এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেওঁক পঠিয়াব, তেওঁ গৈ চাব, চোৱাৰ পিছত ফাণ্ডটো ৰিলিজ কৰে, তেনেকেই আমাৰ কামবিলাক যথেষ্ট কাম হৈছে।
1: এইটো হ'ল আপুনি কৈ আছে
0: 15 ফাইনেন্সৰ অধীনৰ তিনিটা পৰ্যায়তে আহে, মই ক'লো আপোনাক গাঁও পঞ্চায়তৰ কাৰণেও বেলেগে ফাণ্ড আহে, এইটো 15 ফাইনেন্সৰ এবাৰ শেষ, আৰু
1: মাৰ্চত শেষ হ'ব
0: 15 ফাইনেন্সৰ, তাৰপিছত আকৌ 16 ফাইনেন্স আকৌ চৰকাৰে গঠন কৰিছে নহয়, এতিয়া 16 ফাইনেন্সৰ পৰা আকৌ নতুনকে ফাণ্ড আবণ্টন হ'ব, 26-27 পৰা আৰম্ভ হ'ব, আৰু তেনেকে মানে ৰুৰেল ডেভেলপমেণ্টৰ কামবিলাক তেনেকে হৈ থাকে। আৰু
1: এটা আপুনি কৈ আছিল 8জনৰ কাৰণে
0: পেঞ্চন আঁচনি কম বাৰু, তাৰ আগতে মই আপোনাক এটা কথা এনেই ৰাইজৰ জ্ঞাতাৰ্থেও জনাব খুজিছো, আমাৰ যিটো এম জি এনৰেগা আঁচনি আছিলে এতিয়ালৈকে বাৰু সেইটো চলি আছে, কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে এখন নতুন আইন প্ৰণয়ন কৰিছে, সেইখন আইন হৈছে আপোনাৰ বিকশিত ভাৰত গেৰেণ্টি ফৰ ৰোজগাৰ আজীৱিকা মিছন VBG ৰামজি বুলি কয়, এম জি এনৰেগা আছিল নহয়, এতিয়া সেইখন এখন আইনহে, আইনখনৰ অধীনত কামবিলাক কৰোঁ, সেই আইনখন এতিয়া নাথাকিব, তাৰ সলনি আমাৰ এই নতুন আইন VBG ৰামজি এই আঁচনিখন আৰম্ভ হ'ব আৰু। গতিকে একেই আছে, কিছু ইয়াত কিছু বেলেগ কৰিছে, যেনেকে আপোনাৰ আগতে যেনেকে এই আঁচনিত মানে 100 এমপ্লয়মেণ্ট জেনেৰেশ্যন হয়, আৰু এতিয়া ইয়াত 125 এমপ্লয়মেণ্ট পাব, মানে মানে ৱেজটো বঢ়াই দিছে, এটা মানে এটা আঁচনিত দুটা কম্পনেণ্ট থাকে ন, এটা মেটেৰিয়েল কম্পনেণ্ট আৰু এটা আপোনাৰ ৱেজ কম্পনেণ্ট, গতিকে আগতে মানে এম জি এনৰেগাত 100 ৱেজ দিছিলে আৰু এতিয়া এই নতুন আইনখনৰ দিনৰ 125 কাৰণে ৱেজটো পাব। তেনেকে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আৰু

0: ৰাজ্যিক চৰকাৰৰ এটা শ্বেয়াৰ থাকে এই ফাণ্ডটো আবণ্টনৰ ক্ষেত্ৰত। গতিকে এইটো 60-40% যদি কেন্দ্ৰীয় চৰকাৰৰ পৰা দিয়ে, 40% আমাৰ ৰাজ্য চৰকাৰে বহন কৰিব লাগিব। কিন্তু আমাৰ এটা বিষয় যে অসমৰ কাৰণে, নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে আমাৰ ৰেচিঅ'টো হৈছে 90-10, 90% কেন্দ্ৰীয় চৰকাৰে দিব আৰু 10% আমাৰ ৰাজ্যিক চৰকাৰে দিব। এইটো ভাল কথা।
1: আৰু
0: হয় নতুন নতুন আৰু কিছুমান গাইডলাইন আহিব, তেতিয়া নতুন যেতিয়া এখন ৰূপায়ণ হয় তেতিয়া আমি গম পাম। গতিকে আমি আশা কৰিছো
1: প্ৰধানকৈ মজুৰিটো তাৰমানে
0: মজুৰি বঢ়াই দিছে আপোনাৰ নতুন আইনখন কলো বিৰামজী। আৰু আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ পৰা সামাজিক সুৰক্ষাৰ কেইটামান আঁচনি আছে,
1: সাংস্কৃতিক আৰু
0: সেইটো আপোনাৰ ছ'চিয়েল এচিষ্টেঞ্চ প্ৰগ্ৰেম বুলি কয়, কেইবাটাও আপোনাৰ পেঞ্চন আঁচনি আছে আমাৰ, ইন্দিৰা গান্ধী নেশ্যনেল অল্ড এজ পেঞ্চন স্কিম, এইটো এটা আঁচনি। আৰু এইটোত আপোনাৰ মানে হিতাধিকাৰীজনে পেঞ্চনাৰজনে 250 টকাকৈ মাহে পায়।
1: বয়সটো মানে অল্ড এজ পেঞ্চন
0: 60 বছৰ ওপৰ হিতাধিকাৰীসকলক এইটো পেঞ্চন দিয়া যায়। আৰু আৰু এটা আছে নেশ্যনেল উইডো পেঞ্চন, বিধৱা পেঞ্চন, আমি যিটো বিধৱা পেঞ্চন বুলি কওঁ, সেইটোত আপোনাৰ 1250 পায় উইডো পেঞ্চনটো। আৰু এটা আছে আপোনাৰ নেশ্যনেল ডিজেবল পেঞ্চন, বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কাৰণে, সেইটো 300 টকাকে দিয়ে
1: মাহে
0: 300 টকা পায়। আৰু ইয়াৰ বাদেও আমাৰ ৰাজ্য চৰকাৰৰ এটা আঁচনি আছে, পেঞ্চন আঁচনি, সেইটোক আমি কওঁ শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি।
1: বৃদ্ধসকলৰ কাৰণে দেখোন দুটা আঁচনি,
0: সেইটো হল
1: তাৰমানে এজন ব্যক্তিয়ে দুটা আঁচনি পাব নেকি?
0: নাই নাই, দুজন দুইটা আঁচনি নাপায়,
1: এটা পাব। এটা হল বৃদ্ধ ইন্দিৰা গান্ধী,
0: সেইটো নেশ্যনেল, আৰু আমাৰ অসম চৰকাৰৰ এটা কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, এইটো আকৌ 300 টকা।
1: কুশল কোঁৱৰটো আমাৰ ৰাজ্যিক হয়,
0: ৰাজ্যিক হয়
1: সহযোগতে আমাৰ ৰাইজসকল উপকৃত হৈছে বুলি ভাবো। শেষত আপুনি আমাৰ শ্ৰোতাসকলক কি কব পাৰো, এই আঁচনিসমূহে আমাক ৰাইজক উপকৃত কৰিছে নে নাই, লগতে তেওঁলোকে উপকৃত হবলৈ কি পৰামৰ্শ আগবঢ়াব পাৰো?
0: এটা কথা আপোনালোকে নিশ্চয় অনুভৱ কৰিব যে গ্ৰামাঞ্চলত যদি এতিয়া আপোনালোকে সোমাই যায়, তেতিয়া এটা কথা দৃষ্টিগোচৰ হ'ব যে কেঁচা ঘৰ খুব কমেই দেখা পাব, আৰু সকলোৰে আনন্দৰ বিষয়, আৰু সকলোৰে প্ৰায় ভাগৰ সকলো মানে ভাগৰে আপোনাৰ এটা এটা অন্তত পকা ঘৰৰ তেওঁলোকে পাইছে, যিসকলে আগতে নাছিলে। আৰু
1: আমাৰ সেই পুৰণি গাঁওখন নাই, আৰু
0: পুৰণি গাঁওখন নাই,
1: কেঁচা ঘৰৰে ভৰি আছিল।
0: হয়, এতিয়া সেইখিনিৰ লগতে গৃহৰ ক্ষেত্ৰত আৰু অন্যান্য বাকী আঁচনিবিলাকৰ ক্ষেত্ৰত যিধৰণে সুবিধা আমাৰ পঞ্চায়তৰ বিভাগৰ জৰিয়তে ৰাইজৰ সেৱা আগবঢ়াই থকা হৈছে, সেইখিনি আমাৰ শ্ৰোতাসকলক এইটোৱেই আহ্বান কৰিব খুজিছোঁ যে তেওঁলোকে আমাৰ গাঁৱৰ ৰাইজক এই সম্পৰ্কে যেন সজাগতা কৰে, আৰু একো নাজানিলেও অন্তত যদি এই কথাটো ক'ব পাৰে যে তেওঁলোক গ্ৰাম পঞ্চায়ত অফিচলৈ যাওক, কি কি আঁচনি তেওঁলোকে ভাগ ল'ব পাৰে, সুবিধা ল'ব পাৰে, সেইটো জানি লওক, সেইখিনি যদিও কয়, তেতিয়াহ'লে আমি মই ভাবোঁ যে ৰাইজ যথেষ্ট উপকৃত হ'ব। আৰু আজি এই অনুষ্ঠানৰ যোগেদি মই হিতাধিকাৰীসকলৰ উদ্দেশ্যেহে এটা আবেদন কৰিব খুজিছোঁ, আমাৰ যিমানবিলাক আঁচনি আছে সেই আঁচনিবিলাকত আপোনালোকে নিশ্চয় জানে যে সকলোবিলাক আঁচনিৰ আজি মানে ধন পইচাটো মানে বেংক একাউণ্ট যোগেৰে দিয়া হয়, গতিকে বেংক একাউণ্ট যোগে দিয়া দিবলৈ হ'লে আজিকালি প্ৰত্যেক মানুহৰে, প্ৰত্যেক হিতাধিকাৰীয়ে, সি দুখীয়াই হওক বা ধনীয়েই হওক, আৰু আমাৰ যিখিনি আমাৰ পঞ্চায়ত ডিপাৰ্টমেণ্টৰ হিতাধিকাৰী আছে, সকলোৰে বেংক একাউণ্ট আছে। এতিয়া মই এটা আহ্বান কৰিব খুজিছোঁ যে এই বেংক একাউণ্টবিলাকত বহুতৰ আকৌ আধাৰ ছিডিং এতিয়াও কৰিবলৈ বাকী আছে, আধাৰ ছিডিং যদি নহয় আৰু আধাৰ লিংক কৰিবই লাগিব, আৰু আধাৰ লিংক যদি নকৰে তেতিয়াহ'লে এই আপোনাৰ যিটো ডাইৰেক্ট যে ট্ৰান্সফাৰ কৰি দিয়ে পইচাটো নুসুমাব, গতিকে এইটো আপোনাৰ পেঞ্চন আঁচনিয়ে হওক বা অন্য ইণ্ডিভিজুৱেল বেনিফিট স্কিমেই হওক বা আন যিকোনো আঁচনিৰ যিসকল হিতাধিকাৰী, তেওঁলোকৰ এতিয়াও যিসকলৰ আধাৰ ছিডিং কৰিবলৈ বাকী আছে সেইখিনি কৰিব লাগে। আৰু আধাৰ ছিডিং কৰাৰ উপৰিও আৰু এটা কাম কৰিবলগীয়া আছে, এই তেওঁলোকৰ মানে একাউণ্টটো ডাইরেক্ট পেমেন্ট কৰিব পৰা এটা মানে টেকনিক্যাল সিস্টেম আছে, প্রক্রিয়া আছে। ব্যাংকে ব্যাংকৰ মানুহে ক্যাম্প কৰি পেলাও জিপি বিলাকত বা নির্দিষ্ট গাঁৱৰ নির্দিষ্ট ঠাইত বেনিফিসিয়ারি সকল আহে আর তেওঁলোকে সেই কামখিনি কৰি দিয়ে। নিজৰ KYC কৰা বুলি যে কয়, নিজৰ আধাৰ কাৰ্ড বা এই যিখিনি ডকুমেন্ট সেইখিনি লৈ পেলায়। আর যিসকল এতিয়াও বাকি আছে, মই

0: এইটোৱে ক'ব খুজিছো যে তেওঁলোকে যেন আধাৰ ছিডিং কৰে আৰু আধাৰ ছিডিং কৰাৰ পিছতো আধাৰ বেছ পেমেণ্ট ছিষ্টেমটোত যাতে তেওঁলোক অংশীদাৰ হ'ব পাৰে তাৰ কাৰণে তেওঁলোক বেংকলৈ গৈ নিজৰ একাউণ্টটো আপডেট কৰি ল'ব লাগে, তেতিয়াহে এই সকলোবিলাক মানে সুবিধা তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ তেওঁলোকে সুবিধাটো ভোগ কৰিব পাৰিব। গতিকে এইটো মই মানে আমি এৱাৰনেছ মিটিংবিলাকত সদায় কওঁ আৰু এতিয়াও মই যিহেতু আপোনালোকৰ এই ৰেডিঅ'ৰ প্লেটফৰ্মখন পাইছোঁ মই সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ বেংক একাউণ্টটো যাতে আপডেট কৰি থয় যাতে তেওঁলোকে চৰকাৰে পইচাটো দিলে তেওঁলোকেও যাতে ধুনীয়াকে পইচাটো তাত সোমাব পাৰে, সেইটোৱে আৰু মোৰ বিশেষভাৱে ক'বলগীয়া।
1: ছাৰ অশেষ ধন্যবাদ আকাশবাণী তেজপুৰক আজি আপুনি ইমান সময় দিয়াৰ বাবে, লগতে আপুনি পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বিভিন্ন আঁচনিৰ বিষয়ে শ্ৰোতাসকলক অৱগত কৰিলে। শ্ৰোতাসকল আপোনালোকক জনাওঁ, ছাৰে যিহেতু কৈছে আপোনালোকক, যদিও আপোনালোকে এতিয়াও কিবা বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকে
0: কাৰ্যালয়লৈ গৈ
1: হয় আপুনি নুবুজাখিনি বুজি লওক আৰু চৰকাৰে যি আঁচনি ৰূপায়ণ কৰিছে তাৰ সুবিধা লওক সকলোৱে। ধন্যবাদ ছাৰ,
0: ধন্যবাদ
1: এইকণ সময় দিয়াৰ বাবে।
2: শ্ৰোতা ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে এটি সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎকাৰটিত অংশগ্ৰহণ কৰিলে শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জয়ন্ত কুমাৰ বৰাই। অনুষ্ঠানটিৰ সাক্ষাৎগ্ৰহণ আৰু সম্পাদনা চিত্ৰমণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
3: অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি ইতিপূৰ্বে প্ৰচাৰিত, এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6 বজাত আকাশবাণী দিল্লীকেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 6:05 ইংৰাজী বাতৰি আৰু 6:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত কৃষকবাণী অনুষ্ঠানটি ৰিলে কৰি শুনোৱা হ'ব।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। এয়া বৰ্ষাকাল, লগতে বানপানীৰ সময়। ইতিমধ্যে উজনি অসমৰ কেইবাখনো জিলাত বানপানীয়ে অভাৱনীয় প্ৰলয়ংকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিছে। এনে পৰিপ্ৰেক্ষিতত এটি আলোচনা আগবঢ়াইছো বানৰ সময়ছোৱাত পশুধন আৰু হাঁহ কুকুৰাৰ যতন। আলোচনাটিৰ আঁত ধৰি এয়া ভাস্কৰ জ্যোতি আচাৰ্য।
1: বানৰ সময়ছোৱাত পশুধন আৰু হাঁহ কুকুৰাৰ যতন, এই বিষয়ত আলোচ কৰিবলৈ দুগৰাকী আলোচকক আজি আমি আমন্ত্ৰণ জনাই আনিছো। এগৰাকী এয়া ডক্টৰ চন্দন কুমাৰ শৰণীয়া, তেওঁ কি ভিলেজ বিষয়া,
2: নমস্কাৰ,
1: আৰু এয়া কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ ইলাক্ষী ডেকা,
3: নমস্কাৰ,
1: দুয়োগৰাকীকে স্বাগতম। আজি আমি যিটো বিষয় লৈছোঁ বানৰ সময়ছোৱাত বুলি, গতিকে বৰ্তমানেই বানৰ সময়। আমি দেখিছোঁ উজনি অসমত আগেয়ে কাহানিও নোহোৱা ধৰণৰ আমি বান পৰিস্থিতিৰ আমি সন্মুখীন হৈছোঁ, কি এক ভয়ংকৰ ৰূপ লৈছে। বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি জিলাত যি বিভীষিকাৰ সৃষ্টি হৈছে তাৰ বাবে গোটেই ৰাজ্যবাসী আচৰিত হৈছে, খুব শোকগ্ৰস্ত হৈছে। আচলতে এনে সময়ত পশুধন বা হাঁহ কুকুৰাৰ যতন লোৱাটো দূৰৰে কথা, মানুহে নিজৰ প্ৰাণটো কিদৰে ৰক্ষা কৰি চলিব সেয়াই ভাবিবলগীয়া হৈছে। এক বৰ বেলেগ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। গতিকে এতিয়া লাহেকৈ হয়তো পানী কমিব, বান আৰু নাহক আমি তাকে কামনা কৰিছোঁ, কিন্তু ইয়াৰ পাছৰ যি সময়ছোৱা আহে সেইখিনি সময় খুব দুৰ্বিষহ হয়। আকৌ আগৰ অৱস্থালৈ, স্বাভাৱিক অৱস্থালৈ ঘূৰি যোৱাটো মানুহৰ কাৰণে বৰ অসুবিধাজনক হয়, বিভিন্ন বেমাৰ আজাৰেও দেখা দিয়ে। গতিকে এনে সময়ছোৱাত আমি এই কথাবিলাক আলোচনা কৰিবই লাগিব, পাতিবই লাগিব, কাৰণ বহু পশুধন থাকে যিবিলাক আমি নিজৰ সন্তানৰ দৰে আচলতে আমি মৰম কৰোঁ। তেনেক্ষেত্ৰত যেতিয়া আমি দেখোঁ যে পশুধন উটি যায় বা মৰে বা তাৰ পাছতে বিভিন্ন বেমাৰ আজাৰত ভুগিও আকৌ মৰিবলগীয়া হয়, গতিকে এইখিনি সময়ত সেয়েহে আজি আমি বিষয়টো লৈছোঁ। আৰু আৰম্ভণিতে ইলাক্ষী ডেকাকে মই সুধিব বিচাৰিছোঁ, আমি জানো যে বানপানী যেতিয়া হয় খুব ওখ ঠাই এটুকুৰালে পশুধনক লৈ যাব লাগে। যিসকলে জানে তেওঁলোকে নিশ্চয় তেনেকুৱা কাম কৰিছে, বা এতিয়া আগতীয়াকৈ সাৱধান হোৱাৰো সময় বৰ্তমান নাই, কাৰণ ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত হৈ গৈছে, পশুধনৰ ক্ষতি হৈ গৈছে, মানুহো মৃত্যুমুখত পৰিছে। তথাপি ইয়াৰ পাছৰ সময়ছোৱাৰ কথা আমি পাতিব লাগিব, কি ক'ব আপুনি?
3: যিহেতু ইমান ডাঙৰ বান এটা হৈ গৈছে, এতিয়া আমাৰ কৰণীয় কিছুমান আছে, যেনেকুৱা আমি সিহঁতক চাফা পানী কেনেকৈ দিব পাৰোঁ। এতিয়া যেনেকুৱা এটা এজনী গাই গৰু যদি 10 লিটাৰকৈ তেওঁ গাখীৰ দি আছে, তেতিয়াহ'লে 40 লিটাৰ পানী লাগিব। সেই 40 লিটাৰ পানী যদি দিয়া নাযায় তেতিয়াহ'লে ডিহাইড্ৰেশ্যন হ'ব। তো সেইকাৰণে এই গোটেই খোৱা পানীটো, সেনেকৈ প্ৰত্যেকটা জীৱ জন্তুকে চাফা খোৱা পানীটো যোগাৰ ধৰাটো এটা বিশেষ কামৰ ভিতৰত পৰিব। আৰু লগতে খাদ্য, খাদ্যটো খুব দৰকাৰী হয়। এইটো সময়ত মানুহৰ যিহেতু খাবলৈ নাইকিয়া হৈছে, জীৱ জন্তুৰ খাদ্যৰ কাৰণে অকণমান অসুবিধা হ'ব। তথাপি যদি আমি কিবা কেফিড ব্লকবিলাক তেওঁলোকৰ লগে পহুঁচাই দিব পাৰোঁ, তেতিয়াহ'লে এটা ফিড ব্লক যদি 4 কেজিকৈ হয় বা 5 কেজিকৈ হয়, তেতিয়াহ'লে এজনী গাই গৰু কেনে হৈ যায়। আৰু সেনেকৈ যদি আমি ছাগলীৰ কেনেও ফিড ব্লক দিব পাৰোঁ, সেইখিনি কাম হ'বগৈ। যদি গাহৰি বা মুৰ্গী, হাঁহ কুকুৰা আছে, সিহঁতৰ কেনে কিন্তু দানা আমি পুৱাব লাগিব। আৰু সেই দানাখিনি শুকানকৈ চাফাকৈ পুৱাই পেলাই তেওঁলোকক দিয়া ব্যৱস্থা কৰিব লাগিব। যিখিনি জীৱ জন্তু পানীত আছিলে বা পানীৰ পৰা উঠাই লৈ অহা হৈছে, সাধাৰণতে আমাৰ অসমত হাইৱেলৈকে লৈ অহা যায়, হাইৱেবিলাকত পানী ইমানকৈ নাথাকে। তো হাইৱেত যদি লৈ অহা যায় তেতিয়াহ'লে তাতে কিন্তু দানা পানীৰ যোগানৰ লগতে এতিয়া কিন্তু মিনাৰেল মিক্সাৰৰ যোনটো ছাপ্লিমেণ্ট, ভিটামিন আৰু মিনাৰেলৰ ছাপ্লিমেণ্ট, সেইটো খুব জৰুৰী হ'ব, যাতে সিহঁতৰ ৰোগ প্ৰতিৰোধক ক্ষমতাখিনি বাঢ়ি থাকে। আৰু সেইখিনি যদি আমি নকৰোঁ তেতিয়াহ'লে ইমিডিয়েটলি সিহঁতৰ, যিহেতু ইমিউন ছিষ্টেমটো বহুত ডিপ্ৰেছ হৈ গৈছে, সিহঁতৰ বেমাৰ আজাৰে পাব। আৰু বেমাৰ আজাৰে পোৱাৰ পিছত তাৰ চিকিৎসা আৰম্ভ কৰিব লাগিব। আৰু যদি চিকিৎসাখিনি সময়মতে নাপায় তেতিয়াহ'লে যথেষ্ট বেছি ক্ষতি হোৱাৰ সম্ভাৱনা বাঢ়ি যাব।
1: এই যিখিনি ফিড ব্লকৰ কথা কৈছে শৰণীয়া ডাঙৰীয়া, এই ফিড ব্লকত কি কি থাকে?
2: এইটো থাকিব আপোনাৰ

0: মিনাৰেল মিক্সাৰ থাকিব, কেলছিয়াম আৰু কিছুমান আপোনাৰ ফিট ছাপ্লিমেণ্টৰ কিছুমান আপোনাৰ এইটো গ্ৰেইন গ্ৰেনিউলছটো থাকিব, যাতে মানে বানপানীৰ সময়ছোৱাত, বানপানীৰ পিছত যাতে সেই ফ্লিট ব্লকখিনি মানে এটা এনিমেলক দিলে এতিয়া গোটেই যিখিনি দেহাত যিখিনি পুষ্টি লাগে, যিখিনি নিউট্ৰিশ্যন লাগে, সেইখিনি ফিট ব্লকতে থাকে। গতিকে আমি যদি ফ্লিট ব্লকটো আমি যোগান ধৰিব পাৰোঁ, তেতিয়াহ'লে বানপানীৰ সময়ত আমি যথেষ্টখিনি শোধনখিনি আমি বচাই ৰাখিব পাৰোঁ।
1: এতিয়া বিভাগৰ ফালৰ পৰা সেইবিলাক যোগান ধৰাৰ কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে?
0: বিভাগৰ পৰা ধৰক ফিট ব্লকটো কিছু কিছু ঠাইত আপোনাৰ গোটেই মানে অসমখনতে দিয়া অলপ অসম্ভৱ, গতিকে আপোনাৰ কিছু কিছু অংশত আমাৰ তাৰমানে এইটো ফিট ব্লকটো পঠাই দিয়ে। তাৰোপৰি আমাৰ বিশেষকৈ ফিট ব্লকটোৰ উপৰিও বাকী আমাৰ যিটো গ্ৰীণ গ্ৰাছ আছে, ধৰক আমাৰ কিছুমান আপোনাৰ ফুডাৰ ফাৰ্ম আছে, সতেজ ঘাঁহ, এইটো নেপিয়াৰ গিনি এনেকুৱা আপোনাৰ যিটো পেৰিনিয়েল ঘাঁহ আছে, সেইবোৰ আপোনাৰ ইতিমধ্যে বানপানীৰ কাৰণে সাজু কৰি ৰখা হয়। গতিকে এতিয়া বানপানীৰ সময়ত আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ বিভাগে আপোনাৰ যিটো পশু খাদ্য যোগান ধৰে, তাৰে লগতে আমাৰ পশুপালন পশু চিকিৎসা বিভাগে আপোনাৰ এই যিটো কেঁচা ঘাঁহ সেই কম বেছি পৰিমাণে সেইটো আপোনাৰ যিখিনি পাৰে আৰু সেইটো আপোনাৰ পশুধনখিনিক আমাৰ যোগান ধৰি আহিছে। সেইমতে আগৰ পৰা সেই ঘাঁহটো এই বানপানীৰ যাতে সময়ত আমি পশুধনখিনিক দিব পাৰোঁ, সেইকাৰণে সেইটো আপোনাৰ আগৰ পৰা আমাৰ প্ৰস্তুতি কৰি ৰাখি থোৱা যায়, মজুত কৰি ৰাখি থোৱা যায়।
1: এতিয়া বান যদি কমে, তাৰ পাছতেই পানী কমাৰ পাছতো অসুবিধা থাকে, সমস্যা থাকে, পশুধনৰ কেনেকুৱা সমস্যা হয়নো?
2: পশুধনৰ মূলতে ডায়েৰিয়া হ'ব, কাৰণ তেওঁলোকৰ ইনডাইজেশ্যন হয়, ভালকৈ খাব নাপায়, নোপোৱাৰ লগে লগে ইমিউন ছিষ্টেমটো ডিপ্ৰেছ হয়, বেক্টেৰিয়েল ইনফেকশ্যনটো বহুত বেছি বাঢ়ি যায়। সেইকাৰণে প্ৰথমতে বেক্টেৰিয়েল ইনফেকশ্যন হোৱাৰ চান্সেছে বেছি হয়। লগতে যদি আগতে পেলু দৰৱ খুৱাই পেলাই সজাগ কৰি ৰখা নাছিলে, তেতিয়াহ'লেতো তেওঁলোকে অলৰেডি এটা ছাচেপ্টেবল গ্ৰুপত পৰে। পেলু দৰৱ নোখোৱালে ছাচেপ্টেবল গ্ৰুপত পৰাৰ লগে লগে কি হয়, সিহঁতৰ যেতিয়াই ভালকৈ খাদ্য খাব পোৱা নাই, হেৰি পোৱা নাই, পেলুৰ সংক্ৰমণটো বহুত বেছি বাঢ়ি যাব। বাঢ়ি যোৱাৰ লগে লগে আকৌ হয়, লগতে কি হয়, যদি কেঁচা ঘাঁহবিলাক ভাল জেগাৰ পৰা কালেক্ট নকৰে, বেছিভাগে কি কৰে, দল ঘাঁহ খুৱাই দিয়ে। আৰু দল ঘাঁহটো হ'ল নিউট্ৰিশ্যনত একোৱেই নাথাকে, তাতে কোনো পুষ্টিকাৰক বস্তু নাথাকে, পেটটো ভৰে, লগতে কিন্তু পেলুৰ প্ৰকোপটো তাৰ পৰা বহুত বেছি বাঢ়ি যায়। সেইকাৰণে অসমত কিন্তু এতিয়া চাইলেজ প্ৰডাকশ্যনটো বহুত বাঢ়ি গৈছে,
1: শুকান ঘাঁহৰ
2: হয়। মই নিজেও কিছুমান ফাৰ্ম জানো, তেওঁলোকে কমাৰ্চিয়েলি প্ৰডাকশ্যন কৰি আছে, যদি সেনেকুৱা চাইলেজটো আমি পঠাব পাৰোঁ তেতিয়াহ'লে খুব ভাল হয়, কাৰণ চাইলেজটো অলৰেডি এটা ফাৰ্মেণ্টেড প্ৰডাক্ট, আৰু ফাৰ্মেণ্টেড প্ৰডাক্ট হোৱাৰ লগে লগে তাৰ ডাইজেশ্যনৰ কাৰণে ইজি হ'ব, নিউট্ৰিশ্যনটো ফুল ছাপ্লিমেণ্ট পায়। তো সেইটো, আৰু যদি আমি আচলতে বানপানী হোৱাৰ আগতে এইবিলাক প্ৰস্তুত কৰি, অসম এটা বানপীড়িত ৰাজ্য আমি জানোৱেই, আৰু সেইকাৰণে আগৰ পৰা কিছু যোগাৰ যদি আমি কৰি থৈ দিওঁ, তেতিয়াহ'লে কিন্তু আমি পশুধনখিনি বানপানীৰ মাজতো খুব ধুনীয়াকৈ পাৰ কৰি লৈ যাব এটা প্ৰচেষ্টা থাকে। লগতে ইউৰিয়া ট্ৰিটেড ষ্ট্ৰ, এতিয়া যদি একো খোৱাবলৈ নাথাকে, কাৰোবাৰ যদি ধান খেৰ থাকে, ধান খেৰটো যদি আমি ইনে যদি ইউৰিয়া ট্ৰিটমেণ্ট কৰি পেলাই যদি কৰোঁ তেতিয়া 21 দিন লাগে। কিন্তু মই বাহিৰত যেতিয়া ট্ৰেইনিঙত গৈছোঁ, বহু ক্ষেত্ৰত তেওঁলোকৰ হাইল্ডাৰ গৰুবিলাক থাকে, সিহঁতে কি কৰে, শুকান খেৰটোতে পানী আৰু অকণ, ইনে আমি ইউৰিয়া ট্ৰিটেড ষ্ট্ৰ বনালে 4% ইউৰিয়া দিওঁ, ইয়াত কিন্তু 1% পানীৰ লগত যদি ইউৰিয়া মিহলাই ভালকৈ ঘাঁহটো মিহলাই 1-2 ঘণ্টা 3 ঘণ্টা গাপ মাৰি থলে, তাৰপিছত যদি ওলাই খায় তেতিয়া কিন্তু নাইট্ৰজেনটো পুৰা পাই যায়, ইউৰিয়াৰ যোনটো নাইট্ৰজেন এইটো ঘাঁহত আহি যায়।
1: কিমান মিলাব লাগিব ইউৰিয়াটো?
2: এনেই আচলতে কি হয়, যদি আমি ইউৰিয়া ট্ৰিটমেণ্ট ষ্ট্ৰ বনাওঁ তেতিয়াহ'লে 100 কেজি যদি আমি ধান খেৰ লওঁ তেতিয়াহ'লে 4 কেজি আমি ইউৰিয়া ল'ব লাগে আৰু 2 কেজিমান মলেচিচ ল'ব লাগে,
1: 4%
2: আৰু 2 শতাংশমান আমি গুড় ল'ব লাগিব, আৰু যদি আমি পাৰোঁ 2.5 কেজি বা 3 কেজি মিনাৰেল মিক্সাৰ যদি মিহলাই পেলাই আমি ধুনীয়াকৈ গোটেইখিনি বনাই ভালকে টাইট পেকেটত যদি ৰাখি থৈ দিওঁ প্লাষ্টিকত। আৰু ইয়াৰ চবতকে ভাল দিশটো ক'ত জানেনে, আমি যদি বানপানীও হৈ যায় ই প্লাষ্টিকত উপঙি যাব, ই ডুবি নাযায়, আৰু সেনেকে কিন্তু খুৱাব পৰা 21 দিনৰ পিছত ধুনীয়াকে খুৱাব পৰা প্ৰস্তুত হৈ পৰে, আৰু সেইটো কিন্তু বেলেন্স ফিডৰ ভিতৰতে পৰে।
1: গৰুৰ উপৰিও আমি ছাগলী বা গাহৰিৰ ক্ষেত্ৰতো একে সমস্যা দেখা পাওঁ নেকি?
2: হয়,
1: গাহৰিৰ ক্ষেত্ৰতো কেনেধৰণে হেৰি কৰিব দানা বা এইবিলাকৰ, যে যিধৰণে আপোনালোকে গৰুৰ কথা কৈছে,
0: গাহৰিৰ ক্ষেত্ৰত ধৰক যেনেকৈ আপোনাৰ গৰুখিনি যেনেকৈ মানে আপোনাৰ হেৰি হয় মানে

0: ইফেক্ট হয়, গতিকে আমাৰ গাহৰিখিনি ৰহব। গতিকে আমি গাহৰিখিনি প্ৰথমতে আমি ওখ ঠাইতটো নিবই লাগিব, ওখ ঠাইত নি আৰু এতিয়া ঘটনা হ'ল কি, গাহৰিক আমি বিশেষকৈ তাৰ যিটো দানা, গাহৰি যিটো খাদ্য সেইটো দিব লাগে। আৰু আমি কি কৰিব লাগিব, সিহঁতক ফিড ব্লকটো আমি খুৱাব পাৰোঁ, ফিড ব্লকো খাব। গতিকে তাৰ লগতে আমাৰ যিখিনি চৰকাৰৰ ফালৰ পৰা যিখিনি আপোনাৰ হুইট ব্ৰাণ্ড দিয়ে, মানে চাপৰ দিয়ে, সেইখিনিও খুৱাব। তাৰোপৰি কিছুমান বস্তু আমি ধৰক দিছোঁ, আমাৰ যেনেকৈ এজলা পুনি, পুনিটো আমি খুৱাব পাৰোঁ, পুনিটো ভাল খাদ্য গাহৰি কৰাৰ কাৰণে। তাৰপিছত আমি কিছুমান বস্তু ধৰক গাহৰিয়ে আপোনাৰ ধৰক কিছুমান ঘাঁহ বা কলগছ জাতীয় এনেকুৱা বস্তু খায় আপোনাৰ, গতিকে আমি সেনেকুৱা কচু চচু এনেকুৱা আমি খুৱাব পাৰোঁ, সিজাই কিনে খুৱাব পাৰোঁ। গতিকে কচুটো এনেকৈ ডুবিলেও কচুটো সিমান এটা নাই, ভালকৈ ধুই কিনে কিনে আমি যদি তাক সিজাই কিনে আমি অকণমান নিমখ চিমখ অলপ গুড় চুৰ দি কিনে খুৱাওঁ, চাউলৰ লগত বনাই খুৱাওঁ, তেতিয়াও গাহৰিটো মানে আমি বচাব পাৰোঁ। কিন্তু ঘটনা হ'ল কি, আমি সিহঁতক চাফ চিকুণকৈ ৰাখিব লাগিব আৰু সিহঁতৰ যিবোৰ খাদ্য দিওঁ যিহেতু বানপানীৰ সময়ত, গতিকে আমাৰ খাদ্যটো পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ দিব লাগিব, হাইজেনিক হ'ব লাগিব। লগতে যিটো খোৱা পানী, খোৱা পানীটো আমি
1: বানপানীৰ সময়ত সেইটো এটা সমস্যা হয়, মানে খোৱা পানীৰ অভাৱ হয়, পৰিষ্কাৰ খোৱা পানীৰ অভাৱ হয় আৰু সেইখিনি প্ৰস্তুত কৰিবলৈকে মানুহক অকণমান সময় লাগে, উতলাই ঠাণ্ডা কৰি তেনেধৰণৰ। আৰু এতিয়া আমি দেখোঁ যে পাৰ্থেনিয়াম এটা সমস্যা হ'ব পাৰে, নহয়? কাৰণ এতিয়া যেতিয়া বানপানী হয়, ওখ ঠাইত থাকে বা বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত থাকে, আপুনি কৈছে হাইৱেত থাকে, আজিকালি হাইৱেৰ ওচৰে পাজৰে বা ডিভাইডাৰবিলাকত বহুত পাৰ্থেনিয়াম দেখা পোৱা যায়, সেইবিলাক গৰুৱে খায় নেকি?
2: আচলতে পাৰ্থেনিয়ামটো গৰুৰ সচৰাচৰ খাদ্য নহয়, কাৰণ তেওঁলোকেও জানে কি খাব লাগে কি নালাগে। তো কেতিয়াও সিহঁতে যেতিয়া পৰ্যাপ্ত মাত্ৰাত দানা খাব পাই থাকে তেতিয়াহ'লে পাৰ্থেনিয়াম সিহঁতে নাখায়। কিন্তু কি হয়, এতিয়া বানপানীৰ সময়ত যেতিয়া গোটেই পানীৰ তলত গুচি যায়, ঘাঁহ বনবিলাক মৰি যায়, মৰি যোৱাৰ ক্ষেত্ৰত গৰু ছাগলীবিলাক আনি পেলাই হাইৱেত ৰখা হয়। আজিৰ দিনত অসমৰ এটা হাইৱে বাকী নাই য'ত পাৰ্থেনিয়াম নাই, গোটেই বগা হৈ ফুলি থাকে। তো কি হয়, সিহঁতি উপায় নাপায় পেলাই ভোকৰ তাৰণাত গৈ পাৰ্থেনিয়াম খাই দিয়ে, জানে খাব নালাগে তথাপি বাচি থাকিবলৈ কিবা খাব পাইছোঁ বুলি খাই দিয়ে, আৰু তাৰ ফলত তাৰ পিছত কিন্তু বহুত বেছি প্ৰব্লেম হৈ যায়। পাৰ্থেনিয়াম পয়জনিঙৰ প্ৰথম প্ৰব্লেমটোৱে হ'ল সিহঁতি ৰ'দৰ পৰা আঁতৰি থাকে। জীৱ জন্তু যিখিনিয়ে পাৰ্থেনিয়াম খায় আৰু তাৰ পয়জনিং হয়, তেতিয়া সিহঁতে ৰ'দৰ পৰা আঁতৰি পেলাই ছাঁত থাকিব বিচাৰে, ফটো চেঞ্চিটিভিটি থাকে, জণ্ডিচ হয়, খুব হাই পৰিমাণৰ জণ্ডিচ হয় আৰু ছালবিলাক ফাটি ফাটি যায়, ছালবিলাক ফাটি ফাটি ঘাঁহৰ নিচিনা হৈ যায়। আৰু তেতিয়া তার ট্রিটমেন্টর হিসাবে আসলতে বেসিক্যালি খুব বেশি আমি 25% গ্লুকোজ ইন্ট্রাভেনাস কন্টিনিউয়াসলি দিব লাগে, যাতে পয়জনটো আমি উলাই দিব পারো। সিহঁতক জণ্ডিচৰ যিখিনি ট্ৰিটমেণ্ট আছে সেই গোটেইখিনি দিব লাগিব। ছেকেণ্ডেৰী ইনফেকশ্যনৰ বন্ধ কৰিবলৈ আমি এণ্টিবায়'টিক দিব লাগিব, পেইন কিলাৰ দিব লাগিব, যিহেতু ঘাঁহবিলাক হৈছে যথেষ্ট পেইনফুল হয়, আৰু কমপ্লিটলি ড্ৰেছিং কৰি সেই উনবিলাক ৰাখিব লাগিব। যদি খুব বেছিকৈ খোৱা নাই, চিমটমবিলাক কম হয়, তেতিয়া কিন্তু এইখিনি ট্ৰিটমেণ্ট কৰি থাকিলে বাচি যায়। তো সেই গোটেইখিনি বস্তু যদি কৰিব পৰা যায় তেতিয়াহ'লে পাৰ্থেনিয়াম পয়জনিংটো বচাব পৰা যায়। কিন্তু কি হ'ব, যেতিয়া আমি হাইৱেলে জীৱ জন্তু লৈ আহোঁ তেতিয়া কিন্তু আমি মনত ৰাখিব লাগিব যে কোনো প্ৰকাৰে আমি পাৰ্থেনিয়ামৰ ওচৰত ৰাখিব নালাগে, আৰু পাৰিলে মানে গোটেই গৰু ছাগলীবিলাক এৰাল দি যদি ৰছী দি বান্ধি থয় তেতিয়া সিহঁতে য'তে ত'তে নাযায়। সমস্যা হয় বানপানীৰ সময়ত যেতিয়া মানুহে নিজৰ বাচিবলৈ চিন্তা কৰি থাকে তেতিয়া জীৱ জন্তুৰ চিন্তা কৰাটো কম হৈ যায়, তথাপি তাৰ মাজতে যিহেতু জীৱ জন্তুৱে জীৱিকা নিৰ্বাহৰ আহিলা হিচাপে কাম কৰি আছে, সিহঁতৰ ওপৰতে আমাৰ কৃষকসকলৰ জীৱন নিৰ্ভৰ কৰে, তেওঁলোকে যিমান পাৰে সেই চেষ্টাটো কৰি পেলাই পাৰ্থেনিয়াম পয়জনিং নোহোৱাকৈ যদি পাৰ কৰি দিব পাৰে, তাতে গভৰ্ণমেণ্টৰ এটা ডাঙৰ ৰোল আছে। এইখিনি সময়ত যদি ফিড এণ্ড ফডাৰ চাপ্লাইখিনি যদি হৈ যায় পৰ্যাপ্ত মাত্ৰাত, তেতিয়া কিন্তু পয়জনিঙৰ পৰা আমি বাচি থাকিব পাৰি।
3: বানৰ সময়ছোৱাত পশুধন আৰু হাঁহ কুকুৰাৰ যতন, এই বিষয়ত শ্ৰোতাসকলে এটি আলোচনা শুনিলে। আলোচনাটিত ডক্টৰ ইলাক্ষী ডেকা আৰু ডক্টৰ চন্দন শৰণীয়াৰ সৈতে কথা পাতিলে ভাস্কৰজ্যোতি আচাৰ্যই। আলোচনাটিৰ দ্বিতীয় তথা অন্তিম ভাগ শুনিবলৈ পাব অহা মঙলবাৰৰ কৃষকবাণী অনুষ্ঠানত।

0: संकट के समय प्रधानमंत्री फसल बीमा योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं,
2: अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
3: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
4: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा।
5: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान। अब आपकी है बारी।
4: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जनसेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
5: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
4: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच।
6: এতিয়া আগবঢ়াইছো কৃষক ৰাইজৰ বাবে বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, চিৰাং আৰু দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, এই জিলাকেইখনত যিহেতু এইকেইদিনত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, সেয়েহে যিসকল খেতিয়কে এতিয়ালৈকে মূল পথাৰত কঠীয়া ৰোৱাৰ কাম শেষ কৰিব পৰা নাই, সেই খেতিয়কসকলে বৰষুণৰ সুবিধালৈ চাই অতি সোনকালে কঠীয়া ৰোৱাৰ কাম শেষ কৰিব লাগে। যিসকল খেতিয়কে ইতিমধ্যে মূল পথাৰত সময়মতে ৰোৱাৰ কাম শেষ কৰিছে, সেই খেতিয়কসকলে মূল পথাৰখন সঘনাই নিৰীক্ষণ কৰি থাকিব লাগে, কাৰণ এই সময়ত ধান খেতিত মজা খোৱা পোক আৰু টোপলিকটা পোকৰ আক্ৰমণ দেখা দিব পাৰে। আগষ্ট মাহৰ মাজভাগলৈকে তিল খেতিৰ বাবে উপযুক্ত সময়। যিহেতু অহা সপ্তাহত কম বৰষুণ হোৱাৰ সম্ভাৱনা আছে, গতিকে এই সময়ত তিল খেতিৰ বাবে মূল পথাৰৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। মাটি শুকাই যোৱাৰ লগে লগে মূল পথাৰৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰি দিব। বৰষুণ হোৱাৰ ফলত শিমলু আলুৰ খেতিডৰাৰ বনবাটৰ প্ৰকোপ বৃদ্ধি হয় বাবে খেতিডৰাৰ পৰা অলাগতিয়াল বনবাট আদি নিৰাই দিব। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, মিঠামৰাৰ শস্যডৰাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক, যাতে বিছা পোকৰ আক্ৰমণ হলে তাক ৰোধ কৰিব পৰা যায়। বৰষুণ হোৱাৰ সম্ভাৱনাৰ বাবে মৰাপাটৰ পথাৰত বিছা আৰু চিটিকা পোক প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰিবৰ বাবে বাঁহৰ জেং পুতি চৰাই বহাৰ ব্যৱস্থা কৰিব পাৰে। বৰ্তমান সময়ত কৃষকসকলে তিতামৰাৰ খেতিডৰা চপাই গুৰুৱাৰ ব্যৱস্থা কৰক। গুৰুৱা কাৰ্য সম্পূৰ্ণ হলে আঁহবোৰ ঠাৰিৰ পৰা পৃথক কৰি পানীত ধুই 3-4 দিনমান টান ৰ'দত শুকুৱাব। পাণ গছৰ গুৰিত পানী জমা হ'বলৈ নিদিব। বৰ্তমান সময়ত পাণৰ পাত পচা ৰোগ বিভিন্ন ঠাইত দেখা পোৱা গৈছে। এই ৰোগৰ প্ৰতিৰোধৰ বাবে বৰডক্স মিশ্ৰণৰ 1% অহা ছেপ্টেম্বৰ মাহলৈকে মাহত 2 বাৰকৈ প্ৰয়োগ কৰিব পাৰে। আদা, হালধি খেতিডৰা ৰাইজম ৰোগ বেমাৰৰ পৰা বচাবলৈ খেতিডৰাত পানী জমা হ'বলৈ নিদিব আৰু বৰষুণৰ পানী ওলাই যোৱাৰ সুব্যৱস্থা কৰি ৰাখক। কুঁহিয়াৰৰ গছবোৰ বৰষুণ আৰু প্ৰবল বতাহত হালি নপৰিবৰ বাবে 3-4ডাল কুঁহিয়াৰ গাগছ একেলগ কৰি বান্ধি দিব। কুঁহিয়াৰৰ ৰেড ৰোগ বেমাৰ নিয়ন্ত্ৰণ কৰিবলৈ খেতিডৰাত পানী জমা হ'ব নিদিব আৰু আক্ৰান্ত গছ উভালি পেলাব। কল খেতিৰ বাবে পোখা পুলিবোৰ ৰুই শেষ কৰক। কল খেতি সাধাৰণতে পোখাৰ পৰা কৰা হয়। বাছনি কৰা পুলিটোৰ ওজন 1.5 কেজিৰ পৰা 2 কেজি হ'লে ভাল। 1 ফুট ওপৰত পুলিটোৰ আগটো হেলনীয়াকৈ কাটি ল'ব। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, শাওনীয়া মাহৰ বীজ আগষ্টৰ মাজভাগলৈ সিঁচিব পাৰি। এই খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। বিভিন্ন ঠাইত অতিৰিক্ত খৰাং সদৃশ পৰিস্থিতিৰ বাবে কৃষকসকলে বৰ্ষাকালীন মাহৰ বীজ সিঁচিবৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। শালি তিলৰ বাবে মাটি প্ৰস্তুতিৰ সময়ত 3 বাৰ হাল বাই মৈয়াই মাটিডৰা চাহ কৰি ল'ব। পথাৰৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। হালধিৰ খেতিডৰা সময়মতে পৰিচৰ্যা কৰি গুৰিত মাটি চপাই দিয়াৰ ব্যৱস্থা কৰক। ডাৱৰীয়া নাইবা বৰষুণৰ বতৰত সাৰৰ প্ৰয়োগ সাময়িকভাৱে স্থগিত ৰাখিব। অনুকূল বতৰৰ বাবে টেঙাজাতীয় গছত গামোচিছ নামৰ এবিধ বেমাৰে দেখা দিব পাৰে। এই বেমাৰৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে বাৰীখনৰ পৰা অতিৰিক্ত পানীভাগ সহজে ওলাই যাব পৰাকৈ প্ৰয়োজন অনুযায়ী সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। ইতিমধ্যে সংক্ৰমিত গছবোৰৰ আক্ৰান্ত অংশবোৰ কটাৰীৰে চুৰুকি পটাছ পানীৰে ধুই 2-3 দিন পিছত সেই অংশত বৰ্ডো মিশ্ৰণ সানি দিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ। কল খেতিত ডাৱৰীয়া আৰু সেমেকা বতৰৰ বাবে বাঞ্চিটপ ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে। এই ৰোগৰ বিস্তাৰ ৰোধ কৰিবলৈ ৰগৰ বা ডাইমেক্ৰন প্ৰতি লিটাৰ পানীত 1 মিলিলিটাৰ হিচাপত স্প্ৰে কৰি ৰোগ বিয়পোৱা মোৱাপোক নিয়ন্ত্ৰণ কৰিব লাগে। সেমেকা বতৰ আৰু আৰ্দ্ৰতাৰ বাবে জলকীয়া বা গোলমৰিচৰ খেতিত ৱেইল্ট বা মৰহি যোৱা ৰোগ হ'ব পাৰে।

এই মৰহি যোৱা ৰোগৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কেৱল ফৰকাল বতৰত লতাৰ গুৰিত 150 গ্ৰাম ট্ৰাইকোডাৰ্মা মিহলিত নিমৰ খৈল আৰু গোবৰৰ মিশ্ৰণ প্ৰয়োগ কৰক আৰু মাটিখিনিৰ লগত ভালদৰে মিহলাই দিয়ক। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মগুমাহ আৰু মাটিমাহৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম স্থগিত ৰাখক। এই সময়ত গৰমৰ পৰা এৰী পলুবোৰক ৰক্ষা কৰিবলৈ এৰী পলু পালকসকলে পলু পালন কৰা ঘৰটোৰ দুৱাৰ, খিৰিকী, ভেণ্টিলেটৰবোৰ দিনৰ ভাগত খুলি দি বতাহ চলাচল কৰিবলৈ দিব লাগে। জমা কৰি থোৱা এৰা, কেচেৰু পাতবোৰ ভিজা মৰাপাতৰ বস্তাৰে মেৰিয়াই থৈ মাজে মাজে পানী ছটিয়াই থাকিব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ ইমানেই। এইখিনিতে শুনো আহক প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠৰ এটি লোকগীত।

প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত লোকগীতটি শুনিলে। এতিয়া শুনক শেহতীয়া পাচলি আৰু শস্যৰ বজাৰ দৰ। বেঙেনা প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 4,000 টকালৈ, তিতাকেৰেলা 2,600 টকাৰ পৰা 3,500 টকালৈ, তিয়ঁহ 2,200 টকাৰ পৰা 2,800 টকালৈ, বিলাহী 1,500 টকাৰ পৰা 2,200 টকালৈ, ৰঙালাও প্ৰতি কুইণ্টলত 1,800 টকাৰ পৰা 2,500 টকালৈ, অমিতা 2,000 টকাৰ পৰা 2,500 টকালৈ, গাজৰ 4,500 টকাৰ পৰা 5,000 টকালৈ, জলকীয়া 8,500 টকাৰ পৰা 10,000 টকালৈ, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকালৈ, জিকা 3,000 টকাৰ পৰা 4,000 টকালৈ, ভোল প্ৰতি কুইণ্টলত 2,200 টকাৰ পৰা 2,500 টকালৈ, মূলা 1,600 টকাৰ পৰা 2,200 টকা, বিট 3,500 টকাৰ পৰা 4,000 টকা, বন্ধাকবি 1,800 টকাৰ পৰা 2,500 টকা, ফুলকবি 5,000 টকাৰ পৰা 6,000 টকালৈ, মূলাৰ প্ৰতি কুইণ্টলৰ দৰ 1,600 টকাৰ পৰা 2,200 টকাৰ ভিতৰত, বিট 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, বন্ধাকবিৰ প্ৰতি কুইণ্টলৰ দৰ 1,800 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, ফুলকবি 5,000 টকাৰ পৰা 6,000 টকালৈ, স্কোৱাছ 1,800 টকাৰ পৰা 2,600 টকালৈ, কেপচিকাম 2,000 টকাৰ পৰা 3,000 টকালৈ, পটলৰ প্ৰতি কুইণ্টলৰ দৰ 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,200 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, কচু প্ৰতি কুইণ্টলৰ দৰ 3,200 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, লাও প্ৰতি কুইণ্টলৰ দৰ 2,000 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, পালেং শাক 100 টকাত 120 মুঠা, উৰহি প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, লেচেৰা 4,000 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, কাজিনেমু প্ৰতি পোনৰ দৰ 120 টকাৰ পৰা 150 টকালৈ, পুদিনা 100 মুঠাত 100 টকা, ধনিয়া পাত 100 মুঠাত 100 টকা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলৰ দৰ 3,500 টকাৰ পৰা 4,500 টকালৈ, সেউজীয়া মটৰ মাহৰ দৰ 6,500 টকাৰ পৰা 8,500 টকাৰ ভিতৰত। এইবাৰ আগবঢ়াইছো চাউল আৰু আন শস্যৰ শেহতীয়া বজাৰ দৰ। চাউল প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকালৈ,

গোম ধান 2,100 টকাৰ পৰা 2,200 টকালৈ, মগু 9,600 টকাৰ পৰা 12,500 টকালৈ, মচুৰ 7,700 টকাৰ পৰা 7,800 টকালৈ, বুট প্ৰতি কুইণ্টলত 6,900 টকাৰ পৰা 8,200 টকালৈ, মাটিমাহৰ দৰ প্ৰতি কুইণ্টলত 10,600 টকাৰ পৰা 13,500 টকালৈ, মগু দাইল 8,900 টকাৰ পৰা 11,400 টকালৈ, মচুৰ দাইল 7,200 টকাৰ পৰা 9,100 টকালৈ আৰু ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকালৈ। বুটৰ দাইল 7,100 টকাৰ পৰা 7,800 টকা। আলুৰ দাম প্ৰতি কুইণ্টলত 1,000 টকাৰ পৰা 1,200 টকালৈ। পিঁয়াজ 3,500 টকাৰ পৰা 3,600 টকালৈ। সৰিয়হ 6,250 টকাৰ পৰা 6,500 টকালৈ। তিল প্ৰতি কুইণ্টলত 13,000 টকাৰ পৰা 15,000 টকালৈ। ধনিয়া প্ৰতি কুইণ্টলত 14,000 টকাৰ পৰা 15,000 টকালৈ। আদা 12,000 টকাৰ পৰা 13,000 টকালৈ। শুকান জলকীয়া 24,000 টকা। তামোলৰ প্ৰতিপোনৰ দৰ 350 পৰা 450 টকা। পাণৰ বীজগুচিৰ দাম 180 টকাৰ পৰা 250

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: এয়া আকাশবাণী তেজপুৰ। এতিয়া আৰাধনা অনুষ্ঠানত শুনাবলৈ লৈছোঁ এটি ভজন, শিল্পী মাধৱ ইংলেং।

শ্ৰোতাই ভজন শুনিলে। এয়া আকাশবাণী তেজপুৰ। কণ্টেক্ট পিছতেই 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্য চৰকাৰে বান বিধ্বস্ত অঞ্চলসমূহত সাহায্য প্ৰদান, পুনৰ্বাসন আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে অসমলৈ 379,35,00,000 টকা মুকলি কৰাৰ সিদ্ধান্ত। অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ কাৰ্যসূচী মুকলি। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ। আৰু কমনৱেলথ গেমছত জেচমিন লম্বৰীয়া আৰু প্ৰীতি পাৱাৰৰ সোণৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে বান বিধ্বস্ত অঞ্চলসমূহত সাহায্য প্ৰদান, পুনৰ্বাসন আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰি কয় যে প্ৰভাৱিত পৰিয়ালসমূহক সকাহ প্ৰদানৰ বাবে উদ্ধাৰ অভিযান সকলো অঞ্চললৈ সম্প্ৰসাৰিত কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি 29 এপ্ৰিলৰ পৰা 31 জুলাইলৈকে ৰাজ্যত 25খন জিলাৰ 77টা ৰাজহ চক্ৰৰ 2,251খন গাঁও প্ৰভাৱিত হৈছে। বানৰ ফলত 11,45,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। বৰ্তমান বিভিন্ন প্ৰান্তত স্থাপন কৰা 218টা আশ্ৰয় শিবিৰত 71,889ৰো অধিক লোকে আশ্ৰয়

লৈ আছে। বান ক্ষতিগ্ৰস্ত লোকসকললৈ খাদ্য, খোৱাপানী আৰু অন্যান্য অত্যাৱশ্যকীয় সা সামগ্ৰী যোগানৰ বাবে 1811টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। প্ৰকাশিত তথ্য অনুসৰি বানৰ ফলত 82জন লোকে প্ৰাণ হেৰুৱাইছে আৰু 2জন লোক এতিয়াও সন্ধানহীন হৈ আছে। বাঢ়নী পানীয়ে 2530টা ঘৰ সম্পূৰ্ণভাৱে আৰু 9668টা ঘৰ আংশিকভাৱে ক্ষতি কৰিছে। বানৰ বাবে 29,985জন লোকক নিৰাপদ স্থানলৈ আঁতৰাই আনিবলগীয়া হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ তথ্য প্ৰকাশ কৰি কয় যে চৰকাৰে দুৰ্গত লোকৰ উদ্ধাৰ, পুনৰ্বাসন আৰু প্ৰভাৱিত এলেকাসমূহলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। তেওঁ লগতে কয় যে সংশ্লিষ্ট বিষয়াসকলে বান পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু প্ৰভাৱিত লোকসকলক সাহায্য প্ৰদান কৰি আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে আজি 2,117,85,00,000 টকাৰ আগতীয়া সাহায্য জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। সেই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্ৰিম কিস্তি হিচাপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 379,35,00,000 টকা আৰু অৰুণাচল প্ৰদেশলৈ 44,55,00,000 টকা মুকলি কৰি দিয়া হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশলৈ ইতিমধ্যে আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে। অসমৰ বানৰ বিভীষিকালৈ চাই ৰাজ্যখনলৈ দুবাৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে নাগালেণ্ড চৰকাৰৰ অনুৰোধ মৰ্মে ৰাজ্যখনৰ বাবে আন এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল গঠন কৰা হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বান প্ৰভাৱিত ৰাজ্যসমূহক উদ্ধাৰ, সাহায্য আৰু পুনৰ্বাসনৰ বাবে যথাসম্ভৱ সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ। কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যজুৰি ৰূপায়ণ হৈ থকা অমৃত বৃক্ষ আন্দোলনৰ সৈতে সংগতি ৰাখি আজি বজালি জিলাত এজোপা গছ মাতৃৰ নামত শীৰ্ষক বিশেষ গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। বঙাইগাঁও সামাজিক বনানীকৰণ বন সংমণ্ডলৰ উদ্যোগত আৰু বজালি জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে পৰিৱেশ সংৰক্ষণ, সেউজীকৰণ আৰু জনসাধাৰণৰ মাজত গছপুলি ৰোপণৰ সজাগতা বৃদ্ধি কৰা। অনুষ্ঠানত উপস্থিত থাকি বজালি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে সকলোকে গছপুলি ৰোপণ কৰি পৰিৱেশ সুৰক্ষা সক্ৰিয় অংশগ্ৰহণৰ বাবে আহ্বান জনায়। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি তামোলপুৰত বাক্সা বন প্ৰাধিকৰণৰ তামোলপুৰ কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। তামোলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস, বি টি চিৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাস, জিলা আয়ুক্ত চিমি কৰণকে ধৰি আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত বিভিন্ন সামাজিক সংগঠন তথা স্থানীয় ৰাইজৰ মাজত গছপুলি বিতৰণ কৰা হয়। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি ধেমাজিৰ কোলাপথাৰত থকা ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত অমৃত বৃক্ষ আন্দোলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ উদ্বোধন কৰি সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত আৰম্ভ হোৱা এই মহৎ অভিযান কেৱল গছপুলি ৰোপণৰ কাৰ্যসূচীয়ে নহয় বৰং ভৱিষ্যৎ প্ৰজন্মৰ বাবে সেউজীয়া, সুস্থ আৰু বহনক্ষম অসম গঢ়াৰ এক জন আন্দোলন বুলি অভিহিত কৰে। জীৱনৰ সুন্দৰ আৰম্ভণিৰ বাবে মাতৃদুগ্ধপান কাৰ্যকৰী পদক্ষেপসমূহক অধিক শক্তিশালী কৰোৱা হওক এই বিষয়বস্তুৰে আজিৰে পৰা বিশ্ব মাতৃদুগ্ধপান সপ্তাহ পালন কৰা হৈছে। বিশ্ব মাতৃদুগ্ধপান সপ্তাহ প্ৰতি বছৰে 1 আগষ্টৰ পৰা 7 আগষ্টলৈ পালন কৰা হয়। এই সপ্তাহ পালনৰ উদ্দেশ্য হৈছে মাতৃদুগ্ধৰ উপকাৰিতাৰ বিষয়ে সমাজত সজাগতাৰ সৃষ্টি কৰা, মাতৃসকলক এই সংক্ৰান্তত উপযুক্ত পৰামৰ্শ আৰু সহযোগিতা আগবঢ়োৱাৰ লগতে প্ৰতিটো শিশুৰ বাবে জীৱনৰ আৰম্ভণিৰ পৰাই সঠিক পুষ্টি লাভ কৰাটো নিশ্চিত কৰা। ৰাজ্যৰ বিভিন্ন স্থানত আজি বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ শুভাৰম্ভ কৰা হয়। কামৰূপ মহানগৰ জিলাত আজি বিশ্ব মাতৃদুগ্ধপান সপ্তাহ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শইকীয়াই হাতগাঁও ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত সপ্তাহজোৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বজালি জিলাৰ পাঠশালাৰ শ্বহীদ মদন ৰাওতা মহকুমা অসামৰিক চিকিৎসালয়ত আজি এই সপ্তাহৰ শুভাৰম্ভণি অনুষ্ঠানত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ কুলেন কাকতিয়ে সভাপতিত্ব কৰে। সভাত উপস্থিত থাকি বিশিষ্ট চিকিৎসক ডাঃ দিগন্ত দেৱ চৌধুৰীয়ে জন্মৰ এঘণ্টাৰ ভিতৰত আৰু জন্মৰ পাছৰ প্ৰথম ছমাহ নৱজাতকক কেৱল মাতৃদুগ্ধ পান কৰোৱা আৰু তাৰ পাছত উপযুক্ত পৰিপূৰক আহাৰৰ সৈতে দুবছৰ বা ততোধিক সময়লৈ মাতৃদুগ্ধ পান অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশ্ব মাতৃদুগ্ধপান সপ্তাহ উপলক্ষে আজিৰে পৰা অহা 7 আগষ্টলৈ জিলাখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান, উপস্বাস্থ্য কেন্দ্ৰ আৰু চিকিৎসা কেন্দ্ৰসমূহত সজাগতা সভা, পৰামৰ্শদান, স্বাস্থ্য শিক্ষা আৰু বিভিন্ন জনসচেতনতামূলক কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান পশ্চিম কাৰ্বি আংলঙৰ উদ্যোগত আজি মেঘালয়ৰ সীমান্তৱৰ্তী দুৰ্গম লাংহেম্পি নিয়মীয়া চিতাকৰণ কেন্দ্ৰত বিশ্ব মাতৃদুগ্ধপান সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে আয়োজিত সজাগতা অনুষ্ঠানত লাংহেম্পি আৰু তাহপাত অঞ্চলৰ গৰ্ভৱতী মহিলা, দুগ্ধপান কৰাই থকা মাতৃ

0: আৰু শিশুসহ 20জনতকৈ অধিক লোক উপস্থিত থাকে। গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ অধীনত থকা 5টা খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সকলো স্বাস্থ্য কেন্দ্ৰত সজাগতামূলক কাৰ্যসূচীৰে বিশ্ব মাতৃদুগ্ধপান সপ্তাহ আৰম্ভ হৈছে। দৰং জিলাৰ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ 100খন বিচনাযুক্ত প্ৰসূতি আৰু শিশু কেন্দ্ৰত আজি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত বিশ্ব মাতৃদুগ্ধপান সপ্তাহ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। বৰপেটা জিলাৰ কলগাছিয়াত থকা বৰপেটা অসামৰিক চিকিৎসালয়তো আজি এই দিৱসৰ শুভাৰম্ভ কৰা হয়। শ্রোতাসকলে সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
1: সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক বিশেষ সাহায্য হিচাপে 2,500 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় বৰ্তমান কেৱল এখন জনকল্যাণমূলক আঁচনি হৈ থকা নাই, বৰং পৰিয়ালসমূহক আৰ্থিকভাৱে সবল কৰা তথা বিত্তীয় অন্তৰ্ভুক্তি নিশ্চিত কৰা নিৰ্ভৰযোগ্য আৰ্থসামাজিক সুৰক্ষা ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে। তেওঁ কয় যে অৰুণোদয়ৰ পৰিসৰ ক্ৰমে সম্প্ৰসাৰিত কৰা হ'ব আৰু সাহায্যৰ পৰিমাণো সময়ে সময়ে বৃদ্ধি কৰা হ'ব। তেওঁ লগতে কয় যে হিতাধিকাৰীসকলে বছৰি লাভ কৰা অৰুণোদয়ৰ প্ৰাপ্যৰ বিপৰীতে সুদবিহীন ক্ষুদ্ৰ ঋণ লাভ কৰিব। বৰ্তমান হিতাধিকাৰীসকলে বছৰি সৰ্বাধিক 15,000 টকা পৰ্যন্ত ঋণ ল'ব পাৰিব বুলি তেওঁ মন্তব্য কৰে। অৰুণোদয়ৰ মাহিলী সাহায্যৰ পৰা ঋণৰ ধন পৰিশোধৰ ব্যৱস্থা থাকিব বুলিও তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে ইচ্ছুক হিতাধিকাৰীসকলে বেংকৰ জৰিয়তেও ঋণ লাভ কৰিব পাৰিব আৰু সেই ঋণৰ কিস্তি মাহিলী অৰুণোদয় ধনৰাশিৰ পৰা পৰিশোধ কৰা হ'ব।
2: কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1,250 টকা পাওঁ, কিন্তু আজি মই তৎকালীনভাৱে মোক 2,000 টকা লাগে, 3,000 টকা লাগে, তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰো পৰা টকাটো ল'ব নালাগে। অৰুণোদয় পৰাই আপোনালোকে 2,000 টকা আগতীয়াকৈ ল'ব পাৰিব, পিছত আমি 200-200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি কাটি আমি গৈ থাকিম। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব, আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম, তেতিয়া কি হ'ব, বিনা সুদত আপোনালোকে এডভান্সো ল'ব পাৰিব।
1: তেওঁ কয় যে অৰুণোদয় আঁচনি অধিক সুলভ আৰু সবল কৰি তোলাৰ প্ৰতি ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিটো পৰিয়ালৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে চৰকাৰে এই আঁচনি আগলৈও শক্তিশালী কৰি যাব বুলি মন্তব্য কৰে। ৰাজ্যৰ 3,500টা স্থানত একে সময়তে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ 37 লাখ হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতিমাহে 470 কোটি টকাকৈ ব্যয় কৰিব। নলবাৰী জিলাতো আজি অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ ধন প্ৰদান কৰা হৈছে। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে আজি কয় যে এই মাহৰ অৰুণোদয় আঁচনিৰ ধন নলবাৰীৰ 91,511 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব। যিসকলে অৰুণোদয় ধন পোৱা নাই তেওঁলোকৰ আধাৰ সংযোগৰ ক্ষেত্ৰত সহায় কৰিবলৈ অৰুণোদয় সাৰথি নিয়োগ কৰা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। নগাঁৱত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় মুকলি কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এই আঁচনি মুকলি কৰে। শ্ৰীভূমি জিলাৰ 108টা স্থানত পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে অৰুণোদয় তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। বজালী, হাদেৰী, বাঘমাৰা আৰু কেন্দুগুৰিত অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনি মুকলি কৰা হয়। দৰং আৰু বিশ্বনাথ জিলাতো আজি এই আঁচনিখনৰ শুভাৰম্ভ কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ 9টাকৈ পৰিষদীয় সমষ্টিত অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনিৰ শুভাৰম্ভ হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে আজি নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি বিভাগীয় মুৰববী অধ্যাপকসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ চলিত শিক্ষা ব্যৱস্থা, স্বাস্থ্যসেৱাৰ মান, আন্তঃগাঁথনি উন্নয়ন, ৰোগীকেন্দ্ৰিক সেৱা তথা ভৱিষ্যতৰ উন্নয়নমূলক পৰিকল্পনাসমূহৰ উপৰি চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰে।
3: ডেভেলপমেণ্ট বিচাৰিছে, অভিযোগ বুলি শব্দ বুলি ক'লে বেয়া দেখে, তেখেতসকলে যিটো আছে তাতে উন্নত মানদণ্ড বিচাৰিছে বা কিছু কথাটো আমি ভাবো যে কৰা উচিত, বাকী সব যিমান বিচাৰি আছে কৰিব হলেতো কিবা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড হৈ যাব, কিন্তু তথাপিও যিমান কৈছে তাত যি যি আমি কৰিব পাৰো আমি কৰি যাম। অসমৰ নিচিনা ষ্টেট এটাত এই ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো আপোনালোকে দেখি আছে, বহুত ষ্টেটত তেওঁলোকৰ যিটো বেষ্ট মেডিকেল কলেজ আছে বা কেপিটেলৰ মেডিকেল কলেজ আছে, সেইটো এই মেডিকেল কলেজতো এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, আৰু লাহে লাহে হস্পিটেল মেডিকেল কলেজটো ভালকে আগবাঢ়ি আছে। আকৌ এতিয়া আমাৰ ৰিভিউ আছে, ডিষ্ট্ৰিক্ট পৰ্যায়ত ৰিভিউ হ'ব, ডিষ্ট্ৰিক্ট হেলথ ছচাইটি বাকীখিনিৰ লগতো ৰিভিউ হ'ব, আৰু মই ভাবো যে সকলোৱে লগ লাগি আমি অসমৰ চিন্তাটো পজিটিভ দিশে ল'ব লাগিব, তেতিয়াহে কামবোৰ আমি ভালকে কৰিম।
1: আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থা

0: স্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটি আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। এতিয়া পৰৱৰ্তী বাতৰি শুনক নিৰুপমাৰ পৰা।
1: ধন্যবাদ মৰমী। ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা আৰম্ভ হ'ব। জনসাধাৰণে SE.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বিচাৰি বাছনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব। ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্বগণনা পৰিচয় প্ৰদান কৰিব লাগিব আৰু গণনাকাৰী বিষয়াসকলে তথ্যসমূহ নিশ্চিত কৰিব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। মৰিগাঁও জিলাৰ কুমৈ আঞ্চলিক মাধ্যমিক বিদ্যালয়ত আজি জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে ৰাজ্যপালৰ বিবেচনাধীন পুঁজিৰ অধীনত নিৰ্মিত ছাত্ৰী শৌচাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানতে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা হস্ততাঁত তথা বস্ত্ৰ বিভাগৰ সহযোগত মৰিগাঁৱৰ উদ্যোগী মহিলা মেঘালী দাসে বিদ্যালয়খনলৈ এখন তাঁতৰ শাল প্ৰদান কৰে। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে ছাত্ৰীসকলৰ মাজত হস্ততাঁত দক্ষতা বিকাশ কৰাৰ লগতে আত্মনিৰ্ভৰশীলতাৰ মানসিকতা গঢ়ি তোলা আৰু জীৱিকামুখী প্ৰশিক্ষণৰ সুযোগ সৃষ্টি কৰা। এই পদক্ষেপসমূহে বিদ্যালয়খনৰ ছাত্ৰীসকলৰ বাবে উন্নত অনাময় ব্যৱস্থা নিশ্চিত কৰাৰ লগতে দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰশীলতাক অধিক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। কমনৱেলথ গেমছত ভাৰতৰ জেচমিন লম্বৰীয়া আৰু প্ৰীতি পাৱাৰে সোণৰ পদক অৰ্জন কৰিছে। প্ৰীতিয়ে আজি মহিলাৰ বক্সিঙৰ 54 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত কানাডাৰ স্কাৰলেট ডেলগাডোক 5-0 ফলাফলত পৰাস্ত কৰি স্বৰ্ণ পদক হস্তগত কৰে। একেদৰে জেচমিনে 57 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ মিকেলা ৱালছক 5-0 ফলাফলত পৰাস্ত কৰে। ইপিনে ভাৰতৰ প্ৰবীণ চিত্ৰাবেলে ট্ৰিপল জাম্পত ৰূপৰ পদক লাভ কৰে। ভাৰতে সম্প্ৰতি 7টা সোণ, 13টা ৰূপ আৰু 7টা ব্ৰঞ্জসহ মুঠ 27টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ ষষ্ঠ স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাজ্য চৰকাৰে বান বিধ্বস্ত অঞ্চলসমূহত সাহায্য প্ৰদান, পুনৰ্বাসন আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে অসমলৈ 379,35,00,000 টকা মুকলি কৰাৰ সিদ্ধান্ত। অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ কাৰ্যসূচী মুকলি। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ। আৰু কমনৱেলথ গেমছত জেচমিনা লম্বৰীয়া আৰু প্ৰীতি পাৱাৰৰ সোণৰ পদক অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: বন্দৰ পথ আৰু শক্তি আন্তঃগাঁথনিকে ধৰি প্ৰায় 18,000 কোটি ব্যয় সাপেক্ষে ৰূপায়ণ হ'বলগীয়া বিভিন্ন উন্নয়নমূলক প্ৰকল্পই কেন্দ্ৰ আৰু ৰাজ্যৰ NDA চৰকাৰৰ শাসনকালত হোৱা ৰাজ্যখনৰ দ্ৰুত উন্নয়নৰ দিশটোকে প্ৰতিফলিত কৰিছে।
1: আন্ধ্ৰ প্ৰদেশ হমেশা ভৱিষ্য কি সোচ ৰখনে ৱালা প্ৰদেশ ৰহা হে। ছফ্টৱেৰ, IT আৰু টেক ছেক্টৰ মে আন্ধ্ৰ কে যুৱাওঁ নে পুৰি দুনিয়া মে আপনা ডংকা বজায়া হে আৰু ইছলিয়ে চৰকাৰ ইয়াহাঁ কে টেলেণ্ট কো আন্ধ্ৰ প্ৰদেশ কি ডেভেলপমেণ্ট পাৱৰ সে জোড়না চাহতী হে।
0: প্ৰধানমন্ত্ৰীয়ে নতুন বিমানবন্দৰক অন্ধ্ৰপ্ৰদেশৰ বিশেষকৈ উত্তৰ অন্ধ্ৰপ্ৰদেশৰ বিকাশৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি অভিহিত কৰিছে। তেওঁ কয় যে এই বিমানবন্দৰে ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ আশা আকাংক্ষাক নতুন গতি প্ৰদান কৰিব। স্বাধীনতা যুঁজাৰু আল্লৰি সীতাৰাম ৰাজুৰ নামেৰে বিমানবন্দৰটো নামকৰণ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতা সেনানীগৰাকীৰ নামে ভৱিষ্যতৰ প্ৰজন্মক মানৱ সেৱা আৰু দেশভক্তিৰ আদৰ্শৰে অনুপ্ৰেৰণা যোগাই থাকিব। দেশৰ সম্প্ৰসাৰিত অসামৰিক বিমান পৰিবহণ খণ্ডৰ কথা উল্লেখ কৰি তেওঁ কয় যে 2014 চনত 74টা কাৰ্যক্ষম বিমান বন্দৰ আছিল আৰু বৰ্তমান এনে বিমান বন্দৰৰ সংখ্যা 166টালৈ বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে উড়ান আঁচনিয়ে সাধাৰণ নাগৰিকৰ বাবে বিমান যাত্ৰা যথেষ্ট সহজ কৰি তুলিছে আৰু শেহতীয়াকৈ মুকলি কৰা দ্বিতীয় পৰ্যায়ৰ উড়ান আঁচনিয়ে আঞ্চলিক যোগাযোগ অধিক শক্তিশালী কৰি তুলিব। তেওঁ প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় প্ৰকল্পৰ অধীনত বন্দৰ, ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ আদিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰপ্ৰদেশক বিকাশৰ গুৰুত্বপূৰ্ণ চালিকা শক্তি হিচাপে গঢ়ি তুলিছে। ৰাজ্যখনত 70টাতকৈ অধিক ৰেল ষ্টেচনক আধুনিকীকৰণ কৰা হৈছে আৰু প্ৰায় 1,00,000 কোটি টকাৰ ৰেল প্ৰকল্পৰ অধীনত কাম কাজ অব্যাহত আছে। ভৱিষ্যতে ৰাজ্যখন প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে বিশাখাপট্টনমত ছেমি কণ্ডাক্টৰ প্ৰকল্প, গুগলত প্ৰস্তাৱিত কৃত্ৰিম বুদ্ধিমত্তা, ক্লাউড আন্তঃগাঁথনি চৌহদ, নাকাপল্লীত ফাৰ্মা পাৰ্কৰ লগতে সেউজ শক্তিত বিনিয়োগৰ কথাও উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত অন্ধ্ৰপ্ৰদেশে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ দৃঢ় বিশ্বাসী। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশক পুনৰ গঢ়ি তোলা আৰু উত্তৰ অন্ধ্ৰপ্ৰদেশৰ উত্তৰণৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত 379খন গাঁৱৰ 192,799 জন লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে আজি 2,117,85,00,000 টকাৰ আগতীয়া সাহায্য জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্ৰিম কিস্তি হিচাপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 379,35,00,000 টকা আৰু অৰুণাচল প্ৰদেশলৈ 44,55,00,000 টকা মুকলি কৰি দিয়া হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশলৈ ইতিমধ্যে আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ কাৰ্যসূচী মুকলি কৰিব। ৰাষ্ট্ৰজুৰি মাদক দ্ৰব্য আসক্তিৰ বিৰুদ্ধে জনভাগিদাৰী অভিযানৰ 100 সপ্তাহ কাৰ্যসূচী আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সমগ্ৰ দেশৰ 10,000তকৈ অধিক স্থানৰ যুৱক যুৱতীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মাই ভাৰত স্বেচ্ছাসেৱক, মাই ভাৰত ৰাষ্ট্ৰীয় সেৱা আঁচনি স্বেচ্ছাসেৱক, যুৱ সংঘ, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, বেচৰকাৰী সংস্থা, ঔদ্যোগিক প্ৰতিষ্ঠানৰ যুৱগোট আৰু 125টাতকৈ অধিক অংশীদাৰ আধ্যাত্মিক সংস্থাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই কাৰ্যসূচীত ভাগ ল'ব। এই অভিযানৰ অধীনত প্ৰতিটো দেওবাৰে সমগ্ৰ দেশতে মাদক দ্ৰব্য মুক্ত সমাজ গঢ়ি তোলাৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যে সাপ্তাহিক কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। এই কাৰ্যসূচীৰ অংশ হিচাপে ক্ৰীড়া প্ৰতিযোগিতা, ৱাকাথন, যোগ, ধ্যান, সাংস্কৃতিক কাৰ্যসূচী, বাটৰ নাট, আলোচনা চক্ৰ, চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হ'ব। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালক 2026 বৰ্ষৰ লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে। লোকমান্য তিলক স্মাৰক ন্যাসে আজি পুণেত আয়োজন কৰা এটা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীডোভালক এই বঁটা প্ৰদান কৰে। লোকমান্য বাল গংগাধৰ

0: বিধেয়কৰ 106 সংখ্যক মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি শ্ৰীডোভালক এই বঁটাৰে সন্মানিত কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশ্বাহে কয় যে অজিত ডোভালে দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত অত্যন্ত গুৰুত্বপূৰ্ণ বিভিন্ন সিদ্ধান্তৰ কাৰ্য ৰূপায়ণৰ ক্ষেত্ৰত শ্ৰীডোভালে নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে। শ্ৰীশ্বাহে লগতে কয় যে ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অনবদ্য সেৱাৰ স্বীকৃতিস্বৰূপে শ্ৰীডোভালক এই বঁটাৰে সন্মানিত কৰা হৈছে। বঁটা গ্ৰহণ কৰি শ্ৰীডোভালে এই সন্মানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰত এখন শক্তিশালী আৰু অধিক দক্ষ ৰাষ্ট্ৰ হিচাপে আগবাঢ়ি গৈছে। তেওঁ দেশৰ সকলো নাগৰিকক এখন বিকশিত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত আগভাগ ল'বলৈ আহান জনায়। জম্মু কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ছত্ৰু অঞ্চলত আজি ডাৱৰ বিস্ফোৰণৰ ফলত আকস্মিক বানৰ সৃষ্টি হয়। প্ৰবল বৰষুণৰ বাবে অঞ্চলটোৰ জনজীৱন ব্যাহত হোৱাৰ লগতে কিস্তৱাৰ, ডোডা আৰু ৰামবান জিলাৰ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হয়। পুৱতি নিশা ডাৱৰ বিস্ফোৰণৰ ফলত অহা এই আকস্মিক বানত অঞ্চলটোৰ যথেষ্ট ক্ষতিসাধন হৈছে। কিস্তৱাৰ ছত্ৰু চিন্থন ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যাহত হোৱাৰ লগতে বিভিন্ন বাসগৃহ আৰু দোকান পোহাৰ জলমগ্ন হৈ পৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কৈছে যে এই বানৰ ফলত কোনো লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা নাই। তেওঁ আকস্মিক বানৰ ফলত ক্ষতিগ্ৰস্ত ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলক চৰকাৰ সাহায্য পুঁজিৰ পৰা ক্ষতিপূৰণ দিয়া হ'ব বুলি জনাইছে। কমনৱেলথ গেমছত ভাৰতৰ জেচমিন লম্বৰীয়া আৰু প্ৰীতি পাৱাৰে সোণৰ পদক অৰ্জন কৰিছে। প্ৰীতিয়ে আজি মহিলাৰ বক্সিঙৰ 54 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত কানাডাৰ স্কাৰলেট ডেলগাডোক 5-0 ফলাফলত পৰাস্ত কৰি স্বৰ্ণ পদক হস্তগত কৰে। একেদৰে জেচমিনে 57 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ মিকেলা ৱালছক 5-0 ফলাফলত পৰাস্ত কৰে। ইপিনে ভাৰতৰ প্ৰবীণ চিত্ৰাবালে ট্ৰিপল জাম্পত ৰূপৰ পদক আৰু ছেলভা প্ৰভুৱে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰত সম্প্ৰতি 7টা সোণ, 13টা ৰূপ আৰু 7টা ব্ৰঞ্জসহ মুঠ 27টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ ষষ্ঠ স্থানত আছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে জেচমিন লম্বৰীয়া আৰু প্ৰীতি পাৱাৰক মহিলাৰ বক্সিঙত সোণৰ পদক অৰ্জন কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে ট্ৰিপল জাম্পত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰবীণ চিত্ৰাৱাল আৰু ছেলভা প্ৰভুকো অভিনন্দন জনায়। বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শন, কঠোৰ অনুশীলন আৰু একাগ্ৰতাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। শ্ৰীৰাধাকৃষ্ণনে খেলুৱৈসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বৃহৎ আন্তঃগাঁথনি তথা ঔদ্যোগিক বিকাশৰ জৰিয়তে অন্ধ্ৰপ্ৰদেশ দ্ৰুতগতিত উন্নয়নৰ দিশে আগবাঢ়িছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ 2,117,85,00,000 টকাৰ আগতে সাহায্য জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালক 2026 বৰ্ষৰ লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে। জম্মু কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ছত্ৰু অঞ্চলত আজি ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা আকস্মিক বানে অঞ্চলটোৰ জনজীৱন ব্যাহত কৰিছে আৰু কমনৱেলথ গেমছত ভাৰতে এতিয়ালৈ 7টা সোণ, 13টা ৰূপ আৰু 7টা ব্ৰঞ্জসহ মুঠ 27টা পদকেৰে তালিকাৰ ষষ্ঠ স্থানত আছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: কিশোৰ কিশোৰীৰ বাবে প্ৰচাৰিত অনুষ্ঠান কিশোৰ জগত।
2: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছো কিশোৰ কিশোৰীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান কিশোৰ জগত। শ্ৰোতাসকল, আজিৰ কিশোৰ জগত অনুষ্ঠানত মাজবাট সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰা অনুষ্ঠান শুনিবলৈ পাব। আহকচোন অনুষ্ঠানটি উপভোগ কৰোঁ। প্ৰথমে অনুষ্ঠানত সমবেত সংগীত পৰিৱেশন কৰিবলৈ লৈছে কীৰ্তাৰ্থী শৰ্মা, হিমাশ্ৰী বৰা, অংকিতা ডেকা, গাৰ্গী শৰ্মাই।

0: নমস্কাৰ, আজি মই চন্দ্ৰধৰ বৰুৱাৰ বীৰচিত ধূলিকণাময় কবিতাটি আবৃত্তি কৰিবলৈ ওলাইছোঁ আৰু মোৰ নাম হ'ল সুদীপা শৰ্মা। ধূলিকণাময়। যিদিনা মৰিম মই, সেইদিনা বাৰু জগতৰ কেনি হানি হ'ব? মৰিলোনে আছোঁ মই, এই কথা কেনো পৃথিৱীৰ কিমানে জানিব? মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোন বেলি ওলাই থাকিব, গছত ফুলিব ফুল, বতাহ বলিব, নিজ বাটে নক্ষত্র ঘুরিব, আজিৰ দৰেই নিতে জগত চলিব, নাই তাত অকনো সংশয়, এই বিশাল বিশ্বৰ কোনো নিয়মৰে লৰচৰ অলপো নহয়। মই নোহোৱাৰ বাবে এই জগতৰ কোনো কাম পৰি নাথাকিব, কামত বিভোৰ এই বিশাল বিশ্বই মই মৰা গমকে নেপাব, অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই, মোৰ অবিহনে এই বিপুল সৃষ্টিৰ কেনিও অকণো হানি নাই। ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম হৰ্ষিতা ভৰদাস, মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। এই কবিতাটিৰ নাম হৈছে মানৱ বন্দনা, কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱ। আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াপি জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়? মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে, মানুহেই লগ মানুহেই সংগ মানুহেই পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ, মানুহেই দেৱ মানুহেই হেব মানুহ বিনে নাই কেব, কৰা কৰা পূজা পাদ্য অৰ্ঘলৈ, জয় জয় মানৱ দেৱ। ধন্যবাদ।
2: নমস্কাৰ, মোৰ নাম হিমাশ্ৰী বৰা, মই এটি বিষ্ণু সংগীত গাবলৈ লৈছোঁ, ভুল হ'লে ক্ষমা কৰিব।

0: ধন্যবাদ।
1: নমস্কাৰ, মই এটি ভূপেন্দ্ৰ সংগীত গাবলৈ ওলাইছোঁ, মোৰ নাম হ'ল কৃতাৰ্থী শৰ্মা।

0: ধন্যবাদ। নমস্কাৰ, মোৰ নাম লাখী কলিতা আৰু মই দুৰ্গেশ্বৰ শৰ্মাৰ এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কোনেও সেইটি গীত ভাল নুবুলিব, যিটি গীত বুজাইছে বুজে। কোনেও সেইটি ছবি ভাল নেদেখিব, যাৰ মূল আটাই নুবুজে। যিটি দেখি সকলোৱে একে ৰং পায়, জগতৰো উলাহ বঢ়ায়, সিহে পায় নিজে নিজে আলাসত ঠাই, সকলোৱে ভাল বুলি কয়। যিমান নজনা হওঁ তথাপি শুনিলে ভাল গীতে হৃদয় জগাব, যিমান নজনা হওঁ চকুত পৰিলে ভাল ছবি মনত সোমাব। সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ, নাই মৃত্যু অজৰ অমৰ, য'তে পৰে ত'তে গজে বিভিন্ন আকাৰ, ঠাই বুজি দীঘল ডাঙৰ। থেংক ইউ।
1: কিশোৰ জগত অনুষ্ঠানটি শুনিলে। আজিৰ কিশোৰ জগত অনুষ্ঠানটিত মাজবাট সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত তাবলাত সংগত কৰিলে হেমন্ত ৰাভাই আৰু হাৰমনিয়ামত সংগত কৰিলে হৰি নাৰায়ণ দাসে। অনুষ্ঠানটি বাণীবন্ধন আৰু সম্পাদনা কৰিলে জিনিয়া শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ।

এয়া আকাশবাণী তেজপুৰ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই অধীৰ চক্ৰৱৰ্তীয়ে আপোনালোকলৈ লৈ আহিছো আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিৰ জৰিয়তে আমি ইতিহাসত আজিৰ দিনটোত ঘটা ঘটনা প্ৰৱাহৰ কিয়দাংশ আলোকপাত কৰাৰ প্ৰয়াস কৰোঁ। আজি শনিবাৰ, 1433 খ্ৰীষ্টাব্দৰ শাওন মাহৰ আজি 15 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 1 দিন, গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰটিৰ আজি 213 সংখ্যক দিন, বছৰটো শেষ হ'বলৈ আৰু 152 দিন বাকী আছে।

প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিত প্ৰথমেই শুনোৱা হওক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। আজি চীন দেশৰ সামৰিক বাহিনীৰ দিৱস, আজি লেবাননৰ সামৰিক বাহিনীৰো দিৱস, আজি বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ প্ৰথম দিন। ১৭৭৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জোচেফ গ্ৰিষ্টলিয়ে অক্সিজেন আৱিষ্কাৰ কৰিছিল। ১৯৪৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই এন ফ্ৰাংকে শেষবাৰৰ বাবে তেওঁৰ ডায়েৰীখন লিখিছিল। প্ৰিয় শ্ৰোতা, এন ফ্ৰাংকৰ ডায়েৰী

এখন বিশ্ববিখ্যাত গ্রন্থ। 1929 চনৰ জুন মাহত জন্ম লাভ কৰা এই গ্রন্থৰ ৰচয়িতা এন ফ্ৰাংকে মাত্ৰ 13 বছৰ বয়সতে দিনলেখা লিখি পৰৱৰ্তী জীৱনত খ্যাতি লাভ কৰিছিল। এন ফ্ৰাংকৰ চিন্তা আছিল যথেষ্ট বিশাল। জন্মসূত্ৰে ইহুদী এই কিশোৰীগৰাকীয়ে অতি চুটি জীৱনকালত লিখা দিনলেখা বিশ্ববিখ্যাত সাহিত্যলৈ ৰূপান্তৰিত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাধ্যক্ষ এডলফ হিটলাৰৰ নেতৃত্বত নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। সেই সময়তে এন ফ্ৰাংকৰ দেউতাক অটো ফ্ৰাংকে পৰিয়ালসহ হলেণ্ডত বাস কৰিছিল। তেখেতে নাজী বাহিনীৰ পৰা নিজৰ লগতে পৰিয়ালটোক ৰক্ষা কৰিবলৈ প্ৰায় দুবছৰ কাল এটা পণ্যাগাৰত আত্মগোপন কৰিছিল। যন্ত্ৰণাকাতৰ এই গোপন জীৱনৰ কৰুণ অভিজ্ঞতা 13 বছৰীয়া কিশোৰী ফ্ৰাংকে প্ৰতিদিনে দিনলেখাৰ পাতত লিপিবদ্ধ কৰিছিল। নাজীবিহীনীৰ হাতত ধৰা পৰাৰ পাছত বন্দী অৱস্থাত অনাহাৰ অনিদ্ৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত মাক বায়েক আৰু এনৰ মৃত্যু হৈছিল। একমাত্ৰ দেউতাকেই নাজীবাহিনী কবলৈ পৰা জীৱিত ৰূপত বাচি আছিল। যুদ্ধ সাম কটাৰ পিছত তেখেতে জীয়েকৰ সেই দিনলেখাখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰু সম্পাদনা কৰি পুথি আকাৰে প্ৰকাশ কৰে। এগৰাকী 13 বছৰীয়া কিশোৰীয়ে লিখা এই দিনলেখাখন বৰ্তমানে পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে আৰু ই বিশ্ব সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। এন ফ্ৰাংকে 1946 চনৰ আজি দিনটোতেই তেওঁৰ ডায়েৰী লিখা কামটো শেষ কৰিছিল। ১৯৫৩ খ্ৰীষ্টাব্দৰ আজি দিনটোতেই গ্ৰেপ্তাৰ কৰা হৈছিল ফিডেল কাষ্ট্ৰক কিউবাত। 1971 চনত আজি দিনটোতেই এপ'ল' 15 মহাকাশচাৰীসকলে ফলেন এষ্ট্ৰনট নামৰ এলুমিনিয়ামেৰে নিৰ্মিত মহাকাশ যাত্ৰাৰ পোচাক পিন্ধা অৱস্থাত এগৰাকী মহাকাশচাৰীয়ে এক ভাস্কৰ্য চন্দ্ৰপৃষ্ঠত মনছ হেডলি বা হেডলিলে নামেৰে স্থাপন কৰিবলৈ সক্ষম হৈছিল। 1770 খ্ৰীষ্টাব্দৰ আজি দিনটোতে জন্ম হৈছিল আমেৰিকাৰ অভিযাত্ৰী সৈনিক উইলিয়াম ক্লাৰ্কৰ। 1714 খ্ৰীষ্টাব্দৰ আজি দিনটোতেই মৃত্যু হৈছিল উইলিয়াম ৱাৰ্ডৰ। তেওঁ অসমলৈ অহা এগৰাকী খ্ৰীষ্টিয়ান মিছনাৰী আছিল। অৰুণোদয় কাকতৰ তেওঁ সম্পাদক আৰু বাইবেল গ্ৰন্থ অসমীয়া ভাঙনি কৰা হওক উদ্যোক্তাসকলৰ বিষয়ত তেওঁ আছিল অন্যতম। ১৪৯৮ খ্ৰীষ্টাব্দৰ আজি দিনটোতেই ক্ৰিষ্টোফাৰ কলম্বাছে দক্ষিণ আমেৰিকাৰ মূল ভাগ আৱিষ্কাৰ কৰিছিল। 1916 খ্ৰীষ্টাব্দৰ আজি দিনটোতেই এনি বেচেণ্টৰ হোম ৰুল লীগ আৰম্ভ হৈছিল। 1920 খ্ৰীষ্টাব্দৰ আজি দিনটোতেই স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ মৃত্যু হৈছিল। স্বৰাজ মোৰ জন্মস্বত্ব শীৰ্ষক বাণীৰ স্ৰষ্টা আছিল বাল গংগাধৰ তিলক। 1937 খ্ৰীষ্টাব্দৰ আজি দিনটোতেই বাৰ্লিনত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। এই সমাৰোহ 16 আগষ্টলৈকে চলিছিল। 1946 খ্ৰীষ্টাব্দত আজি দিনটোতেই ইংৰাজ সাহিত্যিক এইচ চি ৱেলছৰ মৃত্যু হৈছিল। 1960 চনত পশ্চিম আফ্ৰিকাৰ দেশ বেনিনৰ স্বাধীনতা লাভ কৰিছিল। সেই সময়ত দেশখনৰ নাম আছিল দেছমি। 1975 চনত ইয়াৰ দেশখনৰ নাম নতুন নাম হৈ গৈ বেনিন। 1975 খ্ৰীষ্টাব্দৰ আজি দিনটোতে যাত্ৰীবাহী উৰাজাহাজৰ প্ৰথম মহিলা পাইলট ৰূপে দুৰ্বা বেনাৰ্জীৰ কাৰ্যগ্ৰহণ কৰিছিল। 1747 খ্ৰীষ্টাব্দত ফৰাচী জীৱবিজ্ঞানী লেমাৰ্কৰ জন্ম হৈছিল আজি দিনটোতেই। 1987 চনৰ আজি দিনটোতেই মক্কাত 200 ইৰাণী হজ যাত্ৰীৰ মৃত্যু হৈছিল। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিত এইবাৰ শুনোৱা হওক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। 1899 খ্ৰীষ্টাব্দত আজিৰ দিনটোতে জন্ম হৈছিল স্বাধীনতা সংগ্ৰামী কমলা নেহৰু। তেওঁ জৱাহৰলাল নেহৰুৰ সহধৰ্মিনী আছিল। 1933 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ভাৰতীয় বোলছবিজ অভিনেত্ৰী মীনা কুমাৰীৰো জন্ম হৈছিল। 1920 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মৃত্যু হৈছিল বাল গংগাধৰ তিলকৰ। তেওঁ এগৰাকী শিক্ষক, সাংবাদিক, উকিল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰ সক্ৰিয় ব্যক্তি আছিল। আজিৰ দিনটোতেই মহাত্মা গান্ধীৰ নেতৃত্বত আনুষ্ঠানিকভাৱে ভাৰতত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। 1957 চনৰ আজিৰ দিনটোতেই নতুন দিল্লীত নেশ্যনেল বুক ট্ৰাষ্ট গঠন হৈছিল। 18

ক্ষমা কৰিব, 1986 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ভাৰতত স্পীড পোষ্ট বা দ্ৰুত ডাক সেৱা আৰম্ভ হৈছিল। 1999 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ভাৰতীয় সাহিত্যিক নিৰোদ চি চৌধুৰীৰ মৃত্যু হৈছিল।

চাহ জনগোষ্ঠী সমাজৰ উলহ মালহেৰে উদযাপন কৰা জাতীয় উৎসৱ কৰম পৰৱত এই ঝুমুৰ নৃত্যগীতসমূহ পৰিৱেশন কৰা হয়। কৰম পৰৱ হ'ল জনগোষ্ঠীটোৰ কৃষিভিত্তিক এক লোক উৎসৱ। অসমৰ বিহু লোক উৎসৱৰ দৰেই কৰম পৰৱ হ'ল চাহ জনগোষ্ঠীৰ অতি আদৰৰ, অতি চেনেহৰ এক লোক উৎসৱ।

0: ভাদ মাহৰ পাৰ্শ্ব একাদশী তিথিত জনগোষ্ঠীটোৰ শতাধিক জাতি উপজাতিয়ে একেলগে মিলি ৰিজে ৰঙে এই পৰব পালন কৰে। কাছে জিঙা ফুলা বতৰত ঢোলমাদলৰ আৱাজ শুনি ডেকা গাভৰুহঁতৰ গাত তৰণি নোহোৱা হয়।
1: মূলত কৰ্মতি কুমাৰী ছোৱালীসকলে প্ৰধান ভূমিকা পালন কৰা কৰম পৰৱৰ উদ্দেশ্য হৈছে কৃষি শস্যৰ শ্ৰীবৃদ্ধি, মাতৃ ধৰিত্ৰীৰ উৰ্বৰতা শক্তি বৃদ্ধি, ভাতৃৰ মংগল কামনা আৰু উপযুক্ত পুৰুষ আৰু সন্তান কামনা। অতি কঠোৰ নীতি নিয়মৰ মাজেদি কৰ্মতীসকলে কৰম পৰৱৰ 3 বা 5 দিন আগত নৈৰ পাৰত গৈ নিজৰ নিজৰ জাৱা উঠায়। জাৱা হ'ল কৰ্মতীসকলে বিভিন্ন শস্যৰ বীজ অংকুৰিত হ'বলৈ দিয়া এক কাৰ্য। প্ৰতি সন্ধ্যা জাৱা গীত গাই জাগৰণ কৰা হয়। ইতি ইতি জাৱা কিয়া কিয়া জাৱা।

কৰম পৰৱৰ দিনা মুকলি ঠাই বা মানুহৰ ঘৰৰ চোতালত চিকামৰলীয়া গছৰ ডাল স্থাপন কৰি সজাই পৰাই কৰ্মতীসকলে নীতি নিয়মৰ মাজেৰে কৰম পৰৱৰ অনুষ্ঠান ভাগ সমাপন কৰে। উল্লেখযোগ্য যে লাহে লাহে অসমৰ বিহুৰ দৰে কৰম পৰৱো মানুহৰ ঘৰৰ চোতালৰ পৰা আধুনিক মঞ্চলৈ ধাৱমান হোৱা দেখা গৈছে। এগৰাকী কহনী বুঢ়া কাহিনী কওঁতাই কৰ্মা ধৰ্মাৰ এটি আদৰ্শমূলক কাহিনী কৰ্মতীসকলক শুনাই যাতে ভৱিষ্যত জীৱনত তেওঁলোকৰ সাংসাৰিক জীৱন সুখৰ হয়, ভাল হয়। কৰম পৰৱৰ আন এটি তাৎপৰ্য হৈছে এই পৰৱত ভাতৃদ্বিতীয়া বা ৰাখী বন্ধনৰ নিচিনা ভাতৃভগ্নী মৰমৰ বান্ধোন দেখা পোৱা যায়। ভাতৃসকলে বিৰিণাৰে বনোৱা খাৰুৰ দৰে কাখনা নামৰ এবিধ অলংকাৰ ভগ্নীসকলৰ প্ৰদান কৰে। কৰমডালত

0: কৰ্মতীসকলে সমস্বৰে কয়, আপন কৰম ভায়েক ধৰম।
1: কৰম পৰব অনুষ্ঠান সামৰাৰ লগে লগে কৰমস্থলীৰ ঝুমৈৰ আখৰাত এটি বন্দনা গীতৰ জৰিয়তে ঝুমৈৰ নৃত্য গীতৰ শুভাৰম্ভ কৰা হয়। এই বন্দনা গীতক উদ্যম আৰু উল্লাস বিশেষ নাথাকে, ইয়াত থাকে আৰাধ্য কৰম গোসাঁইক উদ্দেশ্যি কৰা ভক্তিপূৰ্ণ নিবেদনৰ পূৰ্ণ প্ৰকাশ। এই গীতৰ সুৰ, লয়, চুটি দীঘল হোৱাৰ ওপৰত নিৰ্ভৰ কৰি ঢোল আৰু মাদলৰ চেও মাত্ৰাৰ 8 বা 10 হয়। এটি বন্দনা গীত

0: ঝুমুৰ নৃত্যগীতক মুঠতে ছটা ভাগত ভাগ কৰা হৈছে। প্ৰথমতে বন্দনা গীত, তাৰপিছত ক্ৰমান্বয়ে ডাৰচালিয়া ঝুমুৰ, ঝিঙাফুলীয়া ঝুমুৰ, গলুৱাৰী বা আধাৰাতীয়া ঝুমুৰ, ৰং বা খেমটা ঝুমুৰ, আৰু পৰিৱেশত ভিনচেৰিয়া ঝুমুৰ কৰম পৰৱত আখৰাস্থলীত পৰিৱেশন কৰা হয়।
1: জয় জয়তে বন্দনা নৃত্য গীত কৰাৰ পিছত ডাৰচালিয়া ঝুমুৰ পৰিৱেশন কৰা হয়। ডাৰচালিয়া মানে ডাৰ অৰ্থাৎ কঁকাল ধৰা ধৰিকৈ শাৰী পাতি থকা। এই থাট বা ভাগত পেলনি অৰ্থাৎ নাচনীসকলে হাতত ধৰা ধৰিকৈ এটা গাঁথনিত অৰ্ধ চক্ৰাকাৰে নৃত্য কৰে। বন্দনা গীততকৈ এই গীতৰ লয় কিছু দ্ৰুত হোৱাৰ লগতে আংশিক উল্লাস প্ৰকাশ পায়। ৰয়স্কা অৰ্থাৎ গায়কৰ অংগ সঞ্চালনত মৃদু চঞ্চলতা থাকে। এনে ফাঁকি ডাৰচালিয়া গীত

ঝুমৰ নৃত্যগীতৰ আন এটি ভাগ হৈছে ঝিঙাফুলীয়া ঝুমৰ। ফুল সকলোৰে আনন্দ আৰু সৌন্দৰ্যৰ প্ৰতীক। কৰমমটৰীয়া ৰস্কা আৰু চঞ্চলমতী কৰমতীসকলে আনন্দৰ প্ৰতীক ঝিঙাফুল বা জিকা ফুল আৰু কাঁচি ফুল বা কহুঁৱা ফুল আদি কেন্দ্ৰ কৰি পৰিৱেশন কৰা ঝুমৰ গীতসমূহেই হৈছে ঝিঙাফুলীয়া ঝুমৰ। এই থাটত আনন্দ আৰু যৌৱনৰ পূৰ্ণ প্ৰকাশ ঘটাৰ কাৰণে এই নৃত্যৰ ছন্দও দ্ৰুততৰ হয়। ইয়াৰ গীতবোৰ সাধাৰণতে চুটি হয়।

ঝুমুর নৃত্য গীতৰ অন্যতম এটি ভাগ হৈছে গলুৱাৰী বা আদ্ৰাতীয়া ঝুমুর। মধ্যরাত্রির পিছত গহীন পরিবেশত হৃদয়ৰ নিভৃত কোণৰ বেদনা, হিয়ার আকুতি, আধ্যাত্মিক চিন্তা আৰু দার্শনিক ভাবৰ সৈতে জড়িত ঝুমুর নৃত্য গীতক গলুৱাৰী বা আদ্ৰাতীয়া ঝুমুর বুলি কোৱা হয়। এই গীতবোৰ কিছু লেহেমিয়া সুৰত গোৱাৰ ফলত তালৰ গতি আৰু ছন্দ ধীৰ হয়। এই গীতত পেলনি অর্থাৎ নাচনীসকলৰ অঙ্গ সঞ্চালনত লয়লাখ থাকিলেও সংযম পুৰা মাত্ৰাই বৰ্তি থাকে। এফাকি গলুৱাৰী বা আদ্ৰাতীয়া ঝুমুৰ।

গলোৱাৰী বা আধাৰতীয়া ঝুমইৰৰ পিছত ৰং বা খেমটা ঝুমইৰ। মূল ঝুমইৰ নৃত্য গীতক অধিক ৰসাল আৰু দৃঢ় কৰি ৰসন দুগুণে চৰাবলৈ গীতৰ অন্তত ঝুমইৰ ৰং বা খেমটাসৰীয়া গীত পৰিৱেশন কৰা হয়। খনিকৰে খুঁত নথকাকৈ মূৰ্তি গঢ়িলেও ইয়াৰ সৌন্দৰ্য বৰ্ধনৰ বাবে যিদৰে ৰঙৰ প্ৰলেপ দিয়া হয়, ঠিক সেইদৰে ঝুমইৰ নৃত্য গীতৰ সৌন্দৰ্য বৃদ্ধিৰ সহায়ক ৰূপে ৰং বা খেমটা ঝুমইৰ গোৱা হয়। মূল ঝুমইৰ গীতৰ প্ৰকাৰভেদে ৰং বা খেমটাও বেলেগ বেলেগ হয়।

ঝুমুই নৃত্য গীতৰ আন এটি ভাগ হৈছে ভিনচেৰিয়া ঝুমুই। উৰে নিশা ভাগে ভাগে ঝুমুই নৃত্য গীত কৰাৰ পিছত শেষ পহৰত অৰ্থাৎ দুকমোকালিৰ সময়ত ভিনচেৰিয়া ঝুমুইৰ গীত নৃত্য

পৰিৱেশন কৰা হয়। নিশাটো নাচি বাগি শ্ৰান্ত ক্লান্ত দেহাৰে এই নৃত্যৰ আৰম্ভণি কিছু ধীৰ গতিৰে হয় যদিও পিছলৈ গীতৰ গতি দ্ৰুত হৈ যায়। ৰাতিৰ অন্ধকাৰ আঁতৰাই উদয় হ'বলৈ লোৱা সূৰ্যক ধিয়াই এই ভাগৰ অনেক ঝুমুৰ গীতৰ সৃষ্টি হৈছে। উদিত সূৰ্যৰ আভাই যেন ক্লান্ত ৰয়স্কা আৰু পেনলিসকলৰ দেহ মনত নতুন উদ্যমৰ জোৱাৰ আনি দিয়ে। নৃত্যৰ ছন্দ দ্ৰুতৰ পৰা দ্ৰুততৰ হৈ পৰে, চঞ্চল হৈ পৰে কৰম আখৰাৰ প্ৰভাতী পৰিৱেশ, এফাকি ভিনখেৰীয়া

নতুন উদ্যমৰ জোৱাৰ আনি দিয়ে। নৃত্যৰ ছন্দ দ্ৰুতৰ পৰা দ্ৰুততৰ হৈ পৰে, চঞ্চল হৈ পৰে কৰম আখৰাৰ প্ৰভাতী পৰিৱেশ, এফাকি ভিনখেৰীয়া জুমুৰ গীত।

জুমুই নৃত্য আৰু গীতৰ সমাদৰ চাহ জনগোষ্ঠীৰ লোকৰ উপৰিও আন আন সমাজতো ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। স্থানভেদে এইবোৰ গীতৰ সুৰ, পৰিৱেশন প্ৰণালী, নৃত্যৰ ভংগীমাৰ পাৰ্থক্য পৰিলক্ষিত হলেও গীতসমূহৰ মৌলিক গাঁথনিৰ মাজত বিশেষ পাৰ্থক্য দেখা নাযায়। জুমুই নৃত্য গীতত চাহ জনগোষ্ঠীৰ জাতীয় জীৱনৰ আশা আকাংক্ষা, সুখ দুখ, প্ৰেম প্ৰীতি আৰু মিলন বিৰহৰ বহু ৰঙীন চিত্ৰ অংকিত হৈ আছে। কৃষিভিত্তিক কৰম পৰৱৰ প্ৰকৃতি বন্দনাৰ লোকগীতসমূহে যুগ যুগ ধৰি এনেদৰেই জনসমাজত আনন্দৰ বন্যা বোৱাই ৰাখিছে। শ্ৰোতা, ইমান পৰে নকুল কুমি ৰচিত কৰম পৰৱ আৰু ঝুমুৰ গীত এই আলেখ্যখনি শুনিলে। আলেখ্যখনি পাঠ কৰিলে চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰধান সম্পাদক তথা বালিপাৰা শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মনীষ ঠাকুৰ।

0: আলেখকনী ৰচক তথা চাহ জনগোষ্ঠী সাহিত্য সভাৰ সহকাৰী সম্পাদক নকুল কৰ্মী আৰু আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ঘোষিকা মল্লিকা দত্তই আলেখ্যখনিত সন্নিৱিষ্ট কৰা জুমুই গীতসমূহৰ শিল্পীসকল হৈছে পদ্মশ্ৰী দুলাল মানকী, ভদ্ৰ ৰজোৱাৰ, উদয়ন কুৰ্মী আৰু নিৰুদিষ্ট দৰদী শিল্পী শিৱচৰণ দাস। আলেখ্যখনিৰ মানিবন্ধন আৰু সম্পাদনা মল্লিকা দত্তৰ, প্ৰযোজনা আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী বিষয়া পঞ্চানন্দলেৰ।
1: আকাশবাণী তেজপুৰ কেন্দ্ৰ। এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। ঘণ্টেক পিছতেই 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ চেণ্টাৰ আৰু নিশা 9 বজাত নিউজ এট 9 আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

অসমীয়া আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ মঞ্জ্যোৎস্না মহন্তৰ কণ্ঠত আনেদি গীত, গীতটিৰ কথা কেশৱ মহন্তৰ, সুৰ মঞ্জ্যোৎস্না মহন্তৰ।

0: শ্ৰোতাই ইমানপুৰে মঞ্জ্যোৎস্না মহন্তৰ কণ্ঠত অসমীয়া আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ ইতিপূৰ্বে প্ৰচাৰিত অনুষ্ঠান বিয়লিৰ ৰং।
1: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছোঁ বিয়লিৰ ৰং।

0: আজিৰ বিয়লি ৰং অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰ পৌৰসভাৰ প্ৰাক্তন ৱাৰ্ড কমিশ্যনাৰ, প্ৰাক্তন চেয়াৰমেন তথা বৰ্তমান শোণিতপুৰ জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি শ্ৰীযুতা পুষ্পা ডেকা বাইদেউক। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ।
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: প্ৰথমে বাইদেউ আৰম্ভ কৰোঁ আপোনাৰ শৈশৱৰ পৰা, কওকচোন আপোনাৰ শৈশৱৰ কথা, জন্ম ক'ত, কেতিয়া হৈছিল, আপোনাৰ পিতৃ মাতৃ আৰু শিক্ষা ক'ৰ পৰা আৰম্ভ কৰিলে, কেনেদৰে, এই বিষয়ে।
1: মোৰ ঘৰ চতিয়াত, চতিয়া মালৰ গাঁৱত জন্ম, আৰু মোৰ দেউতা স্কুলৰ হেডমাষ্টৰ আছিলে, শিক্ষক আছিলে। শৈশৱটো মোৰ গাঁৱতে ডাঙৰ দীঘল হৈছে, যেতিয়ালৈকে মই তাতে পঢ়িছিলোঁ, আমাৰ চতিয়াত আমাৰ যিখন নৰ্মেল স্কুল বুলি কয় তাতে পঢ়িছিলোঁ, গাৰ্লছত মেট্ৰিক পাছ কৰিছোঁ। তাৰপৰা আকৌ মই চতিয়া কলেজৰ পৰা ইউনিভাৰ্চিটি পাছ কৰিলোঁ। পাছ কৰা মানে কি, তেতিয়া আৰু সৰুতে বিয়া বাৰু দিয়ে ন, তাৰপিছতে মোৰ বিয়া ঠিকেই হ'ল আৰু, বিয়া হ'লোঁ তেজপুৰত। তেজপুৰত এনেকুৱা এজন ব্যক্তিৰ লগত মই বিয়া হ'লোঁ যিজন ব্যক্তিক আমাৰ গোটেই অসমে বা ভাৰতবৰ্ষ চিনি পাইছিলে, তেওঁ খেলাৰ লগত বহুত জড়িত আছিলে। বিয়া হোৱাৰ পিছত মোক আকৌ দৰং কলেজত নাম লগাই দিলে। তাৰপিছত মই ধৰক তাই এইবিলাক যি ধৰণৰ যিমান অনুষ্ঠানৰ ট্ৰেইনিং চেনিবিলাক মই কৰি থাকোঁ, এওঁ গম নোপোৱাকৈ মানে।
0: হয়, বিয়াৰ পাছতো আপোনাৰ শিক্ষা সেইদৰে চলাই নিলে। আপোনাৰ জন্ম চতিয়াত বুলি ক'লে, সেই শৈশৱৰ সময়ছোৱা, চতিয়াৰ সেই সময়ছোৱাৰ বিষয়ে অকণ কওকচোন, কেনেকুৱা অভিজ্ঞতা আছিলে আপোনাৰ সেই সময়ত, সেই গাঁৱত?
1: গাঁৱত মানে দেউতা

0: মোৰ যেতিয়া হেডমাষ্টাৰ বহুত ষ্ট্ৰিক আছিলে আৰু সেইটো সময়ত মানে আমাৰ খেলা ধূলা কৰোঁতেও মানে অকণ লগত গৈছিলে দেউতা, আৰু মই তেতিয়াৰ পৰা নাটক চাটক কৰিছিলোঁ, মোক নাটক কৰিবলৈ মাতিছিলে, তেতিয়া টিকেট ছিষ্টেম নাটকত কৰিছিলোঁ দেই। দেউতাই আকৌ লগত মানে মোৰ জেঠাই ল'ৰাজন ডাক্তৰ তেওঁকো লগত পঠাইছিলে, মানে তেতিয়া অকণমান হেৰি আছিলে, দেউতা যেতিয়া মাষ্টৰ অকণমান চকু টুকু বেছি দিছিলে আৰু ছোৱালী যেতিয়া, তাৰ উপৰি আকৌ মোক পথাৰত মানে বোকা ৰুবলৈ লৈ যায় যে তোক বিয়া দিলেতো খেতিয়কৰ ঘৰত পৰিলেতো বোকা ৰুব লাগিব, স্কুল টাইমলৈকে আমাৰ দুঘণ্টা দুঘণ্টা মানে পথাৰলৈ লৈ যায়। কিন্তু সেইটো সময়ত মানে হাঁহি উঠে মোৰ মানে জোক ওলাই ন, গোটেই আলিবিলাক ভাঙি পেলাওঁ মানে দৌৰি দৌৰি পেলাই, সেয়া আৰু দেউতা থাকোঁতে বহুত ধুনীয়াকৈ মানে হেৰি কৰিছিল আৰু,
1: মানে আপোনাৰ আপোনাৰ পিতৃয়ে আপোনাৰ সকলোখিনিৰ সৈতে শিকাইছে,
0: তেতিয়াই মই নাটক চাটক কৰিছিলোঁ আৰু খেলা ধূলা কৰিছিলোঁ, তেতিয়াতো আৰু খেলাটো মানে হেৰি আৰু দৌৰা চাইকেল চলোৱা এইবিলাক কৰিছিলোঁ, মানে সুবিধাখিনি দেউতাহঁতৰ পৰাও পাইছিলোঁ দেই।
1: আপুনি বৰ্তমান যিখিনি কৰি আছে তাৰ প্ৰাথমিকখিনি আপুনি ঘৰতেই লাভ কৰিছিলে, আপুনি বিবাহ পাশত আবদ্ধ হ'ল তেজপুৰৰ এগৰাকী চিৰস্মৰণীয় ব্যক্তিৰ সৈতে যাৰ বহুখিনি অৱদান আছে তেজপুৰৰ সমাজ জীৱনত, ৰাজনীতিৰ সৈতে আপুনি জড়িত বা বিভিন্ন সামাজিক কামৰ সৈতে জড়িত, এতিয়া সেইখিনি কওকচোন, বিয়াৰ পাছত আপোনাৰ যি কৰ্মজীৱন সেইখিনি কেনেকৈ আগবঢ়াই নিলে, কাৰণ সাংসাৰিক যেতিয়া ব্যস্ততা আহে এগৰাকী নাৰীৰ তেতিয়া বহু ক্ষেত্ৰত কৰিব বিচৰা বহুখিনি কাম তেওঁলোকে কৰিব নোৱাৰে বা সুবিধা পালেও হয়তো নিজক আগুৱাই নিব নোৱাৰে, বহুখিনি বাধা আহি পৰে। সেই সময়ছোৱাত আপোনাৰ দুটি সন্তানৰ সৈতে কিদৰে আগবাঢ়ি গৈছিলে, কি কি কাম কৰিছিলে তেতিয়া?
0: মোৰ মানে এটাই ভাল লাগে, মানে মই 74ত বিয়া হৈছোঁ, তাৰপিছত মোৰ ছোৱালীৰ পিছত জন্ম হ'ল, ল'ৰাটোও জন্ম হ'ল, কিন্তু ঘৰখন মোৰ শহুৰ শাহু, মোৰ শহুৰো মানে ৰেলৱে চাকৰি কৰিছিলে, তেওঁ মানে ৰাজহুৱা কামত বহুত জড়িত আছিলে, নামঘৰত ভাওনা পতাৰ পৰা গায়ন বায়ন শিকোৱাৰ পৰা গোটেইখিনি গাত তেওঁ গুণ আছিলে। মোৰ এটাই ভাল লাগে, দেউতাই মানে যেতিয়া মই কলেজলৈ যাওঁ ৰিক্সা ভাড়া 5 টকা এটা দি পঠিয়ায় শহুৰ দেউতাই, তই যা ভালকৈ পঢ় মানে খুব উৎসাহ দিছিলে। আৰু শহুৰ দেউতা বেছিদিন জীয়াই নাথাকিলে, কেঞ্চাৰ হৈ পেলাই ঢুকাই থাকিলে, তাৰপিছত শাহু আছিলে, শাহুকো মই পৰিচৰ্যা কৰিব লগা হৈছিল কাৰণ যিহেতু মই ডাঙৰ বোৱাৰী আৰু আমাৰ 4জন ল'ৰা, গতিকে বাকীবিলাক বাগানত থাকে গুৱাহাটীত থাকে, গতিকে মই গোটেইখিনি চাব লগা হৈছিল। আৰু মোৰ শাহুমা মানে কিতাপ যথেষ্ট পঢ়িছিলে আৰু বোৱাৰী ওলাই গ'লে মানে খুবেই ভাল পায় মানে, আৰু মোক মানে এওঁ এনেকুৱা কৰিলে যে ঘৰত ইমান সাহ দিয়ে, যেতিয়া খেলা গোটেইবিলাকৰ তেওঁ ভাইচ প্ৰেচিডেণ্ট আছিলে, টীম চিমবিলাক অৰ্গেনাইজ কৰে, টীমবিলাক নিব হ'লেও এওঁ মোক ষ্টেট টীমৰ মেনেজাৰ কৰি পঠাই দিয়ে, আৰু মোৰ ল'ৰা আৰ্চাৰী খেলিছিলে, আৰ্চাৰী টীমৰ মেনেজাৰ হৈ মই গৈছোঁ জামছেদপুৰ, তাৰপিছত পাটিয়ালা গৈছোঁ, তাৰপিছত চণ্ডীগড় গৈছোঁ, অসম টীমৰ লগত বহুত বাৰ মানে টীম মেনেজাৰ হৈ গৈছিলোঁ। আৰু তাৰ অভিজ্ঞতা মোৰ মানে এনেকুৱা হ'ল, এগৰাকী আমাৰ প্লেয়াৰ বেমাৰ হ'ল চণ্ডীগড়ত, যেতিয়া ৱমেন্স ফেষ্টিভেল হৈছিলে গোটেই অসমৰ পৰা 100 কিমানজন মহিলা গৈছিলে, তেতিয়া চণ্ডীগড় সেইটো সময়ত অকণ হুলস্থুল হৈ আছিলে, কোনো হস্পিটেলত যাব ভয় কৰিছিলে, কিন্তু মই কিন্তু সৎসাহ সহকাৰে হস্পিটেলত গৈ ৰখি আছোঁ। তেওঁ আকৌ প্ৰয়াত প্ৰবীণ গগৈ মিছেছ, ঘাট প্ৰতিঘাট গৈছে কিছুমান তেনেকৈ খেলা ধূলাত বা টীম নিব লগা হয়, কিবা পইচা পাতি দিগদাৰ হয়, মই এওঁ কয় কি নাই তুমি চলাই লৈ আহিবা, মোক তেনেকৈয়ে মানে পঠাই দিয়ে, মানে কোনো কথাতে বাধা নকৰে। তাৰপিছত নাটক কৰিলোঁ, নাটকৰ টীম এটা কৰিলোঁ, মিলিজুলি নাট্য সমাজ
1: ইয়াতে তেজপুৰত,
0: তেজপুৰতে মই প্ৰেচিডেণ্ট আৰু লাৱণ্য দেৱী বেচেৰিয়া তেওঁ ষ্টেটিষ্টিকেলত কাম কৰিছিলে আৰু তেওঁ অফিচাৰ আছিলে, তেওঁ মানে নাটক চাটক কৰিছিলে, আমি দুজনে অৰ্গেনাইজ কৰি গোটেই মহিলা যিবোৰ ঘৰত থকা মহিলা, গালিও শুনিছোঁ কিন্তু তেওঁলোকক ঘৰত সোমাবও নিদিয়ে মানে নাটক কৰিবলৈ গ'লে, মানে
1: কাৰণ সেই সময়ত সমাজ ব্যৱস্থাটো বৰ বেলেগ আছিল, এতিয়াৰ নিচিনা নাছিল,
0: তেওঁ মানে এদিন তলা মাৰি থৈ দিছে মানে সোমাব নাই দিয়ে। তথাপিও আমি উৰিষ্যা ডেৰাডুন তাৰপিছত পাটিয়ালা এইবোৰ চবতে নাটক চাটক কৰিলোঁ, উৰিষ্যাত পিছে মই জুৰিয়াত বেছি এক্ট্ৰেছ পাইছোঁ। তাৰপিছত 2018ত ক্ৰীড়া সংগঠক বঁটা পালোঁ, CM তেতিয়া হেৰি আছিলে আমাৰ সৰ্বানন্দ সোণোৱাল, লগে লগে মানে মোৰ এনেকুৱা মানে সেই 3 বছৰটোত ইমানেই মোৰ মানে কম্পিটিশ্যনবিলাক আহিল, মই পৌৰসভাৰ চেয়াৰমেন আছিলোঁ, সেই চেয়াৰমেন থকা 16 চনত মই চেয়াৰমেন আছিলোঁ, এনেইতো ৱাৰ্ড কমিশ্যনাৰ কণ্টিনিউ মই আছিলোঁ, 3 চনৰ পৰা কণ্টিনিউ হৈ আছোঁ, তাৰপিছত আকৌ চেয়াৰমেন হ'লোঁ, চেয়াৰমেন হৈ থকাৰ পাছত এটা স্কোপ আহে ন কাম কৰিবলৈ মহিলাৰ, মইনো কিয় নোৱাৰিম, চবেই যদি তেজপুৰখন ভালকৈ ৰাখিব পাৰে মই কিয় নোৱাৰিম। সেই অনুপাতত মই ৰাতিপুৱা 4:30 উঠি গোটেই তেজপুৰ টাউন চাই কেনেকৈ মই স্বচ্ছ ভাৰতৰ এৱাৰ্ডটো আনো, দুবাৰ মই ওঠৰ ঊনৈছ

0: বিশ দুবাৰ একেলগতে মই মানে
1: চহৰ হিচাপে
0: পালোঁ মই থাকোঁতে। মই নিজে দিল্লীৰ পৰা মানে ৰাষ্ট্ৰপতি এৱাৰ্ড লৈ আহিলোঁ, সেইটো এটা মোৰ খুব ভাল লগা হেৰি। সেই 18 চনত আকৌ ক্ৰীড়া সংগঠক বঁটাও পালোঁ। আকৌ যোনদিনাখন মই ক্ৰীড়া সংগঠক বঁটা পাওঁ সেইদিনাখন স্বচ্ছ ভাৰতৰ বঁটাও লৈ আহিছোঁ। সেই বঁটাটো লৈ সমন্বয় সোণোৱালে আকৌ ষ্টেজত মোক চিনাকি কৰি দিছে, মানে বিৰাট ভাল লাগিছে আৰু সেইটোত মানে।
1: আৰু সেই বঁটাসমূহে আচলতে আমাক প্ৰেৰণা দিয়ে সদায় কাম কৰি যাবলৈ নহয় জানো। এতিয়া আপুনি ইমান সক্ৰিয়ভাৱে আপুনি ঘৰৰ পৰাও সেইখিনি পৰিৱেশ পাইছে, কিন্তু আপুনি ক'লে যে

0: বহুখিনি শিথিল হৈছে। সেই সময়ত যেতিয়া সেই মহিলাসকলক উলিয়াই আনি আপোনালোকে কাম কৰিছিলে, তেতিয়া কেনেকুৱা পৰিৱেশ আছিলে? অলপতো আপুনি উল্লেখ কৰিছে, তথাপিও আমি জানিবলৈ বিচাৰিম, কাৰণ বহু হয়তো কষ্ট কৰিব লগা হৈছে।
1: কষ্ট কৰিব লাগে, গালিও শুনিব লাগে মানুহৰ, এই মানুহজনী আহিলে কিবা এটা ওলাল উলিয়াব চাগৈ, এনেকৈ বুলি মানে হাজবেণ্ডবিলাকে কয় আৰু। এই মানুহগৰাকী আহিলে যেতিয়া কিবা এটা, তেওঁ দুই এজন, এনেই চব নহয়, সেইটো নহয়, এতিয়া যেনেকৈ আমাৰ মিষ্টাৰ আমাৰ ওলাই গ'লে বিৰাট ভাল পায়, চব কৰ, ৰাইজৰ কাম কৰ, ঘৰৰ কাম কৰ, খেলৰ কাম কৰ, যতে যি কৰে। আনকি আপুনি আচৰিত খাব, এওঁ 13 চনত ঢুকাইছে ন, 11-12 মই কণ্টিনিউ 2 বছৰ উশু নাচিছোঁ নামঘৰত, যিটো ড্ৰেছ মহিলাই পিন্ধিবলৈ দিগদাৰ হয়। এওঁ মানে এবাৰ কৈছিলে যে এইটো ফিট হৈ যাবি ন, সেইটো ইমান গধুৰ ড্ৰেছ, মই পাৰিম, হঠাহে 2 বাৰ উশু নাচিলোঁ, মানে একোতে মই বহি যাব নোৱাৰোঁ তাৰমানে। এতিয়াও মনে মনে মানে ৰাস চাস হ'লে চুলি তুলি আগতে কিনি থৈ দিওঁ, লুকুৱাই থৈ দিওঁ, ওলামেই
0: এপাকল। ৱাৰ্ড কমিশনাৰ হিচাপে 3 বাৰকৈ আপুনি কাম কৰিছে, তাৰপিছত আকৌ চেয়াৰমেনো হৈছে। আপুনি ৰাজনীতিলৈ অহাৰ কথা কিয় ভাবিলে?
1: ৰাজনীতি মানে হ'ল কি, মইতো খেলাৰ লগতে জড়িত আছিলোঁ, বেছিকৈ মোৰ অকণ খেলা দেই, অন্য একো নাই, স্পৰ্টছৰ ঘৰ আৰু, প্ৰেমলেখা ঘৰ মানে স্পৰ্টছৰ ঘৰ, আৰু গোটেই ষ্টুডেণ্টবিলাক ৰাখে, খোৱাই মেলে, নিজে পইচা দি পেলাই বাহিৰলৈ লৈ যায়, এনেকুৱা মানে তেতিয়াতো ইমান পইচা পাতি নাই ন, এওঁ চাকৰি তাকৰি কৰে কাৰণে পইচা পাতি অলপ নিজেও খৰচ কৰে, কৰি পেলাই লৈ যায়। কিন্তু মানে মই একদম বৃন্দাবন গোস্বামীক মানে ধন্যবাদ দিব লাগিব, তেখেতে মানে যেতিয়া মহিলা পৰে ৱাৰ্ডটোত, আমাৰ মহেন্দ্ৰ কণ্ঠ ছাৰ আছিলে প্ৰফেচাৰ, ৱাৰ্ড কমিশনাৰ আছিলে, তেতিয়া ক'লে নাই, এগৰাকী লেডি আছে পুষ্পা ডেকা, তেওঁ খেলিলে জিকিব আৰু তেওঁ বহুত মানে ভাল কাম কৰে। তেওঁ 5 বাৰমান আমাৰ ঘৰলৈ মানুহ পঠালে, মোৰ আৰু তেতিয়া ইলেকশ্যন বুলি ক'লে ভয় লাগে ন, পলিটিক্সটো মানে তেতিয়া ইমান, ধৰক অসম আন্দোলনৰ সময়ত তেতিয়া ল'ৰাবিলাকক ভাত চাত খুৱাইছিলোঁ আমাৰ ঘৰত, পলুৱাই ৰাখিছিলোঁ, সেইবিলাক কথা বেলেগ, কিন্তু এনেকৈ
0: সক্ৰিয়ভাৱে
1: এনেকৈ খেলিম মানে বুলি ভবা নাই। তাৰপিছততো তেওঁ যেতিয়া পঠালে মই 3 বাৰমান পলাইছোঁ আৰু, ঘৰত নাই বুলি ক'বলৈ দিছোঁ, ওচৰ মানুহত বহি আছোঁ, তাৰপিছত শেষত গৈ তেখেতৰ ভতিজাক দৌল গোস্বামীয়ে পালে, পাই পেলাই ক'লে নাই আপুনি খেলিব লাগিব, আপুনি চিন্তাই কৰিব নালাগে, আমি জিকাম আপোনাক। মই চোন নহয়, মইতো ৱাৰ্ডটো গোটেই বহুত ডাঙৰ ৱাৰ্ড, গতিকে মইতো গোটেইখিনি চিনি নাপাম ন, সেইকাৰণেতো দিগদাৰ হ'ব, নাই নাই একো চিন্তা কৰিব নালাগে। তাৰপিছত এওঁ ক'লে ইমানকৈ ৰিকুৱেষ্ট কৰাৰ পিছত কিয় খেলিব নালাগে, একদম মানে যুঁজ অৱস্থি আৰু। তেতিয়া আকৌ মোৰ ছোৱালী বিয়াও ঠিক হৈছে ডক্তৰ এজনৰ লগত, তেতিয়া মই মানে মোৰ বেয়া লাগিল, মানে সিহঁতেও হাঁহিব, মোৰ হাৰিলে চাগৈ, এনেকৈ মনতে ভাবিছোঁ আৰু, সেই লাজ পাব লাগিব এনেকৈ, এই নেখেলোঁ নেকি এনেকৈ। তাৰপিছতে নাই, এওঁ কৈছে খেলিবই লাগিব, ইমানকৈ মানুহে জোৰ কৰি চবেই। তাৰপিছতে নমিনেশ্যন দিলোঁ, নমিনেশ্যন দিওঁতে আমাৰ লগত আৰু 4গৰাকীয়ে দিছে, তেতিয়া মই এজিৰ পৰা দিছিলোঁ, বিজেপিৰ এগৰাকীয়ে দিছে, নিৰ্দলীয় দিছে, কংগ্ৰেছে দিছে, ঢেৰ উঠিছে, মোৰ ভয় লাগিছে, মোৰ ইমানবিলাক ৰিজাল্ট দিবৰ দিনাখন মোৰ মানে ঘৰত বহি আছোঁ, মই চোৱা আজি মোৰ ঘৰলৈ ওলাই যাব লাগিব আৰু, মই যে হাৰোৱে নেকি। তাৰপিছত আৰু তাৰপৰা মানুহ আহিছে, আপুনি জিকিলে, ইমান হায়েষ্ট ভোটত জিকিছে বুলি গৈ কোচত লৈ পেলাই একদম তাত গৈ কোৰ্টত ঘূৰাই ফুৰাইছে আৰু মানে, সেইবাৰ জিকিলোঁ, দ্বিতীয়বাৰত আকৌ টিকেট দিলে, তেতিয়া সেই জেন্টছ পৰিছে
0: প্ৰতিদ্বন্দ্বী,
1: প্ৰতিদ্বন্দ্বী জেন্টছ, তেতিয়াও জিকিলোঁ, তাৰপিছত আকৌ হেৰি হ'ল, আকৌ দিলে টিকেট, মই নেখেলোঁ বুলি বহি দিলোঁ ঘৰত 13 চনত, তেওঁ ঢুকালে, মই কৈছোঁ নাই আৰু নেখেলোঁ, ৰাইজৰ কামেই কৰি থাকিম আৰু, মই এইবোৰ ৱাৰ্ড কমিশ্যনাৰ নেখেলোঁ। তাৰপিছত সেইটো সময়ত মানে ঋতুপৰ্ণ শৰ্মা, তাৰপিছত দীপেন নাথ আৰু 2জনমান আহিলে, আহি পেলাই মোক ক'লে আপুনি বিজেপিত জইন কৰক, কৈছোঁ মই এইবাৰ নেখেলোঁ, মই এইবোৰতে লাগি থাকিম ৰাইজৰ কামত, তেওঁ নাই যেতিয়া মই একো হেৰি নকৰোঁ আৰু, তেওঁ কৈছে নাই নাই আপুনি খেলিব লাগিব। তাৰপিছত তাকে টিকেট দিলে, সেইবাৰো একে হায়েষ্ট ভোটত জিকিছোঁ, মানে যথেষ্টখিনি ভোট পালোঁ আৰু জিকিলোঁ, আৰু সেইটোৱে মোৰ সৌভাগ্যৰ লগত মই চেয়াৰমেনটো পাইছোঁ,
0: সেইবাৰ আপুনি চেয়াৰমেন,
1: চেয়াৰমেনটো পাইছোঁ, চেয়াৰমেনটো মানে আগৰবাৰো পাইছিলোঁ, কিন্তু মোৰ আগৰবাৰত মানে মোতকৈ ছিনিয়ৰ শোভাভট্ট বাইদেউ আছিলে, তেখেত ইমান এজেড, তেখেতক আমি সন্মান কৰোঁ, তেখেতক দিলে ভাল হ'ব বুলি আমি নিজে প্ৰপ'জ কৰিলোঁ, তাৰ পিছৰবাৰতো হ'লোঁ আৰু, হোৱাৰ পিছত মানে কাম কৰিবলৈ স্কোপখিনি পাই গ'লোঁ ন, মানে কিবা এটা বাবদ থাকিলে কাম কৰিবলৈ স্কোপ পায়,
0: সুযোগখিনি
1: পোৱা যায়, ধৰক কাৰোবাক সহায় কৰিবলৈ বা কিবা কৰিবলৈ যথেষ্টখিনি মানে স্কোপ পায় আৰু।
0: 2বাৰকৈ আমাৰ তেজপুৰে পৰিষ্কাৰ চহৰ হিচাপে লাভ কৰিছে আপুনি যেতিয়া চেয়াৰমেন হৈ আছিলে, সেইখিনি কৰিবলৈ, সেই পুৰস্কাৰৰ সেই পৰ্যায়টো পাবলৈ আপুনি কেনেধৰণে কষ্ট কৰিব লগা হৈছিলে? কাৰণ গোটেই অসমৰ বহু ক্ষেত্ৰত দৃষ্টি তেজপুৰৰ ওপৰত থাকে, কাৰণ উল্লেখনীয় এখন চহৰ প্ৰতিটো ক্ষেত্ৰতে, শিক্ষা হওক, কলা সংস্কৃতি, প্ৰতিটো দিশতে, গতিকে তেনেকুৱা এখন চহৰৰ দায়িত্বত থাকি সেই চহৰখন পৰিষ্কাৰ চহৰ হিচাপে নিৰ্বাচিত হোৱালৈকে সেইখিনি কেনেকৈ

0: অ্যাডজাস্ট কৰিব লগা হৈছিলে সেইখিনি কওকচোন।
1: সেইখিনি মানে মই চেয়াৰমেন হোৱাৰ পিছত এনেও আগতে কমিশনাৰহঁতো গৈছিলোঁ, কিন্তু মোৰ এটাই মানে হেৰি হ'ল, খুব সোনকালে উঠি নিজৰ গাঁওখন প্ৰথমতে ঝাৰু দি লওঁ, চাফ চিকুণ কৰি লওঁ, লৈ পেলাই ভঙা স্কুটাৰখন আছে, মই গাড়ীত নুঠোঁ, চেয়াৰমেনতো মই তেনেকৈ নুঠোঁ, ল'ৰা এটাক লওঁ, লৈ পেলাই গোটেই তেজপুৰখন ৰাতিপুৱা আন্ধাৰতে মানুহে যাব পেলাই ন, য'তে ত'তে পেলাই যি পেলাব নালাগে সেইবোৰ পেলাই গোটেইখন ঘূৰোঁ, ঘূৰি পেলাই মই য'ত য'ত যাব আছে অফিচলৈ আহোঁ, অফিচত ৰাতিপুৱা 7টাৰপৰা আমাৰ লেবাৰবিলাক ডিষ্ট্ৰিবিউট কৰে, আহি কওঁ অমুক অমুকত যাব আছে তোমালোকে চাফা কৰিবা, আৰু এটা কথা সিহঁতক কৈছিলোঁ যে যদি তোমালোকে নকৰা আৰু মই যদি দ্বিতীয়বাৰ দেখোঁ তেতিয়াহ'লে তোমালোকক আৰু মইতো বেয়া পাবই লাগিব, গতিকে কামবিলাক চিনচিয়াৰলি কৰিবা, তেতিয়া আমাৰ ছাকচেছ হ'ব ন, তোমালোকে ইমানকৈ কষ্টও কৰা, সিহঁতেতো যথেষ্ট লেতেৰাবিলাক চাফা কৰে, গতিকে সেইখিনি কৰা, তাৰ পৰিণাম কিবা এটা হ'লেও আহিব, তেওঁলোকক বুজাওঁ। তাৰপিছত মানে কি হয় আৰু যিগৰাকী আমাৰ স্বচ্ছ ভাৰতৰ এগৰাকী অফিচাৰ দিছিলে, তেওঁৰ নাম অঞ্জুমা মহিলা, তেওঁ ঘৰ ঢেকীয়াজুলি বৰচলা সমষ্টিত, তেওঁ তাৰপৰা গাড়ীত আহে ৰাতিপুৱা সন্ধিয়া যায়গৈ, তেওঁক মোৰ ঘৰতে থাকি লওঁ দুইজনীয়ে, তুমি মোৰ ঘৰতে থাকা, দুইজনীয়ে কি কৰোঁ কেতিয়াবা মানে এনেকুৱা কৰোঁ কেৰাচিনডালৰ বটল পৰ্যন্ত লওঁ, লৈ ক'ৰবাত জাবৰ জোথৰ মানে যিখিনি জ্বলাব এনেই হাইজেনিক হিচাপেতো পলিথিন জ্বলাব নোৱাৰে, কিন্তু ধান খেৰ চান খেৰ এইবিলাক যে আপেল চাপেল যে আনে এইবিলাক য'তে ত'তে পেলাই দিয়ে ন, কুঁহিয়াৰ বাকলি, সেইবিলাক আমি দুইজনীয়ে কি কৰোঁ লাহেকৈ মই ঝাৰু এটা লৈ লওঁ হেৰিখনত, লৈ পেলাই আমি থুবাই পেলাই জ্বলাওঁ দুইজনীয়ে কৰোঁ, তেওঁ বহুত কষ্ট কৰিছিলে মোৰ লগত যিগৰাকী মানে হেৰি, তেওঁ যথেষ্ট কষ্ট কৰিছিলে, তাৰপিছত মোৰ চঞ্জুমা আমি বোলো কিবা এটা ল'বই লাগিব ভাই, ইমান কষ্ট কৰিছোঁ, তেজপুৰখন ভাল হ'লে আমাৰে ভাল লাগিব, তাৰপিছত সেই তেনেকৈ মানে তেওঁ মাহেকত আমাৰ ঘৰত থাকেই, তাৰমানে দুইজনী আকৌ এনেকৈ ঘূৰোঁ গোটেই তেজপুৰ টাউনখন, মই কি কৰোঁ ৰাতি ৰখি আহোঁ চকীদাৰ হওঁ, তাৰমানে আমাৰ মূৰহাতে তেলিত জাবৰবিলাক আহি পেলাই দিয়ে, আৰু পেলাই মানে ক'ত পঞ্চায়তৰ ধৰক কাৰোবাৰ মুৰ্গী দোকান আছে সেইবিলাকৰ ট্ৰাকত লৈ আহে, মই কেইবাবাৰো মোক মানে কাম কৰা মানুহ বুলি জানে আৰু ঘৰত পিন্ধা কাপোৰে দি পেলাই আঁতৰত ৰখি থাকোঁ, ৰখি থাকি পেলাই লগে লগে গাড়ীবিলাক ধৰোঁ, ধৰি মেজিষ্ট্ৰেটলৈ ফোন কৰোঁ, আমাৰ কে কে শৰ্মা আছিলে তেওঁলৈ ফোন কৰোঁ বোলে আহকচোন এনেকুৱা কথা কৈছে আপুনি থানাত খবৰ দিয়ক, মানে কষ্ট বহুত কৰিব লগা হৈছে, আৰু ধৰক ফাইন কৰিছিলোঁ 300 টকা, যোনে ধৰিবি 500 টকা ফাইন, 300 টকা অফিচৰ 200 টকা তহঁতৰ পেপাৰত দি দিছোঁ, সেইটো কৰিছিলোঁ দেই, ফাইন ছিষ্টেম মানে যোনে মানে জেগাত নেপেলায় যদি য'তে ত'তে পেলায়, আৰু বহুতবাৰ মই উঠাইছোঁ তলত পেলাই থৈ, আৰু মই থাকি পেলাই মানে তেওঁলোকক ডাষ্টবিনত পেলাবলৈ শিকাইছিলোঁ যে কেলৈ বাহিৰত পেলোৱা, ডাষ্টবিনটো আছেই নহয়, কষ্ট হৈছিলে মানে
2: বহুতখিনি কষ্ট কৰিছিলে আচলতে, সেইটো ক্ষেত্ৰত অলপ কঠোৰ হৈছিলে বা সক্ৰিয়ভাৱে ৰাইজে আপোনাক যিটো পদবী দিলে সেইটোক আপুনি সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তুলিলে, এগৰাকী জনপ্ৰতিনিধিৰ যিখিনি দায়িত্ব ৰাইজৰ যি বিশ্বাস আপোনাৰ ওপৰত সেইখিনি আপুনি সুচাৰুৰূপে পালন কৰিলে, আৰু সেয়ে হয়তো তেজপুৰৰ সুনাম সেই 2টা বছৰ খুব সুন্দৰকৈ হ'ল। এতিয়া বাইদেউ ৰাজনীতিয়ে হওক বা সামাজিক ক্ষেত্ৰখনতো আপুনি সক্ৰিয়ভাৱে জড়িত হৈ আছে, কেনেধৰণে কামসমূহ কৰি আছে কওকচোন?
1: নাই এতিয়া মানে মই কিছুমান হেৰিৰ লগত, এন জি অ' নহয় ঠিক, আমাৰ গ্ৰুপ আছে যে সৰ্পবান্ধৱ গ্ৰুপ, আমাৰ 16 জুলাই তাৰিখে আমাৰ হৈ গ'ল অসম ভিত্তিত, আমি সৰ্পবান্ধৱ উপাধিও দিছোঁ যিবিলাকে সাপৰ হৈ কাম কৰি আছে, প্ৰকৃতি হৈ কাম কৰি আছে, সেইটো গ্ৰুপতো মই প্ৰেচিডেণ্ট হৈ আছোঁ, প্লাছ প্ৰকৃতি গ্ৰুপ এটা আছে আমাৰ, সেইটো গ্ৰুপৰতো আছোঁ মই, প্লাছ খেলত যিটো আমাৰ মোৰ মিষ্টাৰৰ নামত চুইমিং একাডেমি খুলিছে সেইটোৰ প্ৰেচিডেণ্ট হৈ মই আছোঁ, কাৰণ সিহঁতৰ লগতো মই একদম জড়িত, কোনে খেলিছে কেইটাই আহিছে আজি তেওঁলোকৰ ডেইলি খবৰ লওঁ, বা তেওঁলোকে এইবাৰ জইন কৰিব পাৰিব নাই সেইটোও মই খবৰ লওঁ, সিহঁতক আৰ্চাৰী একাডেমি আমাৰ বলফিল্ডত চলি আছে তাতো মোৰ বিষয়বাব আছে, মোৰ নাতি আৰু খেলিছে 2-3বাৰ পাইছেও বাৰু, গোটেই খেলাৰ লগত মোৰ পুৰাদমে মানে জড়িত আছোঁ, পলফিল্ডৰ লগত মানে পলফিল্ডখনতো নিজৰ ঘৰ নিচিনা ভাবোঁ, প্ৰেম ডেকাই যেতিয়া গোটেই জীৱনটো খেলাৰ কাৰণে গ'ল, মই পলফিল্ডত কিবা যি অনুষ্ঠানেই নহওক মই আগতে গৈ উপস্থিত হওঁ, মোৰ মানে ভাল লাগে মানে ফিল্ডখন দেখিলে নিজৰ ঘৰৰ নিচিনা লাগে, সেইটোৱে আৰু
2: স্বামীৰ বহুখিনি স্মৃতি
1: তাত দেখিলে মানে প্ৰেম ডেকা ইনডোৰ হল ভাল লাগে দেখি পেলাই, হলটো এওঁৰ নামত আছে, চুইমিঙত যাওঁ তেওঁৰ নামত যেতিয়া সেইটো দেখোঁ মনটো ভাল লাগে, সেইটোৱে আৰু এতিয়া আৰ্চাৰী একাডেমিটো প্ৰেম ডেকা তাত যাওঁ তাতো তেওঁৰ নামটো পাওঁ ভাল লাগে, গতিকে সেই বস্তুটো যে জীয়াই ৰাখিছে তেজপুৰৰ মানে মানুহে সকলোকে মই ধন্যবাদো দিছোঁ তেজপুৰৰ মানুহ, আৰু খেলা ধূলাতেই নহয় সমাজৰ কামবিলাক মই যথেষ্ট কৰোঁ, কোনোবা এজন মানুহ ৰাতি যদি 12টা বজাতো ঢুকায় মই লগে লগে যাওঁ।

0: দে,
1: যায় হয়।
0: কাবাক খৰি দৰকাৰ হয় অমুকত খৰিখিনি পাবি খবৰ কৰ, বা কিবা তেওঁলোকৰ বিপদ হৈছে হস্পিটেল নিব লগা হৈছে চাৰ্টিফিকেটৰ কাৰণে দিগদাৰ হয়। এতিয়াও মই মোৰ বোৱাৰী এতিয়া ৱাৰ্ড কমিশ্যনাৰ যে আপোনালোকে এইবোৰ লৈ লাগি থাকিব নালাগে, তেওঁ ঘৰত মৰিছে আপুনি আকৌ হস্পিটেল লৈ গৈছে আপোনাৰতো দিগদাৰ হ'ব।
1: পৰামৰ্শখিনি আপুনি
0: এতিয়াও দিওঁ মই প্ৰত্যেকটো মানুহক সাহস দিওঁ। এতিয়া মানে ৱাৰ্ডৰ মানুহখিনিয়ে মানে একদম পুষ্পা ডেকা বুলি ক'লে মানে ইমানেই ভাল পায়, সৰু পোৱালি এটা যদি যায় সেই পুষ্পা ডেকা গৈছে সেইটো কিমান ভাল লাগে বাৰু।
1: যেতিয়া প্ৰত্যেকে চিনি পায় আৰু আপোনাৰ ওপৰত বিশ্বাস এটা ৰাখি চলে, আপোনাৰ পৰা পৰামৰ্শ লয় যেতিয়া বিপদ আহে নহয় জানো, আৰু সেয়াই আচলতে আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ। আৰু ৰাইজৰ আশীৰ্বাদতে হয়তো আপুনি এতিয়াও ইমান সুন্দৰকৈ কামসমূহ কৰি যাব পাৰিছে নহয় জানো। এতিয়া বাইদেউ আপুনি এইবাৰ উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে শোণিতপুৰ জিলা ক্ৰীড়া সন্থাৰ, আপোনাৰ স্বামীও ওৰেটো জীৱন ক্ৰীড়াৰ ক্ষেত্ৰখনত কাম কৰি গ'ল, বহুখিনি অৱদান শোণিতপুৰৰ ক্ৰীড়া ক্ষেত্ৰত তেখেতে আগবঢ়াই গৈছে। আপুনি কৈছে য'ত যেতিয়া আপুনি দেখে প্ৰেম ডেকাৰ নাম সকলো ক্ষেত্ৰতে, তেতিয়া আপুনি গৌৰৱো অনুভৱ কৰে। আগতেতো বহুখিনি খুব সীমিত সা সুবিধাৰ মাজত তেওঁলোকে খেলিছিলে বা আগবঢ়াই নিছিলে যিখিনি আগ্ৰহী খেলুৱৈসকলক। এতিয়া যেতিয়া আপুনি সেইখিনি সুবিধা পাইছে কিবা এটা কৰাৰ, কেনেধৰণৰ কথা ভাবিছে, কেনেধৰণে এই নতুন প্ৰজন্ম হওক বা যিসকলে খেলি আছে তেওঁলোকক কেনেধৰণে আগবঢ়াই নিবলৈ কি কি কৰিব আপুনি কি ভাবিছে?
0: নহয় তেওঁলোকক আমি উলিয়াই নিব লাগিব।
1: হয়,
0: প্ৰথম হ'ল আমি প্লেয়াৰ উলিয়াব লাগিব, প্লেয়াৰ নোলালে একো লাভ নাই। এতিয়া যথেষ্ট আজিকালি মাক বাপেকবিলাক আগ্ৰহী, প্লেয়াৰ ওলাইছে, বেডমিণ্টনে হওক এই এথলেটিক্সে হওক বা প্ৰতিটো খেলাৰ ষ্টুডেণ্টবিলাক ওলাইছে, সেইখিনিক ভালকৈ প্ৰশিক্ষণ দি পেলাই, প্ৰশিক্ষণ দিবই লাগিব, কোচ আনিবই লাগিব, দি লৈ পেলাই আমিও অলপ সহায় কৰিব লাগিব সা সুবিধা। গভৰ্মেণ্টৰ ইমান টোটেলি ফাণ্ডবিলাক নাহে ন ল'ৰা ছোৱালী নিবলৈ, আৰু এওঁলোকৰ দিনতটো একেবাৰেই নাই, মই নিজেই আমাৰ ঘৰত ৰাখি খুৱাই বোৱাই নিজে পইচা দি নিজাবৈকে লৈ যায়, গতিকে এতিয়া তেওঁক অলপ হ'লেও সুবিধা পাইছে, গতিকে আমি তেনেকৈ উলিয়াই পেলাই তেওঁলোকক ভাল মানুহ কৰিবৰ কাৰণে আমি উৎসাহো দিব লাগিব, আৰু তেওঁলোকৰ আপদেপদে আমি খবৰ কৰিব লাগিব দেই। এটা প্লেয়াৰৰ ক্ষেত্ৰত মই এটা কথা কওঁ, মোৰ মিষ্টাৰে এজনী ছোৱালীক বৰচলা সমষ্টি তাইক জাকৈ মৰাৰ পৰা খেলিবলৈ লৈ আহিছিলে 1980 চনত। ছোৱালীজনী কাপোৰ কানি নাই, একো নাই, একে দুখীয়া বাঁহৰ ঘটাক। এতিয়া মই সিদিনাখন ৰিপৰ্টাৰক মাতি নি এটা ক'লো বুলি আমাৰ ঘৰলৈ ছোৱালীজনী আহিছে এনেকুৱা কথা, প্ৰেম ডেকাৰ দিনৰে খেলা, তেওঁ গভৰ্ণমেণ্টৰ পৰা হাঁহ খুটাই আছে নাজানে, আচলতে চৰকাৰৰ গাত দোষ একেবাৰে নাই, তেওঁ ঘৰ বাঁহৰ খুটাৰ, তেওঁ নেশ্যনেল খেলিছে, তেওঁ লৈ গৈছে মেডেল পাইছে, কিন্তু তেওঁ নাজানে যে এইবিলাক যে সুবিধা গভৰ্ণমেণ্টে দিছে, ক্ৰীড়া পেঞ্চনেই হওক বা ক্ৰীড়া সংগঠক বঁটাই হওক বা এইবিলাক ঘৰ চৰ আহিছে, এইবিলাক ঢেৰটো সুবিধা আহিছে গভৰ্ণমেণ্টৰ। তাৰপিছত তেওঁ ধুনীয়াকৈ নিয়োজিত কৰিলে, কিন্তু মোৰ বোৱাৰী মানে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, তেওঁ লগে লগে CMলৈ পঠাইছে, স্পৰ্টছ মিনিষ্টাৰলৈ পঠাইছে, তেনেকুৱা ধৰণৰ কাম কিছুমানো মই মনে মনে কৰি থাকোঁ মানে যে হওক।
1: হয়, যিহেতু আপুনি জানে, আপুনি আটাইখিনি জানে যে কি কি কৰিলে কি কি সুবিধা পাব পাৰে, গতিকে আপুনি সেইখিনি ৰাইজক জনাইছে আৰু সেই সুবিধাখিনি পাবলৈ তেওঁলোকক সক্ষম কৰি তুলিছে, সেই সুযোগখিনি দিছে। আৰু এই দায়িত্ববোধটো আচলতে সমাজৰ প্ৰতি, প্ৰত্যেকগৰাকী ব্যক্তিৰ প্ৰতি সেই দায়িত্ববোধটো প্ৰতিগৰাকী জনপ্ৰতিনিধিৰ থকাটো
0: প্ৰয়োজন।
1: আৰু যদিও আপুনি এতিয়া পদবীত নাই কোনো ধৰণৰ, তথাপিও কিন্তু সেই কামখিনি আপুনি
0: সুচাৰুৰূপে
1: কৰি আছে, য'ত দেখিছে কাৰোবাক প্ৰয়োজন আছে আপোনাৰ সহায়ৰ, গতিকে আপুনি আগবাঢ়ি গৈছে। বাইদেউ এতিয়া ক্ৰীড়া ক্ষেত্ৰখনৰ বাহিৰে বা এই সামাজিক কাম কাজখিনিৰ বাহিৰে ব্যক্তিগতভাৱে কি কি কৰি আৰু ভাল পায়, নিজকে সেই পুৱাৰ পৰা ৰাতিলৈকে আৰু কি কি ধৰণে ব্যস্ত ৰাখে?
0: মই সকলোখিনিয়ে ভাল পাওঁ, ৰন্ধা বঢ়াও ভাল পাওঁ, কিন্তু আজিকালি অলপ এলাহ হৈছে বোৱাৰী আহিল যেতিয়া, কিন্তু এনেই আচাৰ তাচাৰ বনায় মই এইবোৰ বস্তু মই চব ঘৰতে বনাওঁ। এতিয়া আহোঁতে আপোন মাতিছে আপোনাক ইয়ালৈ, কিন্তু মই 50টামান নেমু কাটি থৈ আহিছোঁ আচাৰ কাৰণে, আচাৰ বনাব
1: কাৰণে। সেইখিনি ঘৰৰ বাবে কৰে
0: নে কোনোবা আহিব? চবেই নিয়ে নিয়ে, আহিলে বৰমা আচাৰ ভাল বনাই দিয়কচোন, বাঁহগাজ হওক তেনেকুৱা ধৰণৰ বস্তু মানে মই বনাই ভাল পাওঁ, জাম জেলি এইবিলাক বনাওঁ। তাৰ উপৰিও ধৰক সেইটোতো ঘৰৰ কামবিলাকতো গোটেইখিনি কৰোৱে, মই বিশেষকৈ মই এতিয়াও ৰাস্তাইদি গ'লে কোনোবাই যদি জাবৰ পেলাই মোৰ গাত মেনিয়া হ'ল আৰু থাপ মাৰি ধৰোঁ, মানুহখিনি এৱাৰনেছ নহ'লেতো তেজপুৰখন কেতিয়াও চাফা
1: নহয়।
0: সজাগতাটো মেইন, সজাগতাটো মেইন বস্তু, কাৰণ তেজপুৰখনৰ এতিয়া মানুহ আমাৰ পৌৰসভাক দোষ দিলেও নহয়, বহুতে দোষ দিছে কিন্তু দোষ দিলেও নহয়।
1: আচলতে আমি যদি

0: দায়বদ্ধ নহওঁ নিজৰ চহৰখনৰ প্ৰতি,
1: অঁ
0: নিজৰ ঠাইখিনিৰ প্ৰতি, তেতিয়া সকলো কাম পৌৰসভাই বা চৰকাৰে কৰিব নোৱাৰে।
1: নোৱাৰে নোৱাৰে
0: তেওঁলোকে
1: নোৱাৰে
0: আমাক এটা পথ দেখুৱাব পাৰে, তেওঁলোকে আমাক সুবিধাখিনি দিব পাৰে, কিন্তু দায়বদ্ধতাখিনি আমাৰ নিজৰ নহয় জানো?
1: দায়বদ্ধতা নিজৰ, এতিয়া চৰকাৰে দিব, কিন্তু চৰকাৰেতো নাজানে এই মানুহজন কি কি পৰিস্থিতিত আছে, কোনোবাইতো দেখুৱাই দিব লাগিব। এতিয়া মই তেনেকুৱা মানুহ বিচাৰি ফুৰোঁ, মোৰ এতিয়াও অভ্যাস কি, কোনোবা এটা মানুহ যদি ভিক্ষাৰী এটাও আহে, আইতা আপুনি কিবা পাইছেনে, বৃদ্ধ পেঞ্চন পাইছেনে নাই, আপুনি অৰুণোদয় পাইছেনে নাই, চাউলটো পাইছেনে নাই আপুনি, মই সেইটো আগতে সোধোঁ কি কি কৰিব লাগে। মই তেনেকুৱা মানুহ বহুতক আহে বিয়াত কাম চাম কৰিবলৈ, মই তেওঁলোকক গোটেই হেৰিখিনি কৈ পঠাওঁ যে এইখিনি এইখিনি কৰা, পাবা কেলৈ নাপাবা, তোমালোকে নাই কৰা, চৰকাৰক দোষ দিটো লাভ নাই। এগৰাকী আহিছে অকৰা আমাৰ ঘৰলৈ, আহি মোক চাহ খুৱাইছে, মই ধুনীয়াকৈ চাহ তাহ দিলোঁ, কৈছে মোক অৰুণোদয় লাগে কিবা লাগে আপুনি কৰি দিয়কচোন। তাই ভোটৰ আই ডি নাই, তাই আধাৰ কাৰ্ড নাই, ৰেচন কাৰ্ড নাই, একোৱে নাই, এতিয়া কি পাব কওকচোন, সেইটোতো এটা কথা, তাই একো বস্তুৱেই নাই, তাৰমানে কালি মই চব চাইছোঁ, দুখো লাগে মানে।
0: সজাগতাখিনি হয়তো কোনোবাখিনিৰ অভাৱ হৈছে নহয় জানো, গতিকে এই ক্ষেত্ৰতো আপোনাৰ দৰে ব্যক্তিয়ে যদি সেই সজাগতাখিনি আনে সমাজত যে কেনেকুৱা ধৰণে চৰকাৰী সা সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে। এতিয়া আপুনি নিজে উপযাচি গৈ গৈ সুধিছে, কিন্তু গোটেইখিনি ঠাই সামৰি লোৱা আপোনাৰ পক্ষে সম্ভৱ নহয়, গতিকে এই সজাগতা সভাসমূহ যদি অনুষ্ঠিত হৈ থাকে সময়ে সময়ে গাঁওসমূহত গৈ বা পিছপৰা অঞ্চলসমূহত গৈ, তেতিয়া হয়তো এইখিনি সম্ভৱপৰ হ'ব নহয় জানো। ইমান সুন্দৰভাৱে সুস্বাস্থ্যৰে সক্ৰিয়ভাৱে সমাজৰ সকলোবোৰ কাম কৰি আছে, নিজক এনেদৰে সক্ৰিয় কৰি ৰাখিবলৈ নিজৰ যত্ন কেনেধৰণে লয়?
1: নিজৰ যত্ন বুলিবলৈ কি আৰু,
0: আচলতে আপোনাৰ সক্ৰিয়তাই হয়তো
1: আপোনাৰ সেইটোৱে, বহি নাথাকো, বহি থাকিলে মানুহ পগলা হৈ যাব,
0: কাৰণ চিন্তাক আপুনি ঠাই নিদিয়ে।
1: নিদিওঁ, মই চিন্তা কৰিব নিদিওঁ, মই চবকে কওঁ, মোৰ তাত মানে যি মানুহ আহে, মই তোমালোক এনেকৈ বহি নাথাকিবা, বহি থাকিলে দুনিয়া চিন্তা আহিব, ওলাই যোৱা, কিবা এটা কৰা। আজি মোৰ নিজৰে ভাল লাগিছে কি, ৰাতিপুৱা এগৰাকী মই মানে মোৰ গামোচাখন পিন্ধা মন গৈছে, কিহৰ কাৰণে, এই ভাড়া মানুহ এগৰাকী, লখিমপুৰৰ মানুহ এগৰাকী আহিছে, ৰাতিপুৱা মই ঝাৰু দি ঘৰৰ ভিতৰত সোমাইছোঁ, সেই বুঢ়া মানুহগৰাকী গোটেই ৰাস্তাটো মানে সাজি আছে, তেওঁ লাজ কৰা নাই, তেওঁ ফুৰিবলৈ আহিছে, সেই মানুহজনী কিমান ভাল কাম কৰিছে, সেই তেনেকুৱা ধৰণৰ মানুহক স্বীকৃতি দিবলৈ বিচাৰোঁ।
0: নিজৰ দায়িত্বখিনি নিজে যেতিয়া সকলোৱে সুচাৰুৰূপে পালন কৰে, তেতিয়া সকলোখিনি আচলতে সমাধা হৈ যায় নহয় জানো। এতিয়া বাইদেউ, আজিৰ অনুষ্ঠানলৈ আপুনি আহিলে, ইমানখিনি কথা ক'লে, আশা কৰিছোঁ আপোনাৰ দৰে মহিলা প্ৰত্যেকগৰাকী মহিলাৰ বাবে প্ৰেৰণা হৈ ৰওক, আপুনি এইদৰে কাম কৰি যাওক সকলোৰে বাবে, আপোনাৰ সুস্বাস্থ্য ঈশ্বৰে বৰ্তাই ৰাখক, আৰু যি আশীৰ্বাদ আপুনি বুটলিছে এইধৰণে কাম কৰি, ৰাইজৰ আশীৰ্বাদ, সেয়া অব্যাহত ৰাখক, আপোনাৰ যি কৰ্ম তাক আদৰ্শ হিচাপে লৈ পিছৰ যিখিনি দায়িত্বত থকা ব্যক্তি তেখেতসকলো আগবাঢ়ি যাওক। শেষত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জনালোঁ ইমানখিনি সময় আমাক দিয়াৰ বাবে।
1: আপোনাকো ধন্যবাদ জনালোঁ মোক ইয়াত নিমন্ত্ৰিত কৰি মোক এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে।
0: শ্ৰোতাসকলে, ইমান পৰে আজিৰ বিয়লি ৰং অনুষ্ঠানত তেজপুৰ পৌৰসভাৰ প্ৰাক্তন ৱাৰ্ড কমিশ্যনাৰ, প্ৰাক্তন চেয়াৰমেন তথা বৰ্তমান শোণিতপুৰ জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি শ্ৰীযুতা পুষ্পা ডেকাৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আদৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
2: এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত। প্ৰথমেই শুনো আহক অভিমান বোলছবিৰ এটি গীত, শিল্পী লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰ।